এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ অষ্টমটো দিন 2026 খ্ৰীষ্টাব্দৰ 23 মে'। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

কিতাপৰ কোনো ভাল বেয়া নাই। মাথো ভালকৈ লিখা কিতাপ আৰু বেয়াকৈ লিখা কিতাপ, এই দুটা ভাগহে আছে। কথাষাৰ কৈছিল অস্কাৰ ৱাইল্ডে।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া শুনক মুকুতামালা।
1: নীৰৱ সাধনা সম্পৰ্কে বাণীকান্ত কাকতিয়ে এইদৰে কৈছে, মৌমাখিয়ে ফুলে ফুলে উৰি মধু আহৰণ কৰি মৌচাক নিৰ্মাণ কৰে, সেই চাকৰ কিমান আদল। মকৰাই কিন্তু নিজৰ পেটৰ পৰা বিজলুৱা এঠা উলিয়াই জাল বয়, তিৰোতাই বাঢ়নীৰে সেই কৃত্ৰিম সূতাৰ জাল সাৰি পেলায়। নীৰৱ সাধকসকল মৌমাখিৰ নিচিনা হ'ব লাগিব। তেওঁলোকে বুৰঞ্জীৰ নানান যুগৰ ৰাজনীতি, সমাজনীতি, সাহিত্য, বিজ্ঞানৰ মৌ আহৰণ কৰি আদৰ্শৰ মৌচাক গঢ়ি তুলিব লাগিব। সেই মৌচাকৰ পৰা নিজৰ জীৱনো মধুময় আৰু চহকী হৈ পৰিব। যোগ্য পুৰুষৰ স্থান সমাজত কেতিয়াও নেহেৰায়। গুণী পুৰুষসকলৰ আদৰণীয় স্থান গুণ, জাতি, ধৰ্ম, বয়সভেদে পৰিচয় নহয়। আধুনিক ভাৰতৰ প্ৰথম এফআৰএছ ৰামানুজমৰ জীৱনী চাবলগীয়া। তেওঁ মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰি দুখীয়া অৱস্থাৰ কাৰণে কৰ্পৰেচনৰ অফিচত কেৰাণী কামত সোমায়। তেওঁৰ অংকশাস্ত্ৰত বিশেষ ৰাপ দেখি বিশ্ববিদ্যালয়ৰ গৰাকীসকলে তেওঁৰ মেধাৰ কথা চৰকাৰৰ কাণলৈ আনে। চৰকাৰেও তেওঁক বৃত্তি দি কেম্ব্ৰিজ বিশ্ববিদ্যালয়লৈ অংকশাস্ত্ৰৰ গৱেষণাৰ কাৰণে পঠায়। তেওঁ অদ্বিতীয় প্ৰতিভাৰ কাৰণে ভাৰতীয় বিজ্ঞানবিদসকলৰ ভিতৰত প্ৰথম এফআৰএছ হয়। এফআৰএছ বিজ্ঞান জগতত অতি সন্মানৰ উপাধি লাভ কৰে প্ৰথম মিউনিচিপেল অফিচৰ কেৰাণী এজনে। তেওঁৰ পিছতহে ছাৰ জগদীশ চন্দ্ৰ আদিয়ে এই উপাধি লাভ কৰে। এই হ'ল নীৰৱ সাধনা। চিকিৎসা শাস্ত্ৰত শোথ নামে এটি ৰোগ আছে। পৰিপাক শক্তিৰ তেজ কমি শৰীৰত পানী জন্মে আৰু শৰীৰ মতা হয়। বাহিৰৰ পৰা শকত হোৱা মানুহক স্বাস্থ্যৱান বুলি ভাবিলেও এই পানীৰ ভাৰে মানুহজনক ক্ৰমান্বয়ে মৃত্যুৰ মুখলৈ টানি নিয়ে। তেজৰ বলত যি মানুহ শকতাবত হয় সি স্বাস্থ্যৱান। সেইদৰে যিবোৰ ডেকা গাভৰুৱে নৈতিক বা সামাজিক জীৱনত আগৰ গতানুগতিক বচন কিছুমান পাই নিজক প্ৰভাৱশালী বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰে সেইবোৰক নৈতিক শোথ ৰোগী বুলিহে ক'ব পাৰি। নিজৰ আত্মিক বল থাকিলে আনৰ যোজনা নালাগে। তেওঁৰ নৈতিক বল 10 জনে স্বীকাৰ কৰিব। আনৰ যোজনা যদি নৈতিক তেজেৰে নিজৰ কৰি ল'ব নোৱাৰে, তেনেহ'লে ই তেওঁলোকক নৈতিক আওমৰণৰ বাটলৈহে টানিব। 10 জনৰ উপকাৰ নালাগে, নিজৰ গৌৰৱ আৰু ভোগৰ বাবেও নীৰৱ সাধনা লাগে। আমাৰ পুৰণি শাস্ত্ৰবোৰৰ উপাখ্যানলৈ চোৱা। নৰকাসুৰ, ৰাৱণ আদি দানৱ দৈত্যসকলেও নিজৰ মহিমা আৰু ভোগৰ ক্ষেত্ৰ বঢ়াবলৈ জীৱনৰ এডোখৰ কাল ইষ্ট দেৱতাৰ সাধনাত মগ্ন আছিল। তেওঁলোকৰ কি কঠোৰ তপস্যা! জাৰৰ দিনত এবুকু নৈৰ পানীত মন্ত্ৰ উচ্চাৰণ আৰু দিনত চাৰিওফালে জুইশালৰ মাজত বহি মন্ত্ৰ সাধন কৰিছিল। খোৱাৰ ভিতৰত গছৰ ফল আৰু আলু। সেইদৰে যুগ যুগান্ত

ইমানপৰে শ্ৰোতাসকলে পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন শুনিলে। ৰাগ আছিল তৰি। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো ভাস্কৰ জ্যোতি দেৱশৰ্মাৰ কণ্ঠৰ বৰগীত।

আপোনালোকে বৰগীত শুনিছে ভাস্কৰ জ্যোতি দেৱশৰ্মাৰ কণ্ঠত। অনুষ্ঠানত এইবাৰ শুনো আহক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত আন এটি বৰগীত।

আপোনালোকে ভাস্কৰ জ্যোতি দেৱশৰ্মাৰ কণ্ঠত দুটি বৰগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুষ্ঠান পৰিচিতি।

নিশা 10 বজাত অখিল ভাৰতীয় সংগীতৰ অনুষ্ঠানত সংগনা চেৰী, চি পি মাধৱন, নাম পুথিৰীৰ কৰ্ণাটকী কণ্ঠসংগীত দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। নিশা 8:02 দৃষ্টিপাত, সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত টোপাল জলসিঞ্চন আৰু আধুনিক কৃষিত ইয়াৰ উপকাৰিতা, এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব নিপম জ্যোতি দত্ত আৰু ডক্টৰ বিনীতা বৰাই। আগ ধৰিব মেলোডি পাটগিৰিয়ে, প্ৰযোজনা উৎপল বৰাৰ। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান অভিনেতা জিতু তপন বৰাৰ এটি সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ প্ৰাণজিৎ প্ৰীতম কলিতাৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 10:30 ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে যুগুতোৱা বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাৰ 25 খণ্ড। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 9:20 প্ৰভাতী তৰংগ। অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। বিষয়, ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজনীয়তা। অতিথি হিচাপে উপস্থিত থাকিব ডাক্টৰ ইন্দ্ৰজিৎ দাস। আগ ধৰিব ইন্দ্ৰজিৎ দাসে। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব অনুপম শইকীয়া, তৰালী শৰ্মা, কণিকা ভট্টাচাৰ্য, চিত্ৰালী গোস্বামী আৰু ডিজেন কোঁৱৰৰ কণ্ঠৰ গীত।

পুৱা 7:30 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পাঞ্চৈৰ প্ৰথম খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 6:55 জ্ঞান বিজ্ঞান। পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। 9:15 জিলাৰ ৰেহৰূপ।

11:30 বিজ্ঞান ধাৰাবাহিক জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ 50তম খণ্ড। ৰচনা শ্যামা প্ৰসাদ শৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 1:10 আৰু নিশা 7:45 চুকী সুকন্যা বুঢ়াগোহাঁইৰ কণ্ঠৰ আধুনিক গীত। 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বসুন্ধৰা কুমকালীৰ কণ্ঠৰ খেয়াল, ৰাগ সুধা সারং। 1:50 জ্যোতিপ্রসাদ আগরওয়ালা রচিত গীতে সজোয়া অনুষ্ঠান সুরর জিঞ্জিরি।

2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, বিয়লি 3:05 আধুনিক গীত, শিল্পী শান্তা উজিৰ, 3:15 নেপালী অনুষ্ঠান, 3:45

কাৰ্বি অনুষ্ঠান, চাৰে 4:00 বজাত বড়ো অনুষ্ঠান, বিয়লি 5:25 বজাত, নিশা 7:20 বজাত আৰু 8:30 বজাত আধুনিক গীত শুনিবলৈ পাব। পাঁচ বাজি 45 মিনিটত হিন্দী ভাষা শিক্ষাৰ পাঠ পাঠ যুগুতাই আগবঢ়াব বৰ্ণালী মালাকাৰে। সন্ধিয়া 6:40 বজাত কৃষ্ণা দাসগুপ্তাৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত, 7:05 বজাত বৃন্দগান, 7:35 বজাত পূবালীৰ সুৰত আনন্দ ইংতিৰ কণ্ঠৰ কাৰ্বি গীত, নিশা 9:00 বজাত চিত্ৰগীত, 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত যুগুতোৱা আলেখ্যৰ প্ৰথম খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। অনুষ্ঠান পৰিচিতি ইমানেই।

শ্রোতাসকল, আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইল যোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইল যোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবাইছে প্রবাল কুমার শর্মায়।
1: মিউজিক থেৰাপী, সংগীত হল আমাৰ জীৱনৰ এক এৰাব নোৱাৰা অংগ। আনকি প্ৰকৃতিৰ প্ৰতিটো উপাদানতে সংগীতৰ লহৰ আছে। প্ৰাকৃতিক কাৰণতে মানুহ সংগীতৰ প্ৰেমত পৰে। দিনটোত এটা গীত, সুৰৰ লহৰ নুশুনিলে আমাৰ মন সজীৱ হৈ নুঠে। আমাৰ আনন্দপূৰ্ণ মুহূৰ্তসমূহত সংগীত এক অবিচ্ছেদ্য অংগ। আনহাতে বিষাদেৰে ভৰা একোটা সময় সংগীতে আনন্দময় কৰি তুলিব পাৰে। সংগীতে বহু শাৰীৰিক তথা মানসিক সমস্যাৰো সমাধান দিব পাৰে। মনৰ দুখ, মানসিক চাপ, হতাশা, দুশ্চিন্তা, একাকিত্ববোধ, সমাজৰ পৰা

কৰি থকাত হোৱা মানসিক অৱস্থা আদি বিভিন্ন মানসিক সমস্যাৰ নিবাৰণৰ ক্ষেত্ৰত সংগীতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মিউজিক থেৰাপী হ'ল কেতবোৰ মানসিক ৰোগৰ আৰোগ্যৰ বাবে সংগীতৰ বৈজ্ঞানিক ব্যৱহাৰ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ পৰাই দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক আঘাতত ভোগা লোকৰ চিকিৎসা হিচাপে আধুনিক মিউজিক থেৰাপী আৰম্ভ হয়। 1944 চনত যুক্তৰাষ্ট্ৰৰ মিচিগান ষ্টেট ইউনিভাৰ্চিটিত মিউজিক থেৰাপীৰ বিষয়ে কৰা অধ্যয়নৰ বাবে ডিগ্ৰী দিবলৈ আৰম্ভ কৰে।

হৈ থকাত হোৱা মানসিক অৱস্থা আদি বিভিন্ন মানসিক সমস্যাৰ নিবাৰণৰ ক্ষেত্ৰত সংগীতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মিউজিক থেৰাপী হ'ল কেতবোৰ মানসিক ৰোগৰ আৰোগ্যৰ বাবে সংগীতৰ বৈজ্ঞানিক ব্যৱহাৰ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ পৰাই দীৰ্ঘদিন ধৰি শাৰীৰিক আৰু মানসিক আঘাতত ভোগা লোকৰ চিকিৎসা হিচাপে আধুনিক মিউজিক থেৰাপী আৰম্ভ হয়। 1944 চনত যুক্তৰাষ্ট্ৰৰ মিচিগান ষ্টেট ইউনিভাৰ্চিটিত মিউজিক থেৰাপীৰ বিষয়ে কৰা অধ্যয়নৰ বাবে ডিগ্ৰী দিবলৈ আৰম্ভ কৰে। গ্ৰীক দাৰ্শনিক প্লেটোৱে সংগীতৰ শক্তি বৰ্ণনা দি কৈছে, সংগীতে যেনেদৰে যোদ্ধাৰ মনোবল বৃদ্ধি কৰে, একেদৰে যোদ্ধাৰ মনোবল ভাঙি দিবও পাৰে। মিউজিক থেৰাপী যে কেৱল এজন ৰোগীয়া ব্যক্তিৰ বাবেই কামত আহে এনে কথা নহয়। ই এজন সুস্থ মানুহৰ মনন জগতত প্ৰৱেশ কৰি মানুহজনৰ মন শিথিল কৰে, মনত প্ৰশস্তি আনি দিয়ে। মনৰ বিভিন্ন পদ্ধতি যেনে জ্ঞান বা ধাৰণা, আৱেগ, বোধশক্তি আদি ব্যৱহাৰ কৰি মস্তিষ্কই এক জটিল প্ৰক্ৰিয়াৰে মানুহক সংগীতৰ অনুভূতি দিয়ে। মানুহে শুনা শব্দ তৰংগই কাণৰ ককলিয়াত খুন্দা মাৰি শব্দৰ ছিগনেল সৃষ্টি কৰে। কাণত থকা ককলিয়াটো হ'ল সামুখৰ খোলাটোৰ দৰে টান হাড়েৰে গঠিত এটা নলী। হাড় আৰু আৱৰণেৰে গঠিত এখন লেমিনাই ইয়াক দুভাগত বিভক্ত কৰিছে। লেমিনাৰ পৰা ককলিয়াৰ বেৰলৈ এখন পাতল আৱৰণ থাকে, তাকে বেচিলাৰ আৱৰণ বোলা হয়। এই বেচিলাৰ আৱৰণখনতে কৰ্তিৰ অংগ নামৰ এবিধ বিশেষ অংগ থাকে। ইয়াত কিছুমান চুলিৰ কোষ থাকে আৰু তাৰ পৰাই শ্ৰৱণ স্নায়ু আৰম্ভ হৈছে। শব্দ বহিকৰ্ণয়েদি সোমাই গৈ অন্তঃকৰ্ণত থকা এণ্ডোলিম্ফত ঢৌৰ সৃষ্টি কৰে। এই ঢৌৰ ফলত কৰ্তিৰ অংগত থকা চুলিত কম্পনৰ সৃষ্টি হয়। এই কম্পনবোৰ শ্ৰৱণ স্নায়ুৱে মগজুলৈ প্ৰেৰণ কৰে আৰু মগজুত থকা শ্ৰৱণ কেন্দ্ৰই তাকে বিশ্লেষণ কৰি শব্দলৈ ৰূপান্তৰ কৰে। তেতিয়াই আমি শুনো। আমাৰ মস্তিষ্কত এনে কিছু অংশ আছে যিয়ে সংগীতৰ ধাৰণা দিয়ে, যিয়ে সংগীতৰ শব্দ প্ৰাবল্য, গুণাগুণ, তাল, তীব্ৰতা আদিৰ বিচাৰ কৰে। যি সংগীতে আমাৰ আনন্দৰ অনুভূতি দিয়ে, তেনে সংগীতে মস্তিষ্কৰ ফ্ৰণ্টেল কৰ্টেক্স সক্ৰিয় কৰে আৰু আমাৰ ভাল নলগা সংগীতে মস্তিষ্কৰ টেম্পৰেল লোব সক্ৰিয় কৰে। সংগীতে আমাৰ মাংসপেশী শিথিল কৰে, ৰক্তচাপ হ্ৰাস কৰে, হৃদপিণ্ডৰ স্পন্দন নিয়মীয়া কৰে। ধীৰ, কোমল আৰু কথাবিহীন যন্ত্ৰসংগীতে এই ক্ষেত্ৰত বিশেষ উপযোগী হয়। অধ্যয়নৰ ক্ষেত্ৰত, বিশেষকৈ কোনো পাঠ পঢ়াৰ সময়ত এই সংগীত বিশেষ সহায়ক হ'ব পাৰে। ভাৰতীয় শাস্ত্ৰীয় সংগীতে মানুহৰ মনন জগতত এক ধনাত্মক প্ৰভাৱ পেলায়। ই একাগ্ৰতা আৰু মনোযোগ বৃদ্ধি কৰে। কোনো অৱস্থাৰ সৈতে নিজকে খাপ খুৱাব পৰা শক্তি যোগায় ভাৰতীয় শাস্ত্ৰীয় সংগীতে, আৰু মন হাত পেলোৱাত ই সহায় কৰে। নিজৰ ব্যক্তিত্ব গঢ়াটো সংগীতে সহায় কৰে। সামাজিক সম্পৰ্ক ৰক্ষাত ধনাত্মক প্ৰভাৱ পেলায় আমাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতে। বৰ্তমান বহু লোক ইনচমিনিয়া বা অনিদ্ৰাত ভুগিছে আৰু হতাশজনিত ৰোগত ভুগিছে। উল্লেখযোগ্য যে নিশা লঘু সংগীতে আমাৰ ভাল টোপনি অহাত সহায়ক হ'ব পাৰে। সংগীতে এণ্ডৰফিন নামৰ হৰম'ন নিঃসৰণ কৰি মানুহৰ অস্বস্তি আৰু কষ্ট হ্ৰাস কৰে। কথাতে কোৱা হয়, মন ভাল মানেই সকলো ভাল। সেয়েহে আজিৰ জটিল সময়ত সংগীত শুনি মনটো ভাল কৰি ৰাখোঁ আহক।

আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিয়োগ বাতৰি ইমানেই।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে'

চেণ্টাৰ ফৰ কালচাৰেল ৰিচৰ্চেছ এণ্ড ট্ৰেইনিং নামৰ সংগঠনে সাংস্কৃতিক প্ৰতিভা সন্ধান বৃত্তিৰ বাবে সংগীত, নাটক, চিত্ৰাংকন, ভাস্কৰ্য আদি বিভিন্ন ক্ষেত্ৰত অধ্যয়নৰত 10ৰ পৰা 14 বছৰ বয়সৰ শিশুৰ পৰা আবেদন বিচাৰিছে। নিৰ্বাচিতসকলক বছৰি 3,600 টকাকৈ জলপানী আৰু অধ্যয়নৰ মাচুল প্ৰদান কৰা হ'ব। অগ্ৰগতিৰ ভিত্তিত প্ৰতি 2 বছৰৰ মূৰে মূৰে এই জলপানীৰ ম্যাদ বৃদ্ধি কৰা হ'ব। বিতং তথ্য আৰু প্ৰপত্ৰৰ বাবে www.ccrtindia.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 31 মে'।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, ভাৰত আৰু ছাইপ্ৰাছৰ মাজত ছেমি কণ্ডাক্টৰ, মহাকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে নতুন আৰু বিকশিত খণ্ডত সহযোগিতাৰ বাবে অযুত সম্ভাৱনা আছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ

সংশ্লিষ্ট দলি দেশে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত বহুপাক্ষিক প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ সুবিধা নাগৰিকসকলে সময়মতে আৰু সহজে লাভ কৰা উচিত বুলি কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। ভাৰত আৰু ছাইপ্ৰাছৰ মাজত ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে নতুন আৰু বিকশিত খণ্ডত সহযোগিতাৰ বাবে অযুত সম্ভাৱনা আছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। কালি ৰাষ্ট্ৰপতি ভৱনত ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোচ ক্ৰিষ্টোডলিডেছ আৰু তেওঁ প্ৰতিনিধিবৰ্গৰ সন্মানাৰ্থে আয়োজন কৰা ভোজমেলৰ পাছত শ্ৰীমুৰ্মুৱে এনেদৰে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰযুক্তি আৰু উদ্ভাৱন দ্বিপাক্ষিক সম্পৰ্কৰ দিশত গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হিচাপে বিবেচিত হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ যুৱ দক্ষতা, প্ৰযুক্তিগত সামৰ্থ আৰু ষ্টাৰ্টআপ পৰিস্থিতিতন্ত্ৰ ছাইপ্ৰাছৰ উদ্ভাৱন পৰিস্থিতিতন্ত্ৰৰ পৰিপূৰক হ'ব পাৰে বুলি প্ৰকাশ কৰে। তেওঁ ছেমিকণ্ডাক্টৰ, নৱীকৰণযোগ্য শক্তি, সেউজ শক্তি, মহাকাশ, বহনক্ষম উন্নয়ন আৰু কৃত্ৰিম বুদ্ধিমত্তাকে ধৰি বিভিন্ন খণ্ডত সহযোগিতাৰ শক্তিশালী সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে সীমান্তৰ ইপাৰৰ সন্ত্ৰাসবাদ আৰু বহুপাক্ষিক প্ৰতিষ্ঠানসমূহৰ সংস্কাৰৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহত ছাইপ্ৰাছৰ সমৰ্থনৰ শলাগ লয়। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ছাইপ্ৰাছৰ সাৰ্বভৌমত্ব, ঐক্য আৰু ভৌগোলিক অখণ্ডতাৰ ক্ষেত্ৰত ভাৰতৰ পূৰ্ণ সমৰ্থনৰ কথা দোহাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোচ ক্ৰিষ্টোডলিডেছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত বহুপাক্ষিক প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে আহ্বান জনাইছে। তেওঁলোকে লগতে ৰাষ্ট্ৰসংঘৰ পৰিকাঠামোৰ ভিতৰত থাকি আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সন্দৰ্ভত ব্যাপক সন্মিলনক শীঘ্ৰেই চূড়ান্ত ৰূপ দিয়াৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত কালি দুয়োগৰাকী নেতাৰ মাজৰ বৈঠকৰ অন্তত প্ৰকাশিত এটা যুটীয়া বিবৃতিত দুয়োপক্ষই ৰাষ্ট্ৰসংঘ আৰু ইউৰোপীয় সংঘই সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সংগঠন হিচাপে স্বীকৃতি দিয়া সকলোৰে বিৰুদ্ধে শক্তিশালী আৰু সহযোগিতামূলক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়। দুয়োগৰাকী নেতাই উগ্ৰবাদ, সন্ত্ৰাসবাদৰ বাবে বিত্ত যোগান আৰু কোলাধন বৈধকৰণ ৰোধৰ বাবে অধিক সহযোগিতাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁলোকে লগতে সন্ত্ৰাসবাদী কাৰ্যকলাপত নতুন তথা উন্নত প্ৰযুক্তিৰ অপব্যৱহাৰ আৰু সন্ত্ৰাসবাদী নিযুক্তি প্ৰতিহত কৰাৰ বাবেও আহ্বান জনায়। সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা দোহাৰি নেতা দুগৰাকীয়ে দুমুখীয়া নীতি, কোনো ৰাজ্যই পোষকতা কৰা সন্ত্ৰাসবাদ অথবা যিকোনো পৰিস্থিতিত সন্ত্ৰাসবাদৰ সপক্ষে কোনো ধৰণৰ যুক্তি অস্বীকাৰ কৰে। তেওঁলোকে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ বাবে সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ এটা যুটীয়া কাৰ্যগোট গঠনৰ ক্ষেত্ৰত স্বাক্ষৰ কৰা বুজাবুজিৰ চুক্তিখনক আদৰণি জনায়। তদুপৰি দুয়োপক্ষই প্ৰতিৰক্ষা আৰু নিৰাপত্তা সহযোগিতা বৃদ্ধি কৰাৰ বাবেও সন্মতি প্ৰকাশ কৰে। এই ক্ষেত্ৰত তেওঁলোকে ছাইপ্ৰাছ প্ৰতিৰক্ষা আৰু মহাকাশ উদ্যোগ আৰু ভাৰতীয় প্ৰতিৰক্ষা নিৰ্মাণ সংঘৰ মাজত স্বাক্ষৰিত চুক্তিখনক আদৰণি জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। এইবাৰৰ ৰোজগাৰ মেলা দেশৰ 47টা স্থানত আয়োজন কৰা হৈছে। অসমতো উত্তৰ পূব সীমান্ত ৰেলৱেৰ তত্বাৱধানত আজি গুৱাহাটীৰ মালিগাঁওস্থিত ৰিং ভৱন প্ৰেক্ষাগৃহত ঊনবিংশ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। পুৱা 10 বজাত আৰম্ভ হ'বলগীয়া অনুষ্ঠানত প্ৰায় 400 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে চৰকাৰৰ জনকল্যাণমূলক আঁচনিসমূহৰ সুবিধা নাগৰিকসকলে সময়মতে আৰু সহজে লাভ কৰা উচিত বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত শ্ৰীচৌহানে এই কথা প্ৰকাশ কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কৃষি, গ্ৰামোন্নয়ন আৰু ভূমি সম্পদকে ধৰি সংশ্লিষ্ট সকলো বিভাগ আৰু প্ৰতিষ্ঠানক অভিযোগ নিষ্পত্তি ব্যৱস্থা শক্তিশালী কৰিবলৈ আৰু এই ব্যৱস্থাক অধিক কাৰ্যকৰী তথা সঁহাৰিজনক কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে কৃষি আৰু গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনৰ বিভাগসমূহত কমেও 10 জনকৈ বিষয়াৰে গঠিত একোটা দল গঠন কৰিবলৈ নিৰ্দেশ দিয়ে। এই দলসমূহে অভিযোগ, ৰাজহুৱা ওজৰ আপত্তিকে ধৰি প্ৰতিদিনে বিভিন্ন পৰ্টেলযোগে উত্থাপিত হোৱা বিষয় তথা পত্ৰসমূহৰ পৰ্যালোচনা কৰিব।

0: মন্ত্ৰীগৰাকীয়ে সকলো প্ৰক্ৰিয়া সৰলীকৰণ হোৱাৰ উপৰিও আওপুৰণি আৰু অপ্ৰাসংগিক নিৰ্দেশনাসমূহ আঁতৰোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বৈঠকত প্ৰশাসনিক ব্যৱস্থাত কৃত্ৰিম বুদ্ধিমত্তা আৰু প্ৰযুক্তিৰ ব্যৱহাৰ সন্দৰ্ভতো আলোকপাত কৰা হয়। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে নীটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ সংক্ৰান্তত পুনেৰ পৰা আন এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে। মহিলাগৰাকীক ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা এন টি এই বিশেষজ্ঞ হিচাপে নিযুক্তি দিছিল। নীটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰ সংক্ৰান্তত চি বি আয়ে বৰ্তমানলৈকে দিল্লী, জয়পুৰ, গুৰুগ্ৰাম, নাছিক, পুনে, লাতুৰ আৰু অহিল্যানগৰৰ পৰা 11 জন লোকক গ্ৰেপ্তাৰ কৰিছে। তদন্তকাৰী সংস্থাটোৱে দেশৰ কেইবাটাও স্থানত তালাচী চলোৱাৰ লগতে লেপটপ, বেংক একাউণ্টৰ তথ্য আৰু মোবাইল ফোনকে ধৰি অপৰাধৰ সৈতে জড়িত বিভিন্ন তথ্যপাতি জব্দ কৰিছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ভাৰতত পেট্ৰল ডিজেল পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু ইয়াৰ যোগান সমগ্ৰ দেশজুৰি সুস্থিৰ হৈ থকাৰ কথা প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰালয়ে জনসাধাৰণক অযথা চিন্তিত হৈ প্ৰয়োজনতকৈ অধিক ইন্ধন ক্ৰয় নকৰিবলৈ আহ্বান জনাইছে। কোনো কোনো খুচুৰা ব্যৱসায়ীসকলে দিয়া সাময়িক হেঁচা তেল বিপণন কোম্পানীসমূহৰ দ্বাৰা নিৰীক্ষণ আৰু নিৰন্তৰ যোগানৰ দ্বাৰা সমাধান কৰা হৈছে। মন্ত্ৰালয়ে কয় যে যথাযোগ্য ব্যৱহাৰ আৰু জনসাধাৰণৰ সহযোগিতাই উচ্চ চাহিদাৰ এই সময়ছোৱাত ইন্ধনৰ উপলভ্যতা নিশ্চিত কৰাত সহায় কৰিব। মাউণ্ট এভাৰেষ্টত ত্ৰিৰংগা উৰুৱা ইণ্ডো তিবেটান সীমান্ত আৰক্ষী আই টি বি পিৰ মহিলা পৰ্বতাৰোহণকাৰী অভিযাত্ৰীৰ দলটোক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে উচ্চতা আৰু প্ৰতিকূল জলবায়ুকো নেওচি আই টি বি পিৰ অভিযাত্ৰীসকলে এই সাফল্যৰ জৰিয়তে সবাতোকৈ ৰাষ্ট্ৰ প্ৰথম মন্ত্ৰকে প্ৰতিফলিত আৰু প্ৰমাণিত কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যমন্ত্ৰী জিতেন্দ্ৰ সিঙে ভাৰতৰ সম্প্ৰসাৰিত তথা কেন্দ্ৰৰ খণ্ডই দেশত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱস্থা, কুলিং প্ৰযুক্তি, স্মাৰ্ট গ্ৰীড, নৱীকৰণযোগ্য শক্তি আৰু উন্নত ডিজিটেল আন্তঃগাঁথনি খণ্ডত প্ৰায় 1 লাখ অভিযান্ত্ৰিক চাকৰিৰ সুযোগ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰিছে। নতুন দিল্লীত আজিকালি আমেৰিকাৰ চেম্বাৰ অব কমাৰ্চে আয়োজন কৰা বাৰ্ষিক নেতৃত্ব সন্মিলনক সম্বোধন কৰি এই কথা প্ৰকাশ কৰে। তৈল খণ্ডৰ অৰ্থনীতিৰ পিছতে ডাটা কেন্দ্ৰসমূহক অধিক গুৰুত্বপূৰ্ণ দিশ বুলি উল্লেখ কৰি শ্ৰীসিঙে কয় যে ডাটা নিয়ন্ত্ৰণ, ডিজিটেল আন্তঃগাঁথনি আৰু সুৰক্ষিত প্ৰযুক্তি ব্যৱস্থাৰ সৈতে ভৱিষ্যত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকিব। তেওঁ কয় যে ভাৰত এনে এটা পৰ্যায়ত প্ৰৱেশ কৰিছে য'ত ডাটা কেন্দ্ৰ, কৃত্ৰিম বুদ্ধিমত্তা, কোৱাণ্টাম প্ৰযুক্তি আৰু পৰৱৰ্তী প্ৰজন্মৰ ডিজিটেল আন্তঃগাঁথনিয়ে ভৱিষ্যতৰ গোলকীয় অৰ্থনৈতিক দিশ নিৰ্ণয় কৰিব। মন্ত্ৰীগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে ভাৰতে তথ্য অৰ্থনীতিৰ এটা কৌশলগত ৰাষ্ট্ৰীয় সুযোগ হিচাপে বিবেচনা কৰে যিয়ে বিনিয়োগ, নিয়োগ, শক্তি ব্যৱস্থা আৰু দশক পূৰ্বৰ ভৌগোলিক প্ৰত্যাহ্বানসমূহক প্ৰভাৱিত কৰিব। তেওঁ লগতে কয় যে ভাৰত বৰ্তমান প্ৰযুক্তিগত বিকাশৰ ক্ষেত্ৰত বিশ্বৰ উন্নত ৰাষ্ট্ৰসমূহৰ সৈতে একেশাৰীতে থিয় হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 255 ৰাণৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলৰ হৈ ঈশান কিষাণে সৰ্বাধিক 79 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত অভাৰত 4টা উইকেট হেৰুৱাই 2 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰজত পাটিদাৰে সৰ্বাধিক 56 ৰাণ কৰে। ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইপিনে যোৱা নিশাৰ খেলখনত জয়লাভ কৰা স্বত্তেও ছানৰাইজাৰ্ছ হায়দৰাবাদ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানতে থাকে। প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। ভাৰত আৰু ছাইপ্ৰাছৰ মাজত ছেমিকণ্ডাক্টৰ, মহাকাশ আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে নতুন আৰু বিকশিত খণ্ডত সহযোগিতাৰ বাবে অযুত সম্ভাৱনা আছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ খ্ৰীষ্টোডলিডেছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত বহুপাক্ষিক প্ৰচেষ্টা শক্তিশালী কৰাৰ বাবে আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে আজি 19 ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। এতিয়া শুনো

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করছো আজি পুয়া। আজি শনিবার 1437 ভাস্করাব্দৰ জেঠ মাহৰ 8 দিন 2026 খ্রিস্টাব্দৰ মে মাহৰ 23 তারিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্ল পক্ষৰ সপ্তমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:36:22 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:01:24।

0: শ্বেক্সপিয়াৰে কৈছিল, কোনো এটা কাম সুচাৰুৰূপে কৰাটোৱেই হ'ল সেই কামৰ পুৰস্কাৰ। প্ৰিয় শ্ৰোতা, আজি বিশ্ব কাচ দিৱস। প্ৰতিবছৰে মে মাহৰ 23 তাৰিখে বিশ্ব কাচ দিৱস পালন কৰা হয়। 2000 চনত আমেৰিকাৰ কাছ উদ্ধাৰকাৰী সংগঠন আমেৰিকান টৰ্টইজ ৰেস্কিউৰ পৃষ্ঠপোষকতাত এই দিৱসৰ প্ৰচলন কৰা হৈছিল। সাম্প্ৰতিক সময়ত কাচ প্ৰজাতিৰ প্ৰতি সংকট নামি অহাৰ লগতে কাছৰ প্ৰাকৃতিক বাসস্থানসমূহ ক্ৰমান্বয়ে লোপ পাই আহিছে। কাছৰ সংৰক্ষণ আৰু প্ৰাকৃতিক বাসস্থানসমূহৰ সুৰক্ষাৰ বিষয়ে সমাজত সচেতনতা বৃদ্ধিৰ লক্ষ্যৰে এই দিৱস পালন কৰি অহা হৈছে। জলবায়ু পৰিৱৰ্তন, পৰিৱৰ্তিত প্ৰাকৃতিক পৰিৱেশ, নৈ বিল জান জুৰিত কীটনাশক দ্ৰব্যৰ প্ৰয়োভৰ, সংৰক্ষণৰ ক্ষেত্ৰত অনীহা, জলাশয়সমূহত সহনশীল পৰিৱেশৰ অভাৱ আদিৰ কাৰণে কাছৰ বিভিন্ন প্ৰজাতি লুপ্তপ্ৰায় অৱস্থালৈ গতি কৰিছে। পৃথিৱীৰ প্ৰাচীন প্ৰাণীসমূহৰ অন্যতম কাছৰ প্ৰায় 5 শতাধিক প্ৰজাতিৰ পৰা হ্ৰাস পাই বৰ্তমান ইয়াৰ সংখ্যা 300ৰো কম হোৱা পৰিলক্ষিত হৈছে। প্ৰিয় শ্ৰোতা, আজি হৈছে আন্তৰ্জাতিক প্ৰসূতি ফিষ্টুলা নিৰ্মূলকৰণ দিৱস। এই দিৱসৰ তাৎপৰ্য সম্পৰ্কে আজি আমাক কৈছে স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাক্তৰ অৰ্পণা দাসে।
1: আজি প্ৰসূতি ফিষ্টুলা নিৰ্মূলকৰণৰ আন্তৰ্জাতিক দিৱস উপলক্ষে সকলো শ্ৰোতাকে আন্তৰিক শুভেচ্ছা জনাইছো। প্ৰতি বছৰে 23 মে তাৰিখে এই দিৱস পালন কৰা হয় যাতে সমাজত মাতৃ স্বাস্থ্য, নিৰাপদ প্ৰসৱ আৰু প্ৰসূতি ফিষ্টুলা সম্পৰ্কে সচেতনতা বৃদ্ধি কৰিব পৰা যায়। আৰু এই দিৱসৰ এই বছৰৰ থিম হৈছে তেওঁৰ স্বাস্থ্য তেওঁৰ অধিকাৰ, ফিষ্টুলামুক্ত ভৱিষ্যত গঢ়োৱা হওক। এতিয়া প্ৰথমে আমি জানিব লাগিব প্ৰসূতি ফিষ্টুলানো হয় কি। ই হৈছে এটি গুৰুতৰ কিন্তু প্ৰতিৰোধযোগ্য স্বাস্থ্য সমস্যা। সাধাৰণতে দীঘলীয়া আৰু জটিল প্ৰসৱৰ ফলত শিশুৰ মূৰটোৱে যেতিয়া মাকৰ বাৰ্থ কেনেল বা প্ৰসৱপথৰ ওপৰত বহু সময়লৈকে বহু প্ৰেছাৰ দি থাকে তেতিয়া প্ৰসৱপথ আৰু মূত্ৰথলী অৰ্থাৎ প্ৰসৱপথ আৰু পায়খানা পথৰ মাজত এটা অস্বাভাৱিক ছিদ্ৰৰ সৃষ্টি হয় আৰু এই ছিদ্ৰটোৰে মহিলাগৰাকীৰ অনিয়ন্ত্ৰিতভাৱে মূত্ৰ বা পায়খানা ওলাই থাকে আৰু এই সমস্যা সেইকাৰণে মহিলাগৰাকীৰ শাৰীৰিক কষ্টই নিদিয়ে মানসিক, সামাজিক আৰু আইনী সমস্যাৰো সৃষ্টি কৰে। বহু সময়ত মহিলাগৰাকীৰ সমাজত লাজ বা অপমানৰ সন্মুখীন হ'ব লগা হয় আৰু এই লাজ বা অপমানৰ কাৰণে মহিলাগৰাকীয়ে ভালকৈ চিকিৎসা নলয়। কিন্তু মই আকৌ এবাৰ কৈছোঁ যে এইটো হৈছে সম্পূৰ্ণভাৱে প্ৰতিৰোধযোগ্য বেমাৰ আৰু যদি কিবা কাৰণ হয়ো এই বেমাৰটো সম্পূৰ্ণভাৱে নিৰ্মূল কৰিব পাৰি অস্ত্ৰোপচাৰৰ দ্বাৰা। গতিকে এই সমস্যাৰ মূল কাৰণসমূহ হ'ল অতি কম সময়ত গৰ্ভধাৰণ, পুষ্টিহীনতা বা মাতৃ স্বাস্থ্যৰ অৱহেলা, ঘৰত অনিৰাপদ প্ৰসৱ, দীৰ্ঘ সময় ধৰি চিকিৎসক বা স্বাস্থ্যকৰ্মীৰ সহায় নোলোৱাকৈ হোৱা প্ৰসৱ ইত্যাদি। ইয়াক আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ? প্ৰথমতে কিশোৰী বিবাহ আৰু অতি কম বয়সত গৰ্ভধাৰণ বন্ধ কৰিব লাগিব। গৰ্ভৱতী মহিলাই নিয়মিত এণ্টিনেটেল চেকআপ কৰিব লাগিব। প্ৰসৱৰ সময়ত প্ৰশিক্ষিত স্বাস্থ্যকৰ্মী বা চিকিৎসকৰ তত্ত্বাৱধানত স্বাস্থ্যকেন্দ্ৰতহে প্ৰসৱ কৰিব লাগিব আৰু যদি প্ৰসৱ দীঘলীয়া হয় বা জটিলতাই দেখা দিয়ে তেন্তে তৎক্ষণাত উন্নত চিকিৎসা কেন্দ্ৰলৈ ৰেফাৰ কৰিব লাগিব যাতে চিজাৰিয়ান চেকচন কৰি ডেলিভাৰী কৰিব পৰা যায়। গতিকে আজিৰ এই দিৱসত মই পৰিয়াল, সমাজ আৰু স্বাস্থ্যকৰ্মীক আহ্বান জনাম, মাতৃ স্বাস্থ্য অগ্ৰাধিকাৰ দিয়ক, 100% ডেলিভাৰী যাতে স্বাস্থ্যকেন্দ্ৰত হয় তাৰ ওপৰত গুৰুত্ব দিয়ক। সচেতনতা, সময়মতে চিকিৎসা আৰু সামাজিক সহানুভূতিয়ে প্ৰসূতি ফিষ্টুলামুক্ত সমাজ এখন গঢ়ি তুলিব পাৰে। ধন্যবাদ।
0: সেয়া আছিল স্ত্ৰী আৰু প্ৰসূতি ৰোগ বিশেষজ্ঞ ডাক্তৰ অৰ্পণা দাস। এগৰাকী ভাৰতীয় সংস্কৃত পণ্ডিত ধীৰেশ্বৰ আচাৰ্য।

কবিতাৰ আজি উপজা দিন। সুগভীৰ পাণ্ডিত্যৰ বাবে তেওঁক কামৰূপৰ কালিদাস বুলিও আখ্যা দিছিল। 1851 চনত কামৰূপ জিলাৰ আঠঘৰীয়া গাঁৱত তেখেতৰ জন্ম হৈছিল। পিতৃৰ নাম আছিল পণ্ডিত কেশৱাচাৰ্য আৰু মাতৃ চন্দ্ৰপ্ৰভা। সংস্কৃত সাহিত্যত তেখেতৰ ব্যুৎপত্তিৰ বাবে কবিৰত্ন উপাধি লাভ কৰিছিল। পৰৱৰ্তী সময়ত ব্ৰিটিছ ভাৰত চৰকাৰে তেওঁক সন্মানীয় মহামহোপাধ্যায় উপাধিৰে বিভূষিত কৰে। প্ৰাৰম্ভিক শিক্ষা ঘৰতে পিতৃৰ তত্ত্বাৱধানত আৰু পিছলৈ মোমায়েকৰ টোলত লাভ কৰে। তেখেতে কোচবিহাৰৰ স্বৰ্গীয় সিদ্ধনাথ বিদ্যাবাগীশৰ ওচৰত ব্যাকৰণ আৰু কাব্যশাস্ত্ৰ অধ্যয়ন কৰে। নগাঁও হাইস্কুলত সংস্কৃত শিক্ষক হিচাপে তেখেতে কৰ্মজীৱনৰ পাতনি মেলে। তেখেতে সংস্কৃত ভাষাত একাধিক উল্লেখযোগ্য পুথি ৰচনা কৰিছিল, তাৰ ভিতৰত বৃত্তমঞ্জৰী, ৰাধা কলংক ভঞ্জন, কৰ্ণখাদক আদি। প্ৰিয় শ্ৰোতা, এভাৰেষ্ট শৃংগ বিজয় কৰা প্ৰথম ভাৰতীয় মহিলা আছিল বাচেন্দ্ৰী পাল। গাৰোৱাল জিলাৰ নাকুৰি গাঁৱত 1954 চনৰ 24 মে'ত বাচেন্দ্ৰী পালৰ জন্ম হয়। হাঞ্চা দেৱী আৰু শ্ৰী কিষাণ সিং পালৰ 7টি সন্তানৰ মাজৰ 1টি সন্তান আছিল বাচেন্দ্ৰী পাল। সংস্কৃতত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত নেহৰু পৰ্বতাৰোহণ প্ৰতিষ্ঠানত যোগদান কৰে। 12 বছৰ বয়সতেই তেওঁ পৰ্বতাৰোহণৰ কাম আৰম্ভ কৰে। তেওঁটোৰ বন্ধুসকলৰ সৈতে বনভোজৰ বাবে গৈ প্ৰায় 13,123 ফুট উচ্চতাৰ পৰ্বত আৰোহণ কৰিছিল। 1984 চনত ভাৰতে নিজৰ 4th এভাৰেষ্ট অভিযানৰ বাবে বাচেন্দ্ৰীকে ধৰি 6গৰাকী মহিলা আৰোহণকাৰীসহ এটা অভিযাত্ৰী দল নিৰ্বাচন কৰে। এই অভিযানৰ নাম আছিল এভাৰেষ্ট 84। নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা যাত্ৰা আৰম্ভ কৰা এই দলটোৱে বহুতো বাধা বিঘিনি আৰু দুৰ্ঘটনাৰ সন্মুখীন হয়। বাচেন্দ্ৰী পালেও মূৰত আঘাত পায় যদিও সকলো বাধা নেওচি 23 মে'ৰ দিনা দুপৰীয়া 1:07 মিনিটত এভাৰেষ্ট শৃংগৰ শিখৰত পদাৰ্পণ কৰে। তেখেতে 43 মিনিট সময় শিখৰত কটায় আৰু ভাৰতৰ প্ৰথম তথা বিশ্বৰ 5ম মহিলা এভাৰেষ্ট বিজয়ীৰূপে পৰিগণিত হয়। এভাৰেষ্ট শৃংগৰ বাদেও তেখেতে গংগোত্ৰী, ৰুদ্ৰগৰীয়া আদি শৃংগ সফলতাৰে আৰোহণ কৰিছিল। তেখেতক 1985 চনত পদ্মশ্ৰী, 1986 চনত অৰ্জুন বঁটা আৰু 2019 চনত ভাৰত চৰকাৰৰ পদ্মভূষণ পুৰস্কাৰেৰে পুৰস্কৃত কৰা হৈছিল। প্ৰিয় শ্ৰোতা, আজি গায়ত্ৰী দেৱীৰ উপজা দিন। 1919 চনৰ 23 মে'ত কোচবিহাৰত জন্মগ্ৰহণ কৰা গায়ত্ৰী দেৱী আছিল কোচবিহাৰৰ মহাৰাজা জিতেন্দ্ৰ নাৰায়ণ আৰু বৰোদাৰ ৰাজকুমাৰী ইন্দিৰা ৰাজেৰ কন্যা। 1940 চনত জয়পুৰৰ মহাৰাজা ছাৱাই মানসিং দ্বিতীয়ৰ সৈতে তেওঁৰ বিবাহ হয় আৰু তেওঁ জয়পুৰৰ তৃতীয় মহাৰাণী হিচাপে পৰিগণিত হয়। গায়ত্ৰী দেৱীয়ে লণ্ডনৰ গ্লেণ্ডাৱাৰ প্ৰিপাৰেটৰী স্কুলত, শান্তি নিকেতনৰ বিশ্বভাৰতী বিশ্ববিদ্যালয়ত আৰু ছুইজাৰলেণ্ডত পঢ়া শুনা কৰিছিল। পাছত লণ্ডন স্কুল অৱ ছেক্ৰেটাৰিজ, ব্ৰিলিয়ামণ্ট এণ্ড মাংকি ক্লাব লণ্ডনৰ পৰা ছেক্ৰেটাৰিয়েল স্কিল সম্পৰ্কে অধ্যয়ন কৰে। 1962 চনত গায়ত্ৰী দেৱীয়ে লোকসভাৰ নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু বৃহৎ ভোটৰ ব্যৱধানত জয়ী হয়। তেওঁ চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীয়ে স্থাপন কৰা স্বতন্ত্ৰ পাৰ্টীৰ সদস্য হিচাপে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে যুঁজি 1967 আৰু 1971 চনৰ লোকসভা নিৰ্বাচনতো জয়ৰ ধাৰা অব্যাহত ৰাখিছিল। গায়ত্ৰী দেৱীৰ নাম এবাৰ লণ্ডনৰ ভয়েজ আলোচনীত বিশ্বৰ 10গৰাকী সুন্দৰীৰ তালিকাত অন্তৰ্ভুক্ত হৈছিল। তেওঁ 1943 চনত জয়পুৰৰ মহাৰাণী গায়ত্ৰী দেৱী গাৰ্লছ পাব্লিক স্কুলৰ আৰম্ভণি কৰে। তেখেতে জয়পুৰৰ মৃতপ্ৰায় নীলা মৃৎশিল্পৰ পুনৰুদ্ধাৰৰ বাবেও কাম কৰিছিল। এগৰাকী ভাৰতীয় অধিবক্তা আৰু পৰ্বতাৰোহী কল্পনা দাসৰ আজি স্মৃতি দিৱস। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা উৰিষ্যাৰ প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী আছিল কল্পনা দাস। আফ্ৰিকাৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কিলিমাঞ্জাৰোৰ প্ৰায় 5,895 মিটাৰ উচ্চতা তেওঁ 2014 চনৰ 9 অক্টোবৰ তাৰিখে সফলতাৰে সম্পূৰ্ণ কৰিছিল। 2015 চনৰ 16 জানুৱাৰী তাৰিখে দক্ষিণ আমেৰিকাৰ সৰ্বোচ্চ শৃংগ একনকাগুয়াৰ 6,962 মিটাৰ উচ্চতালৈকে আৰোহণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰোপৰি একেটা বৰ্ষৰে 31 জুলাই তাৰিখে ইউৰোপৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এলব্ৰাছৰ 5,642 মিটাৰ উচ্চতা আৰু 3 ডিচেম্বৰ তাৰিখে অষ্ট্ৰেলিয়াৰ সৰ্বোচ্চ শৃংগ মাউণ্ট কাছিউস্কোৰ 2,228 মিটাৰ উচ্চতাৰ আৰোহণ কাৰ্য সফলতাৰে সম্পূৰ্ণ কৰিছিল। আজি হেনৰিক ইপচেনৰ স্মৃতি দিৱস। বাস্তৱবাদৰ পিতৃ আৰু আধুনিক নাট্যজগতৰ অন্যতম প্ৰভাৱশালী ব্যক্তিৰূপে পৰিগণিত হেনৰিক ইপচেনৰ জন্ম হৈছিল।

0: 1828 চনৰ 20 মাৰ্চ তাৰিখে নৰৱেৰ স্কেনত। তেখেত আছিল এগৰাকী নৰৱেদেশীয় নাট্যকাৰ আৰু নাট পৰিচালক, যাক আধুনিক নাটকৰ বাটকটীয়া বুলি কোৱা হয়। তেখেতৰ দ্বাৰা ৰচিত নাটকসমূহ হ'ল এ ডলছ হাউচ, হেড্ডা গেবলাৰ, পিয়েৰ জিণ্ট, খোষ্ট, দ্য ৱাইল্ড ডাক, ব্ৰেণ্ড, এন এনিমি অৱ দ্য পিপল আদি। ইপছেনৰ নাটকসমূহে ইউৰোপীয় নাট্যধাৰাত এক নতুন যুগৰ সূচনা কৰিছিল। তেখেতৰ এ ডলছ হাউচ নামৰ নাটকখনে 2006 চনত বিশ্বৰ সৰ্বাধিক মঞ্চস্থ হোৱা নাটকৰ খ্যাতি লাভ কৰিছিল।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: ইতিহাসৰ পাত লুটিয়াই চালে আমি পাহো আমেৰিকান ৰাজনীতিজ্ঞ আৰু বিজ্ঞানী বেঞ্জামিন ফ্ৰেংকলিনে চশমা আৱিষ্কাৰ কৰিছিল 1785 চনত। ছুইডেনৰ এজন প্ৰখ্যাত উদ্ভিদ বিজ্ঞানী, চিকিৎসক আৰু প্ৰাণী বিজ্ঞানী কেৰোলাছ লিনিয়াছৰ আজি উপজা দিন। মাওচেটুঙৰ প্ৰসিদ্ধ গ্ৰেট লিপ ফৰৱাৰ্ড কাৰ্যসূচী আৰম্ভ হৈছিল 1951 চনত। উৰাজাহাজ নিৰ্মাণৰ অন্যতম বাটকটীয়া জাৰ্মান পাইলট অটো লিলিয়ানথালৰ জন্ম হয় 1848 চনত। স্কটিছ নাবিক উইলিয়াম কিডৰ মৃত্যু হয় 1801 চনত। ফৰাচী গণিতজ্ঞ আগাষ্টিন লুই কোচিৰ মৃত্যু হয় 1857 চনত।
3: সকলোৰে বাবে সামাজিক সুৰক্ষা, অটল পেঞ্চন যোজনা, মোদীজীৰ সংকল্প।
4: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
3: এতিয়ালৈ এই যোজনাত 8,85,00,000তকৈ অধিক লাভাৰ্থী জড়িত হৈছে। যদি আপুনিও 18-40 বছৰৰ ভিতৰৰ, তেন্তে মাহিলী অটল পেঞ্চনৰ সৈতে যোজনাৰ 3টা নিশ্চিত লাভৰ বিষয়ে জানিবলৈ নিজৰ বেংকৰ শাখাৰ সৈতে যোগাযোগ কৰক।
5: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
6: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
5: তাৰ মানে?
6: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
5: তাত কি হয়?
6: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
5: মানে
6: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
5: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ গুৱাহাটীৰ পৰা আজি প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিসমূহ। মহানগৰীত শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতু মুকলি কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 16 বিধানসভাৰ অধিৱেশনত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ অভিভাষণ। ৰাজ্যপালৰ অভিভাষণত উদ্ভাসিত ৰাজ্যৰ অৰ্থনীতিৰ উন্নয়নৰ ছবি। 2028-29 বিত্তীয় বৰ্ষত অসমৰ অৰ্থনীতি 10,00,000 টকালৈ বৃদ্ধিৰ সম্ভাৱনা প্ৰকাশ। অসমীয়া শিশু সাহিত্যলৈ গৌৰৱৰ বতৰা। শান্তনু তামুলীৰ 34 বছৰীয়া যাত্ৰালৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ আৰ্কাইভত সংৰক্ষিত হ'ল শিশু আলোচনী মৌচাকৰ সকলো সংখ্যা। অনুপ্ৰৱেশ ৰোধৰ বাবে অসম, পশ্চিমবংগ, ত্ৰিপুৰাক সামৰি হ'ব উমৈহতীয়া নীতি। 3খন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে শক্তিশালী ব্যৱস্থা সন্দৰ্ভত শীঘ্ৰেই বৈঠকত মিলিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। 18 জুনত অনুষ্ঠিত হ'ব ৰাজ্যৰ সভাৰ 26খন আসনৰ নিৰ্বাচন। 1 জুনৰ পৰা মনোনয়ন পত্ৰ দাখিল আৰু 8 জুনত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত 12 বছৰ। দেশবাসীৰ মাজত চৰকাৰে দাঙি ধৰিব কেন্দ্ৰৰ 22টা বৃহৎ সাফল্য। অপৰিৱৰ্তিত হৈ আছে পশ্চিম এছিয়াৰ উত্তেজনাপূৰ্ণ পৰিস্থিতি। বিশ্বজুৰি ব্যাপকভাৱে প্ৰভাৱিত ইন্ধনৰ যোগান শৃংখল। $16.3 বিলিয়ন ব্যয়েৰে 20.1 মিলিয়ন খাৰুৱা তেল ক্ৰয় ভাৰতৰ। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। IPLৰ এখন গুৰুত্বপূৰ্ণ মেচত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিৰুদ্ধে 55 ৰাণত জয়ী ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ঈশান কিষাণলৈ মেন অৱ দ্য মেচৰ সন্মান। আজিৰ খেল পাঞ্জাব কিংছৰ বিৰুদ্ধে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ। প্ৰিয় শ্ৰোতা, আপোনাৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে আজি পুৱা অনুষ্ঠানটিৰ পৰা মই শশাংকদি ভালৈয়ে ইমানতে সামৰিছোঁ।

আকাশবাণী গুৱাহাটী। আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত আজিৰে পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পানচুইৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ পানচুই

0: বিজেন বীৰেন সোণমইনাহঁতে সিহঁতৰ গাঁৱৰ আলিবাটটোতে টাংগুটি খেলি আছিল। মনা দেনা টেনা চাৰা মাছা চৈ গৈ সিহঁতৰ লগৰ দুটামানে মুখত আঙুলি ভৰাই নতুনকৈ সুহুৰি মাৰিবলৈ শিকিছে। সোণমইনাহঁতে খেলি থাকোঁতেই দূৰত কেনিবা কোনোবাই সুহুৰি মৰা শুনিলে। সিহঁতে খেলাৰ লাঠি ধৰি থাকি সেই সুহুৰি ক'ৰ পৰা আহিছে ইফালে সিফালে চাই ৰ'ল। তাৰপাছত আটাইকেইটা ল'ৰাই আলিটোৱেদি দৌৰ দিলে। আলিবাটটোৰ অলপ আগলৈ সিহঁতৰ লগৰ অনিমা হিমলতা ৰামেশ্বৰীহঁতে হয়গুদু খেলি আছিল। হয়গুদু মালি ভুৱনৰ পোৱালি, এহাতেৰে হাফ পেণ্ট টানি আনখন হাতেৰে নাকৰ সেঙুন মোহাৰি সিহঁতকেইটা যেতিয়া ছোৱালীজাকৰ মাজত সোমাই পৰিল, এজনী ছোৱালীয়ে বুঢ়ী মানুহৰ দৰে কোজা হৈ আঙুলি টোৱাই সুধিলে,
1: তোৰ মাৰ কোনজনী? মোক পাৰে গালি? হয় গুদু মালি ভুৱনৰ পোৱালি, তোৰ মাৰ কোনজনী? মোক পাৰে গালি?
0: সমস্বৰে গাই গাই আটাইকেইজনী ছোৱালীয়ে সিহঁতক জোকালে। ছোৱালীজাকে খিলখিলাই হাঁহি সিহঁতক আগুৰি ধৰিলে। সিহঁতৰ বেহু ভাঙি ল'ৰাকেইটা ওলাই লৰ মাৰি দূৰৰ পৰা উভতি চাই জিভা উলিয়াই হিয়াৰি থৈ লগৰ আনকেইটা ল'ৰাক লগ ধৰিলেগৈ। তাৰপাছত পথাৰৰ পোন বাটেৰে নৈকান ওলালেগৈ ব্ৰহ্মপুত্ৰৰ পাৰ। এইখিনিতে তাহানিৰ মৰিয়াহোলা গাঁওখন আছিল। এতিয়া গাঁওখনৰ শেষ চিহ্ন হিচাপে শিলগুটি দিয়া বাটটোৰ এচোৱাত এটা পকী কালভাৰ্ট, দূৰে দূৰে দুই তিনিটা কাঠৰ ফাৰলঙৰ খুঁটি আৰু ভৰত বুঢ়াৰ এৰাবাৰীখন আছে। বাৰীত এতিয়াও কেইজোপামান নাৰিকল, আম, বগিজামু, এজোপা ঔটেঙা আৰু লতা গোলাপ দুজোপামান আছেগৈ। কোনোবা এঘৰৰ পদূলিমুখৰ বকুল গছ এজোপাও নৈৰ প্ৰায় গৰাৰ ফালে থিয় হৈ আছে। 1954 চনৰ পৰাই খহনীয়া আৰম্ভ হৈ ব্ৰহ্মপুত্ৰ ইতিমধ্যে পলাশগুৰি, চাৰুগাঁও, বিহিয়া, তেলিয়া, বেলগুৰি, বেঙেনাআটি, দেৱীগাঁও, বামুণগাঁও আৰু গোহাঁইসকলৰ পুৰণি খাত বিলতীয়া নিঃচিহ্ন কৰি 1960 চনত পুৰণি মৰিয়াহোলা গাঁওখন বুকুত সুমুৱাই ল'লে। এই গাঁওবিলাকৰ প্ৰায়বিলাক মানুহেই জোনাই, শদিয়া, মেৰাপানী, কানাইঘাট, গমাৰিগুৰিৰ উপৰি কিছুসংখ্যক মানুহ কাজিৰঙাৰ ফালে উঠি গ'লগৈ। মৰিয়াহোলাৰ কেইঘৰমান মানুহ মটং হাউতি বিলৰ পাৰলৈ উঠি গৈ নতুন মৰিয়াহোলা গাঁও পাতিলেগৈ। দিজেন বীৰেন সোণমইনাহঁতৰ দলটো গৈ ভৰত বুঢ়াৰ এৰাবাৰী পালেগৈ। সিহঁতৰ এই অভিযানৰ মূল আকৰ্ষণ বাৰীৰ গছৰ গুটি সৰোৱা আৰু দিনাই বুঢ়াৰ মুখৰ পৰা সাধুকথা শুনা। নিতৌ একোটা সাধুকথা শুনাই দিনাই বুঢ়াই এজাক গৰুৰে সৈতে মানুহজনে ইয়াতে বহা পাতি গৰু খুঁটিটো চায়। সপোন যেতিয়া শেষ হৈ যায় তেতিয়াই মানুহে সোঁৱৰণীৰ টোপোলা খুলি এপদ এপদকৈ সাঁচতীয়া সম্পদ উলিয়াই লয়। স্মৃতিৰ এই সম্পদ বৰ আপুৰুগীয়া, মহামূল্যৱান। উৰিয়াম গছজোপাৰ তলৰ ছায়াত ল'ৰাহঁত গোলকৈ বহিছে। কাষত দিনাই বুঢ়া, ডাঙৰৰ পৰা সৰুলৈকে সকলোৰে পেহা দিনাই বুঢ়া। বুঢ়াই গামোচাৰ আগত বান্ধি অনা তামোলৰ টেমাটো খুলি তামোল পাণ আৰু চুন্ধপাত অকণ উলিয়াই মুখত দি কালি আধা দুখৰতে এৰা কথা আকৌ আৰম্ভ কৰিলে।
2: সত্ৰৰ নামঘৰ ভাগ আৰু এলা পেচা নাম

0: শোভন আছিল নহয়, একেবাৰে পদুম ফুলৰ আৰ্হিৰে সজা। বাটচৰাৰ দুফালে দুজোপা বকুল গছ, পশ্চিম দিশলৈ তিনি কি চাৰিজোপা অশোক গছ। মণিকূটৰ ফিৰালিত কলীয়া তুলসীৰ শাৰী, সিফালে লানি লানিকৈ পানী পিয়লি ফুলৰ গছ। বকুলৰ আমোল মোল গোন্ধ মোলান পৰিলে আহিনমহীয়া পানী পিয়লি ফুল ফুলি গোটেই নিশা দূৰ দূৰণিলৈ গোন বিয়পাই দিয়ে। দিনত অশোকৰ ৰঙা ফুলে চকু ছাট মাৰি ধৰে। নামঘৰৰ মণিকূটৰ সিংহাসন খনি স্বয়ং বহুমতীয়ে কাছ এজনী হৈ ধৰি ৰাখে। কাছৰ ওপৰত পাপী অহংকাৰী মদমত্ত হাতীয়ে বহুমতীক হেঁচা মাৰি ধৰে। তেনেতে হাতীক বশ কৰিবলৈ চৌ মাৰি আহি নাম সিংহজনা হাতীৰ পিঠিত বহি লয়। সিংহৰ ওপৰত আকৌ মৌৰা চৰাই উঠি পিৰিক পাৰাকৈ স্বৰ্গ মৰ্ত পাতালৰ চৌ দিশলৈকে চাই থাকে। সিংহাসনৰ চাৰি স্তম্ভত এনেকৈয়ে কাছ, হাতী, নামসিংহ আৰু মৌৰাটিয়ে যুগ যুগ ধৰি থাকি গোটেই জগতখনক ৰখি থাকে। নামঘৰৰ খুঁটাবোৰো আকৌ আছিল একো একোটা প্ৰকাণ্ড খুঁটা, যেন অহংকাৰী হিৰণ্যকশিপুৱে গোৰ এটা মাৰিলেই খুঁটা ভেদ কৰি ওলাই আহিব স্বয়ং নৰসিংহৰূপী বিষ্ণু। তাৰ পাছত সেইজনা অৱতাৰীয়ে যেন ফুপাই জোপাই মূৰৰ কেশৰ কপাই প্ৰকাণ্ড সিংহৰ মুখখন মেলি চকু পকাই কোলাত হিৰণ্যকশিপুৰক বৌৱাই লৈ হাতোৰাৰে পেট ফালি নাৰী ভুৰু উলিয়াই পেলাব।
1: বুঢ়াৰ মুখৰ পৰা এনে ভয়ংকৰ বৰ্ণনা শুনি ল'ৰাহঁত ভীতিগ্ৰস্ত হৈ কোচমোচ খাই লাহে লাহে বুঢ়াৰ ওচৰ চাপিল। সিহঁতে বৰাহকল্পৰ এই বৰ্ণনাৰ পৰা নিজৰ মনতে এখন ভয় লগা ছবি আঁকি পেলালে।
0: নামঘৰৰ ভিতৰত আকৌ ভাগে ভাগে খোল তাল শাৰী শাৰীকৈ বহিবলৈ বাঁহৰ ধৰা, গোসাঁই প্ৰভু বহিবলৈ মেৰ ধৰা, চাকি বন্তি জ্বলাবলৈ ওখ ওখ গছা, ভকতসকলে পুৱাৰ পৰা গধূলিলৈকে পৰে পৰে নাম প্ৰসংগ কৰে। বৰগীতৰ ৰমিয়া সুৰত সত্ৰৰ চাৰি হাতী নিতৌ পবিত্ৰ হৈ পৰে। বিধুতি গাৰে নামঘৰৰ সেইফালে কোনো নাযায় দেই, গ'লেও গা বচাইহে যাব লাগে। নিশা ওচৰৰ বাসুদেউ থানৰ পৰা হুঠ বগা সাজ পিন্ধি মূৰত শুকুলা পাগ মাৰি মাজে মাজে বুঢ়া ডাঙৰীয়াই হেনো নামঘৰটি দৰ্শন কৰি যোৱা খেনুৱে দেখা পাইছিল। বৰ গহীন গম্ভীৰ আছিল সেই নামঘৰ ভাগ। পাছে এনে এটি নামঘৰতে এদিন বোপাইহঁত মানহঁত সোমাই একেবাৰে অধৰ্মীৰ কাম ফেৰা কৰিলে নহয়, তহঁতৰ দেশত আমিয়েই ৰজা সেইবুলি আমাৰ ৰজাক বুঢ়া আঙুলি দেখুৱাই মানহঁত উত্তৰ পাৰত কোঠ মাৰি আছিল। এদিন তাৰে এভাগে বৰনাৱত উঠি ব্ৰহ্মপুত্ৰইদি আহি ধনশিৰিয়েদি উজাই সোমাই আহি ঘাটত নাও বান্ধি হাতে হাতে বৰ বৰ খাপৰ বৰ বৰ হেংদাং লৈ চিধাই নামঘৰৰ ভিতৰ সোমাল। ভকতসকলে দেখি বিচুৰ্তি খালে, বোলে সাক্ষাৎ যমদূত, এই সব বা কোন? লগে লগে মানহঁতে হাতৰ খাপৰ দাঙি চৌপাক লওঁ বুলি ভকতসকলক তাতে ঠানি খুচি খেদিবলৈ ধৰিলে। মানৰ সেনাপতিটোৱেও কৈ পঠিয়াইছিল বোলে, চোকা কুকুৰেহে আগতে ভুকে, এতেকে পহিলাতে যি আমাৰ দ্ৰোহ আচৰিব তাকে ধৰিবি হওক। তাৰ পাছতে মানহঁতে নামঘৰৰ ভিতৰতে টৌ খুটি মাৰি ভিতৰতে গৰু কাটি তাৰ মঙহেৰে ভোজ ভাত খালে। গৰুৰ তেজেৰে নামঘৰৰ মজিয়া মচি ৰাঙলী কৰি থলে। কথাটো যেতিয়া ইখনৰ পাছত সিখন গাঁও ৰাষ্ট্ৰ হৈ

কৰিল, তেতিয়াহে হাঁহ পিত থকা ডেকা ল'ৰাই মখাই হাতে হাতে দা কোঠাই লৈ মানকো এসেকা দিওঁ বুলি মানুহলৈ চোঁচা ল'লে। এভাগে ভয়ত ঘৰৰ বাতি কাঁহী টৌ কেৰাহী যি য'ত আছিল পুখুৰীত পেলাই পলাবলৈ ধৰিলে। পাছে অধৰ্মী মানে কাকো সুদাই নেৰিলেও কাকো শতকাই যাবলৈ নিদিলে। হাতলৈ নিয়া দমৰা গৰুৰ লেখিয়াকৈ ডেকাহঁতক জোঁট বান্ধি ধৰি ৰাখিলে। বুঢ়া বুঢ়ীবোৰক পহু মৰা দি টঙনিয়াই মাৰি কেঁচুৱাবোৰ আম কঁঠালৰ গছলৈ ফৰ্মতিয়াই মাৰিবলৈ ধৰিলে। সিহঁতে জীয়াৰী বোৱাৰীহঁতৰ কোনো চিন চাপ নেৰাখিলেও হেৰি নহয় অ সোণমইনা, তহঁতৰ মোমায়েৰৰ বংশৰ কোনোবা এজনী জীয়ৰী ছোৱালীক মান সেনাপতি এটাই গৰু মৰা চাপৰিৰ পৰা ধৰি নিছিল নহয়? আয়ো কমনো কান্দিছিল নে চাগে তাই শিয়ালি জিয়ালিকৈ বোলে অহ কৈ তো আছা।

নাই, কোনো নগ'ল, কোনো নগ'ল তাইক উদ্ধাৰ কৰিবলৈ। একেবাৰে শুকুলা ঘোঁৰাত তুলি মান দেশ পোৱালেগৈ। যাওঁতে বাটত তাইৰ বুকুত শুকটোৱে খুন্দা মাৰি ধৰিছিল, বুকু ধান বনাদি বানিছিল। যিমানে মান দেশৰ ফালে আগুৱাই গৈ আছে সিমানে নৈৰ চেঙেলীয়া সুতে গঢ়াত খুন্দা মৰাৰ দৰে তাইৰ বুকুত শুকে খুন্দা মাৰে। চকুৰ পানী আচলেৰে মচি মাজে মাজে তাই দূৰ দূৰণিলৈ চাই পঠিয়ায়। মাজে মাজে বুকু খামি ডাঠ কৰি সাৰি অহাৰ বুদ্ধি পাঙে। এনেকৈ এদিন যেতিয়া তাই মান দেশ সোমালগৈ, লাহে লাহে সেই ঠাইৰ পথাৰ সমাৰ ঘৰ দুৱাৰ দেখি মনটো যেনিবা অকণমান কোমলিল। একেই খেতি পথাৰ, মাজে মাজে চাংঘৰ, গছ গছনি, চৰাই চিৰিকটি সকলোবোৰ আমাৰ নিচিনাই লাগিল। তাতে মানেও হোতা মাতেৰি চেনেহৰ মাতেৰে তাইক মন ভুলাবলৈ লাগিল। জীয়ৰী ছোৱালী, মন কোমলিল। তাতে তাইও ভাবিবলৈ ধৰিলে, বোলে এটাই আনিলেই যেতিয়া ঘূৰি যামনো কলৈ। হহি সামৰি এইখন দেশতে ঘৰ পতাই ভাল। তাৰ পাছত মানহঁত নিজৰ দেশলৈ উভতি যোৱাৰ ভালে দিনৰ পিছত তাইৰ ভায়েক নে ককায়েকে হালে ছোৱালীজনী বিচাৰি মান দেশ সোমালগৈ। সেইখন দেশ পায়েই বাটতে যেনিবা কোনোবা এজনী তিৰোতা মানুহক লগ পাই সুধিলে, বোলে, কেনে ধৰা বেশ, এইখন আইদেউ কাৰনো দেশ? তিৰোতাজনীয়েও সিহঁতাল নতুন মানুহ বুলি জানিব পাৰি উত্তৰ দিলে, বোলে, আহিছা নদীৰ কোলে, এইখন বোপাইদেউ মান দেশ বোলে। তাৰ পাছত সিহঁত দুটাই ঠিক ঠাইত পালোহি বুলি মনত খুকুৰি নেৰাখি আক সুধি তাক সুধি যেনিবা ভনীয়েকৰ ঘৰ ওলালগৈ। মানহঁতেও সিহঁতক পাই বৰ আলৌ আধৌ কৰি আতৌ পিতৌকৈ ৰাখি খুৱাই বোৱাই সোণৰ শৰাই ৰূপৰ বঁটা একোখনকৈ দুয়োটাকে দি মিতিৰ পাতিলে। জীয়ৰীগৰাকীৰ বোলে তেতিয়ালৈ ল'ৰা ছোৱালী অকণো হৈছিল দেই। মোমায়েকহঁত গৈ পোৱাৰ দিনাই ল'ৰাকণৰ মূৰত জ্বৰ উঠিছিল বোলে। মোমায়েক এটাইহে বোলে, হে ল'ৰালৰিকৈ লাই জাবৰি এমুঠি খুন্দি মূৰত লেও দিলে। জ্বৰ নামিল। কেইদিনমানৰ মূৰত সিহঁত ঠাল আহিবলৈ ওলাল।

0: ভনীয়েকে বোলে ইয়াত আহি মাক হলোৱেই যেতিয়া ঘূৰি নাযাওঁ। পাছে মাক বাপেকক চাবৰ নিবিত্তেহে হেঁপাহটো থাকিল বুলি ক'লে। তিৰোতা মানুহৰ কথা দেশ চাই ভেষ ধৰিবও জানে, তাতে জীয়ৰী ছোৱালীৰ জীৱনটোত কিটো আছে? বিহু নামত গাইছে নহয়, এ চিনা মৰা বাগানৰ এছে হাতি ওলালে, ও চেৰাপ খাই পেলালে চিচা, ভাবি চালে লিলিমাই জীৱনত একো নাই, ছোৱালী জীৱনটো মিছা। তাইও গৈ সেইকাৰণে শাহুৱেকক আমেই আৰু শহুৰেকক আফেই বুলি পুনতেই মাত লগাই ঘৰখনত মুহিয়েই পেলালেগৈ নহয়।
1: এজাক জোৰ বতাহ বৈ গ'ল, গছৰ ছাঁ লাহে লাহে দীঘল হৈ আহিল, বেলি লহি আহিছে, দূৰৰ পাহাৰৰ ৰং গাঢ় হৈ আহিল। বুঢ়াই আৰু এখন তামোল উলিয়াই ল'লে, তাৰ পাছত এটা দীঘল হুমুনিয়াহ এৰি কিবা এটা মনত পৰাৰ দৰে আকৌ কথা জুৰিলে।
0: এই কি কৈছিলোঁ মই নাহত, হাতলৈ নিয়া গৰুৰ দৰে জোঁট মাৰি ৰখা সেই কথা মানহঁতে কৰিলে কি? বান্ধি ৰখা ল'ৰাহঁতৰ মূৰৰ ওপৰত চোকা চোকা হেংদাং থৈ বোলে তুৰি মুৰি কৰিবি, পেট ফালি নাড়ী ভুৰু উৰিয়াই কাউৰী সগুণক খুৱাম, ঠাৱনি নোপোৱা পানীত জুবুৰিয়াই জুবুৰিয়াই মাৰিম, এতেকে আমি যি কওঁ তাকে মানি চলিবি, এইবুলি গোটেই মুখাকে ধৰি বান্ধি বৰ নাৱত ভৰাই ভটিয়নি পানীত নাও এৰিলে। মাজে মাজে কোনোবা ঠাইত ৰখাই ৰাতি ওচৰৰ গাঁৱলৈ যায়, মানে শিকোৱা মতেই আমাৰ ল'ৰাহঁতে গৃহস্থক মাত লগায়, এই গৃহস্থ ঘৰত আছেনে? গৃহস্থৰো এই নিশাখন কোননো ওলালেহি বুলি দুৱাৰ দাংডাল খোলোতেই হুৰহুৰাই মানহঁত ভিতৰলৈ সোমাই মানুহ কাটি মাৰি বয় বস্তু লুটপাত কৰি আমাৰ ল'ৰাহঁতৰ হতুৱাই ভাৰ পাচি কৰি নাৱত বোজাই কৰে। এনেকৈয়ে গৈ গৈ এদিন সিহঁত নগাঁৱৰ ফালে ৰুলগৈ। ইফালে আকৌ আমাৰ ৰজাই ব্ৰিটিছ ৰজালৈ আৰ্জি পেছ কৰিলে, বোলে মানহঁতে আমাৰ মানুহ দুনুহ মাৰি যি নগুৰ নাকতি কৰিছে, তোমালোকেও গা বচাই চলিবা, আৰু যদি পাৰা ইহঁতক হুৰাই খেদি আমাৰ ৰাজখনক বচোৱা, পাছে বঙালৰ দেশত খোপনি ফুটা ব্ৰিটিছ ৰজাৰ আমাৰ ৰজাৰ কথা শুনি গা চেবালে। ইফালে স্কট চেহাব মেৰকন চেহাবৰ লগ হৈ গুণাগথা কৰিবলৈ কথাটো হয়চোন, এইজাকে আমাৰো সান্দহ খোৱা বালি তল নিয়াব যেন পাওঁ। তাতে ৰিচাং চেহাবকো কথাটো কাণ চুৱাই এজাক সৈন্য সামন্তলৈ মানক খেদাবলৈ দিহা কৰিলে। ইফালে আকৌ মানহঁতে কাষৰী গাঁৱত আমাৰ ল'ৰাহঁতৰ হতুৱাই খেৰ বাঁহ কটাই বৰ দীঘল ঘৰ এটা সজোৱাই ভিতৰত থাক থাককৈ চাং পটুৱাই বোলে, বোপাইহঁত সাজ সাজ, এইবোৰ তহঁতৰ কাৰণেই সাজিছোঁ অ' বোপাইহঁত। মাজে মাজে আকৌ মানহঁতে আমাৰ ল'ৰাহঁতৰ লগত ৰং তামোচাও নকৰা নহয় দেই, সিহঁতে হাঁহি হাঁহি গাঁৱৰ পৰা ধৰি অনা হাঁহ ছাগলী মাৰি ভোজ ভাত খুৱাই লৈ কয়, ঘৰ দুৱাৰ বোপাইহঁত তহঁতলৈ বুলিয়ে সজাইছোঁ, শুৱনিচাই ছোৱালী একোজনী ধৰি আনি তহঁতক বিয়া বাৰু পাতি দিম, চাঙত শুবি হওক, খালি কেতিয়াবা পলোৱাৰ বুদ্ধি পাঙিলেহে গা দুচুৱা কৰিম। কোনো কোনোৱে মানহঁতৰ কথাত পতিয়ন গ'ল, কোনো কোনোৱে কথাটো বিশ্বাসত ল'ব নোৱাৰিলে। পাছে এদিন হয় হয় মানুহ ধৰি আনি আমাৰ ইয়াৰ পৰা ধৰি নিয়া ল'ৰাহঁতকো ঘৰটোত সোমোৱাই

দুৱাৰ জপাই সকলোকে চাঙত শুবলৈ হুকুম কৰি সিহঁতে মদ ভাত খাই ঘৰটোত চৌদিশৰ পৰা জুই লগাই দিলে। চিঞৰ বাখৰ ধোঁৱাৰ কোবত কাঁহী পাদি দেদাউৰিয়াই গোটেইবোৰ মানুহ কেইটামান পৰতে ছাই হৈ গ'ল। আকাশ জুয়ে ছানি ধৰিলে। ভেকেটা ভেকেট পোৰা মানুহৰ গোন্ধ বিয়পি গ'ল। জীয়াই জীয়াই পুৰি মাৰিলে ঔষধৌটিকে, জীয়াই জীয়াই

0: উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠৰ প্ৰথম খণ্ডটি শুনিলে। খেলি থকা ছোৱালী আৰু দিনাই বুঢ়াৰ চৰিত্ৰত অভিনয় কৰিলে ক্ৰমে সংজ্ঞা ধ্ৰুপদী গগৈ আৰু কৌস্তুভমণি শইকীয়াই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ পাঞ্চুই উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
6: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
7: জানি ৰক, সতৰ্ক হৈ ৰক।
8: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
9: হয়,
8: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
9: পিছে এনে যত্ন ক'ত পালি?
8: গুৱাহাটী ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
9: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
8: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
9: অঁ, সঁচাকৈ বৰ ভাল কথা,
8: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'ব লগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 49 ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ

পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। এইবাৰৰ ৰোজগাৰ মেলা দেশৰ 47টা স্থানত আয়োজন কৰা হৈছে। অসমতো উত্তৰ পূব সীমান্তৰ ৰেলৱেৰ তত্বাৱধানত আজি গুৱাহাটীৰ মালিগাঁওস্থিত ৰংভৱন প্ৰেক্ষাগৃহত ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। পুৱা 10 বজাত আৰম্ভ হ'বলগীয়া অনুষ্ঠানত প্ৰায় 400 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব।

0: অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। অহা 25 মে'ত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি কালি আদালতত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত কেছদাৰীৰ লগতে নিম্ন আদালতৰ নথিপত্ৰ দাখিল কৰা হয়। ব্ৰাহ্মণ মহাসভাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু কৃষি বিভাগৰ সহযোগত কালি জিলাখনত ফুল আৰু ফুলনি শীৰ্ষক উদ্যান শস্যৰ এটা প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। শিৱসাগৰ জিলা কৃষি বিষয়া অমৃত শইকীয়াই শুভাৰম্ভ কৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলাখনৰ সহকাৰী কৃষি সঞ্চালক, অৱসৰপ্ৰাপ্ত জিলা কৃষি বিষয়া প্ৰশিক্ষক হিচাপে উপস্থিত থাকে। 70 গৰাকীৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলক বিশেষকৈ ঘৰৰ ছাদত কৰিব পৰা ফুলৰ খেতি, ফুলৰ যত্ন আৰু শাক পাচলিৰ খেতি সন্দৰ্ভত প্ৰশিক্ষণ দিয়া হয়। পথ সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰা আৰু পথ দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে কালি মাজুলী জিলাৰ সকলো পেট্ৰল পাম্পত ব্যাপক সজাগতা অভিযান চলোৱা হয়। এই বিশেষ অভিযানৰ অধীনত হেলমেট নাথাকিলে পেট্ৰল দিয়া নহয়, এই নিয়মটো জিলাখনৰ প্ৰতিটো পেট্ৰল পাম্পতে কঠোৰভাৱে বলবৎ কৰাৰ বাবে প্ৰশাসনৰ তৰফৰ পৰা পদক্ষেপ গ্ৰহণ কৰা হৈছে। দুচকীয়া বাহন চালক আৰু আৰোহী উভয়ৰে সুৰক্ষা নিশ্চিত কৰিবলৈ দায়বদ্ধতাৰে কাম কৰি যাব বুলি জিলা প্ৰশাসনে প্ৰকাশ কৰিছে। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জনভাগিদাৰী অভিযানৰ অধীনত কালি জিলাখনৰ পকাজৰা, চেৰপাই আৰু জেংৰাইমুখ গাঁও পঞ্চায়তত গুৰুত্বপূৰ্ণ কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰা হয়। বিভিন্ন চৰকাৰী বিভাগৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত প্ৰতিখন গাঁও পঞ্চায়ততে বিশেষ গাঁওসভা অনুষ্ঠিত হয়। এই সভাসমূহৰ জৰিয়তে স্থানীয় ৰাইজৰ অভাৱ অভিযোগসমূহ পোনপটীয়াকৈ শুনি এইসমূহৰ সমাধানৰ উদ্দেশ্যে বিশেষ জনশুনানি কাৰ্যসূচীও সফলতাৰে সম্পন্ন কৰা হয়। অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত ইন্ধনৰ চাহিদা হঠাৎ বৃদ্ধিৰ সময়তে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানী IOCL, BPCL আৰু HPCLয়ে সমন্বিতভাৱে কাম কৰি আছে। বিভিন্ন ৰাজ্যত ঋতুভিত্তিক কৃষি আৰু খেতি চপোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ তৈল বিপণন কোম্পানীসমূহত পেট্ৰলিয়ামজাত সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই তৈল বিপণন কোম্পানীসমূহে ডিপো, পাইপলাইন, LPG বটলিং প্লাণ্ট আৰু খুচুৰা বিপণীসমূহৰ জৰিয়তে ইন্ধনৰ নিৰৱচ্ছিন্ন যোগান অব্যাহত ৰখাৰ প্ৰয়াস কৰিছে। ইন্ধন বিতৰণৰ সুবিধা তথা নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে কোম্পানীসমূহে ৰাজ্যসমূহৰ সৈতে সমন্বয় বজাই ৰাখিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত বিগত 3 দিনত 1,32,00,000 ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং হোৱাৰ বিপৰীতে 1,34,00,000 চিলিণ্ডাৰ যোগান ধৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয় আৰু নীতি আয়োগৰ দ্বাৰা আয়োজিত বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ বিদ্যালয়ে সাফল্য লাভ কৰিছে। জিলাখনৰ মায়ং শিক্ষা খণ্ডৰ কাৰচুৱাবৰী মধ্য ইংৰাজী বিদ্যালয়ে এই প্ৰতিযোগিতাত ৰাজ্যিক স্তৰত বঁটা লাভ কৰাৰ লগতে মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ সূৰ্যবৰা মাধ্যমিক বিদ্যালয়ে ক্ৰমে প্ৰটটাইট আৰু আৰ্হিৰ বাবে জিলা পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।
1: আপনি পিএম সূর্য ঘর মুফত বিজলী যোজনা কে বারে মে সুনা হে?
2: ভারত সরকার কা লক্ষ্য সোলার পাওয়ার সে বিজলী বিল জিরো করনে কা ভি হে।
1: इससे आपका घर सूर्य घर बन जाता है, माने बिजली बिल जीरो। और अतिरिक्त बिजली पैदा हुई तो बिजली ग्रिड को बेचकर पैसे भी कमा सकते हैं। तो बैठे क्यों हो, अभी रजिस्टर करो pmsuryaghar.gov.in पर।
3: हर घर सूर्य घर।
4: नमस्कार, आकाशवाणी से समाचार प्रभात के साथ मैं कनकलता। प्रधानमंत्री नरेंद्र मोदी आज 19वें रोजगार मेले में 51,000 से अधिक चयनित युवाओं को नियुक्ति पत्र वितरित करेंगे। रिजर्व बैंक ने वित्त वर्ष 2025-26 के लिए केंद्र सरकार को 2,86,000 करोड़ रुपए के अधिशेष हस्तांतरण को मंजूरी दी। अमेरिका के विदेश मंत्री मार्को रूबियो भारत की 4 दिन की यात्रा पर कोलकाता पहुंचे, आज नई दिल्ली में प्रधानमंत्री मोदी से मुलाकात करेंगे। मौसम विभाग ने आज पूर्वी मध्य प्रदेश, पूर्वी उत्तर प्रदेश और विदर्भ में भीषण

অনুষ্ঠানৰ আৰম্ভণিতে এয়া অনুপম শইকীয়া, ৰচনা ফণীভূষণ দাসৰ, প্ৰযোজনা অনুপম।

অনুষ্ঠানত এইবাৰ শুনো আহক নলিনী বালাদেৱী ৰচিত এটি গীত তৰালী শৰ্মাৰ কণ্ঠত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

নিত্যা দত্তৰ গীতৰ কথাৰে অনুষ্ঠানত এইবাৰ শুনোৱা হওক কণিকা ভট্টাচাৰ্যৰ কণ্ঠৰেটি গীত, প্ৰযোজনা অসীম হাজৰিকাৰ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ

0: চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আপোনালোকে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক চিত্ৰালী গোস্বামীৰ কণ্ঠৰে গীত, ৰচনা বেদানন্দ দাসৰ, প্ৰযোজনা ৰমেন চৌধুৰীৰ।

0: কাহিনী পড়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
3: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে পুৱাৰ আঞ্চলিক বাতৰি আৰু জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান, বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰী ৰোধৰ ক্ষেত্ৰত অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ সৈতে সমন্বিত প্ৰচেষ্টাৰে কাম কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ, অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তেল বিপণন কোম্পানীসমূহৰ প্ৰচেষ্টা অব্যাহত, বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ সাফল্য আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 55 ৰাণত জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তিৰাণী ডেকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চশিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। এইবাৰৰ ৰোজগাৰ মেলা দেশৰ 47টা স্থানত আয়োজন কৰা হৈছে। অসমতো উত্তৰ পূব সীমান্ত ৰেলৱেৰ তত্বাৱধানত আজি গুৱাহাটীৰ মালিগাঁৱত থকা ৰং ভৱন প্ৰেক্ষাগৃহত ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা

নেতৃত্বে অনুষ্ঠানত কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। পুৱা 10 বজাত আৰম্ভ হ'বলগীয়া অনুষ্ঠানত প্ৰায় 400 নিৰ্বাচিত প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান কৰা হ'ব। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰী ৰোধ কৰাৰ ক্ষেত্ৰত সমন্বিত ৰণনীতি প্ৰস্তুত কৰাৰ বাবে অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে শীঘ্ৰেই এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সীমান্ত সুৰক্ষা বাহিনী আৰু ৰুস্তমজী স্মাৰক বক্তব্য প্ৰদান অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে অনুপ্ৰৱেশৰ সমস্যা হৈছে দেশৰ অন্যতম বৃহৎ অন্তৱৰ্তী নিৰাপত্তা প্ৰত্যাহ্বান আৰু কেন্দ্ৰীয় চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীয়ে যাতে সীমান্ত অঞ্চলৰ জনগাঁথনি সলনি কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগকে ধৰি বাংলাদেশৰ সৈতে সীমান্ত ভাগ বাটোৱাৰা কৰি ৰাজ্য চৰকাৰসমূহে এই ক্ষেত্ৰত সমন্বিতভাৱে কাম কৰি আছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে অনুপ্ৰৱেশকাৰী ৰোধৰ বাবে অনাগত সময়ত এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে। অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত ইন্ধনৰ চাহিদা হঠাৎ বৃদ্ধিৰ সময়তে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানী IOCL, BPCL আৰু HPCLয়ে সমন্বিতভাৱে কাম কৰি আছে। বিভিন্ন ৰাজ্যত ঋতুভিত্তিক কৃষি আৰু খেতি চপোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ তৈল বিপণন কোম্পানীসমূহত পেট্ৰলিয়ামজাত সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই তৈল বিপণন কোম্পানীসমূহে ডিপু, পাইপলাইন, LPG বটলিং প্লাণ্ট আৰু খুচুৰা বিপণীসমূহৰ জৰিয়তে ইন্ধনৰ নিৰৱচ্ছিন্ন যোগান অব্যাহত ৰখাৰ প্ৰয়াস কৰিছে। ইন্ধন বিতৰণৰ সুবিধা তথা নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে কোম্পানীসমূহে ৰাজ্যসমূহৰ সৈতে সমন্বয় বজাই ৰাখিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত বিগত 3 দিনত 1,32,00,000 ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং হোৱাৰ বিপৰীতে 1,34,00,000 চিলিণ্ডাৰ যোগান ধৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয় আৰু নীতি আয়োগৰ দ্বাৰা আয়োজিত বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ বিদ্যালয়ে সাফল্য লাভ কৰিছে। জিলাখনৰ মায়ং শিক্ষাখণ্ডৰ কাৰচুৱাবৰী মধ্য ইংৰাজী বিদ্যালয়ে এই প্ৰতিযোগিতাত ৰাজ্যিক স্তৰত মতা লাভ কৰাৰ লগতে মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ সূৰ্যবৰা মাধ্যমিক বিদ্যালয়ে ক্ৰমে প্ৰটোটাইট আৰু আৰ্হিৰ বাবে জিলা পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে বিকশিত ভাৰত বিল্ডাথন 2025 হৈছে ভাৰতৰ সৰ্ববৃহৎ বিদ্যালয়ভিত্তিক হেকাথন। ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দেশৰ 1,00,000তকৈও অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন অহা 25 মে'ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। অহা 25 মে'ত হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউৰ কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি কালি আদালতত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ নথি পত্ৰ দাখিল কৰা হয়। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। উৎকোচলৈ হাতেলোতে গ্ৰেপ্তাৰ হোৱা ভূমিলেখ আৰু জৰীপ অধিকৰ্তা কাৰ্যালয়ৰ সহকাৰী সঞ্চালক আৰু অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বেলতলা তিনিআলিৰ ৰাণী বাগানৰ বাসগৃহৰ পৰা দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে কালি 1,17,00,000 টকা জব্দ কৰে। ইয়াৰ পূৰ্বে দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে অভিযুক্ত দাসৰ বাসগৃহৰ পৰা
48,38,150 মূল্যৰ নগদ ধন জব্দ কৰিছিল। ইয়াৰ লগতে দলটোৱে দাসৰ ঘৰৰ পৰা 9টা বেংক একাউণ্টত জমা ৰখা 80,00,000 টকা ফিক্সড ডিপজিটৰ ৰচিদ

0: প্ৰায় 500 গ্ৰাম ওজনৰ অলংকাৰ, জীৱন বীমাৰ পলিচিকে ধৰি ভালেখিনি নথি পত্ৰ আৰু সামগ্ৰী জব্দ কৰে। দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান সুৰেন্দ্ৰ কুমাৰে কালি এখন সংবাদমেলত অভিযুক্ত দাসৰ বাসগৃহত চলোৱা অভিযান সন্দৰ্ভত সবিশেষ সদৰি কৰে। শ্ৰীকুমাৰে উৎকোচ লোৱা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰাৰ লগতে অভিযুক্ত দাসৰ বিৰুদ্ধে আয়তকৈ অধিক সম্পত্তি অৰ্জনৰো এটা পৃথক গোচৰ ৰুজু কৰা হ'ব বুলি জানিবলৈ দিয়ে। চলিত বৰ্ষত 4 জনকৈ উচ্চপদস্থ চৰকাৰী বিষয়া উৎকোচ লৈ গ্ৰেপ্তাৰ হোৱাৰ তথ্য সদৰি কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰৰ দুৰ্নীতি বিৰোধী আপচি নীতি অনুযায়ী দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে দুৰ্নীতিৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। গুৱাহাটী মহানগৰীৰ যাতায়াত ব্যৱস্থা অধিক সুশৃংখল কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি লাল গণেশত নৱনিৰ্মিত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতু আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ডঃ শৰ্মাই তেওঁৰ ভাষণত কয় যে অসমক বিকাশৰ অনিৰুদ্ধ গতিৰে আগুৱাই নিয়াৰ বাবে ৰাজ্য চৰকাৰৰ সপোন বাস্তৱায়িত কৰাৰ দিশত কালিৰ দিনটো মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈ ৰব। 2.8 কিলোমিটাৰ দৈৰ্ঘৰ এই উৰণ সেতুখনে হাজাৰ হাজাৰ লোকক উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। এই উৰণ সেতুখন বিশিষ্ট শিক্ষাবিদ, দূৰদৰ্শী ৰাজনীতিবিদ ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ নামেৰে নামকৰণ কৰা সন্দৰ্ভত ডঃ শৰ্মাই কয় যে ৰাজ্যৰ শৈক্ষিক আৰু ৰাজনৈতিক ক্ষেত্ৰত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ যথেষ্ট অৰিহণা আছে। অসমৰ ৰাজনৈতিক ইতিহাসত গ্ৰুপিঙৰ বিৰুদ্ধে ডঃ মুখাৰ্জীয়ে লোৱা ভূমিকাক ইতিহাসে সদায় কৃতজ্ঞতাৰে সোঁৱৰে বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
1: শ্যামাপ্ৰসাদ মুখাৰ্জীৰ অসমৰ সৈতে সম্পৰ্ক আছিল অতি সুগভীৰ। তেওঁ এগৰাকী অসম প্ৰেমী আছিল। আমাৰ ৰাজ্যত বঙালী ভাষাৰ মেট্ৰিক বা মাধ্যম আদি নিৰ্মাণ কৰাৰ পৰিৱৰ্তে ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে মুকলিমূৰীয়াকৈ অসমীয়া ভাষাক বিদ্যালয়ৰ মাধ্যমলৈ ৰূপান্তৰ কৰাত বৰঙণি দিছিলে। তেওঁ কৈছিলে যে অসমীয়া আৰু বঙালী দুটা পৃথক ভাষা আৰু তেখেতৰ বিতিৰে সৈতে লগ লাগি অসমীয়া ভাষাক শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছিল। ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে অসমীয়া লোকৰ সৈতে থিয় হৈ লোকপ্ৰিয় গোপীনাথ বৰদলৈক নৈতিক আৰু শাৰীৰিক সাহস প্ৰদান কৰিছিল। এনে এগৰাকী মহান ব্যক্তিৰ নামত পুৰণ সেতুখন উৎসৰ্গা কৰি আমি গৌৰৱ অনুভৱ কৰিছো।
0: আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত জনভাগিদাৰী অভিযানৰ অধীনত কালি জিলাখনৰ পকাজৰা, চেৰপাই আৰু জেংৰাইমুখ গাঁও পঞ্চায়তত গুৰুত্বপূৰ্ণ কাৰ্যসূচী সফলতাৰে ৰূপায়ণ কৰা হয়। বিভিন্ন চৰকাৰী বিভাগৰ মুৰববী বিষয়াসকলৰ উপস্থিতিত প্ৰতিখন গাঁও পঞ্চায়ততে বিশেষ গাঁও সভা অনুষ্ঠিত হয়। এই সভাসমূহৰ জৰিয়তে স্থানীয় ৰাইজৰ অভাৱ অভিযোগসমূহ পোনপটীয়াকৈ শুনি এইসমূহৰ সমাধানৰ উদ্দেশ্যে বিশেষ জনশুনানি কাৰ্যসূচীও সফলতাৰে সম্পন্ন হয়। ডিব্ৰুগড় জিলাতো জনভাগিদাৰী কাৰ্যসূচীৰ অংশ হিচাপে কালি জিলাখনৰ চাবুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৰংচঙী গাঁও পঞ্চায়তত জনভাগিদাৰী ছেচুৰেচন কেম্প অনুষ্ঠিত হয়। জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ আৰু সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে আয়োজিত এই শিবিৰত চৰকাৰী কল্যাণমূলক আঁচনি তথা ৰাজহুৱা সেৱা সঠিকভাৱে প্ৰদান কৰাৰ নিশ্চিতি দিয়া হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 255 ৰাণৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলৰ হৈ ঈশান কিষাণে সৰ্বাধিক 79 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। প্ৰত্যুত্তৰত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে নিৰ্ধাৰিত অভাৰত 4টা উইকেট হেৰুৱাই 200 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰজত পাটিদাৰে সৰ্বাধিক 56 ৰাণ কৰে। ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। ইপিনে যোৱা নিশাৰ খেলখনত জয়লাভ কৰা সত্বেও ছানৰাইজাৰ্ছ হায়দৰাবাদ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানতে থাকে। ইয়াৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পইণ্ট তালিকাৰ শীৰ্ষত আছে। প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।

0: ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি দ্বিতীয় দিনাৰ কাৰ্যক্ৰমণিকা আৰম্ভ হয়। ৰাজ্যপালৰ ভাষণ চলি থকাৰ সময়তে বিৰোধী কংগ্ৰেছ দলৰ সদস্যসকলে সদনৰ বাহিৰত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। এই বাতৰিটো বিস্তৃতভাৱে অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তাকে ধৰি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়কেইখন কাকতে মুখ্য বাতৰিৰ স্থান দিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লাল গণেশত ডঃ শ্যামাপ্ৰসাদ মুখাৰ্জী উৰণ সেতুখন উদ্বোধন কৰাৰ বাতৰিটো অসমীয়া খবৰ নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। শিশু সাহিত্যিক শান্তনু তামুলীৰ সম্পাদনাত শিশু আলোচনী মৌচাকৰ 43 বছৰৰ আটাইকেইটা সংখ্যা কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ অভিলেখাগাৰত সংৰক্ষণ কৰাৰ বাতৰিটো দৈনিক অসম কাকতে বিস্তৃতভাৱে প্ৰকাশ কৰিছে। অসম, পশ্চিমবংগ আৰু ত্ৰিপুৰা সংলগ্ন ভাৰত বাংলাদেশ সীমান্তৰে অবৈধ অনুপ্ৰৱেশ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নতুন প্ৰযুক্তিচালিত সীমান্ত সুৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ কথা ঘোষণা কৰাৰ বাতৰিটো দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। আফ্ৰিকাৰ কোনো কোনো অঞ্চলত দেখা দিয়া ইবোলা ভাইৰাছৰ আতংকৰ পৰিপ্ৰেক্ষিতত চতুৰ্থ ভাৰত আফ্ৰিকা শীৰ্ষ সন্মিলন স্থগিত ৰখাৰ বাতৰিটো আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ অহা 25 মে'ত শুনানি গ্ৰহণৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ডিব্ৰুগড়ত ইনষ্টিটিউট অব চাৰ্টাৰ্ড একাউণ্টেণ্টছ অব ইণ্ডিয়াৰ দুদিনীয়া সন্মিলন সপ্তাহ হেতু আজি আৰম্ভ হ'ব। মোহনবাৰীত ডঃ ভূপেন হাজৰিকা বিমানবন্দৰৰ সমীপৰ মনোহাৰী টি ৰিজৰ্টত হ'বলগীয়া এই সন্মিলনত ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ 300তকৈও অধিক চাৰ্টাৰ্ড একাউণ্টেণ্ট বা CA, উদ্যোগপতি আৰু বিশেষজ্ঞই অংশগ্ৰহণ কৰিব বুলি আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতাই জনাইছে। লখিমপুৰ জিলাৰ নাওবৈচাত আজি নিচেই পুৱাতে গুৱাহাটীৰ পৰা কমলাবাৰী অভিমুখে গৈ থকা এখন বাছ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত এজন যাত্ৰী নিহত হোৱাৰ লগতে 45 জনৰো অধিক যাত্ৰী আহত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে বাছখনে ভাৰসাম্য হেৰুৱাই পথৰ কাষত বাগৰি পৰাত এই দুৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ 51,000ৰো অধিক যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰী ৰোধৰ ক্ষেত্ৰত অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ সৈতে সমন্বিত প্ৰচেষ্টাৰে কাম কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ প্ৰকাশ। অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহৰ প্ৰচেষ্টা অব্যাহত। বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ সাফল্য আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে ছানৰাইজাৰ্ছ হায়দৰাবাদৰ 55 ৰাণত জয়লাভ। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: জিলার রেহরূপ।
1: নমস্কার শ্রোতা সকল, জিলার রেহরূপত আজি লৈ আহিছো ডিব্রুগড় জিলার রেহরূপ। আজি আমাক সঙ্গ দিছে ডিব্রুগড়ৰ পৰা সংবাদদাতা যাদব গগৈয়ে। এইবাৰৰ অসম মন্ত্ৰীসভাত প্ৰথম পৰ্যায়তে ডিব্ৰুগড় জিলাৰ দুলিয়াজান বিধানসভা সমষ্টিৰ বিধায়ক ৰামেশ্বৰ তেলীয়ে মন্ত্ৰিত্ব লাভ কৰিছে। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতা যাদৱ গগৈয়ে।
2: এইবাৰ অসম চৰকাৰৰ সম্পূৰ্ণ মন্ত্ৰীসভা গঠন হোৱা নাই যদিও ডিব্ৰুগড় জিলাৰ পৰা পৰৱৰ্তী সময়ত কেইগৰাকী বিধায়কে মন্ত্ৰিত্ব পদ লাভ কৰে সেয়া সময় ক'ব। উল্লেখযোগ্য যে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী হিচাপে স্বীকৃতিপ্ৰাপ্ত ডিব্ৰুগড় জিলাৰ ছটাকৈ বিধানসভা সমষ্টিত শাসকীয় ভাৰতীয় জনতা পাৰ্টী দলে বিৰোধী ঐক্য মঞ্চক ধূলিচাত কৰি এইবাৰৰ নিৰ্বাচনত বিপুল ভোটত জয় লাভ কৰি নতুন ইতিহাসৰ সৃষ্টি কৰে। 88 নম্বৰ চাবুৱালাহল বিধানসভা সমষ্টিৰ বিজেপিৰ বিনোদ হাজৰিকাই কংগ্ৰেছৰ প্ৰাঞ্জল খাটোৱাৰক 50,914 ভোটত পৰাজিত কৰি তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়। 88 নম্বৰ ডিব্ৰুগড় বিধানসভা সমষ্টিত প্ৰশান্ত ফুকনে 5 বাৰৰ বাবে নিৰ্বাচিত হয়। তেওঁ অসম জাতীয় পৰিষদৰ

0: মন্যাক পাত্ৰক 72,043টা ভোটত পৰাজিত কৰে। 89 নম্বৰ খোৱাং বিধানসভা সমষ্টিৰ তৃতীয়বাৰৰ বাবে বিজেপিৰ চক্ৰধৰ গগৈ নিৰ্বাচিত হয়। তেওঁ অসম জাতীয় পৰিষদৰ সভাপতি লুইণজ্যোতি গগৈক 9,986টা ভোটত পৰাজিত কৰে। 90 নম্বৰ দুলীয়াজান সমষ্টিত বিজেপিৰ ৰামেশ্বৰ তেলীয়ে তৃতীয়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হয়। তেওঁ কংগ্ৰেছ দলৰ ধ্ৰুৱজ্যোতি গগৈক 10,459টা ভোটত পৰাজিত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হয়। 51 নম্বৰ টিংখাং বিধানসভাৰ সমষ্টিত বিজেপিৰ বিমল বৰাই তৃতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হয়। তেওঁ কংগ্ৰেছ দলৰ বিপুল গগৈ 49,026টা ভোটত পৰাজিত কৰে। আনহাতে 92 নম্বৰ নাহৰকটীয়া বিধানসভা সমষ্টিত বিজেপিৰ তৰংগ গগৈ দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে কংগ্ৰেছ দলৰ প্ৰাক্তন মন্ত্ৰী প্ৰণতি ফুকনক 62,282টা ভোটত পৰাজিত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হয়।
1: ডিব্ৰুগড় জিলাৰ জ্যোতিনগৰৰ নিবাসী দেৱীপ্ৰসাদ বাগৰুদিয়ালৈ চলিত বৰ্ষৰ অসম সাহিত্য সভাৰ সভাপতি বিশেষ বঁটা প্ৰদান কৰা হয়। এই বিষয়ে বিতংভাৱে শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: অসমীয়া অনুবাদ সাহিত্য জগতৰ এগৰাকী উজ্জ্বল নক্ষত্ৰ হিচাপে পৰিচিত এইগৰাকী সাহিত্যিকে ইতিমধ্যে অনুবাদৰ ক্ষেত্ৰত সাহিত্য একাডেমী অনুবাদ বঁটা লাভ কৰি ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে। কাৰণ তেখেতে জাকিৰ নাহিকে উপামৰ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ ৰূপম জ্যোতিপ্ৰসাদ আগৰৱালাৰ সমস্ত ৰচনা ভাণ্ডাৰ আৰু অসমীয়া সাহিত্য জগতৰ অন্যতম ভোটাতৰা স্বৰূপ ডক্টৰ নগেন শইকীয়াৰ অমূল্য কৃতি মৃতভাষ হিন্দী ভাষালৈ অনুবাদ কৰাৰ উপৰিও বহু হিন্দী গ্ৰন্থ অসমীয়া ভাষালৈ অনুবাদ কৰি এক অভিলেখ সৃষ্টি কৰি বহু দিশৰ পৰা ইতিমধ্যে পুৰস্কৃত আৰু প্ৰশংসিত হৈছে। ৰূপম জ্যোতিপ্ৰসাদ আগৰৱালাৰ পদাংক অনুসৰণ কৰি দেৱীপ্ৰসাদ বাগৰুদিয়াই শ্ৰীমন্ত শংকৰদেৱৰ গুণমালা বৰগীত, মাধৱদেৱৰ নামঘোষা, জ্যোতিপ্ৰসাদৰ ৰচনাবলীকে ধৰি অনেক মহত্বপূৰ্ণ ৰচনা হিন্দীলৈ অনুবাদ কৰি ভাৰতৰ লগতে বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত নিজৰ জীৱন উৎসৰ্গা কৰিছে।
1: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰত ডক্টৰ কমলাকান্ত বৰগোহাঁই স্মাৰক বক্তৃতানুষ্ঠান আয়োজন কৰাৰ উদ্দেশ্যে বিশ্ববিদ্যালয় আৰু লেখিকা শিক্ষাবিদ ডক্টৰ মামণি বৰগোহাঁইৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতাৰ পৰা।
0: এই বুজাবুজি চুক্তি অনুসৰি শিক্ষাবিদ ডক্টৰ কমলাকান্ত বৰগোহাঁই পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ স্মৃতি ৰক্ষাতে শৈক্ষিক তথা সাহিত্যিক কাম কাজ, গৱেষণা আৰু চৰ্চাৰ উদ্দেশ্যে 5,00,000 টকা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ জিতান হাজৰিকাৰ পঞ্জীয়ক ডক্টৰ পৰমানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰে। এই বুজাবুজি চুক্তিৰ জৰিয়তে স্মাৰক বক্তৃতানুষ্ঠান, আলোচনা সত্ৰ, ছাত্ৰ ছাত্ৰী সহায়ক আৰু জনহিতৈষীমূলক বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে ডক্টৰ কমলাকান্ত বৰগোহাঁই স্মৃতি তথা কৰ্মজীৱন চিৰযুগমীয়া কৰি এই ৰখাৰ প্ৰয়াস কৰা হ'ব। উল্লেখযোগ্য যে পূৰ্বেও ডক্টৰ কমলাকান্ত বৰগোহাঁই পৰিয়াল আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মাজত আন এক বুজাবুজি চুক্তি সম্পন্ন হৈছিল আৰু সেই চুক্তি অনুসৰি প্ৰতি বছৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ শিক্ষাতত্ব বিভাগৰ স্বৰ্ণ পদক প্ৰাপ্ত শিক্ষাৰ্থীগৰাকীক ডক্টৰ কমলাকান্ত বৰগোহাঁই স্কলাৰশ্বিপ প্ৰদান কৰাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগত ডক্টৰ কমলাকান্ত বৰগোহাঁই মেমৰিয়েল কনফাৰেন্স হল নিৰ্মাণ কৰা হৈছে।
1: জিলাৰ ৰেখৰূপত আজিলৈ ইমানেই। সোমবাৰে পুৱা 9:15 লৈ আহিম আন এখন নতুন জিলাৰ ৰেখৰূপ। নমস্কাৰ। জিলাৰ ৰেখৰূপ অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ ৰেখৰূপ শুনিলে। আমাক সংগ দিলে ডিব্ৰুগড় জিলাৰ পৰা আমাৰ সংবাদদাতা যাদৱ গগৈয়ে।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই অ?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মই এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া নিবেদন কৰিছোঁ বিশেষ প্ৰভাতী তৰংগ আজিৰ অনুষ্ঠানৰ বিষয় ৰোগ প্ৰতিৰোধৰ বাবে স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজনীয়তা অতিথি হিচাপে উপস্থিত থাকিব ডাক্তৰ ইন্দ্ৰজিৎ দাস আগ ধৰিব ইন্দ্ৰজিৎ দাসে অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব
4: সুস্থ হৈ থাকক সজাগ হৈ থাকক এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'ল' প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে উচ্চ ৰক্তচাপ হৃদৰোগ ডায়েবেটিছ থাইৰয়ড কেন্সাৰ আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা
5: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450
6: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল পশ্চিম বৰাগাঁও গুৱাহাটী সুস্থ জীৱনৰ বিশ্বস্ত লগৰী

নমস্কাৰ প্ৰিয় শ্ৰোতা, সুপ্ৰভাত। প্ৰভাতী তৰংগৰ এটি বিশেষ খণ্ডৰ সৈতে মই ইন্দ্ৰজিৎ দাস আপোনালোকৰ সৈতে। শ্ৰোতাসকল, আজি শনিবাৰ। সাধাৰণতে আপোনালোকে ভাবিছে যে বুধবাৰ আৰু শুকুৰবাৰেহে প্ৰভাতী তৰংগ প্ৰচাৰ কৰা হয়, কিন্তু কালি যিহেতু আমাৰ অসম বিধানসভাৰ পৰা, ষোড়শ অসম বিধানসভাৰ কালি দ্বিতীয় দিনটোত আমাৰ ৰাজ্যৰ মাননীয় ৰাজ্যপাল মহোদয়ে সকলোকে উদ্দেশ্যি ভাষণ প্ৰদান কৰিছিল, সেই ভাষণ আমি পোনপটীয়াকৈ প্ৰচাৰ কৰিছিলোঁ। সেয়েহে আমি প্ৰভাতী তৰংগ অনুষ্ঠানটি আজি শনিবাৰে প্ৰচাৰ কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে সংগীতা দেৱীয়ে কৈছে যে এই অনুষ্ঠানটি এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে। আজি মোক ষ্টুডিঅ'ত সহযোগ কৰিব সংগীতা দেৱীয়ে। ছ'চিয়েল মিডিয়াত অনুষ্ঠানটি একে সময়তে পোনপটীয়াকৈ প্ৰচাৰ কৰি থকা হৈছে। এই দায়িত্বত আছে ডিম্পুল বৰগোহাঁই, ডিউটি ৰুমত আছে পৰিণীতা শইকীয়া, নিয়ন্ত্ৰণ কক্ষত আছে লস্মিতা শইকীয়া, ফটিক চন্দ্ৰ বৰ্মন, হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত আছে বিপুল কলিতা, তিলক চন্দ্ৰ দাস, মায়ামণি শৰ্মা আৰু এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো। গতিকে আপোনালোকৰ সৈতে আমি থাকিম এঘণ্টা পাঁচ মিনিট সময়। এই সময়খিনিত আজি আমি আচলতে আমি সাধাৰণতে ৰোগ আমি যদি ৰোগত আক্ৰান্ত হওঁ তেতিয়াহ'লে চিকিৎসকৰ ওচৰলৈ যাওঁ, কিন্তু নিৰোগী হৈ থাকিবলৈ ৰোগত আক্ৰান্ত হোৱাৰ আগতেই যাতে তাক চিনাক্ত কৰিব পাৰি এই ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াটো প্ৰয়োজন। এই সম্পৰ্কে আমি কথা পাতিম আৰু এই অনুষ্ঠানটি আজি বিশ্ব ৰক্তচাপ দিৱস আৰু বিশ্ব থাইৰয়ড দিৱসৰ সৈতে সংগতি ৰাখি এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে। আৰু ইতিমধ্যে ঘোষিকাই আপোনালোকক জনাইছে যে আমাৰ যিগৰাকী অতিথি আৰম্ভণিৰে পৰা সকলোৱে

0: এই যে উচ্চ ৰক্তচাপৰ সমস্যা বা থাইৰয়ডৰ যিটো সমস্যা অধিক চিন্তাৰ বিষয় হৈ পৰিছে বৰ্তমান সময়ত, আৰু সকলোৱে এই কথাটোৰ সৈতে তেওঁলোকৰ সম্পৰ্ক এটা বিচাৰি পাব, বহুতে হয়তো বিভিন্ন সমস্যাত তেনেকৈ ভুগি আছে। গতিকে প্ৰথমে এই যে এটা চিন্তনীয় বিষয় হৈ পৰিছে, আপোনাৰ পৰা কিছু কথা আৰম্ভণিতে শুনিব বিচাৰিছোঁ।
1: হয়, আচলতে উচ্চ ৰক্তচাপ বা থাইৰয়ড, বিশেষকৈ যিটো উচ্চ ৰক্তচাপ, সেইটো যদি আমি কওঁ, আজিকালি এনেকুৱা নহয় যে বহুত আগতে যিটো দেখা গৈছিল যে বয়সীয়াল মানুহৰ উচ্চ ৰক্তচাপ হোৱা দেখা যায়, কিন্তু আজিকালি দেখা গৈছে যে খুব কম বয়সীয়া ল'ৰা ছোৱালীৰো হাই ব্লাড প্ৰেছাৰ যেনেকৈ উচ্চ ৰক্তচাপত ভোগা দেখা যায়। আৰু সেইটোৰ এটা প্ৰধান কাৰণ হৈছে আমাৰ যিখিনি লাইফষ্টাইল, দৈনন্দিন যিখিনি আমাৰ খাদ্যাভ্যাস বা তাৰ লগতে যিখিনি আমাৰ ষ্ট্ৰেছ, বিশেষকৈ মানসিক যিখিনি চাপ, সেইটোৱে এটা বহুত বেছি প্ৰভাৱ পেলায় উচ্চ ৰক্তচাপৰ ওপৰত। তাৰ লগতে আমাৰ যিখিনি ফিজিকেল এক্টিভিটি বা এক্সাৰচাইজ ৰেগুলাৰ, সেইখিনি আমাৰ আজিকালি দেখা যায় যে বহুত কম, মেক্সিমামৰ ছিটিং জব হয়, সেইখিনিৰ কাৰণেও উচ্চ ৰক্তচাপৰ পৰিমাণটো আজিকালি আগৰ তুলনাত বহুতখিনি বেছি হোৱা দেখা গৈছে। লগতে আমাৰ যিখিনি আমাৰ ফাষ্টফুড বা জাংক ফুড, যিখিনি অইলি ফেটি ফুড হয়, সেইখিনিও আমাৰ উচ্চ ৰক্তচাপ হোৱাত বহুত বিশেষ প্ৰভাৱ পেলায়। আৰু লগতে যদি কাৰোবাৰ কিছুমান ফেমিলি ৰিলেটেড কণ্ডিশ্যন আছে, জেনেটিকেল কণ্ডিশ্যন, তাৰ ফলতো উচ্চ ৰক্তচাপ হোৱাৰ সমস্যাটো আজিকালিৰ ক্ষেত্ৰত বহুত গুণে বৃদ্ধি পাইছে আগৰ তুলনাত।
0: হয়, এতিয়া উচ্চ ৰক্তচাপ বা হাইপাৰ টেনশ্যন আমি সদায় শুনি থকা এটা শব্দ, আৰু সকলোৱে হয়তো বহুতে হয়তো ইয়াৰ উচ্চ ৰক্তচাপৰ সমস্যাত ভুগিছেও। উচ্চ ৰক্তচাপ বা হাইপাৰ টেনশ্যন বুলি ক'লে আচলতে আমি সহজ ভাষাত কি বুলি বুজো?
1: উচ্চ ৰক্তচাপ বা হাইপাৰ টেনশ্যন বুলি ক'লে যিটো আমাৰ নৰ্মেল প্ৰেছাৰ যিখিনি থাকিব লাগে, আমাৰ চিষ্টলিক বা ডায়েষ্টলিক বুলি ক'লে যিখিনি 120 চিষ্টলিক আৰু ডায়েষ্টলিক 80, তাৰে ওপৰত যেতিয়া যায় সেইটোৰ কিছুমান ক্লাছিফিকেশ্যন আছে গ্ৰেডিং ৱাইজ, সেই হিচাপত উচ্চ ৰক্তচাপটোক আমি মানে নৰ্মেল ব্লাড প্ৰেছাৰতকৈ আমি অলপ বেছি থকা বুলি কওঁ, বা তাকে আমি উচ্চ ৰক্তচাপ বুলি কওঁ। যদি কোনো ব্যক্তিৰ যদি চিষ্টলিক ব্লাড প্ৰেছাৰটো যদি 130-139 হৈ আছে, 130-139, লগতে যদি ডায়েষ্টলিক ব্লাড প্ৰেছাৰটো 80-89 হৈ আছে, সেইখিনিক আমি ধৰক প্ৰি হাইপাৰটেনচিভ ষ্টেজ যিটো আছে সেইখিনিত আমি ধৰিব পাৰোঁ। সেইখিনি ধৰক আমাৰ যিখিনি লাইফষ্টাইল অভ্যাস আছে, সেইখিনি যদি আমি চেঞ্জ কৰোঁ, আমি সুফল পাব পাৰোঁ। আমাৰ খাদ্য অভ্যাসে হওক বা ৰেগুলাৰ এক্সাৰচাইজে হওক বা মানসিক যিখিনি চাপ আছে, সেইখিনি যদি আমি কণ্ট্ৰল কৰিব পাৰোঁ, তেতিয়া বহুত গুণে আমি তাৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। কিন্তু যদি কোনো ব্যক্তিৰ অলৰেডি কিছুমান ডিজিজ হৈ আছে, যেনেকুৱা কিডনী ডিজিজ যদি হৈ আছে, তেওঁৰ হাৰ্টৰ বেমাৰ হৈ আছে, তাৰ লগত যদি তেওঁৰ বিপিটো হাই হৈ আছে, তেতিয়া তেওঁক মেডিচিনৰ দৰকাৰ। আৰু অকল যে মেডিচিন তেনেকুৱাও নহয়, মেডিচিনৰ লগতে তেওঁ যিখিনি লাইফষ্টাইল যিখিনি, সেইখিনি যদি তেওঁ মানি চলে, তেতিয়া হয়তো বহুতখিনি প্ৰকাৰে লাভ পাব, তেওঁ বেনিফিট পাব। কাৰণ অকল যদি তেওঁ মেডিচিনৰ ওপৰতে কেতিয়াবা ডিপেণ্ডেণ্ট হয়, তেতিয়া হয়তো মেডিচিনৰ পৰিমাণটো হয়তো বা যিখিনি ড'জেজ আছে সেইখিনি হয়তো বাঢ়ি গৈ থকা দেখা যায় মেক্সিমাম টাইমত। যদি তেওঁ মেডিচিনৰ লগতে যিখিনি ডক্টৰে তেওঁক মেডিচিন দিছে তাৰ লগতে যদি তেওঁ নিয়মীয়া লাইফষ্টাইলটো মেইনটেইন কৰে, তেতিয়া তেওঁ যিখিনি কম ড'জ বা যিখিনি দিছিলে হয়তো ডক্টৰে, সেইখিনিতে তেওঁৰ ৰক্তচাপটো কণ্ট্ৰল হৈ থকা দেখা যায় বহুতখিনি পৰিমাণ।
0: হয়, উচ্চ ৰক্তচাপ বা হাইপাৰ টেনশ্যনৰ বিষয়ে তেখেতে কৈছে ডাক্টৰ ইন্দ্ৰজিৎ দাসে। আপোনালোকক কৈছোঁ আজি দুগৰাকী ইন্দ্ৰজিৎ দাস আছে আপোনালোকৰ সন্মুখত ষ্টুডিঅ'ত, আপোনালোকে শুনি আছে। ডাক্টৰ ইন্দ্ৰজিৎ দাস এগৰাকী অভিজ্ঞ চিকিৎসক, তেখেত এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আজি অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে, আৰু তেখেতে আপোনালোকৰ সমস্যাসমূহৰ বিষয়ে সুন্দৰকৈ বুজাই ক'ব। আৰু আপোনালোকে যদি ফোন কৰিব পাৰে, ফোন কৰিব বিচাৰে, তেতিয়াহ'লে ফোন নম্বৰটো মই কৈ দিছোঁ, 9435405223, 9435405223, আৰু 03612662325, 03612662325। এই দুটা নম্বৰত আপোনালোকে কিছু সময় পাছত ফোন কৰিব, এতিয়াই নালাগে, আমি অলপ আলোচনা আগবঢ়াই লৈ যাওঁ, তাৰ পাছত আপোনালোকে যদি ফোন কৰে তেতিয়াহ'লে ভাল হ'ব। ইতিমধ্যে মৃদুল বৰা অতি সুন্দৰ অনুষ্ঠান এটি প্ৰভাতী তৰংগৰ যোগেদি শুনিবলৈ পাইছোঁ বুলি কৈছে। মইনা কলিতা, আপুনি অনুষ্ঠানলৈ আহিছে। মধুচন্দা শইকীয়া বৈশ্য সোণাৰীৰ পৰা ডাক্টৰ ইন্দ্ৰজিৎ দাসদেৱলৈ শ্ৰদ্ধা নিবেদি তেওঁ বাৰ্তা প্ৰেৰণ কৰিছে। আৰু আমি শ্ৰোতাসকলে পাই থাকিম, বহুতো শ্ৰোতাই আমাৰ এপত শুনি থাকে, নিউজ অন AIR আৰু AIR ৰেডিঅ' এপত, আৰু

0: বহুতে হয়তো ৰেডিঅ' ছেটত শুনি আছে, অতি আপোন ৰেডিঅ' ছেটত। বুলমণি হাজৰিকা আমাৰ ফেচবুক পেজলৈ আহিছে। আমি ফেচবুকত থকাসকলক আচলতে গম পাওঁ, কিন্তু বহুতো শ্ৰোতাই যে ৰেডিঅ' ছেটত বা কোনোবাই এতিয়া নিজৰ গন্তব্যস্থানলৈ গৈ আছে, কোনোবাই কাৰ্যালয়লৈ গৈ আছে, গাড়ীত, তেওঁলোকে এইখিনি সময়ত প্ৰভাতী তৰংগ অনুষ্ঠানী শুনি খুব ভাল পায়। সেই শ্ৰোতাসকলকো আমি আদৰিছোঁ। এগৰাকী অতি অভিজ্ঞ চিকিৎসক ডাক্তৰ ইন্দ্ৰজিৎ দাসৰ সৈতে আমি আজি কথা পাতি আছোঁ। এই যে উচ্চ ৰক্তচাপৰ কথাটো আমি কৈছোঁ, উচ্চ ৰক্তচাপক ছাইলেণ্ট কিলাৰ বুলিও কোৱা হয়, এইটো আমি প্ৰায়ে কৈ থাকোঁ, কিন্তু কিয় কোৱা হয় উচ্চ ৰক্তচাপক, কিয়নো ছাইলেণ্ট কিলাৰ বুলি কোৱা হয়, সেই সম্পৰ্কে অলপ কওকচোন।
1: কাৰণ উচ্চ ৰক্তচাপক ছাইলেণ্ট কিলাৰ বা এইটো কাৰণতে কোৱা হয় কাৰণ হাই ব্লাড প্ৰেছাৰ বা উচ্চ ৰক্তচাপটো হৈছে এটা বিভিন্ন বেমাৰৰ ৰিস্ক ফেক্টৰ বা কজ এটা, যেনেকুৱা আমাৰ হাৰ্ট ৰিলেটেড যিখিনি হাৰ্টৰ ডিজিজ আছে, যিকোনো হাৰ্ট এটেকে হওক বা ষ্ট্ৰোকে হওক বা ব্ৰেইন যিখিনি ষ্ট্ৰোক হওক, ব্ৰেইনৰ ষ্ট্ৰোক বা যিখিনি আপোনাৰ হাই কলেষ্টেৰল, লিপিড প্ৰফাইল বা যিকোনো কিডনী ৰিলেটেড কিছুমান সমস্যা, ক্ৰনিক কিডনী ডিজিজ যিখিনি আছে, সেই গোটেইখিনিৰে এটা ৰিস্ক ফেক্টৰ হৈছে হাইপাৰ টেনশ্যন বা উচ্চ ৰক্তচাপ। গতিকে যদি কোনো ব্যক্তিৰ উচ্চ ৰক্তচাপ হৈ আছে, তেওঁ যদি গম পাই আছে আৰু তেওঁ যদি কণ্ট্ৰল কৰা নাই, হয়তো সেইটোৱে তেওঁক কম সময়তে কোনো একো প্ৰভাৱ নেপেলাব, কিন্তু যেতিয়া বহুত দিন বা বহুত বছৰলৈ সেইটো যেতিয়া চলি থাকিব, তেতিয়া সি গম নোপোৱাকৈ যিখিনি ভিতৰৰ আমাৰ অংগ আছে, অৰ্গেনছ আছে, কিডনি হওক, হাৰ্ট হওক, ব্ৰেইন বা চকুত, সেই গোটেইখিনিতে প্ৰভাৱ পেলোৱা দেখা যায়। গতিকে সেইটো কাৰণতেই উচ্চ ৰক্তচাপক ছাইলেণ্ট কিলাৰ বুলি কোৱা হয়। আৰু তেনেকুৱা ক্ষেত্ৰত ব্যক্তিয়ে যদি কোনোবাই গম পাইছে যে তেওঁৰ প্ৰেছাৰ আছে, বহুত ক্ষেত্ৰত দেখা যায় যে বিপি বা হাই ব্লাড প্ৰেছাৰ থকা বুলি গম পায় ব্যক্তিজনে, কিন্তু কোনো মেডিচিন নলয়, তেনেকুৱা আচলতে কৰিব নালাগে। নিয়মীয়া যদি তেওঁ গম পাইছে, নিয়মীয়া ডক্তৰৰ পৰামৰ্শ অনুসৰি মেডিচিন গ্ৰহণ কৰিব লাগে আৰু যিখিনি তেওঁৰ লাইফষ্টাইল আছে সেইখিনি চেঞ্জ কৰা উচিত।
0: আৰু আজিকালি যুৱ প্ৰজন্মৰ মাজত উচ্চ ৰক্তচাপৰ যিটো সমস্যা বৃদ্ধি পোৱা এটা পৰিলক্ষিত হৈছে, যে বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত, ইয়াৰ মুখ্য কাৰণসমূহ কি হ'ব পাৰে?
1: যুৱ প্ৰজন্মৰ মাজত বুলি ক'লে আগৰ তুলনাত বহুতখিনিয়ে বৃদ্ধি পাইছে, আৰু ইয়াৰ প্ৰধান কাৰণ বুলি ক'লে আমাৰ দৈনন্দিন যিখিনি মানে জীৱনশৈলী, যিখিনি লাইফষ্টাইল, যিখিনি আমাৰ যিখিনি অস্বাস্থ্যকৰ খাদ্য অভ্যাস, যিখিনিত আমাৰ তেলজাতীয় বা চৰ্বিজাতীয় বা ফাষ্টফুড, জাংক ফুডজাতীয় খাদ্যখিনি বহুত বেছি পৰিমাণে বৃদ্ধি হৈছে, নিমখৰ পৰিমাণ বৃদ্ধি হৈছে, যিমানখিনি প্ৰচেছিং ফুড আছে, পেকেজিং ফুড আছে আজিকালি পোৱা যায় মাৰ্কেটত, চবতে এক্সেচিভ এমাউণ্টত ছল্ট থাকে, যিটোৱে উচ্চ ৰক্তচাপ হোৱাত সহায় কৰে। লগতে এলকহল কনজামশ্যনছ বা ৰেড মিট, সেইবোৰেও উচ্চ ৰক্তচাপ হোৱাত সহায় কৰে। লগতে ৰেগুলাৰ যিকোনো শৰীৰ চৰ্চা বা ব্যায়াম নথকা, সেইখিনিৰ কাৰণেও দেহত যিখিনি কলেষ্টেৰল বা লিপিড প্ৰফাইলৰ যিটো খেলি মেলি ঘটে, তাৰ লগতে শৰীৰৰ ওজন বৃদ্ধি হয়, এই গোটেইখিনি লগ হৈ উচ্চ ৰক্তচাপ হোৱাত সহায় কৰে। সেইকাৰণে আজিকালি যিখিনি নিউ জেনেৰেশ্যন বা নতুন প্ৰজন্ম, সেইখিনিত আগৰ তুলনাত বহুতখিনি পৰিমাণে উচ্চ ৰক্তচাপৰ পৰিমাণটো বৃদ্ধি পাইছে।
0: ৰোগৰ আগতেই সাৱধান হওক এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ এপ'ল' প্ৰো হেল্থৰ সৈতে।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'ল' এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: আমি আকৌ আলোচনাৰ মাজলৈ উভতি আহিছোঁ। আমি উচ্চ ৰক্তচাপৰ বিষয়ে কথা পাতি আছোঁ। কল্পনা কলিতা, আপুনি আমাৰ অনুষ্ঠানলৈ আহিছে। আপোনালোকে যদি কিবা তেনেধৰণৰ সমস্যাত ভুগি আছে, তেতিয়াহ'লে সেই মন্তব্যসমূহ যদি আমি পাওঁ, তেতিয়াহ'লে আমাৰ চিকিৎসক, এগৰাকী অভিজ্ঞ চিকিৎসকক আপোনালোকে পাইছে, দিলীপ ডেকা, ভেৰুৱা দুনি দৰঙৰ পৰা আপুনি অনুষ্ঠানটি শুনি আছে, কাহিলীপাৰাৰ পৰা কল্পনা কলিতা, তেতিয়াহ'লে সেই কথাখিনিও আমি আলোচনাৰ মাজলৈ আনিবলৈ সক্ষম হ'ম। কাৰণ উচ্চ ৰক্তচাপ, থাইৰয়ড, এইবিলাক সমস্যা সাধাৰণতে বহু মানুহৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায়, আপোনাৰ পৰিয়ালত হ'লেও আছে। গতিকে তেনেকুৱা কথা যদি আপোনালোকে ইয়াত উল্লেখ কৰে, তেতিয়াহ'লে সেই কথাখিনি আমি আলোচনা কৰিবলৈ ইয়াত আমি আলোচনাত অন্তৰ্ভুক্ত কৰিব পাৰিম। বিজন দাস, আপুনি বিনেশ্বৰ।

0: ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় কোকৰাঝাৰৰ পৰা লিখিছে, উচ্চ ৰক্তচাপত ভোগা ব্যক্তিসকলে কেনেধৰণৰ শাৰীৰিক ব্যায়াম নকৰা উচিত, লগতে থাইৰয়ড ৰোগীসকলে কেনেধৰণৰ খাদ্য খোৱা অনুচিত সেই বিষয়ে আপোনাৰ পৰা অলপ জানিব বিচাৰিছে বিজন দাস। তেখেত বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় কোকৰাঝাৰৰ পৰা তেখেতে জানিব বিচাৰিছে যে যদি উচ্চ ৰক্তচাপ হয় তেতিয়াহ'লে কেনেধৰণৰ এক্সাৰচাইজ কৰিব নালাগে সেই কথাটো জানিব, আৰু থাইৰয়ডৰ সমস্যাত ভোগাসকলে কেনেধৰণৰ খাদ্য খোৱা অনুচিত।
1: উচ্চ ৰক্তচাপত ভোগাসকলে যদি তেওঁৰ বয়স যদি বেছি বা লগতে যদি তেওঁৰ কিছুমান অন্যান্য যদি ডিজিজ আছে, কিডনী ডিজিজ তেনেকুৱা, তেওঁ বহুত বেছি যিখিনি ভিগৰাছ এক্সাৰচাইজ, যিখিনি আমাৰ যিখিনি এৰ'বিক এক্সাৰচাইজ, বহুত বেছি ৰানিং কৰা বা জাম্পিং, কাৰ্ডিঅ'ভেছকুলাৰ, সেইখিনিৰ পৰা অলপ বিৰত থকা দৰকাৰ আৰু ডক্তৰৰ পৰামৰ্শ অনুসৰিহে সেইখিনি লাহে লাহে আগবাঢ়িব লাগে। আৰু একৰ্ডিং টু গাইডলাইন মতে আমাৰ উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ যিখিনিৰ কাৰণে আমাক যিখিনি যিখিনি দৈনন্দিন যিখিনি আমাৰ এক্সাৰচাইজৰ দৰকাৰ সেইখিনি আমি ক'লে, দৈনিক যদি আমি 5 দিনত ভগাই লওঁ সপ্তাহত, তেতিয়া দৈনন্দিন আপোনাৰ 30 মিনিট কৰি, মানে সপ্তাহত 150 মিনিট এক্সাৰচাইজ কৰিলে হৈ যায়। সেইটো আপোনাৰ ব্ৰিক্স ৱাকিং, চুইমিং, যিকোনো হ'ব পাৰে। বহুত বেছি যে একদম এক্সেচিভ কাৰ্ডিঅ'ভেছকুলাৰ এক্সাৰচাইজ, ৰানিং, জাম্পিং, হাই ইণ্টেনচিটি ট্ৰেইনিং কৰিব লাগিব তেনেকুৱা নহয়। ব্ৰিক্স ৱাকিং কৰিলে মিনিটত ধৰক 100-110 ষ্টেপ তেনেকৈ যদি খোজকাঢ়ে, তাৰ পৰাও বহুতখিনি সুফল পাব পাৰে। আৰু যদি কোনো ব্যক্তিৰ যদি কোনো তেওঁ যদি ইয়ং এজ হয়, লেছ দেন 40 ইয়াৰ্ছ 50 ইয়াৰ্ছ এজ হয়, কোনো ৰিলেটেড কোনো যদি তেওঁৰ বেমাৰ নাই ব্লাড উচ্চ ৰক্তচাপৰ লগত, তেতিয়া তেওঁ যদি 15 মিনিটছ যদি হাই ইণ্টেনচিটি ইণ্টাৰভেল ট্ৰেইনিং বুলি যিটো কয়, সেইটো যদি 15 মিনিটছকৈ যদি 3 দিন বা 4 দিনো কৰে, টোটেল সপ্তাহত 75 মিনিটছ, তেতিয়াও তেওঁ তাৰ পৰা বেনিফিট পাব পাৰে। গতিকে সেইটো ডক্তৰৰ পৰামৰ্শ লৈ কৰা উচিত। যদি কোনো ব্যক্তিৰ অলৰেডি কিছুমান ডিজিজ আছে, তাৰ লগত তেওঁৰ হাই ব্লাড প্ৰেছাৰ আছে, বয়স তেওঁৰ বেছি হয়, গতিকে তেওঁ বহুত বেছি কাৰ্ডিঅ'ভেছকুলাৰ এক্সাৰচাইজ, যাৰ ফলত আমাৰ উশাহ নিশাহ বেছি ঘন হৈ যায়, সেই তেনেকুৱা এক্সাৰচাইজৰ পৰা অলপ বিৰত থাকিব লাগে। তেওঁ নৰ্মেল ৱাকিং কৰিলে তেনেকুৱাতে তেওঁ সুফল লাভ কৰিব।
0: হয়, আৰু কৈছে যে থাইৰয়ডত ভোগা যিসকল ৰোগী আছে, থাইৰয়ডৰ সমস্যা থকা, হয়, কেনেধৰণৰ খাদ্য খাব নালাগে সেই কথাটো জানিব।
1: থাইৰয়ডত আচলতে খাব নলগা বুলি তেনেকুৱা বহুত বেছি নাই। আমাৰ যিখিনি গৈত্ৰজেনিক যিখিনি ফুড বুলি কয়, যেনেকুৱা ফুলকবি, বন্ধাকবি, তেনেকুৱা সেইখিনি এভইড কৰিব লাগে বুলি কয়, কিন্তু তেনেকুৱা বহুত বেছি নাই। আপুনি যদি মেডিকেশ্যনত আছে, থাইৰয়ড লেভেল যদি আপোনাৰ কণ্ট্ৰলত আছে, তেতিয়া আপুনি ইয়াৰলি এবাৰকৈ থাইৰয়ড ফাংচন টেষ্টটো কৰিলেও হয়। কিন্তু প্ৰথম অৱস্থাত যেতিয়া ধৰা পৰে, তেতিয়া আপোনাৰ এভৰি 6 উইক বা 8 উইক 2 মাহৰ মূৰত কৰিলে ভাল। কিন্তু এনেকুৱা একদম খাদ্য নাই যে যিখিনি আমাৰ এভইড কৰিব লাগে আৰু যাৰ ফলত আমি কিছু সুফল পাম, তেনেকুৱা বহুত বিশেষ খাদ্য নাই। কিন্তু যিখিনি আমাৰ বেড হেবিট, যদি কোনোবাই এলকহল লৈছে, ৰেডমিট খায়, সেইখিনি নিশ্চয়কৈ তেওঁ এভইড কৰিব লাগে। কিন্তু আমাৰ যিখিনি ঘৰুৱা খাদ্য বা যিখিনি আমাৰ শাক পাচলি, ফল মূল, সেইখিনি সেৱন কৰিব পাৰে, সেইখিনিৰ পৰা বহুত বিশেষ প্ৰভাৱ পৰে বুলি মই নাভাবোঁ।
0: ধুনীয়াকৈ কথাখিনি বুজাই দিছে ডাক্টৰ ইন্দ্ৰজিৎ দাসে। কল্পনামিন শৰ্মা, দেৱজানী চহৰী, আপোনালোকৰ সমস্যাসমূহ থাইৰয়ড সম্পৰ্কে এই কথাখিনি আমি খন্তেক পাছত পাতিম আৰু তেতিয়া এই প্ৰশ্নৰ কথাও তেখেতক জনাম আমাৰ অতিথিক। আমি উচ্চ ৰক্তচাপৰ কথা পাতি আছোঁ, বহুতে গমেই নাপায় যে উচ্চ ৰক্তচাপত ভুগি আছে। গতিকে কি ধৰণৰ লক্ষণৰ পৰা আমি বুজি পাওঁ যে আমাৰ উচ্চ ৰক্তচাপত ভুগি আছোঁ, এই কথাটো অলপ জানিব বিচাৰোঁ, কাৰণ বহুতে গমেই নাপায় যে তেনেকুৱা এটা সমস্যাত ভুগি আছে।
1: হয়, আচলতে উচ্চ ৰক্তচাপৰ বহুত ক্ষেত্ৰত কিছুমানৰ একো লক্ষণ নাথাকে। কিছুমান মানুহক দেখা যায় যেতিয়া চেকআপত আহে, বেলেগ কাৰণত যেতিয়া আহে, কিছুমান বেলেগ কণ্ডিশ্যন লৈ যেতিয়া আহে, যেতিয়া তেওঁৰ বিপিটো চোৱা যায়, বিপিটো দেখা যায় 180 কেতিয়াবা 200 পৰ্যন্ত দেখা যায়, কিন্তু তেওঁৰ কোনো ধৰণৰ একো লক্ষণ বা কোনো চিম্পটমছ নাথাকে। গতিকে বহুত ক্ষেত্ৰত এনেকুৱা নহয় যে উচ্চ ৰক্তচাপ অলপ যদি বাঢ়ি গৈছে, 140 হৈছে, বিপি 150 হৈছে, তেতিয়াই যে কিবা লক্ষণ দেখা দিব শৰীৰত, তেনেকুৱা নহয়। কিছুমানে কয়, কিছুমান মানুহৰ কিছুমান লক্ষণ থাকে, কিছুমান সেইখিনি নন স্পেচিফিক, যেনেকুৱা ডিঙিৰ পিছফালে বেয়া লগা বুলি কয়, মূৰটো অলপ গধুৰ লগা বুলি ক'ব পাৰে, বা কেতিয়াবা দেখাত অলপ অসুবিধা হোৱা বুলি কয়, তেনেকুৱা ক্ষেত্ৰত তেওঁৰ বিপিটো চালে যদি বেছি হৈ আছে, গতিকে তেওঁ সাৱধান হোৱা উচিত। বা যদি কোনো ব্যক্তিয়ে গমো নাপায় তেওঁ

0: যদি প্ৰথম গৈছে ডক্টৰৰ তাত বা চেক আপৰ কাৰণে গৈছে, তেওঁ যদি বিপিটো বহুত বেছি পৰিমাণে পাইছে তেতিয়াৰ পৰাই তেওঁ সাৱধান হোৱাটো দৰকাৰ। বিশেষকৈ তেওঁ নিমখৰ পৰিমাণটো কমাই দিব লাগে আৰু তেওঁ ৰেগুলাৰলি এটলিষ্ট 2-3 দিনৰ মূৰে মূৰে এটলিষ্ট বিপিটো বা ব্লাড প্ৰেছাৰটো চেক কৰিব লাগে। আৰু যদি তেওঁ বেছিয়ে পাই আছে কণ্টিনিউৱাছলি বা বহুত বেছি আপ ডাউন হৈ আছে ব্লাড প্ৰেছাৰটো, তেতিয়া তেওঁ চিকিৎসকৰ পৰামৰ্শ লৈ আগবঢ়া উচিত।
1: হয়, আমি উচ্চ ৰক্তচাপৰ বিষয়ে পাতি আছোঁ আৰু এই সম্পৰ্কীয় আৰু কিছু আমি প্ৰশ্ন অৱতাৰণা কৰিম। আপোনালোকৰ বহুতৰে প্ৰশ্ন আহিছে উচ্চ ৰক্তচাপ। খিৰুমণি বৰুৱা ডেকাই কৈছে যে অনুষ্ঠানে শুনি আছোঁ যিহেতু উচ্চ ৰক্তচাপত ভুগিছোঁ কিছুদিনৰ পৰা, তেওঁ ভুগি আছে, গতিকে অতিথিগৰাকী চিকিৎসকগৰাকীক আপোনাক নমস্কাৰ জনাইছে আৰু তেখেতে নিজেও এই সমস্যাত ভুগি আছোঁ বুলি কৈছে। বহু বছৰ ধৰি উচ্চ ৰক্তচাপত ভুগি আছোঁ, ডাক্তৰক দেখুৱাই নিয়মিতভাৱে দৰৱ খাই আছোঁ, আগৰ দৰৱটো বদলাই দিছে, কি কৰিলে ভাল হ'ব কবচোন ছাৰ, কিমান বেমাৰ লৈ থাকিম আৰু, খঙো উঠে লাজো লাগে। কল্পনা কলিতাই কৈছে কিমান বেমাৰ লৈ থাকিম আৰু, তেওঁ কৈছে দৰৱ খাইছোঁ, মাজে মাজে দৰৱ সলায়ো দিয়ে চিকিৎসকে, কেনেকৈনো ভাল হ'ব এই সমস্যাৰ পৰা, এই কথাটো কল্পনা কলিতাই জানিব বিচাৰিছে।
0: দৰৱ যদি আপোনাক সলাই দিছে মানে হয়তো আগৰ দৰৱখিনিত আপোনাৰ ভালকৈ কণ্ট্ৰল হোৱা নাছিল বিপিটো, গতিকে যিখিনি ডক্টৰে আপোনাক সলাই দিছে সেইখিনি আপুনি কণ্টিনিউ কৰি চাওক। তাৰ লগতে অকল যে দৰৱখিনিয়ে, মই যেনেকৈ আগতে ক'লোঁ অকল যে দৰৱৰ ওপৰতে ডিপেণ্ডেণ্ট হ'ব তেনেকুৱা নহয়, দৰৱৰ লগতে যদি আপোনাৰ কোনো অন্য বেমাৰ যদি নাই হাই ব্লাড প্ৰেছাৰৰ লগত, তেতিয়া আপুনি ৰেগুলাৰ যিখিনি দৈনন্দিন আমাৰ লাইফষ্টাইল চেঞ্জ আছে ৰেগুলাৰ অলপ খোজকাঢ়ক এটলিষ্ট, বা খোৱা লোৱাখিনি অলপ চেঞ্জ কৰক, বেছি অইলি বা বেছি চৰ্বিজাতীয় বস্তুখিনিৰ পৰা অলপ নিজকে আঁতৰাই ৰাখক, নিমখৰ পৰিমাণ কমাওক, সেইখিনি কৰিলে বা টোপনিটো ঠিক হ'ব লাগে, এটলিষ্ট 6-7 ঘণ্টা ৰেগুলাৰ শ্লিপ যদি হয়, হাইড্ৰেশ্যন লিকুইডৰ পৰিমাণটো যদি বাঢ়ে আপোনাৰ, সেইখিনি আপুনি কৰিলে নিশ্চয় সুফল পাব। তাৰপিছতো যদি পোৱা নাই তেতিয়া নিশ্চয়কৈ আপুনি কিছুমান টেষ্ট কৰা উচিত আৰু তাৰ কাৰণে আপুনি ডক্টৰৰ ওচৰ চপা উচিত।
1: হয়, প্ৰতিৰোধী হৈছে উত্তম চিকিৎসা। এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ এপ'লো প্ৰ' হেল্থৰ সৈতে প্ৰতিৰোধেই উত্তম চিকিৎসা। আজিৰ এই প্ৰভাতী তৰংগ অনুষ্ঠানটি আমি আগবঢ়াইছোঁ এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত। আমি উচ্চ ৰক্তচাপৰ কথা কৈ আছোঁ, যেতিয়া উচ্চ ৰক্তচাপৰ নিয়ন্ত্ৰণহীন উচ্চ ৰক্তচাপ, ই আমাৰ দেহত কি ধৰণৰ জটিলতাৰ সৃষ্টি কৰিব পাৰে, এই কথাটো খুব প্ৰয়োজনীয়, গতিকে আপোনাৰ পৰা জানিব বিচাৰিছোঁ।
0: যদি নিয়ন্ত্ৰণহীন উচ্চ ৰক্তচাপ হৈছে, যদি বহুত বেছি ব্লাড প্ৰেছাৰটো বাঢ়ি আছে কোনো ব্যক্তি, তেতিয়া সি বহুত দিনলৈ যদি কণ্টিনিউ হৈ আছে, তেওঁ যদি কোনো তাৰ কাৰণে চিকিৎসা একো লোৱা নাই, তেতিয়া সি দেহৰ বিভিন্ন অংগত ইফেক্ট কৰিব পাৰে। যেনেকুৱা কিডনিত, ধৰক কিডনিত লাহে লাহে আপোনাৰ প্ৰটিন লিক হ'ব পাৰে, ব্লাড ওলাব পাৰে, মাইক্ৰস্কোপিক যিটো ব্লাড ওলাব পাৰে, তাৰ ফলত লাহে লাহে তেওঁৰ যিটো কিডনিৰ ফিল্ট্ৰেশ্যন কেপাচিটি সেইটো কমি গৈ অৱশেষত তেওঁৰ ক্ৰনিক কিডনি ডিজিজ হ'ব পাৰে, কিডনিৰ কেইটাই কাম কৰাটো অলপ পৰিমাণে কমি যোৱা দেখা যায়, কিডনিৰ যিটো কাম আছে। তাৰ লগতে হাৰ্ট এটেকৰ পৰিমাণ বাঢ়ি যায়, লগতে যিখিনি ব্ৰেইন ষ্ট্ৰোক সেইখিনিৰো এটা মুখ্য কাৰণ উচ্চ ৰক্তচাপ। তাৰ লগতে দেহৰ বিভিন্ন চকুৰ ভিতৰত যিখিনি ব্লিডিং হয়, হেমৰেজ যিখিনি, সেইখিনিও উচ্চ ৰক্তচাপৰ পৰা হয়। গতিকে উচ্চ ৰক্তচাপ যদি কোনো ব্যক্তিৰ আছে, তেওঁ যদি কণ্ট্ৰল কৰা নাই, সেইটো এটা যেনেকৈ আগতে ক'লোঁ, এইটো এটা ছাইলেণ্ট কিলাৰ, গতিকে সেইটোৱে এটা সময়ত গৈ দেহৰ বিভিন্ন অংগত প্ৰভাৱ পেলোৱা দেখা যায়, গতিকে সেইটোক কণ্ট্ৰল কৰা অত্যন্ত আৱশ্যকীয়।
1: হয়, আৰু আপুনি এটা কথা কৈছে, বহুতে সাধাৰণতে আমি এনেকুৱা চাকৰি ধৰি বেছি সময় আমি বহিয়ে থাকিব লাগে, আমাৰ এক্সাৰচাইজ কম, আমাৰ জীৱনশৈলীয়ে বৰ বেলেগ ধৰণৰ হৈ গৈছে, তাৰ কাৰণে উচ্চ ৰক্তচাপৰ সমস্যাটোত আমি ভুগি থাকোঁ। গতিকে যদি জীৱনশৈলী আমি সলনি কৰোঁ, তেতিয়াহ'লে এই সমস্যাটোৰ পৰা আমি ওলাই আহিব পাৰোঁনে?
0: হয়, নিশ্চয়কৈ, যদি আমি জীৱনশৈলী চেঞ্জ কৰোঁ আমাৰ, যদি কোনো ব্যক্তি বৰ্তমান সুস্থ হৈ আছে, তাৰ তেওঁৰ কোনো বেমাৰ নাই, তেওঁ নিশ্চয়কৈ জীৱনশৈলী চেঞ্জ কৰা উচিত, যদিও তেওঁ কৰা নাই, আৰু যদি কাৰোবাৰ আছেও কিছুমান বেমাৰত ভুগিও আছে তেওঁ, তেওঁ নিশ্চয়কৈ ৰেগুলাৰ এক্সাৰচাইজ হওক, খাদ্যখিনি হওক, বা যিখিনি খাই আছিলে তেওঁ, যিখিনি খাব নলগা, যিখিনি আমাৰ পেকেজিঙৰ ফুড, বিশেষকৈ ময়দাজাতীয় বস্তু বা ৰিফাইণ্ড চুগাৰ, সেইবোৰৰ পৰা আঁতৰত থকাটো উচিত, আৰু তেনেকুৱা কৰিলে বহুতখিনি তেওঁ নিজৰ যিখিনি বেমাৰ হৈ আছে তাৰ পৰা তেওঁ আঁতৰত থাকিব পাৰিব, বা বহুতখিনি পৰিমাণে হ্ৰাস পাব পাৰিব সেই বেমাৰখিনিৰ পৰা।
1: হয়, আৰু নিয়মীয়াকৈ যদি আমি স্বাস্থ্য পৰীক্ষা কৰোঁ, তেতিয়া উচ্চ ৰক্তচাপ যদি আমি আগতীয়াকৈ পৰীক্ষা কৰি ধৰা পেলাব পাৰোঁ,

0: সেইটো কিমান গুৰুত্বপূৰ্ণ?
1: সেইটো বহুতেই গুৰুত্বপূৰ্ণ। নিয়মীয়াকৈ যিটো আমাৰ প্ৰিভেণ্টিভ হেলথ চেকআপ আছে, প্ৰিভেণ্টিভ হেলথ চেকআপত আমাৰ যিখিনি ৰেগুলাৰ চেকআপ হয় তাৰ লগতে ব্লাড প্ৰেছাৰ, ব্লাড চুগাৰ সেইখিনি গোটেইখিনিয়ে হয়। গতিকে সেইখিনি ধৰা পেলালে, যদি তেওঁ কোনো ব্যক্তিত ধৰা পৰিছে তেতিয়া তেওঁ সেই গোটেইখিনি ব্যৱস্থা ল'ব লাগে চিকিৎসকৰ পৰামৰ্শ লৈ, আৰু যাৰ ফলত তেওঁ ভৱিষ্যতে যিখিনি উচ্চ ৰক্তচাপৰ পৰা হ'ব লগা কমপ্লিকেশ্যনছ সেইখিনিৰ পৰা তেওঁ নিজকে বচাই ৰাখিব পাৰিব।
0: হয়, আমি উচ্চ ৰক্তচাপ সম্পৰ্কে বহুখিনি কথা পাতিছোঁ আৰু ইতিমধ্যে আপোনালোকৰ মনতো হয়তো প্ৰশ্ন উদয় হৈছে। আমি থাইৰয়ডৰ সমস্যাৰ কথা পাতিব লাগিব। আমি কেইটামান বাৰ্তা লৈ লৈছোঁ কল্পনা আমিন শৰ্মা মঙলদৈৰ পৰা। তেখেতে কৈছে শুই উঠাৰ পাছতো টোপনি টোপনি লাগি থকা বা অনবৰতে ভাগৰুৱা অনুভৱ কৰি থকা অৱস্থা থাইৰয়ডৰ বাবে হ'ব পাৰে নেকি? ডাক্টৰ ইন্দ্ৰজিৎ দাসৰ পৰা তেখেতে জানিবলৈ বিচাৰিছে টোপনি টোপনি লাগি থকা ভাৱটো। অজয় চক্ৰৱৰ্তী, কমল কিশোৰ শৰ্মা আপোনালোক অনুষ্ঠানলৈ আহিছে। দেৱজনী চহৰীয়ে থাইৰয়ড ৰোগৰ লক্ষণ আৰু প্ৰতিৰোধ কৰিব পৰা যায়নে বা এয়া বংশগত নেকি, এইখিনি কথা জানিব বিচাৰিছে। ইতিমধ্যে কল্পনা কলিতা বাৰ্তাটি আমি পঢ়িলোঁ উচ্চ ৰক্তচাপৰ সম্পৰ্কীয়। অপৰাজিতা গোস্বামী কৈছে থাইৰয়ডৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব পাৰিনে, ইয়াৰ পথ্য আৰু অপথ্য সম্পৰ্কে তেওঁ জানিব বিচাৰিছে ডাক্টৰ দাসৰ পৰা। কিৰুমণি বৰুৱা ডেকা, আপোনাৰ উচ্চ ৰক্তচাপ সম্পৰ্কীয় বাৰ্তাটি ইতিমধ্যে পঢ়িছোঁ। ৰিণিমা শৰ্মা, আপুনি আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনিয়েই ডাঙৰ হৈছে। আপোনালোকে আমাক আকৌ আকাশ শৈশৱৰ কথাবোৰ মনত পেলাই দিয়াৰ বাবে আকাশবাণী গুৱাহাটীক ধন্যবাদ জনাইছে ৰিণিমা শৰ্মাই। শৈশৱৰ পৰাই ৰেডিঅ' শুনি ডাঙৰ হৈছে, আকাশবাণী গুৱাহাটীৰ অনুষ্ঠান শুনি ডাঙৰ হৈছে, এতিয়াও আকাশবাণীৰ অনুষ্ঠান শুনি সেই শৈশৱৰ সময়খিনি তেখেতৰ মনলৈ আহিছে, ভাল পাইছে। ধন্যবাদ জনাইছোঁ ৰিণিমা শৰ্মা আপুনি এই কথাখিনি উল্লেখ কৰাৰ বাবে। আমি থাইৰয়ডৰ কথা পাতিম, আমি বহুখিনি কথা পাতিছোঁ ইতিমধ্যে। খন্তেক সময়ৰ বাবে আমি আমাৰ যিগৰাকী অতিথি ডাক্টৰ ইন্দ্ৰজিৎ দাস, তেখেতে জুবিন গাৰ্গৰ কণ্ঠৰ গীত খুব ভাল পায়। আমি জুবিন গাৰ্গৰ কণ্ঠৰ গীতৰ কিছু অংশ আমি শুনি লৈছোঁ, তাৰ পাছত আমি থাইৰয়ড সম্পৰ্কে বিতংভাৱে কথা পাতিম। যদি আপোনালোকৰ কিবা সুধিবলগীয়া আছে উচ্চ ৰক্তচাপ সম্পৰ্কে, ইতিমধ্যে আমি নম্বৰকেইটি কৈ দিছোঁ। আপোনালোকে আমাৰ গীতৰ অনুৰোধৰ অনুষ্ঠানৰ লগত যাতে আপোনালোকৰ এই কথাটো কনফিউজন নহয় তাৰ বাবে আকৌ এবাৰ নম্বৰ দি কৈ দিছোঁ 9435405223 0361266235। এই দুটি নম্বৰ নিয়ন্ত্ৰণ কক্ষৰ ফালৰ পৰা দিয়া হৈছে। আপোনালোকে যদি পোনপটীয়াকৈ প্ৰশ্ন সুধিব বিচাৰে তেতিয়াহ'লে ফোন কৰিব পাৰিব। আমি জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি কিছু অংশ শুনো, তাৰপাছতে আমি থাইৰয়ড সম্পৰ্কে কথা পাতিম। আৰু আপোনালোকে এইটো কথা নহয় যে আমি থাইৰয়ডৰ কথা পাতি আছোঁ, উচ্চ ৰক্তচাপ সম্পৰ্কে কিবা সমস্যা থাকিলে সেই কথা আপুনি লিখিব পাৰিব।

0: জুবিন গাৰ্গ কণ্ঠৰ গীতটি কিছু অংশ আপোনালোকে শুনিলে। এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ এপ'ল' প্ৰ হেল্থৰ সৈতে সাধাৰণ চেকআপৰ দিশত বিশেষ যত্ন, স্মাৰ্ট স্বাস্থ্যৰ আৰম্ভণি এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ এপ'ল' প্ৰ হেল্থৰ সৈতে। আমি আজি প্ৰভাতী ৰংগ অনুষ্ঠানটি প্ৰচাৰ কৰিছোঁ এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত। ইতিমধ্যে আৰু দুটি প্ৰশ্ন আমি ল'ব বিচাৰিছোঁ উচ্চ ৰক্তচাপ সম্পৰ্কীয়। মুকুল হাজৰিকাই কৈছে যে উচ্চ ৰক্তচাপত ভোগা ব্যক্তিয়ে গাখীৰ খোৱা উচিত নে? দ্বিতীয় প্ৰশ্নটি অজয় চক্ৰৱৰ্তীয়ে জানিব বিচাৰিছে, তেতেলী টেঙাৰ কিবা ভূমিকা আছে নেকি উচ্চ ৰক্তচাপত? সেই সম্পৰ্কে ডাক্তৰ দাসৰ পৰা আপোনাৰ পৰা জানিব বিচাৰিছে। এটা হ'ল গাখীৰ খাব লাগে নে নালাগে, তেতেলী টেঙাৰ ভূমিকা কি সেই সম্পৰ্কে জানিব বিচাৰিছে।
1: হয়, গাখীৰ খাব পাৰি আচলতে উচ্চ ৰক্তচাপত। গাখীৰত পটেছিয়াম বা কেলছিয়াম সেইখিনি থকা যায় যিখিনি আমাৰ হাৰ্টৰ কাৰণে উপযোগী হয়। কিন্তু যিখিনি ফুল ফেট মিল্ক যিটো পোৱা যায় সেইখিনি অলপ এৰাই চলিলে ভাল, কাৰণ সেইটোৰ পৰা যদি অলৰেডি কিছু কাৰোবাৰ যদি হাই কলেষ্ট্ৰেলৰ আছে বা অবেচিটি আছে তেতিয়া ফেট মিল্কটোৰ আৰু বেছি অলপ পৰিমাণে ফেটছ বৃদ্ধি কৰিব পাৰে শৰীৰত, যাৰ ফলত ইনডাইৰেক্টলি হ'লেও এটা ইফেক্ট পৰিব পাৰে হাই ব্লাড প্ৰেছাৰৰ ওপৰত। কিন্তু যিটো ল' ফেট মিল্ক আছে সেইখিনি সেৱন কৰিব পাৰে, সেইটোৰ পৰা কোনো বৰ বিশেষ অসুবিধা নাথাকে উচ্চ ৰক্তচাপত।
0: হয়, তেতেলী টেঙাৰ কি ভূমিকা আছে সেই কথা জানিব বিচাৰিছোঁ।
1: তেতেলী টেঙা বুলি ক'লে এইটো এটা এণ্টিঅক্সিডেণ্টেই হ'ব। টেঙা যিহেতু এণ্টিঅক্সিডেণ্ট জেনেৰেলি দেহৰ কাৰণে উপযোগীয়া হয়, কিন্তু ইয়াৰ বহুত বেছি হয়তো ডাইৰেক্টলি লিংক হাই ব্লাড প্ৰেছাৰৰ লগত নাথাকিব, কিন্তু অত্যাধিক সেৱন কৰিলে এচিডিটি বা গেষ্ট্ৰাইটিছৰ ৰিস্ক থাকিব পাৰে কিছুমান ব্যক্তিৰ, গতিকে সেইটো চাই ল'লে ভাল। কিন্তু হাই ব্লাড প্ৰেছাৰৰ লগত হয়তো তেনেকুৱা বহুত বেছি ডাইৰেক্টলি লিংক নাথাকিব। এণ্টি অক্সিজেন যিহেতু ইয়াক যদি কম পৰিমাণে বা এটা নিয়মীয়া হিচাপত মানে সেৱন কৰা হয় হয়তো উপযোগীয়ে হ'ব দেহৰ কাৰণে।
0: হয়, আমি থাইৰয়ডৰ কথা পাতিব বিচাৰিছোঁ। ইতিমধ্যে থাইৰয়ড সম্পৰ্কে বহুতো প্ৰশ্ন আহিছে, শ্ৰোতাসকলৰ প্ৰশ্নসমূহ আমি ল'ম। আমাৰ শৰীৰৰ যিটো থাইৰয়ড গ্ৰন্থি আছে ইয়াৰ ভূমিকা আচলতে কি সেই সম্পৰ্কে প্ৰথমে জানি ল'ব বিচাৰিছোঁ আপোনাৰ পৰা।
1: থাইৰয়ড আমাৰ যিটো গ্ৰন্থি আছে, থাইৰয়ডৰ পৰা আমাৰ যিখিনি হৰম'ন ছিক্ৰেশ্যন হয় সেইটোৱে আমাৰ দেহত আচলতে গোটেইখিনি মেইনটেইন কৰে। যেনে যিটো আমাৰ মেটাবলিজিম বুলি কোৱা হয়, মেটাবলিজিমৰ ওপৰত মেইনলি ভূমিকা লয়। যিটো আমাৰ খাদ্যটো যিটো আমাৰ এনাৰ্জিত কনভাৰ্চন হয় সেইটোত আমাৰ ভূমিকা লয় থাইৰয়ড হৰম'নৰ। তাৰ লগতে আমাৰ ব্ৰেইনৰ ডেভেলপমেণ্ট যিখিনি আমাৰ প্ৰেগনেঞ্চিৰ সময়তে কোৱা যায়, যিটো যদি থাইৰয়ডৰ খেলি মেলি আছে প্ৰেগনেঞ্চি মহিলাগৰাকীত তেতিয়া থাইৰয়ড হৰম'নটো বেলেঞ্চ কৰিবৰ কাৰণে মেডিচিন দিয়া যায়। যদিও তেওঁৰ বহুত বেছি যদি লেভেলো নাথাকে তেতিয়াও তেওঁক যাতে এটা নিয়মীয়া লেভেলত থাকে, লেছ দেন 2.5 তেনেকুৱা এটা লেভেলত ৰাখিবৰ কাৰণে চেষ্টা কৰা যায়। কাৰণ যাতে হ'বলগীয়া শিশুটোৰ যাতে সেইটোৰ ওপৰত কোনো প্ৰভাৱ নপৰে, গতিকে সেইটোৰ এটা ডেফিনেটলি ব্ৰেইনৰ ডেভেলপমেণ্টৰ ওপৰত ৰোল এটা আছে। মেটাবলিজিম লগতে হাৰ্ট হেল্থ তত ৰোল আছে, বা আমাৰ যিখিনি হাড় যিখিনি আছে, হাড়ৰ যিখিনি আমাৰ কেলছিয়ামে হওক যিখিনি এবজৰ্পশ্যন বা হাড়ৰ যিখিনি আমাৰ মিনাৰেল ডেনচিটি সেইখিনিৰ ওপৰতো আমাৰ থাইৰয়ড হৰম'নৰ বহুতখিনি প্ৰভাৱ আছে। গতিকে দেহৰ বিভিন্ন অংশত থাইৰয়ডৰ এটা ৰোল অত্যন্ত গুৰুত্বপূৰ্ণ।
0: হয়, আৰু থাইৰয়ডৰ সমস্যা সাধাৰণতে আজিকালি মহিলাসকলৰ মাজত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে, এই সম্পৰ্কে আপুনি কি ক'ব?
1: মহিলা পুৰুষ বুলি নহয়, আচলতে থাইৰয়ড আজিকালি বহুত কম বয়সৰ পৰাই দেখা গৈছে। সেইটোৰো কাৰণবোৰ একেই, আমাৰ মেক্সিমাম কাৰণত এটা আমাৰ যিখিনি লাইফষ্টাইল আছে, অতিৰিক্ত মানে প্ৰচেছ ফুড, অতিৰিক্ত মানসিক চাপ বা আমাৰ যিখিনি আমাৰ মানে টোপনিৰ অভাৱ সেইখিনিয়ে আমাৰ ষ্ট্ৰেছ যিখিনি কৰে বডিত, তাৰ ওপৰত আমাৰ হৰম'নেল ইমবেলেঞ্চ হৈ থাইৰয়ডৰ এটা সেইটো এটা কাৰণ। কিন্তু বহুত ক্ষেত্ৰতে অটো ইমিউন যিটো হয়, অটো ইমিউনিটি মানে আমাৰ দেহৰে ইমিউনিটি আমাৰ থাইৰয়ড গ্লেণ্ডটোৰ ওপৰত প্ৰভাৱ পেলোৱা দেখা যায়, তাক নষ্ট কৰে, তাৰ ফলত থাইৰয়ড ৰোগৰ সমস্যা হয়। বা কেতিয়াবা প্ৰেগনেঞ্চিৰ সময়ত হ'ব পাৰে, ডেলিভাৰীৰ সময়ত যিটো হৰম'নেল ইমবেলেঞ্চ হয় তাৰ ফলতো থাইৰয়ড বেমাৰৰ সৃষ্টি হ'ব পাৰে। কিছুমান ক্ষেত্ৰত আমাৰ ভাইৰেল ইনফেকশ্যনছ কিছুমান আছে, ভাইৰেল ইনফেকশ্যন হৈও আমাৰ থাইৰয়ড গ্লেণ্ডৰ এটা প্ৰভাৱ পৰা দেখা যায়, আৰু সেইটো কেতিয়াবা টেম্পৰাৰী হয়, তাৰ পিছত আৰু সেইটো ঠিক হৈ যায়। গতিকে বিভিন্ন কণ্ডিশ্যন তেনেকুৱা আছে যাৰ ফলত আমাৰ থাইৰয়ড গ্লেণ্ডৰ

0: বেমাৰৰ সৃষ্টি হোৱা দেখা যায়। অকল মহিলা বুলিয়ে নহয়, পুৰুষ মহিলা সকলোৰে ক্ষেত্ৰত আজিকালি বেছিকৈ দেখা যায় এইটো থাইৰয়ডৰ এইখিনি।
1: হয়, থাইৰয়ডৰ সমস্যা বুলি আমি কৈ থাকোঁ, কিন্তু সাধাৰণতে কি কি ধৰণৰ লক্ষণ দেখা যায় এই সমস্যাত ভোগাসকলৰ?
0: থাইৰয়ড আমি হাইপাৰ থাইৰয়ড বা হাইপ'থাইৰয়ড বুলি যদি কওঁ, দুয়োবিধতে লক্ষণখিনি বেলেগ বেলেগ। যদি আমি একেলগ কৰি কওঁ তেতিয়া থাইৰয়ডৰ লক্ষণত প্ৰথমতে ধৰক খুব ভাগৰুৱা অনুভৱ কৰি থাকিব পাৰে। যদি হাইপ'থাইৰয়ড হৈছে কোনো ব্যক্তিৰ, ভাগৰুৱা অনুভৱৰ লগত তেওঁৰ অত্যাধিক গৰম বা ঠাণ্ডা অনুভৱ হোৱা, তেনেকুৱা হ'ব পাৰে শৰীৰত। লগতে ওজনৰ পৰিমাণ কেতিয়াবা হ্ৰাস পায় ওজন, আৰু কিছুমান এটা কণ্ডিশ্যনত ওজন কেতিয়াবা বৃদ্ধিও হ'ব পাৰে। তেওঁৰ এপেটাইট বা ভোক লগাটো কমি যাব পাৰে কিন্তু ওজন বৃদ্ধি হ'ব পাৰে। কেতিয়াবা কনষ্টিপেশ্যনো হ'ব পাৰে আৰু কেতিয়াবা লুজ টুলু হ'ব পাৰে, পাতলা পায়খানাও হৈ থাকিব পাৰে, স্কিনবোৰ শুকান হৈ যাব পাৰে, ড্ৰাই স্কিন হ'ব পাৰে। আৰু হাৰ্ট ৰেট যদি আমি এক্সামিনেশ্যন কৰি চাওঁ, কেতিয়াবা হাৰ্ট ৰেটটো থাইৰয়ড অক্সিকোচিচ মানে হাইপাৰ থাইৰয়ড যিটোক কয়, সেইটোত হাৰ্ট ৰেটটো অলপ বেছি হৈ থাকে, ইনক্ৰিজ হৈ থাকে, আৰু হাইপ'থাইৰয়ডিজিমত হাৰ্ট ৰেটটো কম হৈ থাকে। আৰু কেতিয়াবা ব্লাড প্ৰেছাৰতো, যিটো আমাৰ তলৰ ব্লাড প্ৰেছাৰ, ডায়েষ্টলিক ব্লাড প্ৰেছাৰ, সেইটো কেতিয়াবা কম হৈ থকা দেখা যায় হাইপ'থাইৰয়ড হৈ থকা লোকৰ। গতিকে তেনেকুৱা বিভিন্ন সমস্যা আছে, কিন্তু কোনো স্পেচিফিক নহয়, সেই গোটেইখিনি বেলেগ বেলেগ বেমাৰতো দেখা যায়। এতিয়া ভাগৰ লগাটো যিকোনো ভাইৰেল ফিভাৰতো হ'ব পাৰে, কোনো এজন ব্যক্তিৰ গোটেই দিনটো ভাগৰ লাগি থাকিব পাৰে, স্কিনত কিবা প্ৰব্লেম হ'ব পাৰে, চুলি সৰিব পাৰে, বেলেগ কাৰণতো সৰিব পাৰে। সেই গোটেইখিনি যে হ'লে থাইৰয়ডে হৈছে তেনেকুৱা নহয়, আৰু সেইটো মেক্সিমাম টাইমত কোনো চিম্পটম নাথাকে, গমেই নাপায় মানুহে থাইৰয়ড যে হৈ আছে বা কিবা হৈ আছে, তেনেকুৱা হাইপ' বা হাইপাৰ, সেইখিনি চেকআপ কৰিলেহে বহুতৰে গম পোৱা যায় যে থাইৰয়ড লেভেলটো কম বা বেছি হৈ আছে।
1: এই কথাখিনি আমি পাতিম। শ্ৰোতাসকলৰ ফালৰ পৰা বহুকেইটা প্ৰশ্ন আহিছে, মই প্ৰশ্নকেইটাৰ মাজলৈ যাব বিচাৰিছোঁ থাইৰয়ড সম্পৰ্কে। কল্পনা মীন শৰ্মাই এটা কথা কৈছিল, শুই উঠাৰ পিছতো টোপনি টোপনি লাগি থকা বা অনবৰতে ভাগৰুৱা অনুভৱ কৰি থকা অৱস্থা থাইৰয়ডৰ বাবে হ'ব পাৰে নেকি? যিটো কথা আপুনি
0: হয় হ'ব পাৰে, সেইটো থাইৰয়ডৰ কাৰণে হ'ব পাৰে, কিন্তু সেইটো একদম কনফাৰ্ম নহয় যে এইটো থাইৰয়ডৰ কাৰণে হৈছে, বেলেগ কণ্ডিশ্যনতো হ'ব পাৰে। যদি ভালকৈ দিনটোত যদি মানে টোপনিৰ যদি অভাৱ হৈ আছে বহুত দিনৰ পৰা, কিবা ষ্ট্ৰেছ হৈ আছে, তেনেকুৱা ক্ষেত্ৰতো হ'ব পাৰে। অকল যে থাইৰয়ডৰ পৰাই হ'ব, ভাগৰ লাগি থাকিব পাৰে তেনেকুৱা নহয়। গতিকে সেইটো যদি বেছিকৈ ভাগৰ লাগি থাকে গোটেই দিনটো, যদি সেইটো বহুত দিনৰ পৰা চলি আছে, সেইটো নিশ্চয় চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।
1: হয়, দেৱজনী চহৰীয়া মংগলদৈৰ পৰা তেখেতে জানিব বিচাৰিছিল থাইৰয়ড ৰোগৰ লক্ষণ, ইতিমধ্যে লক্ষণৰ কথা আমি পাতিলোঁ, প্ৰতিৰোধ কৰিব পাৰিনে আৰু ই বংশগত নেকি, সেই কথাটো জানিব বিচাৰিছে।
0: হয়, ফেমিলি হিষ্ট্ৰি এটা আছে, বংশগত হয় বাৰু, এটা কাৰণ কণ্ডিশ্যন বংশগত আছে, কিন্তু প্ৰিভেণ্টিভ বুলি ক'লে আমাৰ এতিয়া প্ৰিভেনশ্যনত কিমানখিনি হ'ব, যিহেতু ই এটা অটো ইমিউনো ফেক্টৰ এটা আছে থাইৰয়ডৰ, অকল প্ৰিভেণ্টিভ ছাইডটোৱে নহয়, অটো ইমিউন যিটো আছে সেইটো বডিত আমাৰ যিখিনি ইমিউনিটিৰ লগত খেলি মেলি হয়। গতিকে গোটেইখিনি যদি আমি মিলাই চাওঁ, প্ৰিভেণ্টিভ বুলি ক'লে আমি যিখিনি চব যিখিনি আমাৰ মেটাবলিক ডিজিজখিনিৰ লগত, ব্লাড প্ৰেছাৰে হওক বা অতিৰিক্ত মেদবহুলতা বা অবেচিটি, কলেষ্টেৰল হাইজ, সেইখিনি গোটেইখিনিৰ কাৰণে যিখিনি আমাৰ লাইফষ্টাইল, যেনেকৈ এক্সাৰচাইজ, খাদ্য, শ্লীপ, টোপনি, পানী, সেই গোটেইখিনিয়ে থাইৰয়ডতো এফেক্ট কৰা দেখা যায়। সেইখিনিয়ে প্ৰতিৰোধ থাইৰয়ডতো, যিখিনি থাইৰয়ডৰ ৰোগ আছে সেইখিনিও প্ৰতিৰোধ কৰাত সহায় কৰে। কোনো ডেফিনিট বেলেগ একো ষ্টেপ নাই যে এইখিনি কৰিলে থাইৰয়ড ডিজিজখিনি নহ'ব, যিহেতু কজবোৰ মাল্টিফেক্টৰিয়েল, বহুত হয় কজ। গতিকে আপুনি এটা তেনেকুৱা প্ৰিভেনশ্যন বুলি নাই, যিখিনি অভাৰঅল লাইফষ্টাইল মডিফিকেশ্যন সেইখিনি কৰিলেই বেনিফিট পোৱা যায় বা সেইটো প্ৰিভেণ্ট কৰিব পাৰি।
1: হয়, আমি সুধিব বিচাৰিছোঁ যে থাইৰয়ডৰ সমস্যা আজীৱন চলি থাকে নেকি, কিন্তু ইয়াৰ লগত সম্পৰ্ক থকা কেইটামান প্ৰশ্ন আহিছে। অপৰাজিতা গোস্বামী কৈছে, থাইৰয়ডৰ পৰা সম্পূৰ্ণ মুক্ত হ'ব পাৰিনে, ইয়াৰ পথ্য আৰু অপথ্য সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰিছে তেখেতে। থাইৰয়ডৰ কাৰণে কেনেকুৱা ধৰণৰ এক্সাৰচাইজ কৰিব লাগে সেই কথাটোও তেওঁ জানিব বিচাৰিছে। আৰু এটা নিভাৰাণী হাজৰিকা, তেওঁ কৈছে যে থাইৰয়ডৰ এই ইয়াৰ পৰা মুক্ত হৈ থাকিবলৈ সাৱধান কেনেদৰে হৈ থাকিব লাগে সেই বিষয়ে তেখেতে জানিব বিচাৰিছে।
0: যিটো মই আগতে কৈ আহিলোঁ, থাইৰয়ডৰ যেনেকৈ ডেফিনিট কোনো কণ্ডিশ্যন কজ নাই যে ডেফিনিট এইটো কজতে হ'ব, তেনেকুৱা যিহেতু নাই, গতিকে থাইৰয়ডৰ যদি কোনো ব্যক্তিৰ থাইৰয়ড বেমাৰ ধৰা পৰিছে, তেওঁ চিকিৎসকৰ পৰামৰ্শ লৈ ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব লাগে আৰু ট্ৰিটমেণ্টটো কণ্টিনিউ কৰিব লাগে। এনেকুৱা নহয় যে বহুত ক্ষেত্ৰতে দেখা যায় যে থাইৰয়ডৰ তিনিমাহ চাৰিমাহ মেডিচিন খোৱাৰ পিছত যেতিয়া টেষ্ট কৰে থাইৰয়ড

0: লেভেলটো নৰ্মেল পায়, বহুতে ট্ৰিটমেণ্টটো ষ্টপ কৰি দিয়ে। তেনেকৈ আচলতে কৰিব নালাগে, কাৰণ তাৰ পিছত দেখা যায় যে তেতিয়া যেতিয়া পিছত আৰু টেষ্ট কৰি চাই 6 মাহ 1 বছৰ পিছত থাইৰয়ড লেভেলটো বহুত বেছি বাঢ়ি থকা দেখা যায়। হয়তো প্ৰথম অৱস্থাত তেওঁক মেডিচিনটো কম খালে হৈছিলে, কম ড'জৰ। নেক্সট যেতিয়া তেওঁ টেষ্ট কৰি আহিব, বহুত বেছি যেতিয়া থাইৰয়ড লেভেলটো বৃদ্ধি পায়, তেতিয়া হয়তো তেওঁক বহুত বেছি পৰিমাণে মেডিচিনৰ সেইটো ড'জটো বৃদ্ধি কৰিব লগা হয়। গতিকে নিয়মমতে চালে আমি থাইৰয়ডৰ যদি কণ্ডিশ্যন কাৰোবাক দেখা দিছে হাইপ'থাইৰয়ড, তেতিয়া লাইফ লং মেডিকেশ্যন খাব লাগে বুলিয়ে ধৰিব পাৰি। কিন্তু যদি আমি দৈনন্দিন আমাৰ যিখিনি আমাৰ মানে লাইফষ্টাইল, সেইখিনি যদি আমি চেঞ্জ কৰোঁ, হয়তো আমি পিছত গৈ হয়তো আমি থাইৰয়ডত যদি আমি ড'জ আজি বহুত বেছি পৰিমাণ হৈ আছে, হয়তো আমাৰ 3-4 বছৰ পিছত হয়তো সেইটো তাৰে 1/4 ভাগ থাকিব, বা কেতিয়াবা হয়তো আমি ষ্টপ কৰিও চাব পাৰোঁ যদি বহুত দিনলৈ সেইটো কণ্ট্ৰল হৈ থাকে। গতিকে ডেফিনিট এনেকুৱা নহয় যে থাইৰয়ডৰ হ'লে মানে কি কি কৰিব লাগিব তেনেকুৱা নহয়, যিহেতু এইটো এটা মাল্টিফেক্টৰিয়েল। গতিকে এইটো ট্ৰিটমেণ্টটো ডক্তৰৰ পৰামৰ্শ লৈ কৰি থকা উচিত, নিজাকৈ মেডিচিনখিনি বন্ধ কৰিব নালাগে।
1: হয়, মধুচন্দা শইকীয়া অৱশ্যে সোণাৰীৰ পৰা কৈছে যে পুৱা শুই উঠাৰ পাছত দিনটো টোপনি টোপনি লাগি থাকে, বহিলে হঠাৎ টোপনি আহি যায়, কেতিয়াবা পৰিও যাওঁ। আপোনাৰ পৰা সেইটো পৰামৰ্শ বিচাৰিছে কি কৰিলে ভাল। ক্ষীৰোদ কুমাৰ শৰ্মা অনুষ্ঠান শুনি ভাল পাইছে। বকুলি বৈশ্য কৈছে যে কেইদিনমান ধৰি ৰেডিঅ' নিয়মীয়াকৈ শুনিব পৰা নাই, হাস্পতালত ব্যস্ত হৈ আছোঁ, মই হাইপ'থাইৰয়ডত ভুগি আছোঁ। যোৱা সংখ্যাৰ প্ৰভাতী তৰংগটো আমি যোৱা খণ্ডত উল্লেখ কৰিছিলোঁ, মোৰ ভৰিৰ পতা দুখন অনবৰতে জ্বলা পোৰা কৰি থাকে, কিবা উপায় আছে নেকি জানিব বিচাৰিছে। হাইপ'থাইৰয়ডত ভুগি আছে,
0: থাইৰয়ড থাকিলে কেতিয়াবা হয় আপোনাৰ নিউৰ'পেথী কেতিয়াবা হ'ব পাৰে, আৰু সেইটোত যদি আপোনাৰ বহুত বেছি, লগতে আপুনি চুগাৰ লেভেলটো আপোনাৰ চাব লাগে, যদি নাই ঠিক আছে, যদি আছে, বা লগতে চুগাৰৰ লগতে ভিটামিন B12 যিটো আছে সেইটো টেষ্ট কৰা উচিত। যদি ভিটামিন B12ৰ অভাৱ হৈছে, তেতিয়াও ভৰি জ্বলা পোৰা হৈ থাকিব পাৰে, তাৰ কাৰণে মেডিকেশ্যন আছে, সেইখিনি ল'লে আপুনি সুফল পাব। বা যদি গম নোপোৱাকৈ বহুত দিনৰ পৰা প্ৰি ডায়েবেটিক ষ্টেজত আছে, তেতিয়া আপুনি সেইখিনি কণ্ট্ৰল কৰিব লাগিব, লাইফষ্টাইল মডিফিকেশ্যন, এক্সাৰচাইজ, এইখিনি ষ্টাৰ্ট কৰিব লাগিব, আৰু লগতে মেডিকেশ্যন ল'ব লাগিব। এইটো ভৰি জ্বলা পোৰাটো তেতিয়া নিশ্চয়কৈ আপুনি তাৰ পৰা পৰিত্ৰাণ পাব।
1: হয়, মধুচন্দা শইকীয়া অৱশ্যে কৈছিল যে শুই উঠাৰ পাছত দিনটো টোপনি টোপনি লাগি থাকে, বহিলে হঠাৎ টোপনি আহি যায়, কেতিয়াবা পৰি যায় তেওঁ।
0: সেইটো কেতিয়াবা আপোনাৰ যদি আপোনাৰ ৱেইটটো এতিয়া যিহেতু গম পোৱা নাই, ওজন যদি বেছি হয় কোনো ব্যক্তিৰ, অবেচিটি, তেতিয়া কিছুমান কণ্ডিশ্যনত তেনেকুৱা হয় বাৰু, টোপনি য'তে তেওঁ মানে ৰেষ্ট লোৱাৰ নিচিনা হয় তাতে টোপনি আহে, শ্লিপ এপনিয়া টাইপৰ হয়, অবষ্ট্ৰাকটিভ শ্লিপ এপনিয়া। সেইটো যদি তেওঁ আপোনাৰ তেওঁ যদি ওজন বেছি হয়, তেতিয়া তেওঁ ডক্তৰৰ পৰামৰ্শ ল'ব লাগে, আৰু যদি তেওঁৰ ৱেইট ঠিকে আছে, তেনেকুৱা যদি তেওঁ পৰি যায়, যদি গম নোপোৱা হৈ যায়, তেতিয়া তেওঁ নিশ্চয়কৈ যিখিনি আমাৰ হাৰ্ট ৰিলেটেড টেষ্ট আছে, ৰুটিন টেষ্ট, ECG বা যিটো এটলিষ্ট ইকো এখন কৰাই চাব লাগে, বা হল্টাৰ মনিটৰিং এটা কৰি চাব লাগে।
1: ৰিণিমা শৰ্মাই কৈছে যে আমি জানো যে নৰ্মেল ৰেঞ্জ আমাৰ যিটো প্ৰেছাৰৰ 120/80, কিন্তু যদি 130/50 বা 140/60 এনেধৰণৰ ৰেঞ্জ দেখুৱাই থাকে, তেতিয়াহ'লে কি বুজায় এই কথাটোৱে? 80 বছৰৰ ঊৰ্ধৰ ব্যক্তিৰ ক্ষেত্ৰত এই কথাটো জানিব বিচাৰিছে।
0: তেনেকুৱা ক্ষেত্ৰত 80+ যদি হৈছে বৰ বিশেষ একো নাই, কিন্তু থাইৰয়ডৰ সমস্যাত যিটো হাইপ'থাইৰয়ড ক'লোঁ মই, তেতিয়া ডায়েষ্টলিক প্ৰেছাৰ যিটো তলত ব্লাড প্ৰেছাৰ থাকে সেইটো আমাৰ কমি থকা দেখা যায়। চিষ্টলিক ব্লাড প্ৰেছাৰটো অলপ হাই হৈয়ে থাকে, কিন্তু ডায়েষ্টলিকটো কমি থকা দেখা যায়। গতিকে এবাৰ আপুনি যিখিনি থাইৰয়ড ফাংচন টেষ্ট আছে, TSH, TT, T4, সেইখিনি এবাৰ কৰাই চাব পাৰে, যদি বহুত দিনৰ পৰা তেনেকুৱা যদি তলৰ প্ৰেছাৰটো যদি সংখ্যাটো যদি কমি আছে।
1: হয়, শ্ৰোতাসকল, আমি থাইৰয়ডৰ কথা পাতি আছোঁ, প্ৰিভেণ্টিভ হেল্থ চেকআপৰ কথাও আমি পাতিম এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত। আজিৰ এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে, আগতেই চিনাক্ত কৰক, সম্পূৰ্ণ জীৱন উপভোগ কৰক এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ এপ'লো প্ৰ' হেল্থৰ সৈতে, আপোনাৰ সম্পূৰ্ণ স্বাস্থ্য লগৰী এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ এপ'লো প্ৰ' হেল্থৰ সৈতে।
2: সজাগ হৈ থাকক, এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰ' হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বড়াগাঁও গুৱাহাটী।

0: সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: শ্ৰোতাসকল, আপোনালোকৰ ফালৰ পৰা বহুতো মন্তব্য আহিছে। কল্পনা কলিতাই কৈছে যে অনাতাঁৰ কেন্দ্ৰক যিমান ধন্যবাদ দিলেও কম হ'ব, সেইবাবেই চিৰকৃতজ্ঞ। ইমান সুন্দৰ অনুষ্ঠান পৰিৱেশন কৰি আমাৰ জীৱন জীয়াব শিকাইছে। অনুষ্ঠানসমূহ শুনি বা দেখি এনে অনুভৱ হয় যে মোৰ বাবেহে যেন আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ কৰিছে। আজিৰ অতিথিগৰাকীক নমস্কাৰ জনাইছোঁ, ধন্যবাদ জনাইছোঁ। খুব ভাল লাগিল, আপোনালোকে অনুষ্ঠানটো ভাল পাইছে। আৰু এনেকুৱা হয়তো বহুতৰে অনুভৱ হৈছে যি হয়তো ৰেডিঅ'ত শুনি আছে, তেওঁলোকে ইয়াত লিখিব পৰা নাই, কিন্তু সকলোকে আমি ধন্যবাদ জনাইছোঁ। আমি এপ'ল' এক্সেল কেয়াৰ হাস্পাতালকো ধন্যবাদ জনাইছোঁ যে তেওঁলোকে ইমান সুন্দৰকৈ ৰাইজক সজাগ কৰাৰ বাবে আকাশবাণীৰ সৈতে জড়িত হৈ এনেদৰে কামটো কৰিছে। পুলিন দত্তই কৈছে সাম্প্ৰতিক পৰিপ্ৰেক্ষিতত এটি সুন্দৰ অনুষ্ঠান, বহুতৰে উপকাৰ হ'ব বুলি তেখেতে উল্লেখ কৰিছে। এতিয়া আমি প্ৰিভেণ্টিভ হেল্থ চেকআপৰ বিষয়ে পাতিম, আৰু আমি যি এপ'ল' এক্সেল কেয়াৰ হাস্পাতালত যি পেকেজৰ কথা কৈ আছোঁ সেই সম্পৰ্কে জানিম। কিন্তু এটা কথা জানি লওঁ যে আগতীয়াকৈ যদি থাইৰয়ডৰ সমস্যা আমি ধৰা পেলাব পাৰোঁ, তেতিয়াহ'লে চিকিৎসাত ই কিমান ধৰণে সহযোগ কৰে, কি ধৰণে সহযোগ কৰে?
2: আগতীয়াকৈ যদি আমি ধৰা পেলাব পাৰোঁ আগতীয়া, তেতিয়া আমি চিকিৎসা মানে যদি ধৰক টি এছ এইচ লেভেলটো বহুত বেছি বাঢ়ি থকা নাই, তেতিয়া মেডিচিনৰ পৰিমাণটো আচলতে খুব কমৰ পৰাই আমি ষ্টাৰ্ট কৰিব পাৰোঁ। আৰু যদি ব্যক্তিজনে সেই মেডিচিনখিনি যদি কণ্টিনিউ কৰি থাকে, লগতে যদি ফ'ল' আপ কৰি থাকে ডক্টৰৰ পৰামৰ্শ লৈ, তেতিয়া তেওঁ খুব সোনকালেই তাৰ উইদিন 2 মান্থছমানতে যদি তেওঁ যেতিয়া ৰিপিট কৰে, নেক্সট টেষ্ট কৰে, তেতিয়াই তেওঁ থাইৰয়ড লেভেলটো কণ্ট্ৰললৈ অহা দেখা যায়। কিন্তু কিছুমানৰ ক্ষেত্ৰত এইটো দেখা যায় যে মেডিচিনখিনি তেওঁ যেতিয়া নৰ্মেল ৰিজাল্ট পায় তেওঁ ডক্টৰৰ ওচৰত নাযায় বা মেডিচিনটো নিজে ষ্টপ কৰি থৈ দিয়ে, বন্ধ কৰি থৈ দিয়ে, যাৰ ফলত পিছত যেতিয়া তেওঁ টেষ্ট কৰে 6 মাহ 1 বছৰ পিছত, তেতিয়া থাইৰয়ডৰ লেভেলটো টি এছ এইচ লেভেলটো বহুত বেছি পৰিমাণে বৃদ্ধি হোৱা দেখা যায়, যাৰ ফলত মেডিচিনৰ পৰিমাণবোৰ বঢ়াব লগা হয়, আৰু তেতিয়াই তেওঁৰ কণ্ট্ৰল হোৱাত তেতিয়া অলপ অসুবিধাৰ সৃষ্টি হয় বা অলপ সেইটো দীঘলীয়া হৈ যায়। গতিকে প্ৰথম অৱস্থাত ধৰা পৰিলে ডক্টৰৰ পৰামৰ্শ লৈ যিখিনি যেনেকৈ ডক্টৰে মেডিচিন ষ্টাৰ্ট কৰিছে সেইখিনি মতে ষ্টাৰ্ট কৰিব লাগে মেডিচিনখিনি, আৰু লগতে এটা কণ্টিনিউ ফ'ল' আপ ৰাখিব লাগে।
1: শ্ৰোতাসকল, আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে। ডাক্টৰ ইন্দ্ৰজিৎ দাসে তেখেতে এগৰাকী অভিজ্ঞ চিকিৎসক আৰু অতি সুন্দৰকৈ আপোনালোকৰ সহজ ভাষাত সকলোৱে বুজি পোৱাকৈ কথাখিনি বুজাই দিছে। আৰু আকাশবাণীয়ে সদায় প্ৰয়াস কৰি আহিছোঁ আমি যে জনসাধাৰণক আমি সজাগ কৰিবলৈ এপ'ল' এক্সেল কেয়াৰ হাস্পাতাল আমাৰ সৈতে জড়িত হৈছে। এই প্ৰিভেণ্টিভ হেল্থ কেয়াৰৰ কথা কৈছোঁ আমি ইতিমধ্যে, আমাৰ বিভিন্ন ঘোষণাত আমি উল্লেখ কৰিছিলোঁ আগতীয়াকৈ যিটো স্বাস্থ্য পৰীক্ষা কৰা, স্বাস্থ্য যতন, ইয়াৰ কিমান প্ৰয়োজনীয়তা। সাধাৰণতে আমি কি হয়, আমি সদায় যেতিয়া কিবা ৰোগত আক্ৰান্ত হওঁ তেতিয়া আমি চিকিৎসালয়লৈ যাওঁ, কিন্তু নিয়মীয়াকৈ যিটো স্বাস্থ্য পৰীক্ষা কৰাটো আমাৰ বাবে কিমান প্ৰয়োজন সেই কথাটো আমি অনুভৱ নকৰোঁ। আচলতে আগতীয়াকৈ স্বাস্থ্য সুৰক্ষা, যিটো স্বাস্থ্য যতন, ইয়াৰ অৰ্থটো আমি কি বুজিম, আৰু আজিৰ সময়ত ই কিয় অত্যন্ত জৰুৰী, এই কথাটো অলপ বুজাই কওকচোন।
2: হয়, যিটো প্ৰিভেণ্টিভ হেল্থ চেকআপ সেইটো এবিধ এনেকুৱা যে যাৰ ফলত আমাৰ দেহত যদি কিছুমান বেমাৰৰ লক্ষণ চলি আছে যিটো আমাৰ বাহিৰত প্ৰকাশ হোৱা নাই, সেইখিনি আমি যিখিনি আমাৰ প্ৰিভেণ্টিভ হেল্থ চেকআপত ৰুটিন টেষ্ট থাকে তাৰ ফলত আমি তাত ধৰা পেলাব পাৰোঁ বা সেইখিনি আমি প্ৰতিৰোধ কৰিব পাৰোঁ। যেনেকৈ আজিকালি যিখিনি এটা কমন হৈছে ফেটি লিভাৰ, যদি আমি 10 জন পেচেণ্টৰ আল্ট্ৰাচাউণ্ড কৰোঁ তেতিয়া এটলিষ্ট 7-8 জনৰে আমি গ্ৰেড 1 গ্ৰেড 2 ফেটি লিভাৰ ধৰা পৰে, আৰু তাৰ ফলত যিখিনি হ'ব লগা কমপ্লিকেশ্যন ভৱিষ্যতে সেইখিনি আমি প্ৰিভেণ্টিভ হেল্থ চেকআপ কৰিলে তাৰ পৰা আমি সেই কমপ্লিকেশ্যনখিনি ৰোধ কৰিব পাৰোঁ, যদি আমি তাৰ কাৰণে যিখিনি ট্ৰিটমেণ্ট আছে সেইখিনি যদি ষ্টাৰ্ট কৰোঁ বা যিখিনি আমাৰ লাইফষ্টাইল চেঞ্জ আছে সেইখিনি যদি কৰোঁ। কিন্তু যদি প্ৰিভেণ্টিভ হেল্থ চেকআপ কৰা নহয়, ফেটি লিভাৰ হৈ আছে কোনো ব্যক্তিয়ে গম নাপায়, আৰু তেওঁ যদি লাইফষ্টাইলটো বেয়া হয়, তেওঁ যদি তেনেকৈয়ে চলি থাকে, হয়তো সেইটো কিছু বছৰ পিছত সেইটো বহুত বেছি আগবাঢ়ি যাব পাৰে বা যিটো ক্ৰনিক লিভাৰ ডিজিজ তেনেকুৱালৈ আগবাঢ়ি যাব পাৰে। গতিকে তেনেকুৱা ক্ষেত্ৰত অকল লিভাৰৰ ক্ষেত্ৰতে নহয়, বাকী গোটেইখিনি যেনেকুৱা হাই ব্লাড প্ৰেছাৰ হওক বা এইটো ডিৰেঞ্চ লিপিড প্ৰফাইলত যদি কলেষ্টেৰল, ট্ৰাইগ্লিচাৰিড এইবোৰৰ খেলি মেলি হৈ আছে, সেই গোটেইখিনি আমি প্ৰিভেণ্টিভ হেল্থ চেকআপৰ যিখিনি টেষ্ট আছে, ৰুটিন টেষ্ট, সেইখিনিৰ সহায়ত আমি গম পাওঁ, আৰু তাৰ ফলত আমি যদি সঠিক সময়ত তাৰ ব্যৱস্থা লওঁ বা ট্ৰিটমেণ্ট লওঁ, তেতিয়া আমি তাৰ পৰা হ'ব পৰা কমপ্লিকেশ্যনবোৰ আমি ৰোধ কৰিব পাৰোঁ।
1: হয়, নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ কথাটো আমি কৈছোঁ, আৰু নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰাৰ ক্ষেত্ৰত কিমান বয়সৰ পৰা এই স্বাস্থ্য পৰীক্ষা আচলতে আমি আৰম্ভ কৰিব লাগে আৰু কিমান

0: মূৰে মূৰে আমি ফুল যিটো বডি হেলথ চেকআপ, সম্পূৰ্ণৰূপে আমাৰ স্বাস্থ্যৰ পৰীক্ষা কিমান সময়ৰ মূৰে মূৰে আমি কৰি থাকিব লাগে?
1: আমি বয়স হিচাপত ক'লে এটলিষ্ট 30-35 বা 40 ইয়াৰ্ছৰ, মেক্সিমাম 40 ইয়াৰ্ছৰ পৰা আমি ইয়াৰলি বছৰত এবাৰকৈ আমি প্ৰিভেণ্টিভ হেলথ চেকআপ কৰিব লাগে, যদিহে কোনো ব্যক্তি সম্পূৰ্ণৰূপে নিৰোগী হৈ আছে। যদি কাৰোবাৰ ফেমিলি হিষ্ট্ৰী আছে কিছুমান ডিজিজৰ, যেনেকুৱা হাৰ্ট ডিজিজ হওক, কেঞ্চাৰ হওক, বা কোনো ব্যক্তি যদি নিজাকৈ হৈ আছে তেনেকুৱা, তেতিয়া তেওঁ পৰামৰ্শ লৈ অলপ কম সময়ৰ মূৰে মূৰে ঘনে ঘনে, বা কিডনী ডিজিজ যদি আছে তেওঁ অলপ এবছৰ নহয় তেতিয়া 6 মান্থ 4 মান্থ তেনেকুৱাটো তেওঁ ডক্তৰৰ পৰামৰ্শ লৈ প্ৰিভেণ্টিভ হেলথ চেকআপ বা যিখিনি ৰেগুলাৰ চেকআপ সেইখিনি কৰা উচিত
0: হয়। আৰু নিয়মীয়াকৈ যদি আমি স্বাস্থ্য পৰীক্ষা কৰি থাকোঁ তেতিয়াহ'লে সাধাৰণতে আমি কি কি ধৰণৰ ৰোগ আগতীয়াকৈ আমি গম পাই যাওঁ?
1: ৰোগ আগতীয়াকৈ গম পোৱাৰ ক্ষেত্ৰত যদি কওঁ, আমি প্ৰথমতে হৈছে যিটো আমাৰ ব্লাড প্ৰেছাৰ। যদি কোনো ব্যক্তিয়ে কোনোদিনা টেষ্টো কৰা নাই, যদি সেইদিনা তেওঁ হঠাৎ ব্লাড প্ৰেছাৰটো বেছি পালে, তেওঁ আগতীয়াকৈ অলপ সাৱধান হ'ব পাৰে, তেওঁ ৰেগুলাৰ ব্লাড চেকআপ কৰিব পাৰে, আৰু লগতে যে যিখিনি লাইফষ্টাইল আছে সেইখিনি চেঞ্জ কৰিব পাৰে। হাই ব্লাড প্ৰেছাৰৰ লগতে আমাৰ যিখিনি ব্লাড ৰিলেটেড ডিজিজ যদি কওঁ, আমি এনিমিয়া, যিটো আমাৰ হিমগ্ল'বিনৰ অভাৱ দেহত, সেইটো আমি গম পাওঁ ৰুটিন হেলথ চেকআপৰ সহায়ত। তাৰ লগতে আমাৰ কলেষ্টেৰল, ট্ৰাইগ্লিচেৰিডত যদি খেলি মেলি হৈ আছে সেইখিনি গম পাওঁ। লগতে আমাৰ কিডনীৰ যিখিনি আছে, কিডনীৰ কেপাচিটি কেনেকুৱা, ক্ৰিয়েটিনিন হওক বা ছডিয়াম পটেছিয়ামৰ বেলেঞ্চ কেনেকুৱা আছে আমাৰ বডিত, সেইখিনি গম পাওঁ। লিভাৰৰ আমি হেলথৰ বিষয়ে গম পাওঁ আল্ট্ৰাচাউণ্ডৰ সহায়ত, বা আমাৰ যিখিনি লিভাৰ এনজাইমছ আছে ব্লাড টেষ্টৰ। গতিকে গোটেইখিনিয়ে আমি প্ৰিভেণ্টিভ হেলথ চেকআপৰ সহায়ত আমাৰ দেহটোৰ মেক্সিমাম আমাৰ যিখিনি অংগ পতংগ বা অৰ্গেনছখিনি আছে তাৰ কেনেকুৱা আছে সেইটোৰ বিষয়ে আমি এটা অনুমান বা ধাৰণা লগাব কৰিব পাৰোঁ।
0: হয়, আমি প্ৰিভেণ্টিভ হেলথ চেকআপৰ কথা পাতিছোঁ। এপ'লো প্ৰ' হেলথ যিটো পেকেজ, এই সম্পৰ্কে আমাৰ হাতত আৰু 10 মিনিট সময় আছে, গতিকে এই বিষয়ে আমি অলপ জানিব বিচাৰিছোঁ, শ্ৰোতাসকলক জনাব বিচাৰিছোঁ যে এপ'লো এক্সেল কেয়াৰ হাস্পাতালে যি এপ'লো প্ৰ' হেলথ পেকেজ আগবঢ়াইছে, এই সম্পৰ্কে অলপ কওকচোন শ্ৰোতাসকলক।
1: প্ৰ' হেলথ পেকেজত এপ'লো যিখিনি প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ আছে, তাতে বিভিন্ন পেকেজ ইনক্লুড কৰা আছে। যেনেকুৱা মহিলাৰ কাৰণে বেলেগ আছে, ফিমেল ছিনিয়ৰ চিটিজেনৰ কাৰণে বেলেগ আছে, বা ছিনিয়ৰ যিখিনি আমাৰ আগতীয়াকৈ যদি কিছুমানৰ যেনেকুৱা ফেমিলি হিষ্ট্ৰী যদি আছে, কেঞ্চাৰ স্ক্ৰিনিং কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে বেলেগ আছে, বা যিখিনি আমাৰ কম বয়সীয়া ল'ৰা ছোৱালী হওক, বা যিখিনি লেছ দেন 40 ইয়াৰ্ছ বা 25-35 ইয়াৰ্ছৰ যিখিনি আছে এটা মাষ্টাৰ হেলথ চেকআপ পেকেজ, সেইখিনি বেলেগ আছে। গতিকে প্ৰত্যেকটো পেকেজৰে যিখিনি টেষ্ট আছে সেইখিনি বেচিক টেষ্টখিনি প্ৰায় একে হয়, কিন্তু যিখিনি অলপ ছিনিয়ৰ চিটিজেন হওক বা ফিমেলৰ ক্ষেত্ৰত হওক, সেইখিনি টেষ্টখিনি কিছু পৰিমাণে অলপ অলপ বেলেগ টেষ্ট ইনক্লুড হৈ আছে তাতে, কিন্তু অভাৰঅল যিখিনি বেচিক টেষ্ট আছে সেইখিনি গোটেইবোৰ পেকেজতে ইনক্লুডেড আছে, যিখিনিৰ পৰা আমি গোটেইখিনি আমাৰ দেহটোৰ কেনেকুৱা ষ্টেজত আছে আজি সেইখিনি আমি ধাৰণা কৰিব পাৰোঁ।
0: আমি সাধাৰণ যিটো স্বাস্থ্য পৰীক্ষা
1: হয়,
0: আৰু যদি কওঁ আমি যে এপ'লো প্ৰ' হেলথ, এই দুটা মাজত সাধাৰণতে এই দুটা কেনেকৈ পৃথক?
1: সাধাৰণ হেলথ পৰীক্ষা বা প্ৰ' হেলথ, প্ৰ' হেলথৰ ক্ষেত্ৰতো হৈছে মেক্সিমাম টেষ্ট আমাৰ ইনক্লুড কৰা আছে তাতে এপ'লো প্ৰ' হেলথ পেকেজটোত, যিটোক আমি যদি এটা প্ৰাইচ ফেক্টৰ কওঁ সেইটোতো এটা আছে, যিখিনি আমাৰ বহুতখিনি কম, যিটো আমাৰ বহুত মানুহৰ কি হয়, আমাৰ প্ৰাইচ ফেক্টৰ এটা আছে, পইচাটোৰো কথা আছে, সেইটোৰ কাৰণে বহুতে ৰেগুলাৰ হেলথ চেকআপ এটা কৰিব নিবিচাৰে, বহুতখিনি খৰচ হ'ব বুলি, তেনেকুৱাও এটা আছে বহুতৰে। কিন্তু প্ৰ' হেলথ পেকেজটোত মেক্সিমাম টেষ্ট বহুতখিনি কম, যিখিনি ৰেগুলাৰ মানে সাধাৰণ আমাৰ মানুহ এজনেও সচৰাচৰ তেওঁ যদি ভাবে আমি বছৰত এবাৰ কৰিম বুলি, তেওঁ মানে নিশ্চয়কৈ তেওঁ কৰিব পাৰে, গতিকে সেইটোৱে মই বেনিফিট বুলি ভাবোঁ। আৰু টেষ্ট বহুতখিনি আছে ইনক্লুডেড হৈ, হাৰ্ট ৰিলেটেড, কিডনী, থাইৰয়ড, আমাৰ কলেষ্টেৰল হওক, লিভাৰ ৰিলেটেড হওক, বা কিছুমান বয়সীয়াল মানুহখিনিৰ প্ৰষ্টেট স্পেচিফিক যিটো প্ৰষ্টেট হেলথ আছে, সেই গোটেইখিনি টেষ্টে এইটো প্ৰ' হেলথ পেকেজটোত ইনক্লুড হৈ আছে।
0: হয়, আৰু এপ'লো প্ৰ' হেলথে আধুনিক প্ৰযুক্তি আৰু বিশেষজ্ঞ চিকিৎসকৰ সহায়ত কেনেদৰে পাৰ্চনেলাইজড প্ৰিভেণ্টিভ হেলথ কেয়াৰ আগবঢ়ায় সেই বিষয়ে অকণমান কওকচোন।
1: আপোনাৰ হেলথ চেকআপৰ যিখিনি টেষ্ট আছে সেইখিনি টেষ্টৰ পিছত এপ'লো যিখিনি আমাৰ হস্পিটেল, এপ'লো হস্পিটেলত এজন আমাৰ যিখিনি বিভিন্ন ডিপাৰ্টমেণ্ট আছে, যেনেকুৱা কাৰ্ডিঅ'লজি

0: ডিপার্টমেন্ট বা এন্ডোক্রাইনোলজি বা মেডিসিন ডিপার্টমেন্ট, এন্ডোক্রাইন আপোনাৰ এইটো নিউৰলজি ডিপাৰ্টমেণ্ট, সেই গোটেইখিনিৰ অভিজ্ঞ চিকিৎসকে ব্যক্তিজনক পৰীক্ষা কৰে সেই হেলথ চেকআপখিনিৰ ওপৰত, টেষ্টৰ ওপৰত ডিপেণ্ড কৰি, যদিহে কিছুমান তেওঁৰ যদি সমস্যা দেখা দিছে টেষ্টখিনিৰ ওপৰত। গতিকে তাৰ পৰা তেওঁ বহুতখিনি সেইটো পেকেজতে তেওঁ যিখিনি কনচালটেশ্যন আছে সেইখিনিও তেওঁ বিনামূলীয়াকৈ উপলব্ধ কৰিব পাৰে সেই পেকেজটোৰ আণ্ডাৰতে। যেনেকুৱা ফিমেলৰ কাৰণে অপচন গাইনী যিখিনি কনচালটেশ্যন আছে সেই গোটেইখিনি তেওঁ প্ৰিভেণ্টিভ হেলথ চেকআপৰ যিটো পেকেজ আছে তাতেই গোটেইখিনি ইনক্লুড হৈ থাকে। গতিকে বিভিন্ন ডিপাৰ্টমেণ্টৰ যিখিনি অভিজ্ঞ চিকিৎসক আছে সেইখিনিয়ে সেইখিনিৰ পৰা তেওঁ পৰামৰ্শ লাভ কৰিব পাৰে।
1: মানে পৰীক্ষাও কৰে আৰু লগতে
0: পৰামৰ্শ হয় হয় হয় একেলগে।
1: আৰু যদি কৰ্পৰেট কৰ্মচাৰীসকলৰ কাৰণে কিবা বিশেষ সুবিধা আছে নেকি পেকেজত আপোনালোকৰ?
0: হয়, কৰ্পৰেট কৰ্মচাৰীখিনিৰ কাৰণেও সেই সুবিধাখিনি তেনেকুৱাই, তেওঁলোকৰ কাৰণেও যিখিনি পেকেজত যিখিনি সুবিধা অন্যান্য আমাৰ সাধাৰণ লোকখিনিৰ কাৰণে আছে তেওঁলোকৰ কাৰণেও আছে, সেই একেখিনিয়ে সুবিধা আছে। আৰু তেওঁলোকৰ কৰ্পৰেটৰ যিখিনি কিছুমান টি পি এ যিখিনি টাই আপ হৈ আছে, লিংক আপ হৈ আছে, সেইখিনিৰ পৰা তেওঁলোকৰ অলপ, বা এডমিশ্যনৰ ক্ষেত্ৰতে হওক, প্ৰিভেণ্টিভ হেলথ চেকআপৰ পিছত যদি কিছুমানৰ দেখা যায় বহুত বেছি হাই ব্লাড চুগাৰ হৈ আছে যিটো আনকণ্ট্ৰোল, মানে মেডিচিন বা অৰেল ড্ৰাগ বা ইনচুলিন দি, তেতিয়া তেওঁ এডমিশ্যন কৰিব লগা হয় কেতিয়াবা দুদিন এদিনৰ কাৰণে। তেনেক্ষেত্ৰতো টি পি এৰ ফালৰ পৰা কৰ্পৰেটখিনিৰ কাৰণে বিশেষ সুবিধা উপলব্ধ আছে।
1: হয়, আমি প্ৰ' হেল্থৰ বিষয়ে জানিলোঁ যে এয়া কি ধৰণে পৃথক, বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ আপোনালোকে লাভ কৰিব, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, থাইৰয়ড, হৃদৰোগ, লাইফষ্টাইল ডিজিজ আগতীয়াকৈ চিনাক্ত কৰা আদি সহায় কৰে, আৰু এপ'লো প্ৰ' হেল্থ কিদৰে পৃথক এই সম্পৰ্কে ডাক্তৰ দাসে বৰ ধুনীয়াকৈ কথাখিনি বুজাই দিছে। পুৰুষ, মহিলা, জ্যেষ্ঠ নাগৰিক, কৰ্পৰেট কৰ্মচাৰী, তেওঁলোকৰ প্ৰত্যেকৰে বাবে বিশেষ পেকেজ আছে, কি কি ধৰণে সুবিধা হ'ব সেই কথাখিনি কৈছে। গতিকে এই কথাখিনিৰ পৰা আপোনালোক নিশ্চয় উপকৃত হ'ব আমি সেয়াই আশা কৰিছোঁ, যে নিয়মীয়া স্বাস্থ্য পৰীক্ষা আৰু প্ৰিভেণ্টিভ হেলথ কেয়াৰে বহু জটিল ৰোগ আগতীয়াকৈ ধৰা পেলাই জীৱন ৰক্ষা কৰিব পাৰে। সেইকাৰণে এপ'লো প্ৰ' হেল্থ পেকেজৰ বিষয়ে অধিক জানিবলৈ আপোনালোকে এপ'লো এক্সেল কেয়াৰ হাস্পতাল বৰাগাঁও, পশ্চিম বৰাগাঁও, গুৱাহাটীৰ সৈতে যোগাযোগ কৰিব পাৰে। ইতিমধ্যে আমি নম্বৰটো কৈছোঁ, আকৌ এবাৰ কৈ দিছোঁ, 9957568450। শ্ৰোতাসকল, আমাৰ হাতত আৰু 6 মিনিট সময় আছে। কবিতা ডেকা এটা কথা কৈছে যে বৰ্তমান জীৱনশৈলীত হাই ব্লাড প্ৰেছাৰ আৰু থাইৰয়ড সকলোৰে যেন জীৱনৰ লগৰী হৈ পৰিছে। বহুত ধন্যবাদ জনাইছোঁ অতি দৰকাৰী আলোচনাৰ বাবে। হাই প্ৰেছাৰ হ'লে জালুকৰ গুড়ি আৰু ক'লা নিমখ খোৱা অনুচিত নেকি, তেওঁ জানিব বিচাৰিছে।
0: জালুকৰ গুড়ি মই অনুচিত বুলি নকওঁ মই, কিন্তু ক'লা নিমখ যিকোনো চল্টে হওক সেইটো অনুচিতে হয়। সেইটো চল্ট যেনেকুৱাই হওক, সেইটো চল্টৰ এমাউণ্টটো কম কৰা উচিত যদি হাই ব্লাড প্ৰেছাৰ আছে।
1: হয়, দুলেশ্বৰ বেজবৰুৱাই খুব ভাল পাইছে অনুষ্ঠানে। সবিতা কলিতাই কৈছে যে মোৰ ছোৱালীজনী ভৰি পতা দুখন ৰাতি শুবৰ সময়ত বিষ হয়, মই সদায় পিটিকি দিব লাগে, ডাক্তৰৰ দেখুৱাই মেডিচিন খাইছিল, বৰ্তমান ভাল পোৱা নাই। থাইৰয়ড হ'লে মাহেকীয়া প্ৰব্লেম হয় নেকি, সেই কথাটো জানিব বিচাৰিছে।
0: হয়, কেতিয়াবা হ'ব পাৰে, থাইৰয়ড হ'লে মাহেকীয়া যিখিনি মেনষ্ট্ৰুৱেল ইৰেগুলাৰিটি কেতিয়াবা দেখা যায়, কিন্তু খুব ৰেয়াৰলি হয়। গতিকে যদি ভৰিত তেনেকুৱা বিষ হৈ আছে, যদি ভৰিত বিষৰ লগত কেতিয়াবা ফুলিও গৈছে গাঁঠি, তেতিয়া নিশ্চয় ওচৰত ডক্টৰৰ পৰামৰ্শ লোৱা উচিত।
1: হয়, আমি অনুষ্ঠান সামৰিব বিচাৰিছোঁ। নিয়ন্ত্ৰণ কক্ষত আছে অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, আতিকুৰ ৰহমান, পপী চন্দ, FM ট্ৰান্সমিটাৰ নিখিল শৰ্মা, ট্ৰান্সমিটাৰ অজয় আনন্দ আৰু বিজিত শৰ্মা। ডিউটিৰ মই এতিয়া পৰিণীতা শইকীয়াৰ পাছতে দায়িত্ব ল'ব উৎপল বৰাই। মোক সহযোগ কৰিছে সংগীতা দেৱীয়ে আৰু ডিম্পুল বৰগোহাঁই ছ'চিয়েল মিডিয়া পোনপটীয়া প্ৰচাৰৰ দায়িত্বত। শেষত আপুনি শ্ৰোতাসকলক কি ক'ব বিচাৰিব যে সুস্থ জীৱন যাপনৰ বাবে দৈনন্দিন জীৱনত আমি কি অভ্যাস কৰিব লাগে? 3টা মুখ্য অভ্যাস আৰু বিশ্ব উচ্চ ৰক্তচাপ দিৱস আৰু বিশ্ব থাইৰয়ড দিৱস উপলক্ষে আচলতে শ্ৰোতাসকলক শেষত আপুনি কি ক'ব বিচাৰিব?
0: মই সকলোকে যিবোৰে এইটো অনুষ্ঠান শুনি আছে বা চাই আছে তেওঁলোকক মই এইটোৱে অনুৰোধ জনাব বিচাৰিম যে প্ৰিভেণ্টিভ হেলথ চেকআপ বা যিখিনি আমাৰ ইয়াৰলি যিটো হেলথ চেকআপ হয় সকলোৰে কাৰণে, সেইটো সকলোৱে কৰা দৰকাৰ। কাৰণ বহুতখিনি, যেনেকৈ কৈ আহিলোঁ, বহুতখিনি বেমাৰে আমাৰ প্ৰাৰম্ভিক অৱস্থাত লক্ষণবোৰ আমাক দেখা নিদিয়ে, যিখিনি আমি হেলথ চেকআপ কৰিলেহে ৰুটিন আমি গম পোৱাব পাৰোঁ, আৰু তাৰ ফলত তাৰ পৰা ভৱিষ্যতে যিখিনি হ'ব লগা কমপ্লিকেশ্যন সেইখিনি আমি প্ৰতিৰোধ কৰিব পাৰোঁ। আৰু সেইখিনিতে আমাৰ যিখিনি খৰচৰ যদি কওঁ ব্যয়বহুলতাটো, যিটো আমি প্ৰিভেনশ্যনত আমাৰ ব্যয়বহুলতাটো বহুত কম, যদিহে সি ডিজিজলৈ কনভাৰ্ট নহয়, যদিহে ডিজিজ হৈছে, কমপ্লিকেশ্যন হৈছে, তেতিয়া তাৰ ব্যয়বহুলতাটো বহুতখিনি পৰিমাণে বৃদ্ধি হয়। গতিকে মোৰ এইটো অনুৰোধ সকলোকে, সকলোৱে প্ৰিভেণ্টিভ হেলথ চেকআপ কৰক।

0: এটলিষ্ট ইয়াৰলি এবাৰ, লগতে সুস্থ যিখিনি জীৱনশৈলী যেনেকুৱা ৰেগুলাৰ এক্সাৰচাইজ, খাদ্য অভ্যাস, টোপনি, ষ্ট্ৰেছ কমোৱা, সেইখিনি সকলোৱে মানি চলক। হয়, ধন্যবাদ।
1: ডাক্টৰ ইন্দ্ৰজিৎ ওচৰক আমি ধন্যবাদ জনাইছোঁ। এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত আজিৰ এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল, প্ৰভাতী তৰংগ অনুষ্ঠানটি।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
1: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী। ধন্যবাদ শ্ৰোতাসকল, আপোনালোক সকলোৱে আজিৰ এই অনুষ্ঠানে উপভোগ কৰিলে। আপোনালোকক কৃতজ্ঞতা জনাইছোঁ। ডাক্টৰ ইন্দ্ৰজিৎ দাসক আমি বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ, ইমানখিনি সময় তেওঁ আমাৰ সৈতে থাকিল আৰু শ্ৰোতাসকলক তেওঁলোকৰ সমস্যা সম্পৰ্কে ইমান ধুনীয়াকৈ বুজাই ক'লে। আপোনালোকে ভাগ ল'লে সক্ৰিয়ভাৱে, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু এপ'লো এক্সেল কেয়াৰ হাস্পাতালক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অনাগত সময়তো আমি কিছু বিশেষ সজাগতামূলক আমাৰ অনুষ্ঠানৰ মাজেৰে আমি প্ৰভাতী তৰংগ আপোনালোকলৈ আগবঢ়াম। আপোনালোক সকলো ভালে কুশলে থাকক, সেয়াই কামনা কৰি মই ইন্দ্ৰজিৎ দাসে, ডাক্টৰ ইন্দ্ৰজিৎ দাসৰ সৈতে আজিৰ এই অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ জনাইছোঁ ডিম্পুল বৰগোহাঁই।

বিশেষ প্ৰভাতী তৰংগ অনুষ্ঠানটি শুনিলে। আগবঢ়ালে ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ

আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, এই অনুষ্ঠানৰ আদৰৰ শ্ৰোতা, আপোনাক নমস্কাৰ। আজিৰ খণ্ডটিত আন ভাষালৈ অনুবাদ হোৱা ভূপেন হাজৰিকাৰ দুটিমান গীত শুনাব খুজিছোঁ। অনুষ্ঠানৰ আৰম্ভণিতে আগবঢ়াইছোঁ কমলাকান্ত বড়োৱে বড়ো ভাষালৈ অনুবাদ কৰা ভূপেন হাজৰিকাৰ সেই বিখ্যাত গীতটি গাইছে জে ডি বড়োৱে।

মই এটি যাযাবৰ, ধৰাৰ দিহিঙে দীপাঙে লওঁ, নিবিচাৰি নিজা ঘৰ, মই এটি যাযাবৰ। যাযাবৰ ডক্টৰ ভূপেন হাজৰিকাৰ। এই গীতটি উড়িয়া ভাষালৈ অনুবাদ কৰিছে অধ্যাপক অনন্ত চৰণ শুক্লাই। এই উড়িয়া সংস্কৰণটি কণ্ঠত লৈ এয়া ইতিশ্ৰী বেহৰা আৰু নম্ৰতা মহান্তি।

আপুনি শুনি আছে আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিত আজি আন ভাষালৈ অনুবাদ হোৱা ডক্টৰ ভূপেন হাজৰিকাৰ দুটিমান গীত প্ৰচাৰ কৰা হৈছে। ডক্টৰ ভূপেন হাজৰিকাৰ ভালেসংখ্যক গীত হিন্দী ভাষালৈ অনুবাদ কৰিছে জ্ঞানপীঠ বঁটা বিজয়ী দেশৰ প্ৰসিদ্ধ কবি গুলজাৰে। এইবাৰ গুলজাৰ চাহাবে অনুবাদ কৰা এটি গীত।

0: অনুষ্ঠানত এবাৰ আগবঢ়াইছো ডক্টৰ ভূপেন হাজৰিকাৰ এটি গীতৰ তামিল সংস্কৰণ। গীতটি তামিল ভাষালৈ অনুবাদ কৰিছে আয়াথুৰাই সান্থানে, গীতটি গাইছে ডক্টৰ অৰুণান্থি আৰুৰানে।
1: মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে, অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া, মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে,
2: মনিধন মনিধন কাইলৈয়ে

এইবাৰ আগবঢ়াইছো মণিপুৰী ভাষালৈ অনুদিত হোৱা ভূপেন হাজৰিকাৰ এটি গীত। গীতটিৰ অনুবাদক আৰু শিল্পীগৰাকী সম্পৰ্কে কোনো তথ্য পোৱা নগ'ল, কিন্তু গীতটিৰ মাধুৰ্যই এই গীতটি আপোনালোকলৈ বুলি আগবঢ়োৱাত আমাক অনুপ্ৰাণিত কৰিলে।

আদৰৰ শ্ৰোতা, চাওঁতে চাওঁতে আমাৰ আজিৰ খণ্ডটি সামৰিবৰ সময় হ'ল। অনুষ্ঠানৰ সামৰণিত আগবঢ়াইছোঁ অঞ্জুদেৱীৰ সৈতে ভূপেন হাজৰিকাই গোৱা নিজৰেই এটি গীতৰ নেপালী অনুবাদ।

আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা, এই অনুষ্ঠানটিৰ শীৰ্ষ গীতৰ কথা ৰসানন্দ গগৈৰ, সংগীত উৎপল বৰাৰ। অহা খণ্ডত পুনৰ লগ পাম।

0: আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত। সমান্তৰালভাৱে নিউজ অন এ আই আৰ মোবাইল এপতো আমাৰ অনুষ্ঠান শুনিবলৈ পাব। আজিৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত উৎপল বৰা, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, আতিকুৰ ৰহমান আৰু পপি চন্দ, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু বিজিৎ শৰ্মা, এফ এম ট্ৰান্সমিটাৰত নিখিল শৰ্মা আৰু ষ্টুডিঅ'ত মই শৰ্মিষ্ঠা। এতিয়া শুনক আঞ্চলিক বাতৰি।

এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত ইন্ধনৰ চাহিদা হঠাৎ বৃদ্ধিৰ সময়তে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানী আই অ' চি এল, বি পি চি এল আৰু এইচ পি চি এলে সমন্বিতভাৱে কাম কৰি আছে। বিভিন্ন ৰাজ্যত ঋতুভিত্তিক কৃষি আৰু খেতি চপোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ তৈল বিপণন কোম্পানীসমূহত পেট্ৰলিয়ামজাত সামগ্ৰীৰ চাহিদা যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই তৈল বিপণন কোম্পানীসমূহে ডিপু, পাইপলাইন, এল পি জি বটলিং প্লাণ্ট আৰু খুচুৰা বিপণীসমূহৰ জৰিয়তে ইন্ধনৰ নিৰৱচ্ছিন্ন যোগান অব্যাহত ৰখাৰ প্ৰয়াস কৰিছে। ইন্ধন বিতৰণৰ সুবিধা তথা নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে কোম্পানীসমূহে ৰাজ্যসমূহৰ সৈতে সমন্বয় বজাই ৰাখিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত বিগত তিনিদিনত 1,32,00,000 ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং হোৱাৰ বিপৰীতে 1,34,00,000 চিলিণ্ডাৰ যোগান ধৰা হৈছে। দেশৰ 47টা স্থানত আজি ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 49 ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিব। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চশিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। অসমতো উত্তৰ পূব সীমান্ত ৰেলৱেৰ তত্বাৱধানত আজি গুৱাহাটীৰ মালিগাঁৱত থকা ৰংভৱন প্ৰেক্ষাগৃহত ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকাৰ কথা। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশকাৰী ৰোধ কৰাৰ ক্ষেত্ৰত সমন্বিত ৰণনীতি প্ৰস্তুত কৰাৰ বাবে অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে শীঘ্ৰেই এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সীমান্ত সুৰক্ষা বাহিনী আৰু ৰুস্তমজী স্মাৰক বক্তব্য প্ৰদান অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে অনুপ্ৰৱেশৰ সমস্যা হৈছে দেশৰ অন্যতম বৃহৎ অন্তৱৰ্তী নিৰাপত্তা প্ৰত্যাহ্বান আৰু কেন্দ্ৰীয় চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীয়ে যাতে সীমান্ত অঞ্চলৰ জনগাঁথনি সলনি কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগকে ধৰি বাংলাদেশৰ সৈতে সীমান্ত ভাগ বটোৱাৰা কৰা ৰাজ্য চৰকাৰসমূহে এই ক্ষেত্ৰত সমন্বিতভাৱে কাম কৰি আছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে অনুপ্ৰৱেশকাৰী ৰোধৰ বাবে অনাগত

সময়ত এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে। শিক্ষা মন্ত্ৰালয় আৰু নীতি আয়োগৰ দ্বাৰা আয়োজিত বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ বিদ্যালয়ে সাফল্য লাভ কৰিছে। জিলাখনৰ মায়ং শিক্ষাখণ্ডৰ কাৰচুৱাবৰী মধ্য ইংৰাজী বিদ্যালয়ে এই প্ৰতিযোগিতাত ৰাজ্যিক স্তৰত বঁটা লাভ কৰাৰ লগতে মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ সূৰ্যবৰা মাধ্যমিক বিদ্যালয়ে ক্ৰমে প্ৰটোটাইট আৰু আৰ্হিৰ বাবে জিলা পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। উল্লেখযোগ্য যে বিকশিত ভাৰত বিল্ডাথন 2025 হৈছে ভাৰতৰ সৰ্ববৃহৎ বিদ্যালয়ভিত্তিক হেকাথন। ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দেশৰ 1 কোটিতকৈও অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। এই অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। বিশ্বনাথ জিলাৰ গহপুৰৰ ভলুকাগুৰি পাৰঘাটত কালি ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু সেনাবাহিনীৰ মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত হয়। বাৰিষাৰ সময়ত সম্ভাৱ্য বিপদৰ পৰা জনসাধাৰণক উদ্ধাৰ কৰাৰ লগতে অন্যান্য সহায় আগবঢ়োৱাৰ বাবে এই অনুশীলন কাৰ্যসূচী অনুষ্ঠিত হয়। তদুপৰি বানৰ সময়ত প্ৰয়োজন হোৱাকৈ নদীৰ বুকুত উদ্ধাৰ অভিযানৰো তেওঁলোকে আখৰা কৰে। দক্ষিণ হালমাৰা মানকাছৰ জিলাৰ বৰাইল আলগা গাঁও পঞ্চায়তত জৈৱ সাৰ প্ৰস্তুত সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা জল আৰু পৰিচ্ছন্নতা সমিতিৰ উদ্যোগত আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীত স্থানীয় লোক, আত্মসহায়ক গোটৰ সদস্য আৰু কৃষকসকলে আজি অংশগ্ৰহণ কৰে। কাৰ্যসূচীত জিলা কৃষি বিষয়াই জৈৱ আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনা, কেঁচু সাৰ প্ৰস্তুত আদি সন্দৰ্ভত বিশদভাৱে অৱগত কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।

0: श्रोताओं, पहला प्यार जिंदगी का सबसे खूबसूरत हिस्सा ना सही लेकिन सबसे यादगार एहसास जरूर होता है। इसी के साथ आज का परागमाला लाइव कार्यक्रम यहीं समाप्त होता है।
1: परागमाला परागमाला
2: পৰাগমালা লাইভ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আমাৰ পৰৱৰ্তী অনুষ্ঠান।
3: শ্ৰোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছো বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যত। নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ, অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ আৰু আকাশবাণীৰ সন্মিলিত উদ্যোগত প্ৰযোজিত এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক অলপ উভতি চাওঁ। মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ ডক্টৰ শ্যামাপ্ৰসাদ শৰ্মাৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক জলবায়ু পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ 50তম খণ্ড।
4: নমস্কাৰ আৰু স্বাগতম।

0: মই নীলিম, আমাৰ বিদ্যালয়ৰ অনাতাঁৰ বিজ্ঞান সংঘৰ যুটীয়া সচিব, আৰু এয়া অনন্যা, আন এগৰাকী যুটীয়া সচিব।
1: নমস্কাৰ আৰু স্বাগতম।
2: অভিনন্দন নীলিম আৰু অনন্যা, তোমাকো অভিনন্দন।
0: আজি আমাৰ অনাতাঁৰ বিজ্ঞান সংঘৰ এয়া এক বিশেষ মুকলি আলোচনা। আশা কৰোঁ আগৰবোৰৰ দৰে এইবাৰো আপোনালোকে ইয়াত সক্ৰিয় অংশগ্ৰহণ কৰি ইয়াক সফল কৰি তুলিব।
1: ইতিমধ্যে আমি যোৱা 49 সপ্তাহ ধৰি প্ৰতি শনিবাৰেই একেলগে জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় অনাতাঁৰ বিজ্ঞান ধাৰাবাহিকখন শুনি আহিছোঁ। দৰকাৰী কথাবোৰ লগে লগে আলোচনাও কৰিছোঁ, লগতে যিবোৰ দিহা পৰামৰ্শ আমি আমাৰ সীমিত সামৰ্থ্যৰে পাৰোঁ সেইবোৰ ৰূপায়িতও কৰিছোঁ।
0: আজি আমি যোৱা প্ৰায় এবছৰ ধৰি শুনি অহা জলবায়ু পৰিৱৰ্তন আৰু পৃথিৱীৰ ভৱিষ্যত এই ধাৰাবাহিকখনৰ থূলমূলভাৱে এতিয়া আলোচনা কৰিম আৰু কথাবোৰ জুকিয়াই চাম।
1: এই কামত আমাক সহায় কৰিব বিজ্ঞান সংঘৰ সভাপতি মাধুৰ্য ছাৰ আৰু পৰিৱেশ বিজ্ঞানৰ অন্তৰা বাইদেৱে।
2: ধন্যবাদ জনাইছো।
1: নমস্কাৰ বাইদেউ, নমস্কাৰ ছাৰ, নমস্কাৰ।
2: নমস্কাৰ।
0: এতিয়া আমি আলোচনা আৰম্ভ কৰিছো, শুভাৰম্ভ কৰিছো অষ্টম শ্ৰেণীৰ ছাত্ৰী মন্দাকিনীৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় বিজ্ঞান ভিত্তিক এটি কবিতাৰে। মন্দাকিনী,
3: নমস্কাৰ ছাৰ বাইদেউসকল আৰু আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। কবিতাটোৰ নাম জলবায়ু, পৃথিৱী আৰু আমি। জলবায়ু, জলবায়ু, তুমিয়েই জীৱনৰেখা, তুমিয়েই আয়ু। পৃথিৱীৰ মানুহৰ আৰু যত চৰাচৰ, তোমাৰ দয়াতে পাই দীঘলীয়া আয়ু। জলবায়ু ভাল হলে মানুহৰে ভাল, পৃথিৱীও হ'ব নিৰাপদ। আমাৰ দুখতেই নষ্ট প্ৰদূষিত জলবায়ু, আহি আছে তাৰ সতে অজস্ৰ বিপদ। পৃথিৱী আমাৰ আৰু আমি পৃথিৱীৰ, নিৰ্মল জলবায়ু সঞ্জীৱনী তাৰ, বুজি বাজি লৈ তাৰ ভাৰসাম্য ৰাখি, সকলোৱে মিলিজুলি আৰু লগ লাগি, নিকা নিৰাপদ কৰি ৰাখিব লাগিব অহৰহ চিৰকাল এই জলবায়ু। জলবায়ু, জলবায়ু, তুমিয়ে জীৱন ৰেখা, তুমিয়ে আয়ু। কবিতাটোৰ ৰচনা শ্যামা প্ৰসাদ শৰ্মাৰ।
0: অতি সুন্দৰ, অতি অৰ্থৱহ,
1: অতি সুন্দৰ,
2: বৰ সুন্দৰ আবৃত্তি মন্দাকিনী। কবিতাটোই থোৰতে ধাৰাবাহিকখনৰ বহুতো গুৰুত্বপূৰ্ণ দিশেই সামৰি লৈছে, আৰু আমি এতিয়া ধাৰাবাহিকখনৰ মূল বক্তব্যবোৰলৈ আহোঁ। নীলিম, অনন্যা,
1: হয় ছাৰ,
0: 52 খণ্ডৰ এই ধাৰাবাহিকখনৰ মুঠতে 7টা পৰ্ব। প্ৰথম পৰ্বৰ 8টা খণ্ডত মূল বিষয়টোৰ আগকথা, বতৰ আৰু জলবায়ু সম্পৰ্কীয় ভৌগোলিক আৰু বৈজ্ঞানিক জ্ঞান, আৰু জলবায়ু কেনেদৰে সলনি হয় সেইবোৰ কথা আলোচনা কৰা হৈছে।
1: আচলতে পৃথিৱীৰ জন্মলগ্নৰে পৰাই সুদীৰ্ঘকালৰ অন্তৰে অন্তৰে জলবায়ুৰ পৰিৱৰ্তন হৈয়ে আহিছে, আৰু সেইবোৰৰ বেছিভাগেই প্ৰকৃতি আৰু জীৱকুলৰ উপকাৰী।
0: আচলতে যোৱা প্ৰায় 200-250 বছৰমানৰ পৰাই কিছুমান পৰিৱৰ্তন অতি খৰতকীয়াকৈ হৈছে, আৰু এইবোৰে প্ৰকৃতি আৰু জীৱকুলৰ ওপৰত প্ৰতিকূল প্ৰভাৱ পেলাই আহিছে।
1: ইয়াৰ বাবে ঘাইকৈ দায়ী হৈছে ঔদ্যোগিক বিপ্লৱ আৰু তাৰ অবাধ সম্প্ৰসাৰণ। এইবোৰৰ ফলতেই সৃষ্টি হৈছে
0: গোলকীয় উষ্ণতা বৃদ্ধি, আৰু তাৰ ফলতে সৃষ্টি হৈছে জলবায়ুৰ বিৰূপ পৰিৱৰ্তন, আৰু তাৰ ফলতে বিশ্বৰ বিভিন্ন প্ৰান্তত দুৰ্যোগ আৰু প্ৰলয়ৰ সৃষ্টি হৈছে।
3: কিন্তু নীলিম দাদা, আৰম্ভণিৰে পৰা কেইবা দশক জুৰি বিজ্ঞানী প্ৰযুক্তিবিদসকলৰ বহুতেই গোলকীয় উষ্ণতা বৃদ্ধিৰ কথাটোৱেই মানি লোৱা নাছিল, আৰু ইয়াক অপপ্ৰচাৰ, ৰাজনৈতিক চাল বা কেৱল ভয়ংকৰ পৰিসংখ্যাৰে বিশ্ববাসীক আতংকিত কৰাৰ কৌশল বুলিহে উৰাই দিছিল।
0: এৰা মন্দাকিনী, তুমি ঠিকেই কৈছা। প্ৰথম পৰ্বৰ 2টা খণ্ডত বিশদভাৱে এই কথাবোৰেই আলোচনা কৰা হৈছিল, আৰু খাটাংকৈ জনোৱা হৈছিল যে জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা আৰু হ'ব পৰা বিপদসমূহ, দুৰ্যোগবোৰ দৰাচলতে এৰাব নোৱাৰা বাস্তৱতা, আৰু
1: ইয়াক ওলাই কৰি হাত সাৱটি বহি থকা মানে
0: এক ভয়ংকৰ দুৰ্যোগ আৰু মহাপ্ৰলয়ৰ আমন্ত্ৰণ জনোৱা।
4: সুন্দৰ কৈছা, অতি সুন্দৰ আৰম্ভণি কৰিছা তোমালোকে। অভিনন্দন নীলিম, অনন্যা আৰু ছাত্ৰ ছাত্ৰীসকল। এতিয়া শুনা, দ্বিতীয় পৰ্বটোত ভালেমান কাৰিকৰী কথা সহজভাৱে আলোচনা কৰা হৈছে 5টা খণ্ডত। এই পৰ্বত জলবায়ুৰ ওপৰত জীৱ জগতৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা হৈছে, লগতে অতীজৰে পৰা হৈ থকা জলবায়ু পৰিৱৰ্তনৰ ঐতিহাসিক আৰু নৃতাত্ত্বিক প্ৰমাণসমূহৰ কথাও আলোচনা কৰা হৈছে।
2: ইপিনে চতুৰ্থ পৰ্বটোত এনেবোৰ তথ্য প্ৰমাণৰ ভিন্ন

0: উৎসবোৰৰ কথা আলোচনা কৰা হৈছে।
1: হয় ছাৰ, এইবোৰৰ পৰা আমি খাটাংকৈ জানিব পাৰিছো যে জলবায়ুৰ পৰিৱৰ্তন অতীজৰে পৰাই হৈ আহিছে, এতিয়াও হৈ আছে আৰু আগলৈও হৈয়ে থাকিব। হোৱাৰ প্ৰমাণবোৰে এনে পৰিৱৰ্তনো সাঁচি থয় আৰু উপযুক্ত প্ৰযুক্তিৰে সেইবোৰ উদ্ধাৰ কৰি হৈ যোৱা পৰিৱৰ্তনৰ ধৰণ কৰণ, ব্যাপকতা আৰু কাৰণ আদি বিশ্লেষণ কৰা হয়।
2: আৰু বাইদেউ, এনেবোৰ অধ্যয়ন, বিশ্লেষণ, গৱেষণাই দুই ধৰণৰ আৰ্হি প্ৰস্তুত কৰাত সহায় কৰে। প্ৰথমটো হ'লগৈ হ'বলগীয়া জলবায়ু পৰিৱৰ্তনৰ আৰ্হি, আৰু দ্বিতীয়টো হ'লগৈ দুৰ্যোগৰ ধৰণকৰণৰ আৰ্হিৰ লগতে তাৰ পৰা ৰক্ষা পৰাৰ বাবে দুৰ্যোগ প্ৰশমন আৰ্হি।
0: ঠিকেই কৈছা নীলিম, চতুৰ্থটো পৰ্বত জলবায়ু পৰিৱৰ্তনৰ দেখা পোৱা কুপ্ৰভাৱবোৰৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াত অন্যান্য কুপ্ৰভাৱৰ লগতে পুৰণি বেমাৰৰ পুনৰুত্থান আৰু নতুন বেমাৰৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে সজাগ কৰি দিয়া হৈছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে সাধাৰণতে ঠাণ্ডা দেশবোৰত আগতে নোহোৱা বেমাৰ আজাৰবোৰো আজিকালি হ'বলৈ ধৰিছে।
3: হয়, লগতে আগতে নাম নুশুনা নতুন নতুন বীজাণু, বিষাণুৰ বংশবৃদ্ধি হৈছে আৰু মহামাৰী, অতিমাৰী আদিও বাঢ়িব ধৰিছে।
4: এৰা মন্দাকিনি, গোলকীয় উষ্ণতা বৃদ্ধিৰ আৰু এটা ডাঙৰ সমস্যা, ডাঙৰ প্ৰত্যাহ্বান হৈছে জলবায়ু পৰিৱৰ্তনৰ বাবে সৃষ্টি হোৱা শৰণাৰ্থী সমস্যা। গোটেই বিশ্বতে ই এতিয়া এক ডাঙৰ প্ৰত্যাহ্বান।
1: ঠিকেই কৈছা অনন্যা, এই শৰণাৰ্থী সমস্যাটোৰ সৈতে পাৰিপাৰ্শ্বিক, আৰ্থসামাজিক আৰু ৰাজনৈতিক কথাবোৰো জড়িত হৈ আছে, সেয়ে ইয়াৰ সমাধান সহজ নহয়। যদিহে পৰিৱেশ বিনষ্ট কৰাৰ সকলো প্ৰক্ৰিয়া আন্তৰ্জাতিকভাৱে এতিয়াই সম্পূৰ্ণ কৰা নহয়, এই সমস্যাৰ আনুষংগিক আৰু যিবোৰ সমস্যা সেইবোৰ পঞ্চম পৰ্বত ছয়টা খণ্ডত উপস্থাপন কৰা হৈছে।
2: হয় বাইদেউ, খেতি বাতিত পৰা বিৰূপ প্ৰভাৱৰ বাবে খাদ্যৰ নাটনি আৰু জনস্বাস্থ্যৰ অৱনতি, এই ধৰণৰ দুটা বিৰূপ প্ৰভাৱ, এইবোৰ ইতিমধ্যে বহু দেশতে আৰম্ভ হৈ গৈছে। পিছে ইমানবোৰ বেয়াৰ মাজতো জলবায়ু পৰিৱৰ্তনৰ দুই এটা ভাল প্ৰভাৱো নোহোৱা নহয়। এই বিষয়ে পঞ্চম পৰ্বৰে এটা খণ্ডত বহলাই আলোচনা কৰা হৈছে।
3: পিছে জলবায়ু পৰিৱৰ্তনৰ ভাল প্ৰভাৱ তেনেই কম, এপাচি শাকত এটা জালুকৰ দৰেই। এই পৰ্বতেই বিভিন্ন জলবায়ুমণ্ডলত হোৱা আৰু হ'ব পৰা ক্ষয় ক্ষতিৰ অনুমানৰ কথাও আঙুলিয়াই দিয়া হৈছে। এইবোৰে আমাক বুজাই দিছে এই জলবায়ু পৰিৱৰ্তনৰ কুফলবোৰ কিমান ভয়াৱহ হ'ব পাৰে।
4: এৰা, পৰিস্থিতি সঁচাকৈয়ে ভয়াৱহ হৈ আহি আছে। এই সমস্যা আজিৰ নহয়, কেইবা দশক জুৰি অলপ অলপকৈ বাঢ়ি বাঢ়ি আহি আছে। আৰম্ভণিতে এইবোৰ দিশত যথাযথ মনোযোগ দিয়া হ'লে আজিৰ এই ভয়াৱহ পৰিস্থিতি নিশ্চয় নহ'লহেঁতেন।
0: অনন্যাই ঠিক কথা কি কৈছা, বিজ্ঞানী প্ৰযুক্তিবিদৰ একো একোচামে সময়ে সময়ে সকীয়াই আহিছে আৰু ইয়াক ৰোধ কৰিবৰ বাবে দিহা পৰামৰ্শ আৰু আঁচনি আদিও আগবঢ়াইছিল। পিছে এই দিশত কাম কাজ আৰম্ভ হ'বৰ বেছিদিন হোৱা নাই।
1: বাৰু, জলবায়ু পৰিৱৰ্তন বোলা শব্দযোৰা আৰু ধাৰণাটো পোনপ্ৰথমে কোনে আৰম্ভ কৰিলে মনত আছেনে তোমালোকৰ?
2: আছে।
5: ৱাল্ড স্মিথ ব্ৰোকাৰ, ব্ৰোকাৰৰ জন্ম 1931 চনত আৰু মৃত্যু 2019 চনত 88 বছৰ বয়সত। তেওঁ 1959 চনৰে পৰাই কলম্বিয়া বিশ্ববিদ্যালয়ত পৰিৱেশ, গোলকীয় উষ্ণতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় অধ্যয়ন আৰু গৱেষণাৰ কাম আগবঢ়াই নিয়ে।
1: এৰা, ঠিকেই কৈছা অনিন্দিতা।
5: তেওঁ 1975 চনত জলবায়ুৰ পৰিৱৰ্তন শব্দযোৰা ব্যৱহাৰ কৰে আৰু এই সন্দৰ্ভতে তেওঁ গোলকীয় উষ্ণতা বৃদ্ধি বাক্যাংশও জনপ্ৰিয় আৰু বহুল চৰ্চিত কৰি তুলিছিল।
2: এৰা অনিন্দিতা, সেই 1975 চনৰ পৰা এতিয়ালৈকে প্ৰায় 50 বছৰেই হ'বৰ হ'ল, তথাপিও সমস্যাটোৰ সমাধান নহ'ল। হেৰা, ইমান জ্বলন্ত প্ৰত্যাহ্বানমূলক সমস্যা, যিমান পাৰি সোনকালে সমাধান কৰিলেহে পৃথিৱীৰ ভৱিষ্যত, মানুহৰ ভৱিষ্যত নিৰাপদ হ'ব। অথচ
4: যোৱা প্ৰায় 5 দশক জুৰি আন্তৰ্জাতিক পৰ্যায়ত বিভিন্ন আলোচনা, সংসদ কৰ্ম আঁচনি আদি অনুষ্ঠিত কৰি থকা স্বত্তেও জলবায়ু পৰিৱৰ্তনৰ সমস্যাটো সমাধানেই হোৱা নাই, বৰং জটিলৰ পৰা বেছি জটিলহে হৈ গৈ আছে। ঠিক এইবোৰ কথাকেই ষষ্ঠ পৰ্বত খৰচি মাৰি আলোচনা কৰা হৈছে।
2: এনেবোৰ আন্তৰ্জাতিক আলোচনা চুক্তি আৰু কাৰ্যপন্থা সম্পৰ্কে এই প্ৰজেকশ্যনটো চাওকচোন অনিন্দিতা আৰু মন্দাকিনি, তোমালোক দুয়ো কথাখিনি বুজাই দিয়াচোন।
3: ভাল নীলিম দাদা,
5: এয়া চাওক, প্ৰথমতে 1972 চনত হোৱা ষ্টকহোম আন্তৰ্জাতিক অধিৱেশন, ইয়াৰ বিষয় আছিল পৰিৱেশ। এই অধিৱেশনতেই পৰিৱেশ সুৰক্ষাই প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক

0: গুৰুত্ব লাভ কৰে। ইয়াতেই প্ৰতি বছৰে 5 জুনৰ দিনটো
1: বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হয়।
0: সেই হিচাপত 2022ৰ বিশ্ব পৰিৱেশ দিৱস দৰাচলতে
1: বিশ্ব পৰিৱেশ দিৱসৰ সোণালী জয়ন্তী।
2: কথাটো মনত পেলাই দিয়াৰ বাবে তোমালোকক অশেষ ধন্যবাদ। আমি ঠিক কৰিছো এইবাৰৰ এই সোণালী জয়ন্তী আমি বিশেষ অৰ্থপূৰ্ণভাৱে বিদ্যালয়তে পালন কৰিম।
1: বৰ ভাল হ'ব ছাৰ, বৰ ভাল হ'ব।
0: দ্বিতীয়টো ৰাষ্ট্ৰসংঘৰ নাইৰবি অধিৱেশন 1982। ইয়াতে বিগত 10 বছৰৰ সমীক্ষা প্ৰতিবেদন গ্ৰহণ কৰা হয়। ইয়াৰ নাম আছিল
1: বিশ্ব পৰিৱেশ 1972-1982।
0: তৃতীয়তে হেলচিংকি অধিৱেশন 1982। ইয়াতে বায়ুমণ্ডলৰ অজন গেছ আৱৰণ সংৰক্ষণ কৰি নিৰাপদে ৰখাৰ সিদ্ধান্ত লোৱা হয়। লগতে উন্নত দেশবোৰত বহুলভাৱে ব্যৱহাৰ হোৱা CFC গেছ পৰ্যায়ক্ৰমে কমায়নৰো সিদ্ধান্ত লোৱা হয়। চতুৰ্থতে 1992 চনত ৰিঅ' ডি জেনেৰিঅ'ত হোৱা আন্তৰ্জাতিক ৰিঅ' শিখৰ সন্মিলন, এইখন বহু দিশৰ পৰাই অতি গুৰুত্বপূৰ্ণ। ইয়াতেই সেউজ গৃহ গেছ নিৰ্গমন, অৰণ্য সংৰক্ষণ, যথাযথ প্ৰযুক্তিৰ হস্তান্তৰ আদি বিষয় লৈ আলোচনা হয় আৰু কাৰ্যসূচী প্ৰস্তুত কৰা হয়। পঞ্চমতে 1997 চনত হোৱা কিয়োটো শিখৰ সন্মিলন, ইয়াতে গোলকীয় উষ্ণতা বৃদ্ধি ৰোধ কৰাৰ বাবে পৰৱৰ্তী 10 বছৰৰ বাবে এখন আন্তৰ্জাতিক কাৰ্যসূচী প্ৰস্তুত কৰা হয়। ষষ্ঠ 2002 চনত জোহান্সবাৰ্গত হোৱা শিখৰ সন্মিলনত বহনক্ষম বিকাশৰ ধাৰণাটোক আধাৰ কৰি কাৰ্যসূচী প্ৰস্তুত কৰা হয়।
1: ধন্যবাদ অনিন্দিতা আৰু মন্দাকিনী। গতিকে দেখা যায় 1972 চনৰ পৰাই এতিয়ালৈকে যোৱা প্ৰায় 5 দশক জুৰি গোলকীয় উষ্ণতা ৰোধৰ আন্তৰ্জাতিক প্ৰচেষ্টা চলিয়েই আছে।
3: তথাপিও কিয় সমাধান হোৱা নাই? আচলতে এইটোৱেই আজি গোটেই বিশ্বজুৰি সকলোৰেই প্ৰশ্ন। আচলতে আন্তৰ্জাতিক অধিৱেশনত কাৰ্যপন্থাবোৰ নীতিগতভাৱে মানি লোৱা হয়, কিন্তু এইবোৰ বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত দেশে দেশে বিভিন্ন ধৰণৰ সমস্যা আহি পৰে আৰু
1: ৰাজনীতিও তাৰেই অংগ নেকি বাইদেউ?
3: এৰা, বহুতো দেশে ৰাজনৈতিক লাভালাভৰ ভিত্তিতহে এই সিদ্ধান্তবোৰ কাৰ্যকৰী কৰা বা নকৰাৰ সিদ্ধান্ত লয়। ষষ্ঠ পৰ্বৰ এটা খণ্ডত এই বিষয়ে বিভিন্ন দিশ সামৰি আলোচনা কৰা হৈছে।
1: আৰু সপ্তম তথা শেষ পৰ্বত আমাৰ দেশৰ ক্ষেত্ৰত জলবায়ু পৰিৱৰ্তনৰ প্ৰায় সকলো দিশ সামৰি আলোচনা কৰা হৈছে। এই আলোচনা মুঠতে 16টা খণ্ডত কৰা হৈছে।
4: আমাৰ দেশখন বহুত বিশাল। ইয়াত পৃথিৱীৰ প্ৰায় সকলো ধৰণৰেই জলবায়ু পোৱা যায়। সেইবাবে ভিন ভিন জলবায়ুমণ্ডলৰ ক্ষেত্ৰত সমস্যা তথা প্ৰত্যাহ্বানবোৰো বেলেগ বেলেগ ধৰণৰ।
1: অৱশ্যে এই আটাইবোৰ বিচিত্ৰতাৰ মাজত দুই এটা কথা সকলো অঞ্চলৰ বাবে, সকলো জলবায়ু মণ্ডলৰ বাবে একে। সেইকাৰণে আৰম্ভণিৰে পৰাই গোটেই দেশৰ বাবে কিছুমান উমৈহতীয়া কাৰ্যসূচী লোৱা হৈছে। তাৰে ভিতৰত এটা হ'লগৈ সামাজিক বনানীকৰণ, লগতে জীৱাশ্ম ইন্ধন শক্তিৰ বিকল্প সন্ধান।
4: উমৈহতীয়া এই আঁচনিবোৰৰ সমানে সমানে জলবায়ুভেদে ভিন্ন অঞ্চলবোৰৰ বাবে নিৰ্দিষ্ট আঁচনিও লোৱা হৈছে। এইবোৰৰ ভালেমানে বেছ ভাল ফল দিছে।
0: জলবায়ু পৰিৱৰ্তনৰ এটা দুৰ্যোগেই হৈছে প্ৰাকৃতিক বান, ধুমুহা, সাগৰীয় ঘূৰ্ণী, চুনামি আদি। বতৰ বিজ্ঞানত আধুনিক উচ্চমানৰ প্ৰযুক্তি ব্যৱহাৰ কৰিলে সময় থাকোঁতেই এইবোৰৰ প্ৰশমন বেছ ভালদৰে কৰিব পাৰি। উপকূল অঞ্চলত এনে দুৰ্যোগৰ আগজাননী পোৱাৰ লগে লগেই বিপদসংকুল অঞ্চলবোৰ খালী কৰি পেলোৱাৰ ব্যৱস্থা হোৱাৰে পৰাই ক্ষয়ক্ষতিৰ পৰিমাণ ভালেখিনি কমি গৈছে।
1: এৰা অনিন্দিতা, আগৰ তুলনাত এইটো এক বৃহৎ সফলতা।
4: আচলতে আমাৰ দেশৰ জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা সমস্যা আৰু দুৰ্যোগবোৰ বহুমুখী আৰু বহুমাত্ৰিক। সেইবাবে খণ্ডিত দৃষ্টিভংগী বা আঁচনিৰে এইবোৰ সমাধান কৰিব নোৱাৰি, দুৰ্যোগো প্ৰশমন কৰিব নোৱাৰি। তাৰ বাবে এক সংহত সমন্বিত আঁচনি আৰু কাৰ্যপন্থাৰ প্ৰয়োজন। কেৱল উদ্যোগৰ আৱৰ্জনাক লৈয়ে ব্যস্ত থাকিলে কৃষি ক্ষেত্ৰৰ প্ৰদূষণে ভয়াৱহ আকাৰ ধাৰণ কৰিব।
0: আৰু কেৱল চহৰ নগৰৰ বৰ্ধিত প্ৰদূষণ লৈ মূৰ্ঘমাই থাকিলে গাঁও আৰু পাহাৰীয়া অঞ্চলবোৰৰ প্ৰদূষণ গা কৰি উঠে।
1: ঠিকেই কৈছে অনিন্দিতা, আৰু ঠিক সেইবাবেই এই সকলোবোৰ সামৰি বিভিন্ন ক্ষেত্ৰৰ আন্তঃবিক্ৰিয়া আদিৰ প্ৰতি লক্ষ্য ৰাখি এক সংহত বহনক্ষম

0: বিকাশক প্ৰাধান্য দিয়া কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। তাৰ বাবে 2008 চনত জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় ৰাষ্ট্ৰীয় কাৰ্যসূচী নামৰ অভিযান এটা আৰম্ভ কৰা হয়।
1: এই ৰাষ্ট্ৰীয় কাৰ্যসূচীত মুঠতে 8টা অভিযান অন্তৰ্ভুক্ত কৰা হৈছে।
0: ইয়াৰে 4টাই হৈছে কৃষি ক্ষেত্ৰৰ, মানে জলবায়ু পৰিৱৰ্তনৰ বাবে কৃষি ক্ষেত্ৰত ল'বলগীয়া সতৰ্কতা আৰু নতুন প্ৰযুক্তিৰ উদ্ভাৱন সম্পৰ্কীয়। এই দিশত যোৱা 1.5 দশক জুৰি ভালেমান শুভ পৰিৱৰ্তন দেখা গৈছে আৰু সমস্যাও ভালেখিনি পৰিমাণে সমাধান হৈছে। অৱশ্যে এতিয়াও বহুত কৰিবলৈ বাকী আছে।
2: আন এটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰ হৈছে শক্তি আৰু ইন্ধন। জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ কম কৰাৰ বাবে আৰু তাৰ বিকল্পৰ বাবেও ভালেখিনি উদ্ভাৱন আৰু প্ৰযুক্তি প্ৰস্তুত কৰা হৈছে।
3: সৌৰ শক্তি আৰু পুনৰ নবীকৰণ শক্তি
4: এৰা এই ক্ষেত্ৰত আৰু বেছি সফলতা লাভ কৰিব পাৰিলে গোলকীয় উষ্ণতা বৃদ্ধি কমাই ৰাখিব পৰা যাব।
0: জল ব্যৱস্থাপনা মানে পানীৰ অপচয় ৰোধ কৰি যথাযথ ব্যৱহাৰ আৰু পানীৰ উৎস বঢ়োৱাৰ ক্ষেত্ৰতো এই কাৰ্যসূচীয়ে ব্যাপক কাম আৰম্ভ কৰিছে।
1: আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে ইতিমধ্যে হোৱা আৰু হ'ব পৰা বেমাৰ আজাৰৰ পুনৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰা আদিৰ ক্ষেত্ৰতো এই ৰাষ্ট্ৰীয় আঁচনিত বহুতো কাম হাতত লোৱা হৈছে।
2: সন্দেহ নাই, এনে সামগ্ৰিক আঁচনিয়েই দৰাচলতে জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানবোৰৰ মুখামুখি হোৱাত আমাক বহু ধৰণে সহায় কৰিব ধৰিছে। জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱবোৰৰ পৰা ৰক্ষা পাবৰ বাবে পৰিস্থিতি সাপেক্ষে তাল মিলাই খাপ খুৱাই চলাৰ ধ্যান ধাৰণাৰ বাবেও সচেতনতা সৃষ্টি কৰা হৈছে আৰু তাৰ বাবে
3: যথাযথ প্ৰযুক্তিও উদ্ভাৱন কৰা হৈছে।
2: গতিকে এই জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় এই ধাৰাবাহিকখনৰ পৰা আদিৰে পৰাই এতিয়ালৈকে প্ৰায় আটাইবোৰ কথাই জানিব পাৰিলোঁ, আটাইবোৰ দিশৰ সৈতে পৰিচিত হ'লোঁ।
4: এৰা, তোমালোকে অতি নিয়াৰিকৈ কথাবোৰ জুকিয়াই আলোচনা আগবঢ়াই নিছা। এনে চিন্তা চৰ্চা আৰু অংশগ্ৰহণেও ন পুৰণি উভয় প্ৰজন্মকে এই দিশত কাম কৰিবলৈ অলপ হ'লেও নিশ্চয় সহায় কৰিব। আচলতে জলবায়ুৰ বিৰূপ পৰিৱৰ্তন ৰোধ কৰাৰ কামটো প্ৰতিগৰাকী ব্যক্তিৰ পৰাই, প্ৰতিখন ঘৰৰ পৰাই আৰম্ভ হ'ব লাগে। আৰু আমি দেখিছোঁ ঠায়ে ঠায়ে এই কাম ব্যাপকভাৱে নিষ্ঠা সহকাৰে আৰম্ভ হৈছে।
3: এৰা, অন্তৰা বাইদেউ ঠিক কথাকেই কৈছে, সঠিক দিগদৰ্শনেই কৰিছে। ব্যক্তি আৰু ঘৰৰ এই উদ্যম দৰাচলতে সমাজলৈ সঞ্চাৰিত হয় আৰু তাৰ পৰাই একো একোটা বৃহৎ এলেকাজুৰি নতুন প্ৰযুক্তি, নতুন উদ্ভাৱনৰ জৰিয়তে বহুতো ভাল কাম হয়। এনে সঞ্চাৰণ নিউক্লিয় পদাৰ্থ বিজ্ঞানৰ শৃংখল বিক্ৰিয়াৰ দৰে একো একোটা এলেকাৰ পৰা
4: জিলালৈ আৰু জিলাৰ পৰা গোটেই ৰাজ্যখনলৈ, ৰাজ্যৰ পৰা গোটেই দেশলৈ বিয়পি যায়। সচেতনতা সৃষ্টিৰ ক্ষেত্ৰত ইয়াৰ তুলনা নাই।
3: ঠিকেই কৈছা অন্তৰা, জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱৰ সৈতে মোকাবিলা কৰাৰ বাবে ব্যাপক সচেতনতা আৰু ৰাইজৰ সৰ্বাত্মক অংশগ্ৰহণ অপৰিহাৰ্য, কিন্তু ই মাত্ৰ এটা উপাংশহে, ই সকলো নহয়।
4: হয় মাধুৰ্য ছাৰ, ইয়াৰ বাবে নতুন প্ৰযুক্তি, নতুন উদ্ভাৱনৰ প্ৰয়োজন আৰু সেইবোৰ বিজ্ঞান প্ৰযুক্তিৰ বিভিন্ন শাখাৰ সমন্বয়তহে সম্ভৱ। এই দিশত ইতিমধ্যে ভালেখিনি কাম কৰা হৈছে আৰু হৈ আছে। সেইবোৰে জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱৰ সৈতে মোকাবিলা কৰাত সহায়ো কৰিছে বহুত।
3: মন্তৰা, এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা। এইখিনিতে কথা এটা মোৰ মনলৈ আহিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে এনেধৰণৰ নতুন তথা আন্তঃবৈষয়িক বিজ্ঞান প্ৰযুক্তিৰ শাখাবোৰৰ প্ৰতি যদি আগ্ৰহী হয় তেন্তে বৰ ভাল হয়।
1: হয় ছাৰ,
0: জলবায়ু পৰিৱৰ্তনৰ এই প্ৰত্যাহ্বান ভৱিষ্যতলৈ কেইবা দশকলৈ থাকিব। অৱশ্যে তাৰ তীব্ৰতা হ্ৰাস হ'ব পাৰে, কিন্তু নতুন ৰূপত, নতুন সাজত এইবোৰে ভুমুকি মাৰিয়েই থাকিব, বিজ্ঞানী প্ৰযুক্তিবিদসকলক বিমূৰত পেলাইয়েই থাকিব।
1: সেইকাৰণে কেৰিয়াৰ হিচাপে এনেবোৰ নতুন তথা উদ্ভাৱনী বিষয়ৰ অধ্যয়ন, গৱেষণা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ লক্ষ্য হোৱা উচিত।
0: একদম সঁচা কথা, একদম সঁচা কথা।
3: আমি বাৰু পিছলৈ এনেবোৰ দিশৰ কথা আলোচনা কৰিবলৈ এদিন কেইগৰাকীমান বিশেষজ্ঞ মাতি আলোচনা কৰিম। আজিৰ এই মুকলি আলোচনা সামৰাৰ আগতে মই মাত্ৰ আৰু এটা কথাই যোগ দিব খোজোঁ। জলবায়ু পৰিৱৰ্তনৰ বিৰূপ প্ৰভাৱ প্ৰতিহত কৰিবলৈ সেউজ গৃহ গেছ নিৰ্গমন সীমাৰ ভিতৰলৈ আনিবই লাগিব। তদুপৰি বিনাশবিহীন বিকাশৰ আঁচনিৰো কোনো বিকল্প নাই। এই আটাইবোৰৰ বাবে উপযুক্ত প্ৰযুক্তিৰ অভাৱ নাই। সময়ে সময়ে সুলভ আৰু সুবিধাজনক প্ৰযুক্তি উদ্ভাৱন হৈয়েই আছে আৰু ন ন দিশত কাম কাজো হৈ আছে। পিছে এইবোৰৰ সাৰ্থক ৰূপায়ণৰ দায়িত্ব তথা অধিকাৰ ৰাজ্য আৰু ৰাষ্ট্ৰৰ ওপৰতহে ন্যস্ত থাকে। এই কামবোৰ বিজ্ঞানী, প্ৰযুক্তিবিদ বা সচেতন জনতাই কৰিব নোৱাৰে, কৰিব লাগিব ৰাজ্য আৰু ৰাষ্ট্ৰই।

0: গতিকে এনেবোৰ ক্ষেত্ৰত ৰাজনৈতিক সদিচ্ছা আৰু দৃঢ়তাৰ কোনো বিকল্প নাই। আমি আশা কৰোঁ এতিয়ালৈকে যিখিনি কৰা হৈছে তাৰ আধাৰত আপোচবিহীনভাৱে দৃঢ়তাৰে এই আঁচনিবোৰ আগুৱাই লৈ যোৱা হ'ব আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰূপ পৰিৱৰ্তনৰ প্ৰত্যাহ্বানবোৰৰ সৈতে আমি আৰু বেছি আত্মবিশ্বাসেৰে আৰু বেছি প্ৰত্যয়েৰে মোকাবিলা কৰিব পাৰিম। এইখিনি কথাৰ লগতে আৰম্ভণিতে গোৱা কবিতাটোৰ এটা অংশৰে আজিৰ এই আলোচনা সামৰিব খুজিছোঁ। পৃথিৱী আমাৰ আৰু আমি পৃথিৱীৰ
1: নিৰ্মল জলবায়ু সঞ্জীৱনীতাৰ বুজি বাজি লৈ তাৰ ভাৰসাম্য ৰাখি সকলোৱে মিলিজুলি আৰু লগ লাগি অহৰহ চিৰকাল এই জলবায়ু জলবায়ু জলবায়ু তুমিয়ে জীৱন ৰেখা তুমিয়ে আয়ু।
2: ইমান পৰে শ্ৰোতাসকলে বিজ্ঞান ধাৰাবাহিক জলবায়ুৰ পৰিৱৰ্তন পৃথিৱীৰ ভৱিষ্যতৰ 50তম খণ্ড শুনিলে। আজিৰ খণ্ডৰ অভিনয় অংশত আছিল প্ৰবাল কুমাৰ শৰ্মা, কৃতাঞ্জলি বৰ্মন, অশোক ভট্টাচাৰ্য, চন্দ্ৰিমা শৰ্মা, চুম্পী দেৱী আৰু চয়নিকা ডেকা। কৃতাঞ্জলি বৰ্মনৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে অশোক ভট্টাচাৰ্য আৰু প্ৰবাল কুমাৰ শৰ্মাই। এই ধাৰাবাহিকৰ পৰৱৰ্তী খণ্ড শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।

চেণ্টাৰ ফৰ কালচাৰেল ৰিচোৰ্চেছ এণ্ড ট্ৰেইনিং নামৰ সংগঠনে সাংস্কৃতিক প্ৰতিভা সন্ধান বৃত্তিৰ বাবে সংগীত, নাটক, চিত্ৰাংকন, ভাস্কৰ্য আদি বিভিন্ন ক্ষেত্ৰত অধ্যয়নৰত 10-14 বছৰ বয়সৰ শিশুৰ পৰা আবেদন বিচাৰিছে। নিৰ্বাচিতসকলক বছৰি 3,600 টকাকৈ জলপানী আৰু অধ্যয়নৰ মাচুল প্ৰদান কৰা হ'ব। অগ্ৰগতিৰ ভিত্তিত প্ৰতি দুবছৰৰ মূৰে মূৰে এই জলপানীৰ ম্যাদ বৃদ্ধি কৰা হ'ব। বিতং তথ্য আৰু প্ৰপত্ৰৰ বাবে www.ccrtindia.gov.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 31 মে'। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক জুবিন গাৰ্গৰ কণ্ঠৰ এটি আধুনিক গীত।

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনন্দন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে সমন্বিত ৰণনীতি প্ৰস্তুত কৰাৰ উদ্দেশ্যে অসম ত্ৰিপুৰা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে শীঘ্ৰেই উচ্চ পৰ্যায়ৰ বৈঠকৰ পৰিকল্পনা, ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহে চাহিদা বৃদ্ধিৰ মাজতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে সমন্বিতভাৱে কাম কৰি আছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষ অহা 29 মে'ত অন্ত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পঞ্জাব কিংছৰ খেল। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশ ৰোধ কৰাৰ ক্ষেত্ৰত সমন্বিত ৰণনীতি প্ৰস্তুত কৰাৰ বাবে অসম ত্ৰিপুৰা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে শীঘ্ৰেই এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰি পৰিকল্পনা যুগুত কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি সীমান্ত সুৰক্ষা বাহিনী আৰু ৰুস্তমজী স্মাৰক বক্তব্য প্ৰদান অনুষ্ঠানত ভাষণ দি শ্ৰীশ্বাহে কয় যে অনুপ্ৰৱেশৰ সমস্যা হৈছে দেশৰ অন্যতম বৃহৎ অন্তৰ্বৰ্তী নিৰাপত্তা প্ৰত্যাহ্বান আৰু কেন্দ্ৰীয় চৰকাৰে অবৈধ অনুপ্ৰৱেশকাৰীয়ে যাতে সীমান্ত অঞ্চলৰ জনগাঁথনি সলনি কৰিব নোৱাৰে সেয়া সুনিশ্চিত কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগকে ধৰি বাংলাদেশৰ সৈতে সীমান্ত ভাগ বটোৱাৰা কৰা ৰাজ্য চৰকাৰসমূহে এই ক্ষেত্ৰত সমন্বিতভাৱে কাম কৰি আছে বুলি গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ লগতে অনুপ্ৰৱেশকাৰী ৰোধৰ বাবে অনাগত সময়ত এই ৰাজ্যকেইখনৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনাত মিলিত হ'ব বুলি জানিবলৈ দিয়ে। অসমকে ধৰি দেশৰ অন্যান্য প্ৰান্তত ইন্ধনৰ চাহিদা হঠাৎ বৃদ্ধিৰ সময়তে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানী IOCL, BPCL আৰু HPCLয়ে সমন্বিতভাৱে কাম কৰি আছে। বিভিন্ন ৰাজ্যত ঋতুভিত্তিক কৃষি আৰু খেতি চপোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ তৈল বিপণন কোম্পানীসমূহত পেট্ৰলিয়ামজাত সামগ্ৰীৰ চাহিদা বৃদ্ধি পোৱা পৰিলক্ষিত হয়। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি এই তৈল বিপণন কোম্পানীসমূহে ডিপু, পাইপলাইন, LPG বটলিং প্লাণ্ট আৰু খুচুৰা বিপণীসমূহৰ জৰিয়তে ইন্ধনৰ নিৰৱচ্ছিন্ন যোগান অব্যাহত ৰখাৰ প্ৰয়াস কৰিছে। ইন্ধন বিতৰণৰ সুবিধা তথা নিৰৱচ্ছিন্ন যোগান নিশ্চিত কৰাৰ বাবে কোম্পানীসমূহে ৰাজ্যসমূহৰ সৈতে সমন্বয় বজাই ৰাখিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত বিগত 3 দিনত 1,32,00,000 ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিং হোৱাৰ বিপৰীতে 1,34,00,000 চিলিণ্ডাৰ যোগান ধৰা হৈছে। দেশৰ 47টা স্থানত আজি ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 49 ৰোজগাৰ মেলাৰ জৰিয়তে দেশৰ 51,000ৰো অধিক নৱনিযুক্ত যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰিছে। এই প্ৰাৰ্থীসকলে ৰেল মন্ত্ৰালয়, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, অৰ্থনৈতিক সেৱা দপ্তৰ, উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত নিযুক্তি লাভ কৰিছে। অসমতো উত্তৰ পূব সীমান্ত ৰেলৱেৰ তত্বাৱধানত আজি গুৱাহাটীৰ মালিগাঁৱৰ ৰংভৱন প্ৰেক্ষাগৃহত ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে। উত্তৰ পূব সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা মতে অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ অহা 29 মে'ত অন্ত পৰিব। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰহিলৈ উদ্যান বন্ধ ৰখাৰ বাবে পূৰ্বে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও পৰ্যটকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এই সময়সীমা বৃদ্ধি কৰে।

হোটেল আৰু ৰিজৰ্ট সংস্থাই পৰ্যটন বৰ্ষৰ সময়সীমা বৃদ্ধিৰ বাবে দাবী জনোৱাৰ পৰিপ্ৰেক্ষিতত উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত লয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুগোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ অহা 25 মে'ত পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। পৰহিলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুগোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি কালি আদালতত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ নথি পত্ৰ দাখিল কৰা হয়। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা কৰিছে। 16 অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি সপত্নীক বৰপেটা সত্ৰ পৰিদৰ্শন কৰি শ্ৰীদাসে কয় যে সত্ৰৰ ভূমি যিসকলে দখল কৰি আছে তেওঁলোকে নিজে সেই স্থানৰ পৰা আঁতৰি যোৱা উচিত, অন্যথা চৰকাৰে ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। তেওঁ লগতে সত্ৰৰ ভূমি দখল ৰোধ কৰাৰ বাবে কঠোৰ আইন হ'ব লাগে বুলি মন্তব্য কৰে। অনাগত সময়ত বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসৰ সৈতে মিলি বৰপেটাৰ উন্নয়নত মনোনিৱেশ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা মন্ত্ৰালয় আৰু নীতি আয়োগৰ দ্বাৰা আয়োজিত বিকশিত ভাৰত বিল্ডাথন 2025 প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ বিদ্যালয়ে সাফল্য লাভ কৰিছে। জিলাখনৰ মায়ং শিক্ষাখণ্ডৰ কাৰচুৱাবৰী মধ্য ইংৰাজী বিদ্যালয়ে এই প্ৰতিযোগিতাত ৰাজ্যিক স্তৰত বঁটা লাভ কৰাৰ লগতে মৰিগাঁও ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু শ্বহীদ সূৰ্যবৰা মাধ্যমিক বিদ্যালয়ে ক্ৰমে প্ৰটোটাইপ আৰু আৰ্হিৰ বাবে জিলা পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সমৰ্থ হৈছে। বিকশিত ভাৰত বিল্ডাথন 2025 হৈছে ভাৰতৰ সৰ্ববৃহৎ বিদ্যালয় ভিত্তিক হেকাথন। ইয়াত ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে দেশৰ 1 কোটিতকৈও অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ বৰাইৰ আলগা গাঁও পঞ্চায়তত জৈৱ সাৰ প্ৰস্তুত সন্দৰ্ভত প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলা জল আৰু পৰিচ্ছন্নতা সমিতিৰ উদ্যোগত আয়োজিত প্ৰশিক্ষণ কাৰ্যসূচীত স্থানীয় লোক, আত্মসহায়ক গোটৰ সদস্য আৰু কৃষকসকলে অংশগ্ৰহণ কৰে। কাৰ্যসূচীত জিলা কৃষি বিষয়া মইনুল হকে জৈৱ আৱৰ্জনাৰ সঠিক ব্যৱস্থাপনা, কেঁচু সাৰ প্ৰস্তুত আদি সন্দৰ্ভত বিশদভাৱে অৱগত কৰে। তেওঁ কয় যে মাটিৰ উৰ্বৰতা অটুট ৰখাৰ বাবে জৈৱ সাৰৰ প্ৰয়োগ বৃদ্ধি কৰাটো প্ৰয়োজন। গুৱাহাটী মহানগৰত 26 ডাল দুষ্প্ৰাপ্যকে কষাপ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে গোপন তথ্যৰ পমখেদি আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা বহিৰাজ্যলৈ সৰবৰাহ কৰা এই সাপকেইডাল উদ্ধাৰ কৰে। উদ্ধাৰ কৰা সাপকেইডালৰ বজাৰ মূল্য প্ৰায় 3 কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। লখিমপুৰ জিলাৰ নাওবৈচাত আজি নিচেই পুৱাতে গুৱাহাটীৰ পৰা কমলাবাৰী অভিমুখে গৈ থকা এখন বাছ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাত এজন যাত্ৰী নিহত হোৱাৰ লগতে 45-45 জনৰো অধিক যাত্ৰী আহত হয়। আমাৰ সংবাদদাতাই জনোৱা মতে বাছখনে ভাৰসাম্য হেৰুৱাই পথৰ কাষত বাগৰি পৰাত এই দুৰ্ঘটনাটো সংঘটিত হয়। বিশ্বনাথ জিলাৰ গহপুৰৰ ভলুকাগুৰি পাৰঘাটত কালি ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী আৰু সেনাবাহিনীৰ মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত হয়। বাৰিষাৰ সময়ত সম্ভাব্য বিপদৰ পৰা জনসাধাৰণক উদ্ধাৰ কৰাৰ লগতে অন্যান্য সহায় আগবঢ়োৱাৰ বাবে এই মকড্ৰিল কাৰ্যসূচী অনুষ্ঠিত হয়। তদুপৰি বানৰ সময়ত প্ৰয়োজন হোৱাকৈ নদীৰ বুকুত উদ্ধাৰ অভিযানৰো তেওঁলোকে আখৰা কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয়বস্তুৰ বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানৰ আঁত ধৰিব জিন্তী ৰাণী ডেকাই। অনুষ্ঠানৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। খেলখনত জয়লাভ কৰা স্বত্তেও ছানৰাইজাৰ্ছ হায়দৰাবাদ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানত থাকে। ইয়াৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

0: ক্ষেত্ৰতো পইণ্ট তালিকাৰ শীৰ্ষত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। বাংলাদেশ সীমান্তৰে অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে সমন্বিত ৰণনীতি প্ৰস্তুত কৰাৰ উদ্দেশ্যে অসম, ত্ৰিপুৰা আৰু পশ্চিমবংগৰ মুখ্যমন্ত্ৰীৰ সৈতে শীঘ্ৰেই উচ্চ পৰ্যায়ৰ বৈঠকৰ পৰিকল্পনা। ৰাজহুৱা খণ্ডৰ তৈল বিপণন কোম্পানীসমূহে চাহিদা বৃদ্ধিৰ মাজতে পেট্ৰল, ডিজেল আৰু ৰন্ধন গেছৰ যোগান সুনিশ্চিত কৰাৰ বাবে সমন্বিতভাৱে কাম কৰি আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষ অহা 29 মে'ত অন্ত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েন্টছ আৰু পঞ্জাব কিংছৰ খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 1:40 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আমাৰ যুৱবাণীৰ পৰা।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানত ন প্ৰতিভা শিতানত লগ পাওঁ হওক নতুন প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পীক। তেখেতৰ সৈতে কথা পাতিছে প্ৰাণজিত প্ৰীতম কলিতাই।
1: ইতিহাসৰ হাত ধৰিয়ে আচলতে নতুনৰ ভেটিগড় লয়। ইতিহাসৰ সকলো বৈচিত্ৰ্যত উন্মাদনাক সামৰিয়ে নতুনে গায় নতুন দিনৰ গান, নতুনে কয় নতুন দিনৰ কথা। ইতিহাসে দিয়া সুৰৰ সমল সামৰি শিকি বুজি ন ন সৃষ্টিৰে চহকী কৰি তোলে নতুন দিনক। আৰু এই শিকি বুজি নতুন গঢ়াৰ সাধনত ব্ৰতি হৈ থকা কিছু প্ৰতিভাৱান যুৱক যুৱতীক এখন মঞ্চ দিয়াৰ উদ্দেশ্যেৰে আমাৰ এই অনুষ্ঠান ন প্ৰতিভা। এই অনুষ্ঠানত আমি যুৱ প্ৰজন্মৰ বিভিন্ন দিশত দক্ষতা থকা কিছু প্ৰতিভাৱান যুৱক যুৱতীৰ সৈতে কথা পাতোঁ। মত বিনিময়ৰ মাজেৰে তেওঁলোকৰ বিভিন্ন দিশ, বিভিন্ন চিন্তাক আমি বুজিবলৈ চেষ্টা কৰোঁ, জানিবলৈ চেষ্টা কৰোঁ আৰু তেওঁলোকৰ যি প্ৰতিভা, সেই প্ৰতিভাৰ উমান আপোনালোকক দিবলৈ চেষ্টা কৰোঁ। আজিও ব্যতিক্ৰম নহয়, আমাৰ সৈতে উপস্থিত আছে কটন বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী, এগৰাকী সুগায়িকা ফ্লৰিনা বৈশ্য। অনুষ্ঠানলৈ তোমাক আদৰণি জনাইছোঁ। এতিয়া মই তোমাৰ পৰা জানিব বিচাৰিছোঁ যে যিদিনা মই তোমাক আচলতে ফোন কৰিছোঁ যে আমাৰ অনুষ্ঠানত তোমাক বিচৰা হৈছে, সেই সময়ত নিশ্চয় তুমি আকাশবাণী গুৱাহাটীক নিজৰ মনেৰে কল্পনা কৰিছা আৰু এতিয়া তুমি আকাশবাণী গুৱাহাটীৰ ষ্টুডিঅ'ত উপস্থিত আছা। সেই তোমাৰ কল্পনাত সেই সময় আৰু এই সময়ৰ মাজত কি তাৰতম্য দেখিছা? তোমাৰ অনুভৱৰ ফালৰ পৰাও, তোমাৰ দৃষ্টিৰে যি দেখিছা, ইয়াৰ যিটো কায়িক অৱয়ব, সেই অৱয়বটোৰ সৈতে কি তাৰতম্য দেখিছা?
2: পোনপ্ৰথমতে আপোনাক বহুত ধন্যবাদ জনাইছোঁ মোক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ বাবে। আৰু যেতিয়াই আপুনি মোক কল কৰিছিলে তেতিয়া মই ভাবিছিলোঁ যে এটা মই বহুত ভাল সুবিধা পাইছোঁ নিজৰ টেলেণ্টখিনি দেখাবৰ কাৰণে, সকলোৱে জানক যে আজিও এনেকুৱা প্ৰতিভা আছে যিবোৰ আগবাঢ়ি যাব লাগে। ভাবিছিলোঁ ইয়াত আহিম, আগৰ পৰাই ইচ্ছা আছিলে আৰু এয়া সপোন আজি দিঠক হৈছে। আহি ভাল লাগিছে, ইয়াত ইয়াৰ পৰিৱেশ বহুত সুন্দৰ, যিদৰে ভাবিছিলোঁ তেনেদৰে ইয়াত আজি আছোঁ। ভাল লাগিছে আপোনাকো লগ পাই।
1: হয়, ধন্যবাদ আজি আমন্ত্ৰণ ৰক্ষা কৰি যে কষ্ট কৰি আহিছে। মই এটা বিশেষ কথাৰ মাজলৈ লৈ যাবলৈ বিচাৰিছোঁ। ফ্লৰিনা, এতিয়া বয়স খুব কম, এতিয়াও বহুত শিকিবলৈ বুজিবলৈ এই সমাজখনৰ পৰা, এই জীৱনটোৰ পৰা আৰু বহুত বাকী আছে। কিন্তু যদি মই ফ্লৰিনাৰ যদি শৈশৱলৈ অকণ ঘূৰি যাবলৈ চেষ্টা কৰোঁ, ফ্লৰিনাৰ শৈশৱটো কেনেকুৱা আছিল?
2: শৈশৱ বুলি ক'বলৈ গ'লে এতিয়া মোৰ ঘৰত মোৰ মা দেউতা বা সকলোখিনি মানে কালচাৰৰ লগত জড়িত। মানে মোৰ মায়ে গান গায়, বিহু নাচে, মোৰ দেউতাই নাটক কৰে আৰু সৰুৰে পৰা যেতিয়া সেইবোৰ দেখি আহি আছোঁ তেতিয়া মোৰো এটা আগ্ৰহ আহিল কালচাৰেল লাইনটোৰ প্ৰতি আৰু ভাল লাগে। ভাবিছিলোঁ ডাঙৰ হৈ ময়ো এনেকৈ গান গাম। এটা বেয়া মাইক আনি দিছিলে দেউতাই মোক দোকানৰ পৰা, মই হাহাকাৰ কৰিছিলোঁ ঘৰত যে এটা মোক মাইক লাগে, মই ঘৰত গাম। সেইটোকে আনি পেলাই হাতত লৈ সেই তেতিয়া যে হাতত মাইক ল'লোঁ, এতিয়ালৈকে এইটো প্ৰচেষ্টা চলাই ৰাখিছোঁ।
1: তেতিয়াৰ পৰা মাইকৰ আকৰ্ষণ এতিয়ালৈকে যোৱা নাই। স্কুলীয়া কালৰ পৰা সংগীতৰ পৰিৱেশন কৰি আহিছা। মই যদি সুধো তোমাক যে তোমাৰ স্কুলীয়া সময়ত তোমাৰ আটাইতকৈ মধুৰ সময় অকণ যদি তুমি মনত পেলাব পাৰা, তোমাৰ মনত থকা, য'ত তুমি নিজৰ ফালৰ পৰা নিজৰ দক্ষতা প্ৰদৰ্শন কৰিছা নিজৰ কলাৰ মাধ্যমেৰে আৰু মানুহে তোমাক খুব আঁকোৱালি লৈছে, তেনে এটা সময়ত তোমাৰ একেবাৰে আন্তৰিক অনুভৱ, সেই সময়খিনিক যদি তুমি ক'বলৈ বিচাৰা।
2: ক্লাছ মানে মই দুবছৰ বাহিৰত থাকিলোঁ। মই ক্লাছ এতিয়া ফাইভৰ পৰা, মই যোনখন স্কুলত পৰা মেট্ৰিক পাছ কৰিছোঁ সেইখন স্কুলত মই ক্লাছ ফাইভৰ পৰা আছোঁ আৰু ক্লাছ ফাইভৰ পৰা ক্লাছ টেনলৈকে মই এজ এ বেষ্ট ছিংগাৰ আৰু

0: এজ এ বেষ্ট ডেন্সাৰ মই পাবলৈ সক্ষম হৈছোঁ। আৰু স্কুলৰ মানুহখিনিয়ে মোক যেনেকৈ এটা ছাপোৰ্ট কৰিছে সেইখিনি মই তেওঁলোকলৈ বহুত থেংকফুল। আৰু এইখিনি সকলোৱে পাব লাগে, মই বুলি নহয়, আগবাঢ়ি অহা সকলোৱে পাব লাগে এইখিনি, হয় এইখিনি ছাপোৰ্ট সদায় পাব লাগে। আৰু ভাল লগা মুহূৰ্ত বুলি ক'বলৈ গ'লে সকলোৱে মানে মোক কোনো তাত বেয়া নোপোৱা নাই, সৰুৰ পৰা ডাঙৰলৈকে মানে সকলোৱে চিনি পায় যে ফ্লৰিনা বৈশ্য। এইখিনি নাম উপাৰ্জন কৰিছোঁ মই নিজৰ টেলেণ্টেদি, আৰু সকলোৱে কৰক এইটো বিচাৰোঁ। স্কুলৰ প্ৰিন্সিপাল ছাৰ, টিচাৰ্ছ সকলোখিনিয়ে মোক বহুত ভালদৰে আঁকোৱালি লয় আৰু মোক ছাপোৰ্ট কৰিছে প্ৰত্যেকটো ক্ষেত্ৰতে।
1: তোমাৰ যাত্ৰাটো আচলতে তোমাৰ কথাৰ মাজৰ পৰা ধৰিব পাৰিছোঁ যে খুব ধুনীয়াকৈ আগবাঢ়ি আহিছে। এইটো মুহূৰ্তত মই তোমাৰ প্ৰতিভাৰ উমান আমাৰ শ্ৰোতাসকলক দিবলৈ বিচাৰিছোঁ, ময়ো ল'বলৈ বিচাৰিছোঁ, কি শুনাবা?
0: মই প্ৰথম আমাৰ শ্ৰদ্ধাৰ, সকলোৰে মৰমৰ জুবিন দাৰ যিটো গীত আছিলে, এতিয়াতো গোটেই অসমবাসীৰ কাৰণে এইটো এটা প্ৰাৰ্থনা হৈছে আৰু মই সেইটোৰে মোৰ আৰম্ভণি কৰিব লৈছোঁ।

0: খুব ধুনীয়াকৈ বুজাইছে। জুবিন গাৰ্গ বুলি ক'লে আচলতে এতিয়ানো কি ক'ম, অসমৰ এনেকুৱা এটা সত্তা যি মানুহৰ ভিতৰে ভিতৰে শিপাই আছে। তুমি যিহেতু প্ৰথমে এই জুবিন গাৰ্গৰ এই গীতটি বাহিৰত উঠালা বা বাহিৰে বজালা, মই তোমাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে জুবিন গাৰ্গ তোমাৰ কাৰণে কি হয়?
1: আচলতে জুবিন গাৰ্গ মোৰ বাবে নহয়, অসমৰ বুলিও নহয়, বিশ্বৰ প্ৰত্যেকজনে মানুহৰ মনৰ আমঠু, হিয়াৰ আমঠু। তেওঁ এতিয়া ভগৱান হৈ পৰিছে সকলোৰে বাবে, আৰু তেওঁ হয়। তেওঁৰ কামবোৰ, তেওঁৰ গীতবোৰ, যিবোৰ গীত আগতে শুনি ফূৰ্তি লাগিছিলে, এতিয়া সেইবোৰ গীত শুনি মনত দুখ লাগে। আৰু এনেকুৱা লাগে যে তেওঁ গীতবোৰ এনেকুৱাকৈ লিখিছিলে যেন তেওঁ হেৰাই যোৱাৰ পিছতহে আমি সেই গীতবোৰৰ মিনিংবোৰ আমি বুজি পাম,
0: উপলব্ধি হ'ব।
1: হয়, তেওঁক বিৱৰণ কৰিবলৈ বেলেগ একো ভাষা নাই। তেওঁ আমাৰ কাৰণে সদায় যে আছিলে, এতিয়া তেওঁ হেৰাই যোৱা নাই, যিহেতু তেওঁ আমাৰ মাজত নাই, কিন্তু আমি তেওঁক এতিয়াও জীয়াই ৰাখিব লাগিব,
0: তেওঁৰ গানবোৰে জীয়াই ৰাখিব। মই আৰু এটা কথা সংযোগ কৰিবলৈ বিচাৰিছোঁ যে জুবিন গাৰ্গ কেৱল গায়ক হৈ থকা নাই, জুবিন গাৰ্গ অসমৰ মানুহৰ মনত, মানুহৰ অন্তৰৰ এটা বিশেষ ধৰণৰ এটা অনুভৱ হিচাপে তেওঁ ৰৈ গৈছে। অসমীয়া মানুহৰ চাগে দিনটোৰ এটা সময় জুবিন গাৰ্গক চাগে স্মৰণ নকৰাকৈ নাযায়, এবাৰ হ'লেও জুবিন গাৰ্গক স্মৰণ কৰিব। জুবিন গাৰ্গ এগৰাকী গীতিকাৰ, সংগীত পৰিচালক।

0: হিচাপে, আৰু জুবিন গাৰ্গ এজন গায়ক, আৰু জুবিন গাৰ্গৰ ব্যক্তিত্বটো, এই গোটেইকেইটা কথাক তুমি কিদৰে চোৱা? খুব টান হৈছে নেকি বাৰু কথাটো? তোমাৰ বয়স বহুত কম এতিয়া, তো আমি মই মানি ল'ব লাগিব, তথাপিও তুমি এইখিনি বয়সত এইখিনি সময়ত তুমি জুবিন গাৰ্গক কিদৰে চাইছা?
1: আচলতে তেওঁৰ গীতবোৰ অকল এটা এজ লিমিটৰ মানুহৰ কাৰণে নহয়, সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে বুজি পোৱা ধৰণৰ তেওঁ কম্প'জ কৰিছিলে গীতবোৰ। আৰু চাবলৈ গ'লে তেওঁৰ গীতবোৰ প্ৰেমৰ হয়, তেওঁ নিজৰ মাকক লৈও গীত লিখিছে, তেওঁ গৰিমা বৌৰ কাৰণেও গীত লিখিছে, আৰু তেওঁ নিজৰ ল'ৰালি কালৰ কাৰণেও এটা গীত লিখিছে, মনলৈ উভতি অহা ল'ৰালি গানটো, হয়, পাখি পাখি এই মন, মানে তেওঁ মানে তেওঁৰ কম্প'জিশ্যনবোৰত সকলোৱে বুজি পোৱাকৈ এটা গুণ সোমাই থৈ গৈছে, যিটো এটা সৰু ল'ৰা ছোৱালীৰ পৰাও বৃদ্ধ মানুহ এজনলৈকেও সকলোৱে বুজি পাব পাৰে। আৰু সেইটো হিচাপত চাব গ'লে মই তেওঁৰ গীতবোৰ ভাল লাগে, মানে তেওঁৰ গীতে সকলোকে আগবাঢ়াই লৈ যাব পাৰে, আৰু তেওঁৰ গীতবোৰৰ পৰা সকলোৱে শিকিবও পাৰে, বহুত শিকিব লগা বস্তু আছে।
0: জুবিন গাৰ্গৰ যি চিন্তা, সেই চিন্তাক মানুহে শলাগিব লাগে। তাৰ উপৰিও জুবিন গাৰ্গৰ যি ভাষাৰ ওপৰত দখল, খুব শুদ্ধকৈ ভাষাটো ক'ব পাৰে, সেইটো এটা ডাঙৰ কথা। আৰু ঈশ্বৰ প্ৰদত্ত এটা কণ্ঠ, সেই কণ্ঠটোক আমি মানি ল'বই লাগিব। ফ্লৰিনা স্কুলৰ সময়লৈ যাবলৈ বিচাৰিছোঁ। ফ্লৰিনাই ক'ত পঢ়িছিল, ফ্লৰিনাই স্কুলত কি কৰিছিল, আৰু স্কুলৰ পৰাই মেট্ৰিক পাছ কৰি ফ্লৰিনাই কটন বিশ্ববিদ্যালয়ত এতিয়া উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰি আছে। কটনত আহি তোমাৰ জীৱনটো কিদৰে সলনি হ'ল, আৰু স্কুলৰ পৰা এই যাত্ৰাটো মই জানিবলৈ বিচাৰিম।
1: এতিয়া স্কুলৰ কথা ক'বলৈ গ'লে, মই সৰুৰ পৰাই গান গাওঁ, আৰু স্কুলত আপোনাক যিহেতু আগতে ক'লোঁ, স্কুলত মই নিজৰ পাৰদৰ্শিতা দেখুৱাইছিলোঁ, সকলোৱে মোক ছাপোৰ্ট কৰিছিলে, আৰু সেনেকৈ মই আজি আগবাঢ়ি আহিছোঁ। সৰুৰ পৰাই গান গাওঁ, নৃত্য কৰোঁ, বাদ্যযন্ত্ৰী মই ক'বলৈ গ'লে বাঁহীটো মই এতিয়া লকডাউনৰ পৰা আৰম্ভ কৰিছোঁ, সৰুতে নবজাইছিলোঁ, লকডাউন যেতিয়া আমাৰ সকলোখিনি বন্ধ আছিলে, তেতিয়া এখন টিভিত এখন চিৰিয়েল দিছিলে ৰাধা কৃষ্ণ বুলি, তাৰ যোনটো বাঁহীৰ টিউন, সেইটো শুনি পেলাই মই মানে ইনস্পায়াৰ হৈছিলোঁ, আৰু মই দেউতাক কৈছিলোঁ, দেউতা আমাৰ ঘৰতো বাঁহ গছ আছে, মোক বাঁহ এডাল বনাই দিবাচোন কাটি আনি। দেউতাই দোকানৰ পৰা মোক বাঁহী এটা কিনি আনি দিলে, আৰু মোৰ বাঁহীৰ যাত্ৰা তেতিয়াৰ পৰা আৰম্ভ হ'ল। সেনেকৈ বজাওঁ, বজাই পেলাই দীপক শৰ্মা ছাৰ, আমাৰ মোৰ গুৰু দীপক শৰ্মা ছাৰৰ তাত মই গ'লোঁ প্ৰশিক্ষণ ল'বলৈ। ছাৰক মই বেছি দিন নাপালোঁ, এমাহ দুমাহ পালোঁ, আৰু ছাৰ তেনেকৈ অসুস্থ হোৱাৰ বাবে ছাৰ হস্পিটেলাইজ হ'ব লগা হ'ল, সেইকাৰণে ছাৰৰ লগত বেছি সময় নাপালোঁ। যিখন সময় পাইছোঁ সেইখিনি মোক ছাৰে মোক সেইখন সময়তে বহুতখিনি দি থৈ গৈছে, আৰু মই আজি বজোৱা বাঁহীটোও মোক ছাৰে দি উপহাৰ দিয়া।
0: এইটো খুব ধুনীয়া কথা আছে। ফ্লৰিনাই এতিয়া এই মুহূৰ্তত যিটো বাঁহী বজাই আছে সেইটো দীপক শৰ্মাই
1: উপহাৰ
0: হিচাপে দিছে।
1: হয়, ছাৰ অসুস্থ হওঁতে আমি শুৱালকুছিৰ গোটেইখিনি মানুহ ওলাই আমি ৰাজপথত নামিছিলোঁ, ছাৰৰ কাৰণে আমি প্ৰাৰ্থনা খুজিছিলোঁ। সেনেকৈ ছাৰ আমাৰ মাজত ঘূৰি আহিছিলে, ছাৰ আমাৰ ঘৰতো আহিলে, সেনেকৈ ছাৰৰ লগত বহুত সময় কটালোঁ, ছাৰে মোক বহুতখিনি দিলে, যোনখিনি সেইটো মই ছাৰৰ কাৰণে হয় বুলি মই ছাৰক ক'ব খুজিম, যিহেতু আমাৰ মাজত ছাৰ নাই, আৰু ছাৰ য'তে আছে ত'তে থাকক। সেইখিনিয়ে মোৰ বাহিৰ যাত্ৰা লকডাউনৰ পৰা আৰম্ভ হ'ল, আৰু এতিয়া মই সেইটো প্ৰচেষ্টা চলাই আছোঁ। আৰু মই মেট্ৰিক দি উঠি কটনত পালোঁ, আৰু মোৰ কটন ইউনিভাৰ্চিটি মোৰ সপোন আছিলে, যেতিয়াই ৰাস্তাদি যাওঁ পাপাক কওঁ মই পাপা ইয়াত মই পঢ়িম, আৰু ভগৱানৰ কৃপাত মই কটন ইউনিভাৰ্চিটিত ছিট পালোঁ।
0: আচলতে তুমি ভালকৈ পঢ়িছিলা, সেইকাৰণে কটনত ছিট পাইছা।
1: হয়, চেষ্টাও কৰিছিলোঁ, নিজৰ চেষ্টাও লাগিব, ভগৱানৰ কৃপাও লাগিব, সকলোৰে ছাপোৰ্ট লাগিব, মা দেউতাৰ ছাপোৰ্ট, বহুতখিনি ছাপোৰ্ট কৰে মোক সৰুৰ পৰাই, মিউজিকত, ডান্সত, কালচাৰেল লাইনতো ছাপোৰ্ট কৰি আহিছে, আৰু ষ্টাডিজতো মোক বহুত হেল্প কৰে, মোৰ বায়ে মোক হেল্প কৰে, তেনেকৈ মই কটন ইউনিভাৰ্চিটিত ছিট পালোঁ। মই যি প্ৰকাৰে ভাবিছিলোঁ কটনত আহিম, মই গান গাম, মই বাঁহী বজাম, আৰু তেনেদৰে মই কৰি আছোঁ, ভগৱানে আগবঢ়াই লৈ গৈ আছে, ভাল লাগে। মই কটনত ছিট নাপাওঁতে কটনৰ অৰ্কেষ্ট্ৰা চাইছিলোঁ টিভিত, আৰু সৌভাগ্যক্ৰমে মই এবাৰ ভাৰ্চিটি উইকত অৰ্কেষ্ট্ৰাত বজাই আৰু প্ৰথম স্থান পাবলৈ সক্ষম হৈছোঁ আমি এছ এন বি চি।
0: খুব ধুনীয়া, খুব ধুনীয়া। আচলতে এয়াই প্ৰতিভা আছিলে, প্ৰতিভা থাকিলে সি এদিন স্থান পাবই, তাৰ যি পাবলগীয়া উপহাৰ সেই পাবই, সেই মৰম পাবই। আমি অকণমান গানৰ মাজলৈ ঘূৰি যাব, কি শুনাবা এতিয়া?
1: মই আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ এটি গীত সোঁৱৰাই দিবলৈ লৈছোঁ, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিবা।
0: কোনটো গান শুনাবা? ভূপেন হাজৰিকা
1: দেৱৰ অষ্ট আকাশৰে গানটো। হয়,

0: গীতটো তুমি কিয় বাছি ল'লা? এনেই বাছি ল'লা আচলতে, তুমি গীতটো গাই ভাল পোৱা চাগে?
1: হয়, ভাল লাগে।
0: ভূপেন হাজৰিকা আচলতে কি হয় তোমাৰ কাৰণে, কিদৰে চোৱা তুমি? অসমৰ এটা বহুত ডাঙৰ সত্তা ভূপেন হাজৰিকা বুলি ক'লে, আচলতে সংগীতৰ এজন এনেকুৱা পুৰুধা ব্যক্তি যাক চুই নোযোৱাকৈ কোনেও মানে সংগীতৰ দিশত পাৰ হৈ নাযায়, সকলোৱে এবাৰ হ'লেও চুই যায়। ভূপেন হাজৰিকাৰ গীতৰ কথাই বিশ্বক সামৰি লয়। তুমি যিহেতু সংগীতৰ শিক্ষা লৈছা, সেই শিক্ষা লোৱাৰ মাজত তুমি ভূপেন হাজৰিকাক কিদৰে চাইছা?
1: আমাৰ ভূপেন হাজৰিকাদেৱ অকল এজন গায়কে নহয়, তেওঁ সাহিত্যিক, তেওঁ সাহিত্য চৰ্চা কৰিছে, তেওঁ এজন শিল্পী, তেওঁ ছবি নিৰ্মাতা, গীতিকাৰ, লেখক হয়। তেওঁ আমাক সকলোকে আচলতে সৰুৰ পৰা ডাঙৰলৈকে, যেনেকৈ মই জুবিন দাৰ ক্ষেত্ৰত ক'লোঁ, তেনেকৈ আমাৰ কাৰণে ভূপেন হাজৰিকাদেৱ, তেওঁ আমাৰ কাৰণে বহুত গীত লিখি থৈ গৈছে, বহুত সাহিত্য চৰ্চা কৰি থৈ গৈছে, যিবোৰৰ পৰা আমি বহুত শিকিব পাৰোঁ।
0: আচলতে সেই ভূপেন হাজৰিকাই ইমানখিনি কাম কৰিছে যে আমাৰ কাৰণে বহুতখিনি কাম
1: সহজ কৰি থৈ গৈছে।
0: আমি আৰু নতুন নতুন চিন্তা কৰিবলৈ এটা বাট পাইছোঁ, যিহেতু কিছু চিন্তা তেওঁ আগতে কৰি আমাৰ বাবে এটা সমল তৈয়াৰ কৰি থৈ গৈছে, হয়নে? এইখিনি সময়ত মই ফ্লৰিনাৰ পৰা জানিব বিচাৰিছোঁ, সংগীতক লৈ ভৱিষ্যত কল্পনা কি, কিদৰে চাইছে নিজৰ ভৱিষ্যতটো, সংগীতক কিদৰে আগুৱাই লৈ যাব?
1: সৰুৰ পৰা এটা ৰাপ আছিলে সংগীতক লৈ, ডান্সক লৈ। মই ডান্স তেনেকৈ নকৰোঁ, মই বিহু ডান্সটো মই কৰোঁ, আৰু সংগীত সৰুৰ পৰাই চৰ্চা কৰিছোঁ। মই বৰগীত গাওঁ, লোকগীত গাওঁ, ভূপেন্দ্ৰ সংগীত গোটেইখিনি গাবলৈ চেষ্টা কৰোঁ, আচলতে শিকি আছোঁ, এনেকৈ আগবঢ়াই লৈ যাম বুলি ভাবিছোঁ। সৰুৰ পৰা মই প্ৰশিক্ষণ লৈছোঁ, ঘৰৰ মানুহে মোক ছাপোৰ্ট কৰিছে, সেইকাৰণে আজি এইখিনি আগবাঢ়ি আহিব পাৰিছোঁ। আৰু পাছলৈ নিজকে এজনী ভাল গায়িকা, এজনী বাঁহী বাদক হিচাপে দেখোঁ।
0: ফ্লৰিনা, গীতিকাৰ হ'বলৈ মন নাযায় নেকি?
1: গীতিকাৰ হ'বলে
0: তেনেকুৱা চৰ্চা কৰি থকা হোৱা নাই চাগে?
1: হয়, যিহেতু এইবাৰ হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ, পঢ়াৰ ফালেও মানে সকলোফালে আমি চাব লাগিব, অকল এটাতে মনোযোগ দিলে নহ'ব। যিহেতু মই এতিয়া হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰ কটন ইউনিভাৰ্চিটিত কৰি আছোঁ, আৰু

0: এখন ডিগ্ৰী দে, মোক ভাল এখন কলেজ লাগিবলৈ হ'লে মই পঢ়াটো ভালদৰে ৰাখিব লাগিব, মই মোৰ কালচাৰেল লাইনটো ভালদৰে ৰাখিব লাগিব, আৰু দুয়োটা একেলগে সমান্তৰভাৱে চলালৈ যোৱাটো মোৰ দায়িত্ব বুলি মই ভাবোঁ আৰু।
1: তুমি এইখিনি কথা যেতিয়া ক'লা যে পঢ়াৰ সমান্তৰালভাৱে তোমাৰ সংগীতৰ যি চৰ্চা তাক আগুৱাই লৈ যাব লাগিব, সংগীত সাধনাৰ বাবে পঢ়াৰ কিমান আৱশ্যক?
0: পঢ়াটো জীৱনত লাগিব, সৰুৰে পৰা মৃত্যুলৈকে, জন্মৰ পৰা মৃত্যুলৈকে পঢ়াৰ মানে শিক্ষাৰ শেষ নাই বুলি যে কয়। আৰু যদি মই এখন আজি ভাল প্লেটফৰ্ম এখন পাইছোঁ, মই কটন ইউনিভাৰ্চিটিত ভাল এখন প্লেটফৰ্ম পাইছোঁ, সেইটো মই পাইছোঁ মোৰ শিক্ষাৰ বাবে। যদি মই মেট্ৰিকৰ সময়ত ভালকৈ নপঢ়িলোঁ হয়, মই হয়তো কটন ইউনিভাৰ্চিটিত ছিট নাপালোঁ হয় আৰু মই এনেকুৱা প্লেটফৰ্ম এখন নাপালোঁ হয়। সেইটো কাৰণে মই ভাবোঁ যে মানুহৰ কালচাৰেল লাইনটোৰ লগতে এডুকেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট।
1: যিকোনো এখন মঞ্চত থিয় দিবৰ কাৰণে আচলতে শিক্ষাই তোমাক
0: সহায় কৰিব,
1: সহায় কৰিব, তাৰপিছতহে তোমাৰ প্ৰতিভা তুমি দেখুৱাবলৈ সক্ষম হ'বা। মানে সেই সাহসকণ শিক্ষাৰ পৰাই পায়। গীতৰ মাজলৈ যাওঁ।
0: এতিয়া আমাৰ সকলোৰে শ্ৰদ্ধাৰ খগেন মহন্তদেৱৰ দেহা কোলাহলে গীতটি গাবলৈ লৈছোঁ, তেওঁৰ লগত মই সংগত কৰিম হাৰমনিয়াম।

0: প্ৰেৰণা লৈ এটা প্ৰশ্ন লৈ আহিছোঁ হা, খুব ধুনীয়াকৈ গীত শিকালা। তোমাৰ সংগীতৰ আদৰ্শ কোন, বা কাক অনুসৰণ বা অনুকৰণ কৰি তুমি সংগীতৰ মাজলৈ সোমাই গৈছা বা সংগীতৰ শিক্ষা ল'বলৈ আগ্ৰহী হৈছা?
1: সৰু থকাৰে পৰা ভূপেন হাজৰিকাদেৱৰ, খগেন মহন্তদেৱৰ আৰু জুবিন দা সকলোকে সামৰি মই শিক্ষাখিনি লৈছোঁ। কোনো এজনক ক'ব নোৱাৰি, কাৰণ সকলোৰে পৰা যিমানখিনি শিকিছোঁ অলপ অলপ কৰি শিকিছোঁ আৰু সকলোৰে পৰা মই ইনস্পায়াৰ হৈছোঁ। আৰু যেতিয়া সৰুতে তেওঁলোকৰ গীতবোৰ শুনিছিলোঁ, ভাবিছিলোঁ ময়ো এনেকৈ এদিন গাম, তেনেকৈ প্ৰচেষ্টা চলাই আছোঁ।
0: এই যে বাদ্যবোৰ বজোৱাৰ যিটো তোমাৰ হাবিয়াস, বাঁহীটোৰ ক্ষেত্ৰত গম পালোঁ যে সেই কৃষ্ণৰ দৰে তুমি এটা বাঁহী বজাবলৈ ইচ্ছা কৰিয়ে তুমি দেউতাক এটা বাঁহী খুজিলা।
1: হয়,
0: হাৰমনিয়ামটো ধৰি লোৱা, সংগীতৰ চৰ্চা কৰোঁতে হাৰমনিয়ামটো এটা প্ৰয়োজনীয় আহিলে। যি গীতৰ শিক্ষা লয় তেওঁ হাৰমনিয়ামটো বজাবলৈ জানে। তাৰ বাহিৰে যিবোৰ বাদ্য তুমি বজাই আছা বা বজাবলৈ এতিয়া নিজৰ আয়ত্তত আনিবলৈ কচৰত কৰি আছা, সেই ধাৰণাটো তোমাৰ কেনেকৈ আহিল? মই হাৰমনিয়াম আৰু বাঁহীটোৰ কথা এতিয়া বাদ দিছোঁ।
1: যেতিয়া মই সৰুতে কম্পিটিশ্যনছ কৰিছিলোঁ স্কুলত, তেতিয়াতো সকলোখিনি বাদ্যযন্ত্ৰীয়ে থাকে ষ্টেজত। এতিয়া আৰু মানে কম্পিটিশ্যনৰ আগদিনা আমাৰ প্ৰেক্টিচ হৈছিলে, তেতিয়া হওঁতে হাৰমনিয়ামটোতো মই আগৰ পৰা ৰেহাৰ্চ কৰিছিলোঁ, এনেকৈ ঘৰতে আছিলে। বাঁহীটো আপোনাক ক'লোঁ, আৰু তেনেকৈ প্ৰেক্টিচত গ'লে মোৰ যেতিয়া মানে সকলোৱে যেতিয়া প্ৰেক্টিচ কৰি থাকে, যেতিয়া মোৰ নাম্বাৰ নাহে, তেতিয়া মই সকলোৱে বাদ্যযন্ত্ৰীবোৰ যাই যাই বজাই থাকোঁ। যেনেকৈ গীটাৰটোৱে বজালোঁ, পাৰ্কাশ্যনছবোৰ বজাওঁ, মানে এটা আগ্ৰহ আছে। মানে দেখি যেতিয়া মোৰ চকুৰ আগত বজাই থাকিব, তেতিয়া মই দেখি মোৰ বজাবলৈ মন যায়, তেনেকৈ বজাব মন গ'ল। তেনেকৈ গীটাৰটো দেখিলোঁ সৰুতে ষ্টেজত সেনেকৈ বজাই আছিলে, তেতিয়া মই দেখি পেলাই এনেকুৱা লাগিল ময়ো বজাম, তেতিয়া মই গীটাৰটো কিনিলোঁ। তাৰপিছত মই এতিয়া বৰ্তমান ঢোল শিকি আছোঁ, তাৰপিছত পেঁপা, মোৰ শিঙৰ পেঁপা, সেইটো বজাওঁ, তেনেকৈ সৰু সুৰা কিবা কিবি।
0: আৰু ভৱিষ্যতলৈ কি কি বাদ্য বজাম বুলি ভাবিছা?
1: ভৱিষ্যতলৈ মোৰ এতিয়া বৰ্তমান ভায়লিনটো শিকা হোৱা নাই, সেইটো শিকিম বুলি ভাবিছোঁ। ঢোলটো শিকি আছোঁ, যি যি আৰু আহে।
0: আচলতে মই ক'ৰবাত শুনিছোঁ যে যিসকলে খুব ভালকৈ বাদ্য বজাবলৈ জানে তেওঁলোকৰ সংগীতৰ ওপৰত যিটো দখল, সেই দখলটো খুব ভাল হয়। শ্ৰোতাসকলক ক'বলৈ বিচাৰিছোঁ যে মোৰ সন্মুখত এতিয়া গগনা আছে আৰু ফ্লৰিনাই খুব ভালকৈ গগনা বজায়, আৰু মই শ্ৰোতাসকলৰ বাবে তেওঁক অনুৰোধ কৰিছোঁ যে গগনাটো এবাৰ বজাই শুনাব।
1: নিশ্চয়, মই এটি গগনাৰ নাম গাই গগনাৰ ফাঁকি বজাই দিম।

0: ধন্যবাদ,
1: খুব ধুনীয়াকে বজাইছে,
0: ধন্যবাদ,
1: আৰু খুব ধুনীয়াকে গাইছে, আৰু গীতাৰ সংগত যি কৰিছে তোমাৰ মানদীপ মোদক খুব ধুনীয়াকে বজাইছে। মই অকণমান তোমাৰ সংগীতৰ কথালৈ আহিছোঁ, তোমাৰ দৈনন্দিন জীৱনত সংগীত চৰ্চাক তুমি কেনেকৈ লৈ যোৱা?
0: হয়, যিহেতু মই এতিয়া কটন বিশ্ববিদ্যালয়ত পঢ়ি আছোঁ আৰু মোৰ ঘৰ শুৱালকুছি, মই অহা যোৱা কৰোঁ, বাছে দি অহা যোৱা কৰোঁ। মই ৰাতিপুৱা যাওঁ কলেজলৈ, তাৰপিছত ক্লাছ হওঁতে 4:30 বাজে, ঘৰ আহি পাওঁতে 5:30 বাজি যায়। তাৰপিছত আহি মই অলপ ৰেষ্ট লৈ মই ইভিনিং সদায় ৰেগুলাৰ ৰিহাৰ্চখিনি কৰোঁ, আৰু গানৰ চৰ্চাটো ৰাখিবলৈ হ'লে ৰিহাৰ্চখিনি কৰিব লাগিব, আৰু ৰিহাৰ্চ ইজ ভেৰি ইম্পৰ্টেণ্ট, আৰু গলাটো খোলা ৰাখিবৰ কাৰণে ৰিহাৰ্চটো সদায় কৰিব লাগে বুলি মই ভাবোঁ। আৰু তাৰ লগতে মই মানে ৰিহাৰ্চখিনি কৰি উঠি মই যোনখিনি কলেজৰ কাম আছে, পঢ়া শুনা, সেইখিনি কৰোঁ। সেইখিনি কৰি উঠি ৰাতি ভাত খাবলৈ হয়, ভাত খাই উঠি মই বাঁহীটো সদায় ৰাতি সময়ত বজাওঁ, যিহেতু ৰাতিৰ সময়খিনি সদায় নিৰলিস্তব্ধ হয়, আৰু ৰাতি বেলকনিত ধুনীয়াকৈ ৰাহি বাঁহীটো প্ৰেক্টিচ কৰোঁ, আৰু শুনি ভাল লাগে, আৰু আমাৰ ঘৰৰ কাষৰ মানুহবোৰেও শুনি ভাল পায়। মানে কেতিয়াবা মনটো বেয়া লাগি থাকিলে, খং উঠি থাকিলে কিবা কথাৰ ওপৰত, মই বাঁহীটো লওঁ নহ'লে গীটাৰখন লওঁ, আৰু সেইটো মানে এটা মানে শান্তি দিয়ে মনত, কিয় নাজানো, কিবা হৈ থাকিলে মই বাঁহীটো বজাওঁ নিজে নিজে।

0: ভাল হৈ যায়
1: আচলতে সংগীত যিমানখিনি আমি মনোৰঞ্জনৰ এটা আহিলা হিচাপে লওঁ,
0: হয়
1: খুব এটা আধ্যাত্মিক এটা ধাৰা এটাও বহন কৰি ফুৰে,
0: হয় হয়
1: হয়নে? মই এইটো কথালৈ আহিবলৈ বিচাৰিছিলোঁ যে সংগীতে আচলতে মানুহৰ জীৱনটো কি ধৰণে সলনি কৰে, ওচৰ পাঁজৰৰ মানুহে তোমাক কি ধৰণে লয়, বা তুমি যে বাঁহীটো বজাই থাকা তেওঁলোকে ওচৰত আহি কয়নে কেতিয়াবা?
0: কয়, মানে যদি মই এদিনো বাঁহীটো স্কিপ কৰোঁ, ধৰা নবজাওঁ, মই ধৰা ঘৰত নাই, তেতিয়া মোৰ কাষৰ ওচৰ পাঁজৰৰ মানুহবিলাকে সোধে, গুণগুণ কি হ'ল, এইকেইদিন যোন বাঁহী বজোৱা নাই। মানে এদিন নবজালে মানে মানুহখিনিয়ে ভাবে যে গুণগুণৰ কি হ'ল, মানে মোৰ ঘৰত পতা নাম গুণগুণ হা, কাৰণে মানুহখিনিয়ে মোক গুণগুণ বুলিয়ে জানে, আৰু মোক সোধে কাষৰ খুৰা খুৰীহঁতে যে গুণগুণ আজিচোন বাঢ়িব যোৱা নাই কি হ'ল। মানে কাষৰ মানুহখিনিও মানে মোক লৈ সেইটোৱে মানে গৌৰৱান্বিত ফিল কৰে চাগে, মই এইটো ভাবোঁ। হয়, তেওঁলোকেও বহুত ছাপৰ্ট কৰে, কাষৰ চুবুৰীয়াখিনি বহুত ছাপৰ্টিভ হয়, আৰু মোক তেওঁলোকেও বহুত আগবঢ়াই লৈ গৈছে, বহুত ছাপৰ্ট কৰে ঘৰৰ মানুহখিনিৰ লগতে।
1: তোমাৰ ঘৰত বাগিচা আছে?
0: আছে আছে, মায়ে বহুত ভাল পায়,
1: খেলি মেলি ভাল পায়।
0: হয়,
1: তুমি যতন লোৱা নে বাগিচা?
0: মই ইমান নলওঁ, আমাৰ মায়ে বহুত চখিন হয় ফুল, বাৰাণ্ডাত ফুল, সকলো চব, আপুনি আমাৰ ঘৰলৈ গ'লে চবতে ফুলে পাব।
1: এটা খুব ধুনীয়া গীতলৈ যাব বিচাৰিছো, কি শুনাবা?
0: ফুলৰ কথা যিহেতু হৈ আছে, আমাৰ শ্ৰদ্ধাৰ অদিন্দিতা পলে গোৱা এটি গীত, বকুল ফুলৰ দৰে গীতটি। হয়,

0: ধন্যবাদ।
1: হিৰণ ভট্টাচাৰ্যৰ কথা আৰু অনিন্দিতা পলৰ কণ্ঠ এটি খুব ধুনীয়াকৈ তুমি গাইছা। এই গীতটোৰ লগত সংগতি ৰাখি মই এটা বেলেগ কথালৈ আহিবলৈ বিচাৰিছোঁ। ইতিমধ্যে আমি ভূপেন হাজৰিকাৰ কথা কৈছে, খগেন মহন্তৰ কথা কৈছে, জুবিন গাৰ্গৰ কথা পতা হৈছে, নাৰী কণ্ঠশিল্পীৰ কথা আমি পতা নাই। তোমাৰ মনটো ভাল লগোৱা, তোমাৰ খুব ভাল পোৱা এগৰাকী নাৰী কণ্ঠশিল্পীৰ

0: কথা সোধো, তুমি কাৰ কথা কবা আৰু কিয়? কাৰণ প্ৰত্যেকটো ভাল পোৱাৰ এটা কাৰণ থাকে, সেই কাৰণটো আমি জানিবলৈ ইচ্ছা কৰিছোঁ।
1: আমাৰ সকলোৰে শ্ৰদ্ধাৰ লতা মঙ্গেশকৰ মেম, তেওঁৰ গানবোৰ মোৰ খুব ভাল লাগে, সৰুৰ পৰাই শুনো আৰু এতিয়াও শুনো। আচলতে তেওঁৰ গীতবোৰ বহুত মিনিংফুল হয়, শুনি ভাল লাগে। আৰু চাবলৈ গ'লে নাইণ্টিছৰ গীতবোৰৰ আচলতে মিনিংবোৰ বেছি ধুনীয়া আছিলে আমাৰ এতিয়া জেনেৰেশ্যনতকৈ, মই ভাবোঁ। কিন্তু কিছুমানে এতিয়া জেনেৰেশ্যনত কিছুমান গান বনায় ন, মিনিং কিছুমান নাথাকে, উল্টা পুল্টা মিনিং কিছুমান দি দিয়ে। কিন্তু যদি আমি পিছু আগলৈ চাব যাওঁ, নাইণ্টিছৰ গানলৈ চাব যাওঁ, তেতিয়াৰ গানবোৰৰ মিনিংবোৰ বহুত ধুনীয়া আছিলে আৰু নিজৰ জীৱনৰ লগতো খাপ খায় কিছুমান গান।
0: আসলে সংগীতত মানুহে জীৱন বিচাৰি পায় কাৰণে সংগীতক আগবাঢ়ি গলে, হয় নে নহয়? তাৰপিছত আমাৰ মনৰ ভাল লগা গীতবোৰ সেইবোৰ হয় যিবিলাক গীতক আমি সোনকালে নিজৰ লগত সংযোগ কৰিব পাৰোঁ, নিজৰ লগত তাক ৰিজাই চাব পাৰোঁ, আৰু যিবিলাক গান খুব সহজে আমাক অন্তৰত সোমাই যায়, বুজি পাবলৈ সহজ, শুনিবলৈ সহজ। এতিয়াৰ প্ৰজন্মৰ কোনো নাৰী কণ্ঠশিল্পীৰ যদি কথা সোধো, তোমাৰ কোন প্ৰিয় আৰু কিয়?
1: মই সকলোৰে চিনাকি শ্ৰেয়া ঘোষাল বাইদেউৰ কথা কম। তেওঁ লতা মঙ্গেশকৰ মেম মেমৰ পিছতে মই তেওঁক ভাবোঁ মানে।
0: আচ্ছা, তুমি এতিয়াৰ প্ৰজন্মৰ পৰা শ্ৰেয়া ঘোষালক ভাল পোৱা আৰু আগৰ প্ৰজন্মৰ তুমি লতা মঙ্গেশকৰক ভাল পোৱা, এনেকৈ ক'ব পাৰোঁ মই?
1: হয়, ক'ব পাৰে।
0: এতিয়া গীতৰ মাজলৈ যদি আহিব বিচাৰোঁ, তুমি লতা মঙ্গেশকৰৰ গান শুনাবা নে শ্ৰেয়া ঘোষালৰ গান শুনাবা?
1: মই লতা মঙ্গেশকৰ মেমৰ গানেতেই শুনো। মই আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা আৰু লতা মঙ্গেশকৰ মেমে গোৱা গানেতেই গাবলৈ লৈছিলোঁ, কপি উঠে কিয় তাজমহলটো।

0: মই এটা কথা জানিবলৈ বিচাৰিছিলোঁ যে তুমি কি ভাবা ভাষাৰ জ্ঞান, ভাষা জ্ঞান থকাটো বা ভাষাৰ ওপৰত দখল থকাটো সংগীত শিল্পী এগৰাকীৰ বাবে কিমান প্ৰয়োজনীয়, কিমান গুৰুত্বপূৰ্ণ?
1: ফৰ এক্সাম্পল, মই আমাৰ জুবিন দাক ল'ম আৰু আমাৰ যাৰ মই এতিয়া গীত গালোঁ শ্ৰেয়া ঘোষাল আৰু লতা মংগেশকাৰ, ভূপেন হাজৰিকাদেৱ সকলোৱে, তেওঁলোক এজন ছিংগাৰ, তেওঁলোকে অকল অসমৰ মানুহখিনিয়ে নহয় তেওঁলোকক গোটেই বিশ্বৰ মানুহখিনি চিনি পায়, কাৰণ তেওঁলোকে বহুত বিভিন্ন ধৰণৰ ভাষাত গান গাইছে আৰু বিভিন্ন জেগাৰ মানুহে তেওঁলোকৰ গানবোৰ শুনিবলৈ বুজিবলৈ সক্ষম হৈছে। আৰু মই সেইকাৰণে ভাবোঁ যে ভাষাৰ জ্ঞান এইকাৰণে থাকিব লাগে যাতে অকল অসমৰ মানুহখিনি, মই এটা অসমীয়া গান গালে মোক অসমৰ মানুহখিনিয়ে মোক চিনি পাব, যদি মই হিন্দী গান গাওঁ, বেংগলী গান গাওঁ, আমাৰ হিন্দী সম্প্ৰদায়ৰ মানুহখিনিয়ে মোক গানটো বুজি পালে, বেংগলী সম্প্ৰদায়ৰ মানুহখিনিও বুজি পালে, তেনেকৈ গোটেইখিনি যদি মই লেংগুৱেজৰ জ্ঞান থাকে মোৰ ওচৰত আৰু যদি মই সেনেকুৱা ধৰণৰ গান কম্প'জ কৰোঁ, মই ভাবোঁ অকল অসমৰে নহয় বিশ্বৰ সকলোৱে মোক চিনি পাবলৈ সক্ষম হ'ব।
0: সংগীতৰ তোমাৰ কোনটো ধাৰা আটাইতকৈ ভাল লাগে? জোনৰ বুলি ক'লে কোনটো আটাইতকৈ প্ৰিয়?
1: গোৱালপৰীয়া লোকগীত খুব ভাল পাওঁ।
0: গোৱালপৰীয়া লোকগীতৰ যিটো আচলতে প্ৰসাৰ, সেই প্ৰসাৰটোৰ ক্ষেত্ৰত এটা নাম ল'ব লাগিব, সেই নামটো হৈছে
1: প্ৰতিমা পাণ্ডে বৰুৱা।
0: তুমি কাৰ গীত শুনাবা এতিয়া? প্ৰতিমা পাণ্ডে বৰুৱাৰ গীত শুনাবা?
1: হয় নিশ্চয়।

খুব ভাল লাগিলে। মোৰ প্ৰতিভাখিনি আপোনালোকে আগবঢ়াই লৈ অহাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকক। উঠি অহা সকলো প্ৰজন্মকে এনেকৈ আপোনালোকে আগবঢ়াই লৈ যাওক যাতে গোটেই বিশ্ববাসীয়ে তেওঁলোকৰ

0: প্ৰতিভাসমূহৰ বিষয়ে জানিব পাৰে, তেওঁলোকে এনেকৈ আগবাঢ়ি আহিব পাৰে।
1: ইমান পৰে শ্ৰোতাসকলে, নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী ফ্লৰিনা বৈশ্যৰ সৈতে প্ৰাঞ্জিৎ প্ৰীতম কলিতাৰ কথোপকথন শুনিলে।
2: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ।
1: কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান। জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: একাকপানী গুৱাহাটীৰ মহাবাহু শ্ৰোতাই সুকী সুকন্যা বুঢ়াগোহাঁইৰ কণ্ঠত আধুনিক গীত শুনিছে।

সুকী সুকন্যা বুঢ়াগোহাঁইৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বসুন্ধৰা কোমকালীৰ কণ্ঠত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত খেয়াল, ৰাগ শুদ্ধ সাৰংগ।

0: ইমান পৰে শ্ৰোতাসকলে সংস্কৃত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত বসুন্ধৰা কোমকালীৰ কণ্ঠত খেয়াল শুনিলে। ক্ষতেক পিছতে অসমীয়াত বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে: চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছিল। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পৰা দেশৰ অঞ্চল বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।

0: চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ ৰোজগাৰ মেলাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাষ্ট্ৰই কৰ্মযোগীসকলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু এতিয়া নিষ্ঠা আচৰণ তথা দৈনন্দিন কাম কাজেৰে এই আস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো তেওঁলোকৰ দায়িত্ব।
1: कर्मयोगी प्रारंभ जैसे मॉड्यूल से आपको अपनी जिम्मेदारियां समझने में बहुत सहूलियत होगी। मेरा आपसे आग्रह है कि इसका ज्यादा से ज्यादा लाभ उठाएं। आज भारत का युवा दुनिया के हर क्षेत्र में अपनी पहचान बना रहा है। यही स्पिरिट, यही ऊर्जा पब्लिक सर्विस में भी दिखाई देनी चाहिए। विकसित भारत ऐसे ही युवाओं के प्रयास से बनेगा जो अपने काम को देश सेवा का माध्यम मानते हैं।
0: श्री मोदी कय जे समग्र विश्वय देशर उन्नयन यात्रार अंश लबलै आग्रहे बाच्छाय आसे। তেওঁ কয় যে ভাৰতে সুযোগ, কৰ্মসংস্থাপন আৰু দেশৰ যুৱ প্ৰজন্মক গোলকীয় অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে বিভিন্ন দেশৰ সৈতে সহযোগিতা গঢ়ি তুলিছে। ভাৰত বিশ্বৰ নিৰ্ভৰযোগ্য যোগান শৃংখলা সহযোগী হৈ উঠা বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে।
1: दुनिया भारत के युवाओं और भारत की टेक्नोलॉजिकल प्रोग्रेस को लेकर बहुत उत्साहित है। आज दुनिया भारत की विकास यात्रा का हिस्सा बनना चाहती है। भारत भी दुनिया के अलग अलग देशों के साथ पार्टनरशिप कर रहा है। इसका उद्देश्य यही है कि भारत के युवाओं को अवसर मिले, रोजगार मिले, उनका सामर्थ्य खिल उठे। साथ साथ मैं चाहता हूं मेरे देश के नौजवानों को ग्लोबल एक्सपोजर भी मिले।
0: प्रधानमंत्री कोई যে প্ৰতিগৰাকী ভাৰতীয়ই 2047 চনৰ ভিতৰত দেশক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে উৎসৰ্গাৰ মনোভাৱেৰে কাম কৰি আহিছে আৰু এই লক্ষ্যত উপনীত হোৱাৰ বাবে দেশে ভালেমান খণ্ডত বিনিয়োগ কৰিছে। দেশৰ যুৱক যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ নতুন নতুন সুযোগ সৃষ্টি কৰা হৈছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে। নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলক আই গোট কৰ্মযোগী মঞ্চৰ সৰ্বাধিক উপকাৰ গ্ৰহণ কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে এনে কৰিলে তেওঁলোকে অতি সহজে নিজৰ দায়িত্ব পালন কৰিব পাৰিব। তেওঁ লগতে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীসকলে দেশৰ প্ৰগতিৰ প্ৰতি অৱদান আগবঢ়াব তথা নিজৰ কাম আৰু সিদ্ধান্তৰে বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আস্থা প্ৰকাশ কৰে। গুৱাহাটীৰ মালিগাঁৱত আয়োজিত ৰোজগাৰ মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নৱনিযুক্ত প্ৰাৰ্থীসকলক সততা, নিষ্ঠা, দৃঢ় সংকল্প আৰু জনসেৱাৰ

মানসিকতাৰে সুচাৰুৰূপে দায়িত্ব পালন কৰি এখন বিকশিত আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা আগবঢ়াবলৈ আহান জনায়। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিও উপস্থিত থাকে। ঊনবিংশ ৰোজগাৰ মেলাৰ জৰিয়তে আজি বিভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ অধীনত নিযুক্তি লাভ কৰা যুৱক যুৱতীসকলৰ মাজত 51,000ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। দেশৰ 47টা স্থানত আয়োজন কৰা এই মেলাৰ জৰিয়তে নিযুক্তি পত্ৰ লাভ কৰা প্ৰাৰ্থীসকলে ৰেল, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু উচ্চ শিক্ষা বিভাগকে ধৰি বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত যোগদান কৰিব। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰবিঅ' আজি দুপৰীয়া চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। ভ্ৰমণকালত শ্ৰীৰবিঅ'ই 26 মে'ৰ পৰা নতুন দিল্লীত হ'বলগীয়া কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে আজি সেৱাতীৰ্থত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। শ্ৰীৰবিঅ'ই কাইলৈ বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰ কথা। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনক তেওঁৰ জন্মদিনত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰীনবীনৰ উদ্ভাৱনী চিন্তা, সক্ৰিয় নেতৃত্বৰ লগতে সাংগঠনিক আৰু প্ৰশাসনিক কামৰ গভীৰ জ্ঞানে তেওঁক সকলোতে সন্মানৰ যোগ্য কৰি তুলিছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকীক গতিশীল নেতা হিচাপে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে শ্ৰীনবীনে দলৰ সংগঠন শক্তিশালী কৰা আৰু কাৰ্যকৰ্তাসকলক উৎসাহিত কৰাত আত্মনিয়োগ কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে নীতিন নবীনৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি কয় যে শ্ৰীনবীনৰ কৰ্মৰাজিয়ে সেৱাৰ আদৰ্শ আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি থকা প্ৰতিশ্ৰুতিবদ্ধতাক প্ৰতিফলন কৰে। সংক্ষিপ্ত প্ৰাকৃতিক গেছ CNGৰ আজি প্ৰতি কিলোগ্ৰামত এটকাকৈ মূল্য বৃদ্ধি কৰা হৈছে। ইন্দ্ৰপ্ৰস্থ গেছ লিমিটেডে এই সিদ্ধান্ত লোৱাৰ পাছতে দিল্লীত প্ৰতি কিলোগ্ৰাম CNGৰ মূল্য 81.09 টকালৈ বৃদ্ধি হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। তেল বিপণন কোম্পানীটোৱে এটা বিবৃতিযোগে কেতবোৰ নিৰ্দিষ্ট খণ্ডত চাহিদা বৃদ্ধিৰ বাবে একাংশ খুচুৰা বিপণন কেন্দ্ৰত দেখা দিয়া চাহিদা যোগানৰ ভাৰসাম্যহীনতা সাময়িক আৰু অস্থায়ী বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা অইল ইণ্ডিয়াৰ 42,000ৰো অধিক খুচুৰা বিপণন কেন্দ্ৰৰ ভিতৰত সীমিত সংখ্যক কেন্দ্ৰতহে এনে হোৱা দেখা গৈছে বুলি কোম্পানীটোৱে স্পষ্ট কৰি দিছে। ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে 1 মে'ৰ পৰা 22 মে'লৈ কোম্পানীটোৰ ইন্ধন বিক্ৰীৰ পৰিমাণ চকুত লগা ধৰণে বৃদ্ধি হৈছে। এই সময়ছোৱাত পেট্ৰলৰ বিক্ৰী 14% আৰু ডিজেলৰ বিক্ৰী প্ৰায় 18% বৃদ্ধি হৈছে। শক্তিপীঠ কামাখ্যাত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণ বন্ধ থাকিব। 26 জুনৰ পৰা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতি বছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত কাইলৈ পৰ্যন্ত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ কেলিফৰ্ণিয়াত এটা বিমান নিৰ্মাণ কাৰখানাত বিস্ফোৰণ হোৱাৰ সম্ভাৱনালৈ লক্ষ্য ৰাখি কাষৰীয়া প্ৰায় 40,000 বাসিন্দাক নিৰাপদ স্থানলৈ যাবলৈ নিৰ্দেশ দিয়া হৈছে। কাৰখানাটোৰ এটা টেংকৰ পৰা ঔদ্যোগিক ৰাসায়নিক পদাৰ্থ নিৰ্গত হোৱাৰ পৰিপ্ৰেক্ষিতত বিস্ফোৰণ হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। স্থানীয় প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি বৃহস্পতিবাৰে বিয়লিৰ পৰা গাৰ্ডেন গ্ৰভত থকা কাৰখানাটোত ৰাসায়নিক পদাৰ্থ নিৰ্গত হৈ আছে। এই অতি উষ্ণ টেংকটোত মিথাইল মেথাক্ৰাইলেট মজুত ৰখা হৈছে। এই ৰাসায়নিক পদাৰ্থ এক্ৰিলিক অৰ্থাৎ বিশেষ স্বচ্ছ প্লাষ্টিক প্ৰস্তুতত ব্যৱহাৰ কৰা হয়। চীনৰ হুনান প্ৰদেশৰ চিমেন অঞ্চলত ধাৰাষাৰ বৰষুণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা 7লৈ বৃদ্ধি হৈছে আৰু 14 জন লোক সন্ধানহীন হৈ আছে। দেওবাৰে হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অঞ্চলটোৰ 23খন চহৰ আৰু জিলা ক্ষতিগ্ৰস্ত হৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। যোৱা নিশা হায়দৰাবাদত অনুষ্ঠিত এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 55 ৰাণত পৰাস্ত কৰে। খেলখনত ছানৰাইজাৰ্ছ হায়দৰাবাদে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 4 উইকেটৰ বিনিময়ত 255 ৰাণৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। দলৰ হৈ ঈশান কিষাণে সৰ্বাধিক 79 ৰাণ কৰি আউট নোহোৱাকৈ থাকে।
প্ৰত্যুত্তৰত ৰয়েল চিলিণ্ডাৰ্ছ বেংগালুৰু

দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 4টা উইকেট হেৰুৱাই 200 ৰানহে কৰিবলৈ সমৰ্থ হয়। ঈশান কিষাণক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। খেলখনত জয়লাভ কৰা সত্বেও ছানৰাইজাৰ্ছ হায়দৰাবাদ প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে। ইয়াৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু পইণ্ট তালিকাৰ শীৰ্ষত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰবিঅ' 4দিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। দেশত সামগ্ৰিকভাৱে পেট্ৰল ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো জ্যোতিপ্ৰসাদ আগৰৱালৰ ৰচিত গীতৰ অনুষ্ঠান সুৰৰ জিঞ্জিৰি। অনুষ্ঠানত প্ৰথমে এয়া নমিতা ভট্টাচাৰ্য্য়।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: অনুষ্ঠানত এইবাৰ এয়া দীপেন বৰুৱা।

0: ইমান পৰে শ্ৰোতাসকলে সুৰৰ জিঞ্জিৰি অনুষ্ঠানত নমিতা ভট্টাচাৰ্য আৰু দীপেন বৰুৱাৰ কণ্ঠত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত গীত শুনিলে।
1: Frequent headaches, allergies, joint pain, recurrent cold? Looking for a natural way to restore your health? Discover the benefits of homeopathy at Regional Research Institute for Homeopathy, Guwahati. With personalized treatment, gentle medicines, and a holistic approach, we care for acute and chronic conditions for all age groups. For affordable healthcare solutions without side effects, visit RRIH Bhetapara, Guwahati.
2: তোর লড়াটো কেতিয়া?

0: বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ চন্দ ভট্টাচাৰ্য। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি

0: এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজন ভট্টাচাৰ্য। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ নিযুক্তি মেলাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাষ্ট্ৰই কৰ্মযোগীসকলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু এতিয়া নিষ্ঠা, আচৰণ তথা দৈনন্দিন কাম কাজেৰে এই আস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো তেওঁলোকৰ দায়িত্ব। শ্ৰীমোদীয়ে কয় যে সমগ্ৰ বিশ্বই দেশৰ উন্নয়ন যাত্ৰাৰ অংশ ল'বলৈ আগ্ৰহেৰে বাট চাই আছে। তেওঁ কয় যে ভাৰতে সুযোগ, কৰ্মসংস্থাপন আৰু দেশৰ যুৱ প্ৰজন্মক গোলকীয় অভিজ্ঞতা প্ৰদানৰ উদ্দেশ্যে বিভিন্ন দেশৰ সৈতে সহযোগিতা গঢ়ি তুলিছে। ভাৰত বিশ্বৰ নিৰ্ভৰযোগ্য যোগান শৃংখলা সহযোগী হৈ উঠা বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। গুৱাহাটীৰ মালিগাঁৱত আয়োজিত নিযুক্তি মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নৱনিযুক্ত প্ৰাৰ্থীসকলক সততা, নিষ্ঠা, দৃঢ় সংকল্প আৰু জনসেৱাৰ মানসিকতাৰে সুচাৰুৰূপে দায়িত্ব পালন কৰি এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা আগবঢ়াবলৈ আহান জনায়। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি উপস্থিত থাকে। নিযুক্তি পত্ৰ বিতৰণৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2022 চনত আৰম্ভ হোৱা স্বচ্ছ আৰু নিকা প্ৰযুক্তিৰ প্ৰক্ৰিয়া অটুট আছে আৰু বৰ্তমানলৈকে এই প্ৰক্ৰিয়াৰ অধীনত প্ৰায় 12 লাখ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। জনসেৱাই দেশসেৱা বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। তেল বিপণন কোম্পানীটোৱে এটা বিবৃতিযোগে কেতবোৰ নিৰ্দিষ্ট খণ্ডত চাহিদা বৃদ্ধিৰ বাবে একাংশ খুচুৰা বিপণন কেন্দ্ৰত দেখা দিয়া চাহিদা যোগানৰ ভাৰসাম্যহীনতা সাময়িক আৰু অস্থায়ী বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা অইল ইণ্ডিয়াৰ 42,000ৰো অধিক খুচুৰা বিপণন কেন্দ্ৰৰ ভিতৰত সীমিত সংখ্যক কেন্দ্ৰতহে এনে হোৱা দেখা গৈছে বুলি কোম্পানীটোৱে স্পষ্ট কৰি দিছে। ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে 1 মেৰ পৰা 22 মেলৈকে কোম্পানীটোৰ ইন্ধন বিক্ৰীৰ পৰিমাণ চকুত লগা ধৰণে বৃদ্ধি হৈছে। এই সময়ছোৱাত পেট্ৰলৰ বিক্ৰী 14% আৰু ডিজেলৰ বিক্ৰী প্ৰায় 18% বৃদ্ধি হৈছে। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা কৰিছে। 16 অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি শপতনিক বৰপেটা সত্ৰত সেৱা লৈ শ্ৰীদাসে কয় যে সত্ৰৰ ভূমি যিসকলে দখল কৰি আছে তেওঁলোকে নিজে সেই স্থানৰ পৰা আঁতৰি যোৱা উচিত, অন্যথা চৰকাৰে ব্যৱস্থা ল'বলৈ বাধ্য হ'ব।
1: কোনো যাতে সত্ৰ মাটি বেদখল কৰি নাথাকে, স্বেচ্ছাই যাতে এৰি দি পেলায়, যাতে আগন্তুক দিনত যাতে অনাকাংক্ষিত মানে ঘটনাৰ পৰা যাতে নিলগাই ৰাখিব পাৰে, তাৰ কাৰণে মই সেইসমূহ ৰাইজক আহ্বান জনাম। সত্ৰ মাটিত যিসকলে বেদখল কৰে উচ্ছেদ কৰাৰ উপৰিও এখন আইন প্ৰণয়ন কৰি পেলাই যাতে ভৱিষ্যতলৈ যাতে কোনো মাটি যাতে বেদখল কৰিব নোৱাৰে, তাৰ কাৰণে চিৰস্থায়ী এটা ব্যৱস্থা কৰিব পাৰিব বুলি মই আশা ৰাখিছো আৰু চৰকাৰক সেইটো আহ্বান জনাইছো।
0: অনাগত সময়ত বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসৰ সৈতে মিলি বৰপেটাৰ উন্নয়নত মনোনিৱেশ কৰিব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী কাউলিৰ পূব চন্দ্ৰনগৰ গাঁৱত যোৱা নিশা বনৰীয়া হাতীৰ আক্ৰমণত এগৰাকী যুৱকে প্ৰাণ হেৰুৱায়। মৃত যুৱকজন ৰিজয় দে বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত বাতৰি অনুসৰি 27 বছৰীয়া যুৱকজনে গাঁৱৰ পথেৰে গৈ থকা সময়ত এটা অকলশৰীয়া হাতীৰ মুখামুখি হয় আৰু হাতীটোৰ আক্ৰমণত থিতাতে প্ৰাণ হেৰুৱায়। জাকৰ পৰা ফালৰি কাটি অহা হাতীটোৱে অঞ্চলটোৰ কেইবাটাও পৰিয়ালৰ বাসগৃহৰ ক্ষতি কৰা বুলি জানিব পৰা গৈছে। শ্ৰীভূমি জিলা শিক্ষা বিভাগে কিছুদিন ধৰি হৈ থকা বৰষুণ আৰু সম্ভাৱ্য বান পৰিস্থিতিলৈ চাই জিলাখনৰ সকলো বিদ্যালয়ৰ বাবে সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ বিদ্যালয় পৰিদৰ্শক তথা জিলা শিক্ষা বিষয়া নীলমজ্যোতি দাসে জাৰি কৰা এই নিৰ্দেশনাত সকলো বিদ্যালয়ৰ মুৰববী, শিক্ষক শিক্ষয়িত্ৰী আৰু সংশ্লিষ্ট কৰ্মচাৰীসকলক প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। নিৰ্দেশনাত বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথি পত্ৰসমূহ বানৰ ক্ষতিৰ পৰা ৰক্ষা কৰি সুৰক্ষিত আৰু ওখ ঠাইত সংৰক্ষণ কৰিবলৈ কোৱা হৈছে। তদুপৰি বিনামূলীয়া পাঠ্যপুথি, বিদ্যালয় ইউনিফৰ্ম, প্ৰধানমন্ত্ৰী পৰিপুষ্টি আঁচনিৰ খাদ্য সামগ্ৰী, ৰন্ধন সামগ্ৰী আৰু অন্য চৰকাৰী সামগ্ৰীসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলৈ কোৱা হৈছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত কাইলৈ পৰ্যন্ত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে

0: মইও এবাৰ যাব লাগিব
1: নিশ্চয় নিশ্চয় তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাই আধুনিক গীত শুনিছে হান্তাউজিৰ কণ্ঠত

শান্তা উজিৰৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

असहमे है मन क्यों क्यों रूठे किनारे।

কৰিবলৈ লৈছোঁ আজিৰ বিয়লিৰ অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ, কিলোহাৰ্জ 1125, FM বেণ্ডৰ 102.4 মেগাহাৰ্জ আৰু নিউজ অন এয়াৰ এপত। আজি আমাৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মঞ্জু বড়ো আৰু বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, ট্ৰেন্সমিটাৰত ৰাজীৱ গগৈ, পৰিবহণত নয়ন দৈমাৰী, ডিউটি ৰুমত কৰবী গগৈৰ সৈতে প্ৰচাৰণ কক্ষত মাইক্ৰফোনৰ সন্মুখত এয়া মই ৰিমঝিম পতংগীয়া।

এয়া আকাশবাণী তেজপুৰ। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 8 দিন 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 23 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ

লাল বাহাদুৰ শাস্ত্ৰীয়ে কৈছিলে, জ্ঞান পিপাসু আৰু সাধনাৰত লোকক কোনো বাহ্যিক দুখ কষ্ট বা অভাৱ অনাতনৰ চিন্তাই বিচলিত কৰিব নোৱাৰে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ অৰ্ধ আকাশ অনুষ্ঠানটি। আজি অৰ্ধ আকাশ অনুষ্ঠানটিত শুনাবলৈ লৈছোঁ ৰুবি সিংহৰ কণ্ঠৰ কেইটিমান আধুনিক গীত।

শ্ৰোতা ইমান পৰে অৰ্ধ আকাশ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। কিছু সময় পাছতে 6:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে হিন্দীত আৰু ইংৰাজীত বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

আৰাধনা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু পৰিচয়। আজিৰ অনুষ্ঠান পৰিস্থিতিৰ পাছতেই শুনিবলৈ পাব গীতালি। আজি গীতালিত শুনিবলৈ পাব কেইটিমান হিন্দী বোলছবিৰ গীত। 6:45 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 আৰু 7:05 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত হিন্দীত আৰু ইংৰাজীত বাতৰি, আৰু 7:10 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত অসমীয়াত বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 7:20 কিশোৰ জগত, 7:50 শুনিবলৈ পাব আজিৰ দিনটো, 8:00 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শিৰোনামসমূহ ৰিলে কৰি শুনোৱা হ'ব। 8:02 আকাশবাণীৰ 90 বছৰ পূৰ্তি সম্পৰ্কে আগবঢ়োৱা এটি অনুষ্ঠানৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব, আৰু তাৰ পাছতেই শুনিবলৈ পাব আধুনিক গীত। 8:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধিয়া আৰু News@9 ৰিলে কৰি শুনোৱা হ'ব। 9:15 শুনিবলৈ পাব কেইটিমান বিহু গীত। 9:30 কথা পাতোঁ আহক, নিশা 10:00 আগবঢ়োৱা হ'ব হিন্দী বোলছবিৰ গীত, আৰু তাৰ পাছতেই 10:30 আজিৰ অধিৱেশনৰ অন্ত পৰিব। এয়াই আছিল আমাৰ কেন্দ্ৰৰ পৰা আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু আভাস। এয়া আকাশবাণী তেজপুৰ। আগবঢ়াইছোঁ গীতালি। অনুষ্ঠানৰ আৰম্ভণিতেই শুনাবলৈ লৈছোঁ কুমাৰ চানু আৰু সাধনা স্বৰ্গমৰ কণ্ঠত দিৱানা বোলছবিৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ কুমাৰ চানু, অলকা য়াগ্নিক আৰু সংগীবৃন্দৰ কণ্ঠত দিৱানা বোলছবিৰ আন এটি গীত।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ কুমাৰ চানুৰ কণ্ঠত তুমছে আচ্ছা কণ হে বোলছবিৰ এই গীতটি।

এয়া আকাশবাণী তেজপুৰ। কিছু সময় পাছতে 6:45 আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহ হ'ল, মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে লখিমপুৰৰ ৰূপামণি গড়ৰ ইতিহাস ৰচনা, ৰাজ্যত অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ত প্ৰায় 861 কোটি টকা বিনিয়োগেৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীক সাক্ষাৎ, ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বিষয়ে আলোচনা, এখন একত্ৰিত আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাবলৈ নিযুক্তিমালাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পাঞ্জাব কিংছৰ খেল। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই অংকুৰ জ্যোতি শৰ্মা আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, এতিয়া শুনক বিতং বাতৰি। লখিমপুৰৰ ৰূপামণি গড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে, অসমৰ ভনীতা টিমুংপিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলটোৱে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্মতুণ্ডুত, কপিল দেৱ, ষ্টেনজিন কৰল আদি কেইবাজনো ভাৰতীয় পৰ্বতাৰোহী সদস্য আছিল। ৰূপামণি গড়ৰ এই সফলতা তেওঁৰ গৃহ জিলাত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। ভগ্নীৰ এই সফলতাৰ মুহূৰ্তত তেওঁৰ ভাতৃয়ে এইদৰে কয়।
1: মই ৰূপামণিৰ ভাইটি, মোৰ নাম মাখন গড়, মই নগাঁও পথাৰ পৰা। শুনি বহুত ভাল লাগিছে। আমাৰ বাইদেউ যিহেতু 12 জন গৈছিলে, 12 জনৰ ভিতৰতে ফাৰ্ষ্ট মাউণ্টত গৈ পালে। তাৰ পৰা যোৱাকালি 2টামানতে ফোন কৰিছিলে, ফোন কৰি কৈছে মই ভালকে গৈ আহিলো বুলি। শুনি বহুত ভাল লাগিলে। তাৰপিছতে চবে আশা কৰি আছিলে ভালকে গৈ আহিব বুলি। অশেষ ভাল লাগিছে আৰু।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি কৰলৈ আৰু দলটোক নেতৃত্ব দিয়া ভনীতা টিমুংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকী এই সাফল্যই

0: অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। ৰাজ্য চৰকাৰে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নগৰাঞ্চলৰ উন্নয়নৰ বাবে 861 কোটিৰো অধিক টকা বিনিয়োগেৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে ৰাজ্যৰ নগৰ চহৰসমূহৰ দৈনন্দিন জীৱন উন্নত কৰাৰ উদ্দেশ্যে ৰূপায়ণ কৰা এই প্ৰকল্পসমূহৰ জৰিয়তে উন্নত পানী যোগান, ক্ৰয় প্ৰণালী আৰু গুৰুত্বপূৰ্ণ জলাশয়সমূহৰ পুনৰুজ্জীৱিতকৰণত গুৰুত্ব আৰোপ কৰা হৈছে। এই প্ৰকল্পসমূহে ৰাজ্যৰ হাজাৰ হাজাৰ পৰিয়ালক বিশুদ্ধ খোৱা পানী আৰু উন্নত অনাময় সুবিধা লাভ কৰাত সহায় কৰিব। শক্তিশালী নগৰীয়া আন্তঃগাঁথনি গঢ়ি তুলি নগৰাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ পৰিকল্পনা কৰা হৈছে। এই আঁচনিৰ অধীনত জনসাধাৰণৰ জীৱন ধাৰণ উন্নত কৰা আৰু নগৰাঞ্চলৰ সুবিধাৰ আধুনিকীকৰণৰ বাবে বিভিন্ন চহৰত কাম কৰা হ'ব। ইয়াৰ উপৰি পুখুৰী আৰু জলাশয়সমূহৰ পুনৰুজ্জীৱিতকৰণত গুৰুত্ব আৰোপ কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে আৰু বিগত সময়ছোৱাত ৰাজ্যৰ সামগ্ৰিক উন্নয়ন যাত্ৰাত আগবঢ়োৱা সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। বৈঠকত ডঃ শৰ্মাই উন্নত অসম গঢ়াৰ লক্ষ্যৰে আন্তঃগাঁথনি বিনিয়োগ, উদ্যোগ আৰু জনকল্যাণ শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ পৰিকল্পনা সম্পৰ্কে বিত্তমন্ত্ৰীগৰাকীৰ সৈতে বিশদভাৱে আলোচনা কৰে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে দখলকাৰীৰ বিৰুদ্ধে কঠোৰ আইনৰ পোষকতা কৰিছে। 16 অসম বিধানসভাৰ অধ্যক্ষ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত আজি সপত্নীক বৰপেটা সত্ৰত সেৱা লৈ শ্ৰীদাসে কয় যে সত্ৰৰ ভূমি যিসকলে দখল কৰি আছে তেওঁলোকে নিজে সেই স্থানৰ পৰা আঁচৰি যোৱা উচিত, অন্যথা চৰকাৰী ব্যৱস্থা ল'বলৈ বাধ্য হ'ব। অনাগত সময়ত বৰপেটা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসৰ সৈতে মিলি বৰপেটাৰ উন্নয়নত মনোনিৱেশ কৰিব বুলি অধ্যক্ষগৰাকীয়ে প্ৰকাশ কৰে। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। তেল বিপণন কোম্পানীটোৱে এটা বিবৃতিযোগে কেতবোৰ নিৰ্দিষ্ট খণ্ডত চাহিদা বৃদ্ধিৰ বাবে একাংশ খুচুৰা বিপণন কেন্দ্ৰত দেখা দিয়া চাহিদা যোগানৰ ভাৰসাম্যহীনতা সাময়িক আৰু অস্থায়ী বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা অল ইণ্ডিয়াৰ 42,000ৰো অধিক খুচুৰা বিপণন কেন্দ্ৰৰ ভিতৰত সীমিত সংখ্যক কেন্দ্ৰতহে এনে হোৱা দেখা গৈছে বুলি কোম্পানীটোৱে স্পষ্ট কৰি দিছে। ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে 1 মেৰ পৰা 22 মেলৈ কোম্পানীটোৰ ইন্ধন বিক্ৰীৰ পৰিমাণ চকুত লগা ধৰণে বৃদ্ধি পাইছে। এই সময়ছোৱাত পেট্ৰলৰ বিক্ৰী 14% আৰু ডিজেলৰ বিক্ৰী প্ৰায় 18% বৃদ্ধি পাইছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
1: চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে 19 নিযুক্তি মেলাত ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ৰাষ্ট্ৰই কৰ্মযোগীসকলৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু এতিয়া নিষ্ঠা, আচৰণ তথা দৈনন্দিন কাম কাজেৰে এই আস্থাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো তেওঁলোকৰ দায়িত্ব। শ্ৰীমোদীয়ে কয় যে সমগ্ৰ বিশ্ব দেশৰ উন্নয়ন যাত্ৰাৰ অংশ হ'বলৈ আগ্ৰহেৰে বাট চাই আছে। তেওঁ কয় যে ভাৰতে সুযোগ, কৰ্মসংস্থাপন আৰু দেশৰ যুৱ প্ৰজন্মক গোলকীয় প্ৰযুক্তিভিত্তিকতা প্ৰদানৰ উদ্দেশ্যে বিভিন্ন দেশৰ সৈতে সহযোগিতা কৰি তুলিছে। ভাৰত বিশ্বৰ নিৰ্ভৰযোগ্য যোগান শৃংখলা সহযোগী হৈ উঠা বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। দেশৰ 47টা স্থানত আয়োজিত নিযুক্তি মেলাৰ অধীনত আজি 51,000ৰো অধিক প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। গুৱাহাটীৰ মালিগাঁৱত আয়োজিত নিযুক্তি মেলাত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ প্ৰাৰ্থীসকলৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় নৱনিযুক্ত প্ৰাৰ্থীসকলে সততা, নিষ্ঠা, দৃঢ় সংকল্প আৰু জনসেৱাৰ মানসিকতাৰে সুচাৰুৰূপে দায়িত্ব পালন কৰি এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাব পাৰে। অনুষ্ঠানত গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি উপস্থিত থাকে। নিযুক্তি পত্ৰ বিতৰণৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2022 চনত আৰম্ভ হোৱা স্বচ্ছ আৰু নিকা নিযুক্তিৰ প্ৰক্ৰিয়া অটুট আছে আৰু বৰ্তমানলৈকে এই প্ৰক্ৰিয়াৰ অধীনত প্ৰায় 12 লাখ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে। জনসেৱাই দেশসেৱা বুলি শ্ৰীসোণোৱালে মন্তব্য কৰে।
2: আজি যিসকলক সন্মান সহকাৰে এটা অনুষ্ঠান পাতি তেখেতসকলক নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে, ইয়াৰ যোগেদি প্ৰতিজন নিযুক্তি পত্ৰ প্ৰাপকে আজি তেখেতসকলে দেশৰ প্ৰতি এটা যিটো দায়িত্ব, সেই দায়িত্বৰ কথা তেখেতসকলে উপলব্ধি কৰিছে আৰু সকলোৱে কৰ্মযোগী হিচাপে দেশ মাতৃক সততা নিষ্ঠাৰে সেৱা কৰিব লাগিব, নিজৰ মাতৃপিতৃক সেৱা কৰিব লাগিব, সমাজ সেৱা কৰিব লাগিব। জনসেৱাই হৈছে দেশ সেৱা। গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটো যিটো উল্লেখযোগ্য পদক্ষেপ ললে, তাৰ ফলত মই ভাবোঁ

0: ভারতবর্ষতে যুব সমাজে একটা নতুন দিগন্ত আবিষ্কার করবলে সক্ষম হয়েছে। আর আগন্তুক দিন 2047 মাননীয় প্রধানমন্ত্রী ডাঙরিয়ায় সকলকে আহ্বান জানাইছে, আমি 140 কোটি ভারতীয় ঐক্যবদ্ধভাবে নিষ্ঠায় যদি পরিশ্রম করো, নিশ্চিতভাবে এইখান ভারতবর্ষে বিশ্ব শ্রেষ্ঠ উন্নত রাষ্ট্র হব।
1: শক্তিপীঠ কামাখ্যা দেওয়ালয়ত অহা 22 জুনের অম্বুবাসী মেলা অনুষ্ঠিত হব। দেওয়ালয় কর্তৃপক্ষে প্রকাশ করা মতে 22 জুনের নিশা 9:08:42 অম্বুবাসীর প্রবৃতি হব। প্রবৃতির লগেলগে কামাখ্যা মন্দিরের দ্বার ভক্তর বন্ধ করে দিয়া হব। 23, 24, আর 25 জুনত কামাখ্যা মন্দিরের দ্বার সম্পূর্ণভাবে বন্ধ থাকিব। 26 জুনের পুয়া অম্বুবাসীর নিবৃত্তির পাশত মন্দিরের দ্বার ভক্তর পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰ অম্বুবাসীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। HPV প্ৰতিষেধক প্ৰদান অভিযানৰ ক্ষেত্ৰত গোৱালপাৰা জিলা প্ৰশাসনে বিশেষ গুৰুত্ব সহকাৰে সজাগতা অভিযান আৰম্ভ কৰিছে। আজি গোৱালপাৰাৰ মৰিয়ম নগৰত এই উপলক্ষে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাত জিলাৰ আয়ুক্ত প্ৰদীপ তিৱঙে এই প্ৰতিষেধকৰ উপকাৰিতা সন্দৰ্ভত ব্যাখ্যা কৰি ইয়াৰ বিৰুদ্ধে প্ৰচাৰিত কোনো উৰা বাতৰিত গুৰুত্ব নিদি নিজৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে 14-16 বছৰ বয়সৰ কিশোৰীসকলক এই প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনায়। জৰায়ুৰ মুখৰ কৰ্কট ৰোগ প্ৰতিৰোধ সন্দৰ্ভত শ্ৰী তিৱঙে এইদৰে কয়।
2: স্কুল প্রচারত যাব নালাগে, আজিকালি সকলোর ঘরতে মোবাইল আইফোন আছে বা ইন্টারনেট এক্সেসিবল হয়। হিউম্যান ডেভেলপমেন্ট ভাইরাসের উপর নিজে অলপ স্টাডি করে লোক লাগে, দেন কিনা যদি কব লাগা থাকে বা দেন কারবার যদি আশঙ্কা থাকে কিংবা যদি ডাউট থাকে আমার ওসর আহিব লাগে, আমি আপনাদের বুঝাই দিন ভালকে, কিন্তু কথাখিন ভালকে বুঝি লোক লাগে। এনে মানুষের আগে কৈছে কিনা কৈছে সোশ্যাল মিডিয়াত কিনা ওলাই দিছে কথাবিল এই বেয়া আমুক হব কিনা হব এইবিল বস্তুত যাব নালাগে, কারণ আমি জানি শুনি কেউ আমার সমাজখনক আমি ধ্বংস করব বিচার, আমার সমাজখনক সদায় সুরক্ষিত করব বিচার, আমার আই মাতৃসকল সদায় সুরক্ষিত আর হেল্দি করব বিচার, গতি এই কথাখিন ভালকে বুঝি।
1: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ পৰৱৰ্তী শুনানি পৰহিলৈ গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত কালি জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। পৰহিলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ইপিনে উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ নিৰ্দেশ অনুসৰি কালি আদালতত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ভিত্তিত কেছ ডায়েৰীৰ লগতে নিম্ন আদালতৰ নথি পত্ৰ দাখিল কৰা হয়। উৎকোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে যোৱা দুদিন ধৰি চলোৱা অভিযানত 1,66,00,000 অধিক ধন জব্দ কৰিছে। তদুপৰি অভিযুক্ত দাসে আহৰণ কৰা বিভিন্ন ঠাইৰ ভূ সম্পত্তিৰ নথি পত্ৰও জব্দ কৰা হৈছে। পরবর্তী বাতৰি শুনক অংকুৰ জ্যোতিৰ পৰা।
3: অসম আৰক্ষীয়ে BSFৰ সহযোগত কালি পুৱতি নিশা 10 অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰে আৰু ৰাজ্যত প্ৰৱেশ কৰাৰ পূৰ্বে উভতাই পঠিয়ায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰি কয় যে অসমৰ ভূমি, সংস্কৃতি আৰু স্বাভিমান সুৰক্ষিত ৰখাৰ সমূহীয়া স্বাৰ্থত সতৰ্কতা সদায় অব্যাহত থাকিব। তেওঁ কয় যে ৰাজ্যৰ সীমান্ত কেৱল ভৌগোলিক সীমাই নহয়, বৰং ই আমাৰ পৰিচয়, অধিকাৰ আৰু ভৱিষ্যতৰ সুৰক্ষা। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাৰদেশৰ অঞ্চল বিশেষে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত কাইলৈ পৰ্যন্ত প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰি সতৰ্কতা জাৰি কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। ইপিনে শ্ৰীভূমি জিলা শিক্ষা বিভাগে কিছুদিন ধৰি হৈ থকা বৰষুণ আৰু সম্ভাৱ্য বান পৰিস্থিতিলৈ চাই জিলাখনৰ সকলো বিদ্যালয়ৰ বাবে সতৰ্কতামূলক নিৰ্দেশনা জাৰি কৰিছে। জিলাখনৰ বিদ্যালয় পৰিদৰ্শক নীলমজ্যোতি দাসে জাৰি কৰা এই নিৰ্দেশনাত সকলো বিদ্যালয়ৰ মুৰব্বী, শিক্ষক শিক্ষয়িত্ৰী আৰু সংশ্লিষ্ট কৰ্মচাৰীসকলক প্ৰয়োজনীয় সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে। নিৰ্দেশনাত বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ নথি পত্ৰসমূহ বানৰ ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ সুৰক্ষিত আৰু ওখ ঠাইত সংৰক্ষণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ উপৰি বিনামূলীয়া পাঠ্যপুথি, বিদ্যালয় ইউনিফৰ্ম, প্ৰধানমন্ত্ৰীৰ পৰিপুষ্টি আঁচনিৰ খাদ্য সামগ্ৰী, ৰন্ধন সামগ্ৰী আৰু অন্য চৰকাৰী সামগ্ৰীসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিবলৈ কোৱা হৈছে। নিৰ্দেশনাটোত বৰষুণ বা বান সদৃশ পৰিস্থিতিত শ্ৰেণীকোঠা, খোৱাপানী স্থান, ৰান্ধনিঘৰ আৰু বিদ্যালয় চৌহদৰ বিপদজনক অংশসমূহত নজৰ ৰাখিবলৈ কোৱা হৈছে।

0: আৰক্ষী আৰু আছাম ৰাইফলছৰ এটা দলে কাছাৰ লক্ষীপুৰত বৰাক নদীৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰিছে। সুৰক্ষা বাহিনীৰ দলটোৱে গোপন সূত্ৰপম খেদি বৰাক নৈত অভিযান চলাই মণিপুৰৰ পৰা যন্ত্ৰচালিত নাৱৰে অনা এটা নিচাযুক্ত দ্ৰব্য জব্দ কৰে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা 8:02 সমাজ জীৱনত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সম্পৰ্কীয় এটি আলোচনা প্ৰচাৰ কৰা হ'ব। আলোচনাত অংশগ্ৰহণ কৰিব বিষয় বিশেষজ্ঞ ইন্দ্ৰনীল তালুকদাৰ আৰু কাব্যনীল তালুকদাৰে। অনুষ্ঠানটিৰ আগ ধৰিব জিঞ্জিৰাণী ডেকাই। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ। যোৰহাট জিলাৰ 31 নম্বৰ মধ্য চাৰিগাঁও গাঁও পঞ্চায়তৰ সভাগৃহত বাহনা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোট আৰু সামূহিক সম্প্ৰসাৰণ কোষৰ উদ্যোগত বৈজ্ঞানিক ভিত্তিক মীন পালনৰ এদিনীয়া কৰ্মশালা অনুষ্ঠিত হয়। বাহনা মহাবিদ্যালয়ৰ অধ্যক্ষ সোমবিদ চলিহাই কৰ্মশালাখন উদ্বোধন কৰে। কৰ্মশালাত বৈজ্ঞানিক ভিত্তিত ক্ষুদ্ৰ মীন পালনৰ যোগেদি আত্মনিৰ্ভৰশীল গ্ৰাম্য অৰ্থনীতি প্ৰতিষ্ঠা সন্দৰ্ভত আলোচনা কৰা হয়। শতাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰা এই কৰ্মশালাত নগাঁও মীন মহাবিদ্যালয়ৰ জলসংবৰ্ধন বিভাগৰ সহকাৰী অধ্যাপক ডঃ সংগীত প্ৰাণ বৈশ্য আৰু ডঃ অবিনাশ তালুকদাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ 2025-26 পৰ্যটন বৰ্ষৰ অহা 29 মে'ত অন্ত পৰিব। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই পৰহিলৈ উদ্যান বন্ধ কৰাৰ বাবে পূৰ্বে সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও পৰ্যটকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি এই সময়সীমা বৃদ্ধি কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুৱাহাটীৰ ৰাধা গোবিন্দ পথত অৱস্থিত গুৱাহাটী ডবা একাডেমীত আজিৰ পৰা 9 বছৰ অনুৰ্ধ গুৱাহাটী মহানগৰ ডবা চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। তৃতীয় ৰাউণ্ডৰ শেষত ল'ৰা শাখাত 3টা শীৰ্ষ বাছনিৰ মৈত্ৰ বৰুৱা, দ্বিতীয় ৰিয়ান ৰবিচ, শ্ৰীহান কুমাৰ হোৰ, ঋদ্ধিমান ভূঞা আৰু গৌৰৱ শৰ্মাই 3 পইণ্টকৈ সংগ্ৰহ কৰি শীৰ্ষস্থান দখল কৰিছে। ছোৱালী শাখাত আদিকা গিৰিয়ে তৃতীয় ৰাউণ্ডৰ শেষত 3 পইণ্ট সংগ্ৰহ কৰি একক শাখাত শীৰ্ষস্থান অধিকাৰ কৰিছে। বাতৰি শেষ কৰাৰ আগে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে লখিমপুৰৰ ৰূপামণি কৰৰ ইতিহাস ৰচনা। ৰাজ্যত অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ত প্ৰায় 861 কোটি টকা বিনিয়োগৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰীক সাক্ষাৎ, ৰাজ্যৰ সামগ্ৰিক উন্নয়নৰ বিষয়ে আলোচনা। এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ভাৰত গঢ়াত অৰিহণা যোগাবলৈ নিযুক্তিমেলাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু পাঞ্জাৱ কিংছৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব। নমস্কাৰ।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই কৰিশ্মা ৰায়। प्रधानमंत्री नरेंद्र मोदी और अमेरिका के विदेश मंत्री मार्क रूबियो ने आज भारत अमेरिका व्यापार वैश्विक रणनीतिक साझेदारी में लगातार हो रही प्रगति, क्षेत्रीय तथा वैश्विक शांति और सुरक्षा से जुड़े मुद्दे पर चर्चा की। विदेश मंत्री मार्को रूबियो ने आज नई दिल्ली में सेवा तीर्थ में प्रधानमंत्री मोदी से मुलाकात की। श्री मोदी ने कहा कि भारत और अमेरिका विश्व कल्याण के लिए मिलकर काम करते रहेंगे। इस दौरान विदेश मंत्री डॉ सुब्रमण्यम जयशंकर और राष्ट्रीय सुरक्षा सलाहकार अजीत डोभाल भी उपस्थित रहे। श्री मार्को रूबियो 26 मई को होने वाली क्वाड विदेश मंत्रियों की बैठक में हिस्सा लेने के लिए 4 दिन की भारत यात्रा पर हैं। प्रधानमंत्री नरेंद्र मोदी ने कहा कि सरकारी नौकरियां नागरिकों के जीवन को बेहतर और आसान बनाने का महत्वपूर्ण माध्यम है। श्री मोदी ने आज वीडियो कॉन्फ्रेंसिंग के माध्यम से 19वें रोजगार मेले में कहा कि देश ने अपने कर्मयोगियों पर भरोसा जताया है। अब ये उनकी जिम्मेदारी है कि वे अपनी लगन, आचरण और रोजमर्रा के कामों से उस भरोसे का मान रखें और उसे और मजबूत करें। श्री मोदी ने कहा कि पूरी दुनिया भारत की विकास यात्रा का हिस्सा बनने के लिए उत्सुक है। नवनियुक्त 51,000 से भी अधिक युवाओं को नियुक्ति पत्र सौंपे गए। इसी कार्यक्रम में वाणिज्य और उद्योग मंत्री पीयूष गोयल ने कहा कि पिछले 12 वर्षों में सरकार का मुख्य प्रयास भर्ती प्रक्रियाओं में पारदर्शिता सुनिश्चित करना रहा है। उन्होंने विश्वास व्यक्त किया कि नए भर्ती हुए लोग 2047 तक देश को विकसित राष्ट्र बनाने की दिशा में महत्वपूर्ण योगदान देंगे।
2: विकसित भारत 2047 जब उस गोल, उस विजन को सामने रखते हैं तो हमारा काम भी बड़ा सुगम हो जाएगा। और हिम्मत से काम करें, अच्छा काम करें, बदलाव में पहल करें। जहां जहां कोई चीज में हमारे नई सोच है, नई

বা কৌশলগত প্ৰযুক্তি, বাণিজ্য আৰু বিনিয়োগ, শক্তি সুৰক্ষা, সংযোগ, শিক্ষা আৰু জনসাধাৰণৰ সম্পৰ্ককে ধৰি বিভিন্ন খণ্ডত দ্বিপাক্ষিক সহযোগিতাৰ ধাৰাবাহিক অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। ৰুবিঅই পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি বিভিন্ন আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়ত আমেৰিকাৰ দৃষ্টিভংগী সন্দৰ্ভত আলোচনা কৰে। শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ভাৰতৰ ধাৰাবাহিক সমৰ্থন পুনৰ দৃঢ় কৰি শ্ৰীমোদীয়ে আলোচনা আৰু কূটনীতিৰ জৰিয়তে সংঘাতসমূহৰ শান্তিপূৰ্ণ সমাধানৰ আহ্বান জনায়। চলিত বৰ্ষৰ জুলাই মাহৰ পৰা পশ্চিমবংগত আয়ুষ্মান ভাৰত আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে অনুষ্ঠিত এখন বৈঠকৰ অন্তত আজি কলকাতাত মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে এই কথা ঘোষণা কৰে। ৰাজ্যখনৰ স্বাস্থ্য সাথী আঁচনিৰ অধীনত ইতিমধ্যে অন্তৰ্ভুক্ত হোৱা হিতাধিকাৰীসকলক এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব। আনহাতে জুন মাহত আয়ুষ্মান ভাৰত আৰোগ্য মন্দিৰৰ সৈতে জড়িত বুজাবুজিৰ চুক্তি নতুন দিল্লীত স্বাক্ষৰিত কৰা হ'ব। শ্ৰীঅধিকাৰীয়ে কয় যে পশ্চিমবংগত প্ৰধানমন্ত্ৰী জন ঔষধি কেন্দ্ৰৰ সংখ্যা বৰ্তমানৰ 117টাৰ পৰা 459টালৈ বৃদ্ধি কৰা সন্দৰ্ভত এটা প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত 2,103 কোটি টকা আৰু আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত 976 কোটি টকা কেন্দ্ৰই আবণ্টন দিছে। ইতিমধ্যে 500 কোটি টকা লাভ কৰা হৈছে। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে আলিপুৰদুৱাৰ, কালিম্পং আৰু দক্ষিণ দিনাজপুৰ জিলাত নতুন মেডিকেল কলেজ আৰু উত্তৰবংগৰ বাবে নতুন এইমছ স্থাপনৰ প্ৰস্তাৱো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি উল্লেখ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা 27 মেলৈকে কেৰালামৰ বিভিন্ন অঞ্চলত প্ৰচণ্ড বৰষুণৰ আগজাননী দিছে। আজি ৰাজ্যখনৰ 9খন জিলাত য়েল্ল' এলাৰ্ট জাৰি কৰিছে। কাইলৈ 6খন জিলা আৰু সোমবাৰে 9খন জিলাত য়েল্ল' সতৰ্কতা অব্যাহত থাকিব। দক্ষিণ পশ্চিম আৰব সাগৰৰ কিছু অংশ, দক্ষিণ পূব আৰব সাগৰৰ অধিকাংশ, কমৰিন অঞ্চল, দক্ষিণ পশ্চিম, দক্ষিণ পূব আৰু পূব মধ্য বংগোপসাগৰ আৰু আজি আন্দামান মহাসাগৰৰ অধিক অংশলৈ দক্ষিণ পশ্চিম মৌচুমী বতাহ বলিছে বুলি বিভাগটোৱে জানিবলৈ দিছে। কেৰালাম কৰ্ণাটক লাক্ষাদ্বীপ উপকূলৰ মাছমৰীয়াসকলক চলিত মাহৰ 27 তাৰিখলৈকে সাগৰত প্ৰৱেশ নকৰিবলৈ বিভাগটোৱে পৰামৰ্শ প্ৰদান কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে ভাৰত তিব্বত সীমান্ত আৰক্ষীৰ প্ৰথমটো মহিলা অভিযানকাৰী দলক মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীসিঙে কয় যে ভাৰতৰ কন্যাসকলে বিশ্ব দৰবাৰত ভাৰতৰ নাৰী শক্তিক পুনৰ উজ্জীৱিত কৰিছে। এই অবিশ্বাস্য কৃতিত্বত জম্মু কাশ্মীৰৰ কাঠুৱাৰৰ অঞ্জলি দেৱীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছে বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে লখিমপুৰৰ ৰূপামণি গড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে অসমৰ ভনীতা টিমুং পীৰ নেতৃত্বত যোৱা এটা ভাৰতীয় তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্ম তুদুন্তু, কপিল দেৱ, ষ্টেনজিন কৰ্লকে ধৰি কেইবাজনো ভাৰতীয় পৰ্বতাৰোহী সদস্য আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি গৌৰলৈ আৰু দলটোক নেতৃত্ব দিয়া ভনীতা টিমুম্পিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আজি দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডৰ উত্তৰকাশীত উপস্থিত হয়। ভ্ৰমণকালত তেওঁ ভাৰত চীন সীমান্তৰ সমীপৰ হাৰ্চিল অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি নিৰ্বাচনী তালিকাৰ এছ আই আৰৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰে। আয়ুক্তগৰাকীয়ে হাৰ্চিলত বুথ পৰ্যায়ৰ বিষয়া মিণ্টু দেৱীৰ সৈতে মত বিনিময় কৰি ভোটাৰ তালিকাৰ পুনৰীক্ষণৰ কাম কাজ আৰু এই প্ৰক্ৰিয়াত বিয়লো এপৰ ব্যৱহাৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰে। তেওঁ কয় যে বিয়লো এপৰ জৰিয়তে শুদ্ধ ৰূপত নিৰ্বাচনী তালিকা প্ৰস্তুত কৰা, অনুপস্থিত, স্থানান্তৰিত, মৃত, নকল আৰু বিদেশী ভোটাৰক চিনাক্ত কৰা আৰু নতুনকৈ যোগ্য ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। দেশত সামগ্ৰিকভাৱে পেট্ৰল আৰু ডিজেলৰ নাটনি হোৱা নাই বুলি ইণ্ডিয়ান অইলে পুনৰ আশ্বাস দিছে। তেল বিপণন কোম্পানীটোৱে এটা বিবৃতিযোগে কেতবোৰ নিৰ্দিষ্ট খণ্ডত চাহিদা বৃদ্ধিৰ বাবে একাংশ খুচুৰা বিপণন কেন্দ্ৰত দিয়া চাহিদা যোগানৰ ভাৰসাম্যহীনতা সাময়িক আৰু অস্থায়ী বুলি অভিহিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত থকা অইল ইণ্ডিয়াৰ 42,000

0: আৰু অধিক খুচুৰা বিপণন কেন্দ্ৰৰ ভিতৰত সীমিত সংখ্যক কেন্দ্ৰতহে এনে হোৱা দেখা গৈছে বুলি কোম্পানীটোৱে স্পষ্ট কৰি দিছে। ইণ্ডিয়ান অইলে প্ৰকাশ কৰা মতে পহিলা মেৰ পৰা 22 মেলৈ কোম্পানীটোৰ ইন্ধন বিক্ৰীৰ পৰিমাণ চকু লগা ধৰণে বৃদ্ধি পাইছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। টছত জয়ী হৈ পঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। মল্লযুঁজত ভাৰতীয় গ্ৰেপলাৰ সুৰজ বশিষ্ঠ আৰু সাগৰ সিঙে আজি ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত 23 বছৰ অনূৰ্ধ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত পুৰুষৰ গ্ৰেকো ৰোমান শাখাৰ ফাইনেলত প্ৰৱেশ কৰি ভাৰতৰ বাবে 2টা ৰূপৰ পদক অৰ্জন কৰাৰ আশ্বাস প্ৰদান কৰে। 60 কেজি শাখাত সুৰজ বশিষ্ঠই কিৰ্গিস্তানৰ নুৰিস্তান চুইৰৰ কুলভক 3-2 গ'লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আনহাতে 68 কেজি শাখাত সাগৰ সিঙে ছৌদি আৰবৰ মুন্থিৰ আব্দুল্লাই জান্দুৰৰ বিৰুদ্ধে 4-0 গ'লত জয়লাভ কৰে। ফাইনেলত সুৰজ বশিষ্ঠই কাজাখাস্তানৰ আইবেক আইটেবেকক বিৰুদ্ধে আৰু সাগৰ সিঙে উজবেকিস্তানৰ আয়তজান খালমা খানভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি ঊনবিংশ ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' আজি দুপৰীয়া 4-দিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হয়। চলিত বৰ্ষৰ জুলাই মাহৰ পৰা পশ্চিমবংগত আয়ুষ্মান ভাৰত আঁচনিৰ শুভাৰম্ভ কৰা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু মল্লযুঁজত ভাৰতীয় গ্ৰেপলাৰ সুৰজ বশিষ্ঠ আৰু সাগৰ সিঙে আজি ভিয়েটনামৰ দা নাঙত অনুষ্ঠিত 23 বছৰ অনূৰ্ধ এছিয়ান মল্লযুঁজ প্ৰতিযোগিতাত পুৰুষৰ গ্ৰেকো ৰোমান শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰত এয়া আকাশবাণী তেজপুৰ। আগবঢ়াইছো পৰৱৰ্তী অনুষ্ঠান কিশোৰ জগত। আৰম্ভ কৰিবলৈ লৈছো কিশোৰ কিশোৰীসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান কিশোৰ জগত। শ্ৰোতাসকল, আজিৰ কিশোৰ জগত অনুষ্ঠানত তেজপুৰ গুৰুকুল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা এটি বিচিত্ৰা অনুষ্ঠান শুনিবলৈ পাব। আহকচোন অনুষ্ঠানটি উপভোগ কৰোঁ। অনুষ্ঠানৰ প্ৰথমেই শুনক এটি বাদ্যযন্ত্ৰৰ সংগীতানুষ্ঠান।

বাদ্যযন্ত্ৰৰ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি পৰিৱেশন কৰিলে গীটাৰত ঋষভ বৰা, চিৰঞ্জীৱ নাথ আৰু ঋষভ তামুলীয়ে, কীবৰ্ডত অন্তৰীপ কাশ্যপে আৰু ক্লেপ বক্সত হৰ্ষিল শৰ্মাই। এইবাৰ শুনক এটি সমবেত সংগীত, এই গীতটিৰ গীতিকাৰ প্ৰয়াত মনোৰঞ্জন বৰুৱা। সমবেত সংগীতটি পৰিৱেশন কৰিছে প্ৰীতিষ্ণা শইকীয়া, নিয়ৰকণা বৰা, কৃষ্টিনা বৰা, জোনাক স্নিগ্ধ মহন্ত, অৰ্চিতা দেউৰী, দেৱাশীষ ভৰদ্বাজ, ভূমিকা কলিতা, জাহ্নৱী মহন্ত, তপস্যা গোৱালা, হিমাশ্ৰী দেৱী, আৰোহী ফুকন, ইদ্ধান্ত বোস, নীলব্জা শইকীয়া, জয়শ্ৰী ডেকা আৰু তানজিল হুছেইনে।

0: নমস্কাৰ, মোৰ নাম অভিলাষ গোস্বামী। মই তেজপুৰ গুৰুকুল বিদ্যালয়ৰ ছাত্ৰ। এতিয়া মই এটি কবিতা আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম চিৰবিদ্ৰোহী। কবি জ্যোতিপ্ৰসাদ আগৰৱালা।
1: উষাৰ কোলাত গৈ উচুপি বিনাই পোহৰতে মাৰ যায়।
0: জানো জানো তাৰ গানো বিফলে নাযায়।
1: ৰূপান্তৰৰ মই যুগান্তৰৰ মই ভাৰতৰ জগতৰ বিদ্ৰোহী বীৰ্য। বিপ্লৱে বিপ্লৱে বিজুলী বজ্ৰহানি সুঘোষিত কৰি যাওঁ অগ্নিতুৰ্য। কালান্তৰৰ যি ৰূপান্তৰৰ যি যুগমীয়া সত্য সিয়েহে গুপ্ত নিত্য। সেই ব্যাপ্ত বিজুলীৰে গঢ়ি লওঁ আগ্নেয় অস্ত্ৰ। অম্বৰ ফালি চিৰি দিগম্বৰ যোগী মই যুগে যুগে পিন্ধু মাথো উপযোগী নব নব যুগবস্ত্ৰ। মহাকালে নাচে যি সৃষ্টি স্থিতি প্ৰলয়ৰ মধু মৃদু শান্ত প্ৰশান্ত উৎকট তাণ্ডৱ ভংগ। সেই কাল বাজনাৰ প্ৰধান ময়ে ওজা। পৰিতাল ব্ৰহ্মতাল ৰুদ্ৰতাল তাল ৰূপগন্ধ দ্ৰুত বিলম্বিত লয়ে মাৰ অনুচাতন। মন্ত্ৰ ফুকাৰি ময়ে বাই যাওঁ বিশ্ব মৃদংগ। আৱৰ্তন বিৱৰ্তন সংবৰ্তন পৰিৱৰ্তনৰ ময়ে দ্ৰুতগামী কাল ৰথচক্ৰ। পেশিত নিষ্পেষিত কৰি আগবাঢ়ি যাওঁ আলোকৰ বাটে বাটে সুসংযত গতিৰে অবক্ৰ। নৱ নৱ প্ৰপঞ্চৰ সনাতন ইচ্ছা মই শুভেচ্ছাৰ পোহৰেৰে জগত জ্বলাওঁ। সুতাসন ৰূপে মই পুৰণি খাণ্ডৱ দহি নৱ নৱ সৃষ্টিৰ পাতনি পেলাওঁ। ফুলতো কুমলীয়া শিলতো কঠোৰ মোৰ তপ্ত হৃদযন্ত্ৰ। ৰূপান্তৰেহে মাথো জগত ধুনীয়া কৰে এ মোৰ গায়ত্ৰী মন্ত্ৰ। চিৰ উদাসীন মই সংসাৰৰ ঘৰে ঘৰে থাকো হৈ সকলোতে মত্ত। কালৰ মন্ত্ৰ শুনি নিমিষতে ভাঙি ফালি মোহ মায়া বিয়োহ হু হুংকাৰে নাচো মই উলংগ উন্মত্ত। আগ্নেয়গিৰি ফুটি জ্বলন্ত জ্বালাময় অগ্নিবৃষ্টিৰূপে পৰো জগতত। ৰজাৰ কাৰে ঙুৰে ভিকসুৰু ঘৰ পুৰে লিলিহান জুই জ্বলে মোৰ এই অগ্নি নৃত্যত। অৰ্বুদ নিযুত প্ৰাণী জহি জহি যাই গছকত মোৰ দল দুপ খচকত অখণ্ড যাত্ৰাসূত। শাশ্বত অগ্নি প্ৰদীপ মূৰ্তিমান চিৰকল্যাণ মোৰ তাপ উমৰি জীৱনৰ হাঁহিটি ফুলাওঁ পোহৰেৰে বাট দেখুৱাওঁ। নৱ সৃষ্টিৰ বাবে পুৰণিক দেই পুৰি যাওঁ অতীতক আঁতৰাই ভৱিষ্য গঢ়ো। ময়েই মহাশক্তিমান অনাদি অনন্তব্যাপী ময়েই মাত্ৰ আছো চিৰ বৰ্তমান চিৰ বৰ্তমান। ধন্যবাদ।
2: এইবাৰ শুনক এটি কবিতা আবৃত্তি, পৰিৱেশন কৰিছে অভিষিক্তা পাঞ্চজন্যই।
3: কবিতাৰ শিৰোনাম ভাং ভাং ভাং। কবি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। ভাং ভাং ভাং ভাং লোহাৰ শিকলি ভাং চিং চিং চিং চিং দাহৰ বান্ধোন চিং খোল খোল খোল খোল কাৰাৰ ফাটক খোল ভাং ভাং দুৱাৰৰ দাং শুন হোৱা শুন শুন ঘোষিছে ৰণবিষান মুক্ত আকাশে উৰে দীপ্ত ৰঙা নিচান ৰক্তেৰে ৰঞ্জিত সুৰুজ উদ্যমান শুন মুকুতিৰ সুৰুজৰ আহ্বান হালোৱা হজোৱা হেৰ মজদুৰ কিষাণ মুক্তিমান মুক্তিমান মুক্তিমান। ধন্যবাদ।
2: এইবাৰ আগবঢ়াবলৈ লৈছোঁ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত এটি বৰগীত।

বৰগীতটি শুনিলে, বৰবীতটিৰ বিভিন্ন বাদ্যযন্ত্ৰত সংগত কৰিলে, তালত বিনীত বৰা, খোলত হৰশীল শৰ্মা, বাঁহীত হৰ্ষিতা বৰা, কীবৰ্ডত অন্তৰীপ কাশ্যপে। এইবাৰ শুনক এটি জিকিৰ।

শ্ৰোতাই যি কীৰ্তি শুনিলে। অনুষ্ঠানৰ শেষত আগবঢ়াবলৈ লৈছোঁ এটি বিহু। পৰিৱেশন কৰিছে তানজিল হুছেইন, হৰ্ষিল শৰ্মা আৰু অভিলাষ গোস্বামীয়ে। তেওঁলোকক ঢোলত সংগত কৰিছে বিনীত বৰা আৰু হৰ্ষিল শৰ্মাই, বাঁহীত হৰ্ষিতা বৰাই আৰু তালত চিৰঞ্জীৱ নাথে।

শ্ৰোতা ইমানপৰে তেজপুৰ গুৰুকুল বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ বাণীবন্ধন আৰু সম্পাদনা জিনিয়া শৰ্মাৰ, অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ।

সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ দিনটো অনুষ্ঠানটি। আজি 23 মে'। অসমৰ এগৰাকী বিশিষ্ট সংগীত শিল্পী তথা বেহেলা বাদক সুনীতা ভূঞাৰ জন্ম হৈছিল 1970 চনৰ আজিৰ দিনটোতেই। তেখেত বেহেলাত লোকসংগীত আৰু শাস্ত্ৰীয় সংগীতৰ লগত পাশ্চাত্য সংগীতক যুক্ত কৰাৰ বাবে বিখ্যাত। তেখেত সংগীত চিকিৎসা তথা মিউজিক থেৰাপীৰ লগতো জড়িত। উল্লেখযোগ্য যে 2005 চনত ৰাষ্ট্ৰীয় একতা সংঘই সংগীতৰ উৎকৃষ্টতাৰ বাবে তেখেতক প্ৰদান কৰিছিল ইন্দিৰা গান্ধী প্ৰিয়দৰ্শনী বঁটা। সুনীতা ভূঞাই বিভিন্ন কৰ্মশালা বক্তৃতা অনুষ্ঠানৰ লগতো জড়িত হৈ আছে। কেইবাটাও কৰ্পৰেট কোম্পানীত চাকৰি কৰাৰ পাছত তেওঁ বৰ্তমান প্ৰয়াস ফাউণ্ডেশ্যনৰ লগত জড়িত। আজি তেখেতৰ উপজা দিনৰ দিনা সংগীত শিল্পীগৰাকীলৈ জনালোঁ অশেষ শুভেচ্ছা।

কোচবিহাৰৰ ৰাজকুমাৰী তথা জয়পুৰৰ মহাৰাণী গায়ত্ৰী দেৱীৰ জন্ম হৈছিল 1929 চনৰ 23 মে' অৰ্থাৎ আজিৰ দিনটোতেই। তেখেতে মহাৰাজ ছাৱাই মানসিঙৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। 1962 চনত গায়ত্ৰী দেৱীয়ে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু বৃহৎ ভোটৰ ব্যৱধানত জয়ী হয়। তেখেতৰ দেহাৱসান ঘটে 2009 চনৰ 29 জুলাইত।

এভাৰেষ্ট জয় কৰা প্ৰথম ভাৰতীয় মহিলা বাসেন্দ্ৰী পলৰ জন্ম হৈছিল 1954 চনত। 1984 চনৰ আজিৰ দিনটোতেই অৰ্থাৎ 23 মে'ত তেখেতে সফলতাৰে এভাৰেষ্টত আৰোহণ কৰে। 1986 চনত তেখেতে অৰ্জুন বঁটা লাভ কৰাৰ লগতে 2019 চনত ভাৰত চৰকাৰৰ তৃতীয় বৃহৎ অসামৰিক সন্মান পদ্মভূষণ বঁটা লাভ কৰে।

আজি বিশ্ব কাচ দিবস। 2000 চনত আমেৰিকাৰ কাচ উদ্ধাৰকাৰী সংস্থা আমেৰিকান টৰ্টইজ ৰেস্কিউৰ পৃষ্ঠপোষকতাত এই দিৱস পালন কৰা হৈছিল। তেতিয়াৰে পৰা 23 মে'ৰ দিনটো বিশ্ব কাচ দিৱস হিচাপে পালন কৰা হয়। কাচক সুৰক্ষা প্ৰদান কৰাৰ উদ্দেশ্যে আৰু কাচসমূহক জীৱিত থকাত সহায়ক হোৱাকৈ কৰা মানুহৰ কাৰ্যকলাপক উৎসাহিত কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়।

বাংলা সাময়িক পত্ৰিকা সমাচাৰ দৰ্পণৰ প্ৰথম প্ৰকাশ হৈছিল ১৮১৮ চনৰ আজিৰ দিনটোতেই।

এগৰাকী ভাৰতীয় অধিবক্তা তথা পৰ্বতাৰোহী কল্পনা দাসৰ জন্ম হৈছিল 1966 চনত। তেওঁ আছিল মাউণ্ট এভাৰেষ্ট জয় কৰা প্ৰথমগৰাকী উৰিয়া পৰ্বতাৰোহী। 2019 চনৰ আজিৰ দিনটোতেই মাউণ্ট এভাৰেষ্টৰ পৰা অৱতৰণৰ সময়ত তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰে আৰু তাতেই তেখেতৰ দেহাৱসান ঘটে।

ছুইডেনৰ সাহিত্যিক পাৰ ফাবিয়ান লাগেৰভিষ্টৰ জন্ম হৈছিল 1891 চনৰ আজিৰ দিনটোতেই। 1951 চনত তেখেতে সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।

আমেৰিকাৰ এগৰাকী প্ৰখ্যাত বিজ্ঞানী জন ফৰ্বছ নাছ জুনিয়ৰৰ মৃত্যু হৈছিল 2015 চনৰ 23 মে'ত। খেল তত্ত্ব, ডিফাৰেঞ্চিয়েল জ্যামিত্ৰি আৰু আংশিক অৱকলজক সমীকৰণলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক স্মৰণ কৰা হয়।

জীৱ জগতৰ বৰ্গ আৰু প্ৰজাতি নিৰ্ণয় কৰিবলৈ এক নিৰ্দিষ্ট তত্ত্ব আগবঢ়োৱা আৰু দ্বি ৰাশিক বা দ্বিপদ নামাকৰণৰ সূচনা কৰা বিজ্ঞানী কেৰোলাছ লিনিয়াছৰ জন্ম হৈছিল 23 মে' অৰ্থাৎ আজিৰ দিনটোতেই ছুইডেনত। বিজ্ঞান জগতৰ প্ৰতি তেখেতৰ প্ৰধান অৱদান হ'ল জীৱ জগতৰ নামাকৰণৰ বাবে এক বৈজ্ঞানিক পদ্ধতিৰ সূচনা কৰা। তেখেতৰ নামকৰণ পদ্ধতিক দ্বিপদ নামকৰণ বুলি কোৱা হয়। তেখেতে বহুকেইখন গুৰুত্বপূৰ্ণ

পুথি রচনা কৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল চিষ্টেমা নেচাৰী। তেখেতৰ দেহাৱসান ঘটে 1778 চনৰ 10 জানুৱাৰীত।

এগৰাকী জাৰ্মান পাইলট, উৰাজাহাজ নিৰ্মাণৰ অন্যতম বাটকটীয়া অট্টো লিলিয়েনথালৰ জন্ম হৈছিল 1848 চনৰ আজিৰ দিনটোতেই। মানৱ ইতিহাসত তেওঁ প্ৰথমগৰাকী ব্যক্তি হিচাপে গণ্য কৰা হয় যিয়ে সফলতাৰে বাৰে বাৰে গ্লাইডাৰৰ সহায়ত নিয়ন্ত্ৰিত উৰণ কৰিবলৈ সক্ষম হৈছিল। তেওঁক বিশ্বজুৰি গ্লাইডাৰ কিং বুলিও জনা যায়। তেখেতৰ দেহাৱসান ঘটে 1896 চনৰ 10 আগষ্টত।

আকাশবাণী তেজপুৰ। কিছু সময় পাছতে 8 বজাত আকাশবাণী গুৱাহাটীৰ পৰা প্ৰচাৰিত মুখ্য বাতৰি শিৰোনামসমূহ ৰিলে কৰি শুনোৱা হ'ব।

0: আকাশবাণী গুৱাহাটীৰ নিশা আঠ বজাৰ মুখ্য বাতৰি পঢ়িছো অংকুৰজ্যোতি শৰ্মাই। লখিমপুৰৰ ৰূপামণি কৰে মাউণ্ট এভাৰেষ্ট শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে ইতিহাস ৰচনা কৰে। চৰকাৰী চাকৰি জনসাধাৰণৰ জীৱন ধাৰণ উন্নত আৰু সুগম কৰাৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে ঊনবিংশ নিযুক্তি মেলত ভাষণ দি এইদৰে মন্তব্য কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰে আৰু বিগত সময়ছোৱাত ৰাজ্যৰ সামগ্ৰিক উন্নয়ন যাত্ৰাত আগবঢ়োৱা সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে অমৃত আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত নগৰাঞ্চলৰ উন্নয়নৰ বাবে 861 কোটিৰো অধিক টকা বিনিয়োগ কৰে 58টা প্ৰকল্পৰ কাম আৰম্ভ কৰিছে। যোৰহাট জিলাৰ তিতাবৰ সমজিলাৰ অন্তৰ্গত বৰহলা অঞ্চলত প্ৰশাসনে আজি পদপথ আৰু পথৰ কাষৰ অবৈধ দোকান পোহাৰ উচ্ছেদ কৰে। উৎকোচলোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হোৱা অসম অসামৰিক সেৱাৰ বিষয়া লাচিত কুমাৰ দাসৰ বাসগৃহত দুৰ্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে যোৱা দুদিন ধৰি চলোৱা অভিযানত 1,66,00,000তকৈ অধিক নগদ ধন জব্দ কৰিছে। গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা পথত অৱস্থিত গুৱাহাটী দবা একাডেমীত আজিৰে পৰা 9 বছৰ অনুৰ্ধ গুৱাহাটী মহানগৰ দবা চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ পঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:05 নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। আগবঢ়াইছো আকাশবাণীৰ 90 বছৰ পূৰ্তি সম্পৰ্কে আগবঢ়োৱা এটি বিশেষ অনুষ্ঠানৰ পুনৰ প্ৰচাৰ।
2: আকাশবাণী তেজপুৰ সকলোকে প্ৰীতি ভৰা সাদৰ সম্ভাষণ জনাই মই নৱজিত শৰ্মাই আৰম্ভ কৰিবলৈ লৈছো আজিৰ বিশেষ অনুষ্ঠান। আমাৰ শ্ৰোতাসকল ইতিমধ্যে জ্ঞাত আকাশবাণীয়ে প্ৰচাৰণ সেৱাৰ 90টা বছৰ ইতিমধ্যে গৰকিছে। 1937 চনৰ 8 জুন তাৰিখে অল ইণ্ডিয়া ৰেডিঅ' নামে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় প্ৰচাৰ ব্যৱস্থা আমাৰ ভাৰতত গঢ় লৈ উঠিছিল। আকাশবাণী শব্দৰ অৰ্থ আকাশৰ পৰা নামি অহা বাণী, যিয়ে জনসাধাৰণলৈ তথ্য

শিক্ষা আৰু বিনোদন কঢ়িয়াই আনে। সেয়ে আমি ক'বলৈ বিচাৰিছোঁ, আকাশবাণীৰ 90 বছৰীয়া যাত্ৰা কেৱল এটা প্ৰচাৰ সংস্থাৰ ইতিহাস নহয়, ই ভাৰতৰ সামাজিক, সাংস্কৃতিক আৰু গণতান্ত্ৰিক বিকাশৰ এক জীৱন্ত দলিল। আৰু আকাশবাণীৰ এই গৌৰৱোজ্জ্বল 90 বছৰ উদযাপন কৰাৰ উদ্দেশ্যৰে আকাশবাণী তেজপুৰ কেন্দ্ৰই যোৱাকালি অৰ্থাৎ 15 মে' তাৰিখে তেজপুৰ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিছিল এটি লঘু সংগীতৰ সংগীতানুষ্ঠান সুৰৰ সন্ধিয়া। প্ৰিয় শ্ৰোতা, এতিয়া আমি এই সুৰৰ সন্ধিয়া অনুষ্ঠানটিৰ এটি অনাতাঁৰ প্ৰতিবেদন

0: বৰ্ষপূৰ্তি উপলক্ষে আয়োজিত লঘু সংগীতৰ অনুষ্ঠান সুৰৰ সন্ধিয়ালৈ সাদৰ সম্ভাষণ জনাইছোঁ। আকাশবাণীয়ে প্ৰথম প্ৰচাৰণ আৰম্ভ কৰিছিল 8 জুন 1936 চনত। সেয়ে বৰ্ষজোৰা কাৰ্যসূচী হিচাপে 1 মে'ৰ পৰা 15 মে'ৰ ভিতৰত সমগ্ৰ ভাৰততে প্ৰায় সকলোবিলাক আকাশবাণী কেন্দ্ৰই এনে অনুষ্ঠান উদযাপন কৰিছে।
1: অনুষ্ঠানটি আৰম্ভণি কৰা হয় বন্তি প্ৰজ্বলনৰ দ্বাৰা, তাৰ পাছতে সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্ঠিত কৰা হয়। আকাশবাণী তেজপুৰ কেন্দ্ৰৰ অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসে ভাষণ প্ৰসংগত অনুষ্ঠানটিৰ বিষয়ে এনেদৰে কয়।
2: 1936 চনত প্ৰথমে আকাশবাণী প্ৰচাৰণ আৰম্ভ হৈছিল। এই বছৰ আমি গোটেই বছৰ ধৰি পেলাই বিভিন্ন কাৰ্যসূচী আমি ৰূপায়ণ কৰি আছোঁ আৰু আমি শেষ পৰ্যায়ত উপনীত হৈছোঁ। সেইবাবে সমগ্ৰ ভাৰততে যিমানবিলাক আকাশবাণী কেন্দ্ৰ আছে প্ৰত্যেকটো কেন্দ্ৰকে একোটাকৈ সংগীতানুষ্ঠান, মডাৰ্ণ চঙে হওক বা লোকসংগীতেই হওক বা ৱেষ্টাৰ্ণ মিউজিকে হওক একোটাকৈ অনুষ্ঠান কৰিবলৈ আমাক আহ্বান জনাইছে আৰু সেই সূত্ৰে আমি আজি এই অনুষ্ঠান আয়োজন কৰিছোঁ। 1 মে'ৰ পৰা 15 মে'ৰ ভিতৰত আমি কৰিব লাগিছিলে, আমি শেষ দিনত আমি কৰিবলৈ লৈছোঁ। মই সকলোকে আজিৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ, লগতে আহ্বান জনাইছোঁ যেন আপোনালোকে এই অনুষ্ঠানটো সুকলমে উপভোগ কৰে।
1: ইয়াৰ পাছতে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ঘোষক প্ৰাঞ্জল শইকীয়াৰ দ্বাৰা ৰচিত তথা সুৰ কৰা আকাশবাণী তেজপুৰ শীৰ্ষক গীতটি সমবেত সংগীতৰূপে সমূহ ঘোষক ঘোষিকাই প্ৰদৰ্শন কৰে।

0: আমাৰ সৈতে বৰ্তমান আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সহকাৰী সঞ্চালক কাৰ্তিক সূত্ৰধৰ ছাৰ। ছাৰ, আজি আমাৰ এই 90 বছৰীয়া আমাৰ এই বিশেষ অনুষ্ঠানটিত আজি উপস্থিত আছে, ছাৰৰ পৰা আজি অনুভৱটি আমি জানিবলৈ বিচাৰিছোঁ।
1: হয়, খুব ভাল লাগিছে যে এটা সময়ত 2013 চনৰ পৰা 2014 চনত মই আকাশবাণী তেজপুৰ কেন্দ্ৰত কৰ্মৰত আছিলোঁ আৰু সুদীৰ্ঘ আজি প্ৰায় 12 বছৰ পিছত আকৌ মই আকাশবাণী তেজপুৰ কেন্দ্ৰত আহিছোঁ এটা অনুষ্ঠানৰ অতিথি হিচাপে। নিজৰ জাগা তেজপুৰ, আমি এইটো স্থানত আহি পেলাই যে অনুষ্ঠান উপভোগ কৰি আছোঁ, ৰাইজৰ সন্মুখত দুটা কথা ক'ব পাৰিছোঁ, সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। লগতে আকাশবাণীৰ 90 বছৰীয়া যাত্ৰাৰ যি অনুষ্ঠান যোৱা বছৰ জুন মাহৰ 8 তাৰিখৰ পৰা আৰম্ভ হৈছিল আৰু এই জুন মাহৰ 2026 চনৰ 8 তাৰিখে সমাপ্ত হৈছে, কিন্তু তাৰ মাজতে 1 তাৰিখৰ পৰা মহানিৰ্দেশালয়ৰ পৰা এটা নিৰ্দেশ আহিছিলে যে 1 তাৰিখৰ পৰা 15 তাৰিখৰ মাজত আমি যিমানখিনি গোটেই ভাৰতবৰ্ষৰ 420টা আকাশবাণী কেন্দ্ৰ আছে প্ৰত্যেকটা কেন্দ্ৰই যাতে বিভিন্ন ধৰণৰ অনুষ্ঠান কৰে, যেনে ৱাকেথন, মাৰাথন ৰেচ, লগতে সংগীতানুষ্ঠানৰ মাজত থাকিব আপোনাৰ ক্লাছিকেল মিউজিক, লোকসংগীত, লগতে ৱেষ্টাৰ্ণ মিউজিক, সেইখিনি আছিলে। গতিকে আজি 15 তাৰিখ শেষ দিন, আজি আকাশবাণী তেজপুৰ এই অনুষ্ঠানটো কৰিছে আৰু আমি অতিথি হিচাপে আহিছোঁ আৰু সঁচাকৈ খুব এটা ধুনীয়া পৰিৱেশ, বহুত লোক এই অনুষ্ঠানটো উপভোগ কৰিবলৈ আহিছে, আমি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। তবে শ্ৰোতাসকলক মই এটা অনুৰোধ জনাম যে আপোনালোকে ৰেডিঅ'ৰ লগত থাকক, ৰেডিঅ' শুনক, আপোনালোকৰ যিসকল পৰিয়ালৰ লোক আছে, আপোনালোকৰ ল'ৰা ছোৱালী আছে, তেওঁলোকক ৰেডিঅ' শুনাওক আৰু ৰেডিঅ'ৰ লগত একাত্ম হ'বলৈ যিখিনি কৰিবলগীয়া আছে, ৰেডিঅ' শুনিলে মই এটা নিশ্চিত যে ৰেডিঅ' শুনিলে আপুনি নিশ্চয় আপোনাৰ যে কল্পনা শক্তি সেইটো নিশ্চয় বাঢ়ি যাব, সেইটো মোৰ একদম দৃঢ় বিশ্বাস। লগতে আৰু এটা কথা যে এই যে ৰেডিঅ' আপুনি যদি ভিজুৱেল মাধ্যমত যায়, আপুনি ভিজুৱেল মাধ্যমত গ'লে আপোনাৰ এটা সময় নষ্ট হৈ আছে, কিন্তু যদি ৰেডিঅ' শুনে আপুনি ৰেডিঅ'ৰ লগতে অনুষ্ঠান উপভোগ কৰি আপুনি বিভিন্ন আপোনাৰ যি যাৱতীয় কামখিনি আছে সেইখিনি আপুনি কিন্তু এই ৰেডিঅ'ৰ অনুষ্ঠান উপভোগ কৰি আপুনি শুনিব পাৰিব। তো মই এটা কথাই ক'ম যে সকলোকে ৰেডিঅ'ৰ লগত জড়িত হওক, ৰেডিঅ'ক আপুনি শুনক আৰু আপোনাৰ চাৰিওফালে যিমান লোক আছে তেওঁলোকক ৰেডিঅ' শুনাবলৈ যত্ন কৰক। ধন্যবাদ।
0: ধন্যবাদ ছাৰ। আকাশবাণীৰ 90 বছৰ পূৰ্তি উপলক্ষে আমাৰ আয়োজিত আজিৰ এই লঘু সংগীতৰ সংগীতানুষ্ঠান সুৰৰ সন্ধিয়াত আমাৰ সৈতে উপস্থিত আছিল দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঙৰীয়া শ্ৰদ্ধাৰ পলাশমণি শইকীয়া ছাৰ। ছাৰ, আপোনাৰ পৰা আজিৰ এই অনুষ্ঠানটিৰ বিষয়ে দুই এষাৰ শুনিবলৈ বিচাৰিছোঁ।
2: হয়, খুব সুন্দৰ এক অনুষ্ঠান আজি আয়োজন কৰিছে তেজপুৰ আকাশবাণী কেন্দ্ৰৰ জৰিয়তে আৰু খুব কম সময়ৰ ভিতৰতে তেওঁলোকে গোটেই অনুষ্ঠানটো সুন্দৰকৈ সজাই পৰাই তুলিছে। আমাৰ এই কেন্দ্ৰৰ কেইবাগৰাকীও গায়ক গায়িকাৰ আমি গীত উপভোগ কৰিবলৈ সক্ষম হ'লোঁ, খুব সুন্দৰ তেওঁলোকৰ পৰিৱেশন। আৰু তেজপুৰৰ ওচৰৰ আমাৰ এই অঞ্চলৰ সকলো ৰাইজক তেখেতসকলে আমন্ত্ৰণ জনাই আমাৰ ইয়াত তেওঁলোকে সম্বৰ্ধনাও জনাইছে, গতিকে মই অনুষ্ঠানটো যথেষ্ট ভাল লাগিছে আৰু তেখেতসকলক মোৰ ফালৰ পৰা এই দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।
0: ধন্যবাদ ছাৰ। ইয়াৰ পাছতেই গীত পৰিৱেশন কৰে তেজপুৰৰ অন্যতম শিল্পী প্ৰণামী বৰঠাকুৰে।

0: আমাৰ আজিৰ এই অনুষ্ঠান সুৰৰ সন্ধিয়াত আমাক উপস্থিত থাকি অনুষ্ঠানটি জীপাল কৰাত সহায় কৰে শোণিতপুৰ জিলাৰ সাংস্কৃতিক উন্নয়ন বিষয়া আংসুমাই বসুমতাৰী বাইদেউ। বাইদেউ, আজিৰ এই অনুষ্ঠানটিত উপস্থিত থাকি আপোনাৰ অনুভৱ কেনেকুৱা? লগতে আকাশবাণীৰ বিষয়ে আপুনি কি ক'বলৈ বিচাৰিব আমাৰ শ্ৰোতাসকলক?
1: নৱজিত, আজি আকাশবাণী তেজপুৰৰ এনেধৰণৰ অনুষ্ঠানত আজি প্ৰথমবাৰ আহিছোঁ আৰু খুবেই ভাল লাগিছে। এইটো সুৰৰ সন্ধিয়া আছিলে, আকাশবাণী তেজপুৰৰ আমাৰ অনাতাঁৰ শিল্পীসকলৰ পাৰফৰ্মেঞ্চ দিছে আৰু খুবেই ভাল লাগিছে। অনাতাঁৰ শিল্পীটো ইজি কথা নহয় আৰু আমি উপভোগ কৰিব পাৰিছোঁ লাইভ অনাতাঁৰ শিল্পীসকলৰ, গতিকে খুব ভাল লাগিলে। আজি প্ৰগ্ৰামত খুব এনজয় কৰিলোঁ আৰু মোক ইয়ালৈ মাতি অনাৰ কাৰণে, ইনভাইটেশ্যন দিয়াৰ কাৰণে, আৰু খুব ধুনীয়াকৈ আমাক ৰিচেপশ্যন কৰিছে, ইমান ধুনীয়া প্ৰগ্ৰাম এটা চলাইছে, সেইকাৰণে মই আকাশবাণী তেজপুৰত ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ বাইদেউ। আমাৰ সৈতে আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ প্ৰাক্তন অনুষ্ঠান মুৰব্বী পল্লৱী কলিতা বাইদেউ। বাইদেউ আজি আমাৰ অনুষ্ঠানত উপস্থিত আছিলে। বাইদেউ, আজিৰ এই অনুষ্ঠানটোৰ বিষয়ে আপুনি দুই এষাৰ ক'লে আমাৰ শ্ৰোতাসকলে ভাল পাব নিশ্চয়কৈ। লগতে আকাশবাণীত আপোনাৰ অনুভৱৰ বিষয়ে আপুনি কি ক'ব বিচাৰিব?
2: আকাশবাণী যে ইমান 90 বছৰ ধৰি আকাশবাণী যিটো আমাৰ সেৱা আগবঢ়াই আছে আমাৰ সকলো শ্ৰোতাৰ কাৰণে, সেইটো যে আমাক সেইটো এটা মনত পেলাই দিয়া কথাও হ'ল। লগতে আমাৰ এই অনুষ্ঠান চালোঁ, সকলোৱে মানে এই কথাটো ইয়াত ভাগ ল'লে, সেইটো এটা ডাঙৰ কথা। আৰু আকাশবাণীৰ বিষয়ে মই কি ক'ম, আকাশবাণী তেজপুৰত মই যিমান দিন কাম কৰিছিলোঁ 2010 চনৰপৰা 2017 চনলৈ, এইকেইদিনৰ অভিজ্ঞতাৰ কথা মানে মই নিজে সমৃদ্ধ হৈছোঁ, এইটোৱে মই অনুভৱ কৰোঁ যে মই নিজে সমৃদ্ধ হৈছোঁ। কাৰণ এখন সাংস্কৃতিকভাৱে এখন ধনী এখন নগৰী চহৰ

0: আৰু মই সেইকাৰণে ইয়াত থাকি থকাকেইদিনকেইটা মই বহুত কথাই শিকিলোঁ। এতিয়া যদিও মোৰ চাকৰিত নাই, কিন্তু সেই মই ৰেডিঅ'ৰ লগত কিন্তু সদায় আছোঁ, সদায় সদায় অনাতৰ লগত মই থাকোঁ, মই সদায় ৰেডিঅ' শুনো। ভাল লাগিছে মোক আজি আহি পেলাই, ধন্যবাদ।
1: ধন্যবাদ বাইদেউ। ইয়াৰ পাছতেই গীতৰ শৰাই আগবঢ়ায় জ্যোতিৰূপা শৰ্মাই।

0: আমাৰ সৈতে আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ইন্দ্ৰজিৎ দাস ছাৰ। তেখেতে আজি আমাৰ অনুষ্ঠানত উপস্থিত হৈহি আমি তেখেতৰ পৰা আজি অনুষ্ঠানটিৰ বিষয়ে দুই এষাৰ শুনিব বিচাৰিছোঁ।
1: মই সদায় কওঁ যে আকাশবাণী হৃদয়ৰ বাণী, আমাৰ হৃদয়ত আছে আকাশবাণী। মই নিজেও এগৰাকী অংশকালীন ঘোষক হিচাপে মোৰ জীৱনৰ যিটো সম্পৰ্ক আকাশবাণীৰ সৈতে হৈছিল 2001 চনত সেই আৰম্ভ হৈছিল। সেই প্ৰথমে কেজুৱেল, তাৰপিছত কণ্ট্ৰেকচুৱেল, তাৰপিছত এতিয়া স্থায়ী চাকৰিয়াল হিচাপে আকাশবাণীত আছোঁ। গতিকে আকাশবাণী আমাৰ মনত সোমাই আছে আৰু আকাশবাণীৰ 90 বছৰীয়া যাত্ৰাত আজি আকাশবাণী তেজপুৰ কেন্দ্ৰই যিধৰণৰ অনুষ্ঠানৰ আয়োজন কৰিলে সঁচা

0: অতিকৈ ভাল লাগিছে, গীত শুনি আপ্লুত হৈছোঁ। বিশেষকৈ অংশকালীন ঘোষক ঘোষিকাসকলে ইমান সুন্দৰকৈ তেওঁলোকে সমবেত কণ্ঠৰ গীত পৰিৱেশন কৰিছে, সেই কথাটো মোক খুব ভাল লাগিছে। যেন এটা পৰিয়াল সকলো একেলগ হৈ তেওঁলোকে গীত পৰিৱেশন কৰিছে, তেওঁলোকৰ মনৰ যিটো আনন্দ, যিটো উৎসাহ, এই উৎসাহেৰে যি আয়োজন কৰিছে, সেই কথাটোৱে মোক আপ্লুত কৰিছে। কাৰণ মই নিজেও যিহেতু এগৰাকী কেজুৱেল এনাউন্সাৰ আছিলোঁ প্ৰথমতে, গতিকে মোৰ কিবা বেছি আপোন যেন তেনেকুৱা লাগে। গতিকে মই তেওঁলোকক এটা কথাই ক'ম, আকাশবাণী আমাৰ সকলোৰে, জ্যেষ্ঠসকল ক্ৰমান্বয়ে অৱসৰ লৈ, ক্ৰমান্বয়ে আমাৰ অনুষ্ঠানৰ পৰা বহু ব্যক্তি অৱসৰ ল'লে, ইতিমধ্যে আৰু কিছুসংখ্যক আছে, তেওঁলোকৰ সময়ৰ লগে লগে তেওঁলোকে অৱসৰ ল'ব, কিন্তু আমি আকাশবাণী ধৰি ৰাখিব লাগিব। গতিকে কোনেও কেজুৱেল কণ্ট্ৰেকচুৱেল এইবিলাক কথা ভাবিব নালাগে, এটা কথাই ভাবিব লাগে যে আকাশবাণী আমাৰ নিজৰ, আৰু তেনেকৈ ভাবিয়েই আকাশবাণীৰ সৈতে জড়িত হৈ আকাশবাণীক ৰাইজৰ হৃদয়ত স্থান দিব লাগিব। কাৰণ চাৰিওফালে এটা প্ৰতিযোগিতা, বৈদ্যুতিন মাধ্যমৰ সৈতে প্ৰতিযোগিতা, কোনেনো ৰেডিঅ' শুনে, এনেকৈ বহুতে হয়তো প্ৰশ্ন কৰিব, তাৰ মাজতো আমি ৰেডিঅ' শুনাব লাগিব, ৰেডিঅ' অনুষ্ঠান ৰাইজক শুনাব লাগিব, আৰু ছ'চিয়েল মিডিয়াত আমি খুব বেছি আচলতে ৰাইজৰ মাজলৈ যাব লাগিব, তেতিয়াহে তেওঁলোকে গম পাই থাকিব আমি কি কৰি আছোঁ, কি নাই কৰা। গতিকে তেওঁলোকৰ এটা আকৰ্ষণ হ'ব, সেই আকৰ্ষণৰ মাজেৰে আচলতে আমি তেওঁলোকৰ হৃদয়ত ঠাই ল'ব লাগিব। মই সেইকাৰণে ক'ম যে সকলোৱে নিজৰ বুলি আকাশবাণীক আগুৱাই লৈ যাওক। এই 90 বছৰীয়া যাত্ৰাই নহয়, ইয়াৰ পাছত আমি 100 বছৰ অতিক্ৰম কৰিম, তাৰ পাছতো আৰু আমি আগবাঢ়ি গৈ থাকিম। গতিকে আকাশবাণীক আমি সকলোৱে মিলি জীয়াই ৰাখিম। আকৌ শেষত কওঁ, আকাশবাণীক হৃদয়ৰ বাণী, এই হৃদয়ত আমাৰ যিদৰে আছে, সেইদৰে আমি সকলো এটা পৰিয়াল হৈ আগবাঢ়ি যাব লাগিব। ধন্যবাদ।
1: ধন্যবাদ ছাৰ। ইয়াৰ পাছতেই গীতৰ শৰাই আগবঢ়ায় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ ঘোষক প্ৰাঞ্জল শইকীয়াই।

অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথে। আৰু এনেদৰেই অন্ত পৰে আকাশবাণীৰ প্ৰচাৰণ সেৱাৰ গৌৰৱময় 90 বছৰ পূৰ্তি উপলক্ষে আকাশবাণী তেজপুৰ কেন্দ্ৰই আয়োজন কৰা লঘু সংগীতৰ সংগীতানুষ্ঠান সুৰৰ সন্ধিয়াৰ শ্ৰোতাসকলে উক্ত অনুষ্ঠানটিৰ এটি অনাতাঁৰ প্ৰতিবেদন।

0: শুনিলে। আমি আশাবাদী আপোনালোকে নিশ্চয়কৈ আমাৰ অনুষ্ঠানটি শুনি ভাল পালে। আৰু ইয়াৰ লগতে মই নৱজিৎ শৰ্মাই আজিৰ এই বিশেষ অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।
1: শ্ৰোতাই ইমান পৰে বিশেষ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াইছোঁ অনিমা চৌধুৰী কণ্ঠৰ কেইটিমান গীত।

হেমেন হাজৰিকাৰ কথা সুৰ আৰু অনিমা চৌধুৰীৰ কণ্ঠ সমৃদ্ধ গীতটি শুনিলে। অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ শিল্পীগৰাকীৰ কণ্ঠৰ আন এটি গীত। গীতৰ কথা কীৰ্তিকমল ভূঞা আৰু সুৰ মৃণাল কুমাৰ চৌধুৰীৰ।

শ্ৰোতাই ইমান পৰে অনিমা চৌধুৰীৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। কিছু সময় পিছতে 8:45 আৰু 9:00 আকাশবাণী দিল্লীৰ পৰা প্ৰচাৰিত ক্ৰমে সমাচাৰ সন্ধিয়া আৰু নিউজ @9 ৰিলে কৰি শুনোৱা হ'ব।

শ্ৰোতাই অংগৰাগ মহন্ত আৰু সংগীতবৃন্দৰ কণ্ঠত বিহুনাম শুনি আছে আকাশবাণী তেজপুৰৰ পৰা। এইবাৰ শুনো আহক শিল্পীবৃন্দৰ কণ্ঠৰ আন এটি বিহুনাম।

0: এয়া আকাশবাণী তেজপুৰ। আগবঢ়াইছোঁ পৰৱৰ্তী অনুষ্ঠান কথা পাতোঁ আহক। এই অনুষ্ঠানটি ইতিপূৰ্বে আমাৰ কেন্দ্ৰৰ দ্বাৰা প্ৰচাৰিত
1: কৰিবলৈ ওলাইছোঁ আমাৰ কথা পাতোঁ আহক অনুষ্ঠানটি। শ্ৰোতাসকল, জীৱনক পোহৰাই তোলে শিক্ষাই, আৰু শিক্ষাগুৰুৱে এই পোহৰৰ দিশে আগবঢ়াই লৈ যায় ছাত্ৰ ছাত্ৰীসকলক। শিক্ষা জ্ঞান নিষ্ঠা লগতে মূল্যবোধৰ কথা শিকায়, আৰু শিক্ষাগুৰুৱে নিজৰ জ্ঞান আৰু অভিজ্ঞতাৰে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যতৰ দিশত আগবঢ়াই লৈ যায়। এজন ভাল শিক্ষক হৈছে এখন উন্নত সমাজৰ মূল শক্তি, আৰু এনে এজন শিক্ষাগুৰুৱেই আজি আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে। তেখেত হৈছে তেজপুৰ বিশ্ববিদ্যালয়ৰ সহ উপাচাৰ্য শ্ৰী অমৰেন্দ্ৰ কুমাৰ দাস। ছাৰ, প্ৰথমে আপোনাক আমাৰ আজিৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ছাৰ, মই তেজপুৰ বিশ্ববিদ্যালয়ৰ কথা কৈছোঁ। তেজপুৰ বিশ্ববিদ্যালয় কেৱল উত্তৰ পূৰ্বাঞ্চলৰে নহয়, দেশৰ ভিতৰত এখন আগশাৰীৰ শিক্ষানুষ্ঠান, আৰু এই শিক্ষানুষ্ঠানৰ গুৰু দায়িত্ব এতিয়া আপুনি বহন কৰিছে। মই প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ, তেজপুৰ বিশ্ববিদ্যালয়ৰ আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনাৰ মূল লক্ষ্য কি, বা ভৱিষ্যত দৃষ্টিভংগী আপোনাৰ কেনেধৰণৰ?
2: আৰম্ভণিতে মই এইটো ক'ব লাগিব যে এখন বিশ্ববিদ্যালয় আগুৱাই যাবৰ কাৰণে বহুতকেইটা বস্তু চাব লগা
1: হয়।
2: আমি সাধাৰণতে এখন বিশ্ববিদ্যালয়ক অকল শিক্ষা ব্যৱস্থাৰ কি ধৰণে হৈ আছে সেইটোৰ ওপৰতে মানদণ্ড এটা বিচাৰ কৰিব বিচাৰোঁ, কিন্তু পৰিৱৰ্তিত অৱস্থাত অকল শিক্ষাৰ ওপৰতে এখন ইনষ্টিটিউচন বা ইউনিভাৰ্চিটিৰ মানদণ্ড নহয়। তাৰ লগত আপোনাৰ যিটো অৰ্থনৈতিক অৱস্থা আছে, সেই অৰ্থনৈতিক অৱস্থাটো স্বাৱলম্বী হৈ কেনেকৈ চলিব পাৰে সেইটো খুব বহুতেই প্ৰয়োজনীয়। আমাৰ আজি 75 বছৰ স্বাধীনতাৰ উত্তৰৰ পিছত এতিয়াও আমাৰ এটা মানসিকতা আছে যে যদিও চৰকাৰে বহু অনুষ্ঠান গঢ়ি উঠাইছে, সাধাৰণ মানুহৰ কাৰণে আমাৰ কাৰণে এইটোৱেই যে শিক্ষাটো ফ্ৰী হ'ব লাগে।
1: হয়,
2: আৰু শিক্ষাটো ফ্ৰী হোৱা বুলি লোৱাৰ লগে লগে আমি হয়তো আণ্ডাৰ গ্ৰেজুৱেট বা এটা ডিগ্ৰী পোৱালৈকে কৰিব পাৰোঁ। তাৰপিছত যিটো আছে সেইটো হৈছে হায়াৰ এডুকেশ্যন। চেণ্ট্ৰেল গভৰ্ণমেণ্টেও যিমানখিনি কৰিছে সেই বস্তুটোতো তেওঁলোকে এটা বস্তু দেখা যায় যে ইমান বছৰ পিছতো হায়াৰ এডুকেশ্যনৰ পাৰ্চেণ্টেজ GDP বৰ বেছি বঢ়া নাই, আৰু তেওঁলোকে ইতিমধ্যে প্ৰাইভেটাইজেশ্যনকো যথেষ্ট স্বীকৃতি দিছে, ভাল ভাল অনুষ্ঠান হৈছে, সেইটো প্ৰয়োজন। আৰু যিটো সকলোৰে শিক্ষা প্ৰয়োজন, ডিগ্ৰী হোৱা বা লিটাৰেচি হোৱা, সেইটো কিন্তু গভৰ্ণমেণ্টে ফ্ৰী কৰাৰ চেষ্টা কৰিছে। আজি যদি আমাৰ ষ্টেটতো চাই, নতুন গভৰ্ণমেণ্টে দায়িত্বভাৰ লোৱাৰ আগতেই তেওঁলোকে কৈছে যে ডিগ্ৰীলৈকে তেওঁলোকে শিক্ষাটো ফ্ৰী কৰিব। সেইখিনিলৈকে ঠিকেই আছে, কিন্তু শিক্ষা ব্যৱস্থাটো এনেকুৱা যে বহুত চেঞ্জ হৈ থাকে, আৰু সেই বস্তুটো চেঞ্জ হৈ থকাৰ লগে লগে আপুনি যদি নতুন কিবা এটা কৰাৰ কাৰণে আপোনাক আৰ্থিক প্ৰয়োজন হয় সেইটো সহজে নাহিব। আৰু তেজপুৰ ইউনিভাৰ্চিটিত আমি চেণ্ট্ৰেল ইউনিভাৰ্চিটি হিচাপে তেওঁলোকৰ যিখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বৰঙণি আছে সেই বৰঙণিৰ ওপৰতে আমি চলি আছোঁ। গতিকে এতিয়া তোমালোকে দেখিছা যে AIৰ কথা কৈছোঁ, এইটোৰ কথা কৈছোঁ, সেইটোৰ কথা, এই গোটেই বস্তুবিলাকতে যথেষ্টখিনি প্ৰয়োজন হয়। যদিও চেণ্ট্ৰেল গভৰ্ণমেণ্টে গোটেইখিনি কৈছে আৰু সেইটো আমি আগবাঢ়ি যাব লাগে বুলি কয়, যিকোনো বস্তু এটা অৰ্থনৈতিক সুবিধা নোহোৱাকৈ নোৱাৰে। আৰু আমাৰ আগত চেণ্ট্ৰেল ইউনিভাৰ্চিটি ধৰক এতিয়া 2খন আছে, আৰু আগতে 2খনেই ইউনিভাৰ্চিটি আছিলে, এতিয়া প্ৰত্যেকখন ডিষ্ট্ৰিক্টতেই ইউনিভাৰ্চিটি হৈছে। চেণ্ট্ৰেল ইউনিভাৰ্চিটি হিচাপে যদি আমি ভাবি যাওঁ ভৱিষ্যতে আন্তঃগাঁথনি ডাঙৰ কৰাৰ কাৰণে কিছু টকা হয়তো আমাৰ প্ৰয়োজন হ'ব। আৰু ইউনিভাৰ্চিটি বুলি কোৱাৰ লগে লগে

0: ৰিজিডিটি থাকি যায়। আজি আপুনি ফটকৈ কোৰ্চ এটা বন্ধ কৰিব নোৱাৰে, নতুনকৈ কোৰ্চ এটা আৰম্ভ কৰোঁতে যিখিনি আপোনাক ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন হয় সেইখিনি ইমিডিয়েটলি পোৱা নাযায়। সেই বস্তুখিনি আমি যদি চেণ্টাৰৰ ওপৰত নিৰ্ভৰ কৰি থাকোঁ সেইটো সম্ভৱ নহয়,
1: সম্ভৱ নহয়।
0: গতিকে আমাৰ পাঠ্যক্ৰমবিলাক এনেকুৱা ধৰণৰ কৰিব লাগিব যিটো পাঠ্যক্ৰমৰ এতিয়া খুবেই প্ৰয়োজন আছে, আৰু তাত প্ৰাইভেটাইজ ইনষ্টিটিউচনবিলাকত যথেষ্ট টকা খৰচ কৰি ল'ৰা ছোৱালী পঢ়ি আছে। গতিকে কিছু পাঠ্যক্ৰম যিটো খুবেই প্ৰয়োজনীয় সেই বস্তুটো আমি যিটো নৰ্মেল ফিজ বুলি কওঁ, খুব কম ধৰণৰ টকা লৈ আমি কৰি আছোঁ, সেইটো হয়তো আমি নতুনকৈ চিন্তা কৰিব লাগে। আমাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টত যিটো এক্সিকিউটিভ MBA আছে তাৰ ফিজটো বেছি, কিন্তু তথাপিও বহুতেই ভাল পায় তেওঁলোকৰ আছে। গতিকে তেনেকুৱা ধৰণ ডিমাণ্ড বেষ্ট কৰিলে আমি বাকীখিনি আগবঢ়াই নিম। বাকীখিনিৰ কাৰণে ক'বৰ কাৰণে আমি ইনষ্টিটিউট ইউনিভাৰ্চিটি যেতিয়া আৰম্ভ হৈছিলে, আজি 33 ফাউণ্ডেশ্যন ডে হৈ গ'ল, আমাৰ যিখিনি এৰিয়া আছে সেইখিনি যথেষ্ট নহয়। গতিকে আমাৰ নতুন এটা কেম্পাছ জামুগুৰিত ব্যৱস্থা কৰা হৈছে, আমি হয়তো অনতি পলমে পাম। কিন্তু মই আৰ্থিক কথাটো এইকাৰণে কৈছোঁ যে যিবিলাক চেণ্ট্ৰেল ইউনিভাৰ্চিটি, IITs, এই গোটেই ইনষ্টিটিউচনবিলাকক তেওঁলোকৰ অন্তঃগাঁথনি ডাঙৰ কৰাৰ কাৰণেও গভৰ্মেণ্টে গ্ৰেণ্ট হিচাপে নিদিয়ে, সেইটো লোন হিচাপে ল'ব লাগে। গতিকে আমি সেইখন ইনষ্টিটিউট পাৰ্ট যিখন এক্সটেনশ্যন সেইটোৰ কাৰণে আমি তাৰ কাৰণে ব্যৱস্থা কৰিব লাগিব, আৰু আমি জানো যে নতুন নতুন ব্যৱস্থাও তাত সন্নিৱিষ্ট কৰিব লাগিব। আৰু এটা এক্সপেনশ্যন প্লেন যিটো আছে সেইটো হৈছে যে BTC বড়ো টেৰিটৰিয়েল কাউন্সিলত এৰিয়াত তেওঁলোকক আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে আমাক আৰু ষ্টেট গভৰ্ণমেণ্টে জনাইছে এখন এটা এক্সটেনশ্যন কেম্পাছ কৰিব লাগে। তেওঁলোকৰ বড়োলেণ্ড ইউনিভাৰ্চিটি থাকিলেও তেওঁলোকে বিচাৰিছে তেজপুৰ ইউনিভাৰ্চিটিৰ আগৰ যিটো শৈক্ষিক অৱদান সেই হিচাপে কৰি ৰিচাৰ্চ অৰিয়েণ্টেড, সেইটো কাৰণে কিন্তু তেওঁলোকে আমাক গোটেই টকাখিনি দিব। আৰু ইতিমধ্যে আমি বড়ো কালচাৰেল মানে লেংগুৱেজ ডিপাৰ্টমেণ্ট আদিও আমি খুলিছোঁ। আন এটা বস্তু যিটো আমি কৰিবলগীয়া আছে সেইটো আলফা যিখন MOU হৈছিলে সেইখন মতে তেওঁলোকে অসমৰ হেৰিটেজ কনজাৰ্ভেশ্যন চেণ্টাৰ এটা বনোৱাৰ কাৰণে কৈছিলে, সেই গুৰু দায়িত্বও আমাৰ তেজপুৰ ইউনিভাৰ্চিটিকে দিছে, আমি আৰ্কিঅলজিকেল ডিপাৰ্টমেণ্টৰ লগত কৰিম। আমাৰ খুব ডাঙৰকৈ এক্সপেনশ্যন কৰাত কিছু সমস্যা আছে, এটাটো ক'লো অৰ্থনৈতিক, দ্বিতীয়টো প্ৰয়োজনীয় মেন পাৱাৰ, সেই মেন পাৱাৰটো আমি লওঁ বুলিয়ে ল'ব নোৱাৰোঁ। গতিকে সেইটোৰ কাৰণে আমি চেষ্টা কৰি আছোঁ, কিন্তু আমাৰ যিটো প্ৰচেষ্টা যে আগৰ আমাৰ যিটো ৰিচাৰ্চ আমি সেই ৰিচাৰ্চটোৰ ওপৰত বেছিকৈ কনচেনট্ৰেশ্যন কৰিব বিচাৰিছোঁ, এণ্টাৰপ্ৰিনাৰশ্বিপটো বিচাৰিছোঁ, ষ্টাৰ্টআপ বিচাৰিছোঁ, কিন্তু কিছুমান কামত আগবাঢ়ি যোৱাৰ আমি কৰিব বিচাৰিলে হয়তো সম্ভৱ হৈ নুঠে। আমাৰ ইউনিভাৰ্চিটিত বেছিভাগেই মধ্যবিত্ত পৰিয়ালৰ পৰা আহে, আৰু এই গোটেই ষ্টুডেণ্টখিনিৰ প্ৰথমৰ পৰাই এটা থাকে যে জব ছিকিউৰিটি, গতিকে এণ্টাৰপ্ৰিনাৰশ্বিপ কৰিব আহিবৰ কাৰণে অসুবিধা হৈছে, কিন্তু আমাৰ এণ্টাৰপ্ৰিনাৰশ্বিপটো ফেকাল্টি নাইবা ছাকচেছফুল এলুমনাই তেওঁলোকৰ কাৰণে আমি খুলি দিছোঁ। গতিকে হয়তো এসপ্তাহমানৰ পিছত গম পাবা আমাৰ এটা ইনষ্ট্ৰুমেণ্ট আমাৰ এগৰাকী ফেকাল্টি আৰু এলুমনাই সেইখিনি কৰিছে, সেইটো আমি ভাল বস্তু, সেইটো কমাৰ্চিয়েলাইজ কৰাৰ কাৰণে গৈ আছোঁ। কিন্তু 35 বছৰ এখন অনুষ্ঠানৰ কাৰণে ইমান ডাঙৰ ডিউৰেশ্যন নহয়, আৰু আমি IIT-ৰ লগতো সদায় কম্পেয়াৰ কৰিব নোৱাৰোঁ যদিও দুইখন একেলগে হৈছিলে, কাৰণ IIT-খনৰ কমপ্লিট এডমিশ্যন প্ৰচেছটোৱেই চেণ্ট্ৰেলাইজ। গতিকে আমাৰ ফেকাল্টিয়েই হওক নাইবা তাৰ ষ্টুডেণ্টেই হওক আমি অল ইণ্ডিয়া লেভেলত পাওঁ, গতিকে বেলেগ বেলেগ এক্সপিৰেশ্যনৰ কাৰণে হয়। গতিকে মই বিচাৰিছোঁ যে যিমান দিনেই আমি ইয়াতে নাথাকোঁ কিয়, মোৰ যিহেতু পেৰেণ্ট অৰ্গেনাইজেশ্যন IIT, মই নিজে IIT এলুমনাই, গতিকে মই বিচাৰিম যে এই অনুষ্ঠানখনো IIT-ৰ সমানেই আগবাঢ়ি যাব পৰা অৱস্থালৈ নিয়ে।
1: খুব সুন্দৰ পৰিকল্পনা আচলতে আপুনি কৰিছে, এটা উচ্চ পৰ্যায়ত আপুনি তেজপুৰ বিশ্ববিদ্যালয়খন আচলতে লৈ যাব বিচাৰিছে, সেয়া সঁচাকৈ এক খুব সুন্দৰ আপোনাৰ পৰিকল্পনা বা আপোনাৰ পদক্ষেপ। আৰু আপুনি কৈছে BTR-ৰ কথা, আপুনি কৈছে জামুগুৰিত কেম্পাছৰ কথা যিহেতু কৈছে, নিশ্চয়কৈ যিখিনি ল'ৰা ছোৱালী ইমান দূৰলৈ আহিব নোৱাৰে, ভাৱে তেজপুৰ তেওঁলোকৰ কাৰণে হয়তো দূৰো হৈ যাব পাৰে, সেই ল'ৰা ছোৱালীৰ কাৰণে কিন্তু খুব এটা ভাল হ'ব যদি আপোনালোকৰ পৰিকল্পনা সফল হয়, আৰু সোনকালে নিশ্চয় সেয়া সফল হ'ব বুলি আমি আশা কৰিছোঁ। আৰু পাঠ্যক্ৰমৰ কথা যিহেতু আমি পাতি আছোঁ, তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা উত্তীৰ্ণ হোৱা বহু ছাত্ৰ ছাত্ৰীয়ে এতিয়া প্ৰতিষ্ঠিত, বহু ক্ষেত্ৰত তেওঁলোক প্ৰতিষ্ঠিত হৈ আছে। কেৱল আমি পাঠ্যক্ৰমৰ কথা ক'লেই নহ'ব, তেওঁলোকৰ আন্তঃবিকাশৰ কথাও আমি ক'ব লাগিব, বৌদ্ধিক বিকাশৰ কথা ক'ব লাগিব, বা সমাজত এগৰাকী ভাল মানুহৰূপে প্ৰতিষ্ঠিত হোৱাৰ কথাও আমি ক'ব লাগিব। এই ক্ষেত্ৰত বিশ্ববিদ্যালয়খনে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে?
0: আজি যদি আমি অসমৰ ইভেন নৰ্থ ইষ্টৰো যদি

0: এই একাডেমিক এনহেঞ্চমেণ্টৰ কথা কওঁ, আই আই টি গুৱাহাটী, তাৰপিছত তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা যিমানখিনি আপোনাৰ পি এইচ ডি আদি ওলাই গৈছে, সেই গোটেইখিনিয়ে কিন্তু আমাৰ শৈক্ষিক পৰিৱৰ্তন কৰাৰ বহুত অৱদান আছে। আজি ধৰক যিমানখন ইউনিভাৰ্চিটি হৈছে, ইভেন কটন ইউনিভাৰ্চিটিৰ প্ৰেজেণ্ট ভাইচ চেঞ্চেলাৰজনৰ তেজপুৰ ইউনিভাৰ্চিটিৰ ফেকাল্টি আছিলে, তেনেকৈ কেইবাখনৰো আছে, গতিকে সেই হিচাপে তেজপুৰ ইউনিভাৰ্চিটিৰ অৱদান বহুত ভাল আহিলে। এতিয়া তাৰ ইলুমনাইও গৈ কৰাটো, তেওঁলোকেও যথেষ্টখিনি কাম কৰিছে, প্ৰতিটো ক্ষেত্ৰতে আমি দেখিছোঁ তেওঁলোকৰ অৱদান বহুতখিনি আছে, কিন্তু আমি অকণমান নতুন ধৰণে ভাবিব লাগিব। আপুনি যদি আই আই টি এখনৰ কথা কয়, তেওঁলোকৰ ইলুমনাই কানেকশ্যনটো বহুত ষ্ট্ৰং। এটা দিন এজনে আছে যে অকল ইলুমনাইৰ লগতেই কৰি থাকে, প্ৰত্যেক বছৰে বেষ্ট ইলুমনাই এৱাৰ্ড দিয়ে, এইবিলাক দিয়ে, কাৰণ তেওঁলোকক ঘূৰাই অনাৰ চেষ্টা কৰে। এই প্ৰচেষ্টাটো ইয়াতেও ইলুমনাই চেল এটা আছে, হয়তো ইমানখিনি হ'ব পৰা নাই, আমি বিচাৰিছোঁ সেইটো কৰাৰ কাৰণে তেওঁলোকক লগত লৈ আহিলে গোটেইখিনি হৈ যায়। অৱদান আমাৰ দুটা ধৰণে হ'ব পাৰে, এটা ৰিচাৰ্চ অৰিয়েণ্টেড, ৰিচাৰ্চ অৰিয়েণ্টেড হ'লে সেই মানুহখিনি হয়তো অকল অসমৰ ভিতৰতে নাথাকিব, আৰু বাকীটো হৈছে এডুকেশ্যন, স্প্ৰেডিং দ্য এডুকেশ্যন, সেইফালৰ পৰা কিন্তু আমাৰ অৱদান বহুত। আৰু অহা দিনতো আমাৰ অন্তত চেষ্টা কৰিব লাগিব, বা আমি কৰি আছো, যে যিকোনো জেগাতে যাওঁতে এডমিনিষ্ট্ৰেটিভ চাৰ্ভিচৰ পৰা আদি কৰি গ'লে যাতে আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ এলুমনাইবিলাক তাত আমি দেখাম। আছে বহুত চাৰ্ভিচতো আছে, কিন্তু আমি তেওঁলোকক আমাৰ মাজৰ পৰা বুলি ক'লেহে তেওঁলোকে ওলাই আহে, সেইটো এটা মোৰ প্ৰচেষ্টা, যাতে তেওঁলোকক আমি আগবঢ়াই দিব পাৰোঁ যে এওঁলোকে আমাৰ পৰাই গৈছে।
1: হয় হয়, এটা খুব সুন্দৰ কথা আপুনি কৈছে, আৰু নিশ্চয়কৈ এনেদৰে ইউনিভাৰ্চিটিখনৰ, বিশ্ববিদ্যালয়খনৰ সুনাম তেওঁলোকে কঢ়িয়াই যিহেতু আছে আগবঢ়াই লৈ যাব পাৰিব। উদ্ভাৱনৰ কথা কোৱা হয় বহু ক্ষেত্ৰত, বা বহু ক্ষেত্ৰত এনেধৰণৰ কোৱা হয় যে ইউনিভাৰ্চিটিখনত এনে বহু পদক্ষেপ গ্ৰহণ কৰিছিলে যাৰ ফলত বিশ্ববিদ্যালয়খন আগবাঢ়ি গৈছে। আপোনাৰ দৃষ্টিত বৰ্তমান এনেধৰণৰ কি উদ্ভাৱন কৰাৰ আপুনি পৰিকল্পনা কৰিছে, বা আগন্তুক আপোনালোকে ভাবি আছে বা বৰ্তমানো আছে?
0: যদি আমি ৰিচাৰ্চৰ কথা কওঁ, এটা সময়ত তেজপুৰ ইউনিভাৰ্চিটিৰ ৰিচাৰ্চ খুবেই ভাল আছিলে, এতিয়াও ভাল, কিন্তু ৰিচাৰ্চ বুলি কোৱাৰ লগে লগে তাৰে এটা বস্তু আপোনাৰ ধৰক ফাণ্ডেড হ'ল, আহিলে তাৰ এটা ৰিজাল্ট ওলালে, ফলাফল ওলাল, সেই ফলাফলটো কমাৰ্চিয়েলাইজ কৰাটো বহুত ইম্পৰ্টেণ্ট। আৰু তেজপুৰ ইউনিভাৰ্চিটি আৰু বেছিভাগ ইউনিভাৰ্চিটি তেনেকুৱা একাডেমিচিয়ানখিনি সেই পৰ্যায়টোলৈ গৈ নাপায়, তেওঁলোক ট্ৰেইনড আপেই নহয়, গতিকে কিছুমান ভাল বস্তু আছে কিন্তু যিটো এতিয়া কমাৰ্চিয়েল হোৱা নাই। এতিয়া সেই কমাৰ্চিয়েল হ'বৰ কাৰণে এতিয়া ষ্টাৰ্টআপ লাগে বা বাকীটো লাগে, এতিয়া সেই মানুহখিনি কৰিব লাগে। এতিয়া আমিও দেখিছোঁ এজন মানুহে কিবা এটা কৰিলে সেইটো তেওঁ যে নিজে কমাৰ্চিয়েল কৰিব পাৰিব সেইটো হয়তো নহয়, গতিকে আপোনাৰ নেক্সট চেনেলটো লাগে, আপুনি সেই টেকনলজিটো চেল কৰাৰ কাৰণে, সেই বস্তুটোৰ কাৰণে আমি হয়তো আৰু চেষ্টা কৰিব লাগে। তাৰ কাৰণে প্ৰফেচনেলিজিম লাগে, যে ক'ত কেনেকৈ কৰিব, আমি অকল লেবৰ মাজত থাকি লেব টু লেণ্ডটো ট্ৰেন্সফাৰ কৰাটো সম্ভৱ নহয়, আৰু প্ৰত্যেকজন একাডেমিচিয়ানো সেইখিনিত সময় দিব নোৱাৰে, কাৰণ তাৰ চেলেঞ্জেছটো বহুত। সেইখিনিৰ কাৰণে আমি চেষ্টা কৰিছোঁ, মই যিমান আমাৰ ফেকাল্টিক পাইছোঁ, মই এটাই কথা সোধোঁ, হোৱাট ইজ ইন দ্য মাৰ্কেট, আপোনালোকে কোনটো লৈ গৈছে, আৰু কিছুমান প্ৰডাক্ট যেতিয়া তেওঁলোকে দেখায়, মই ডিপাৰ্টমেণ্ট ভিজিট কৰিলে মই চোঁ হোৱাই নট ইন দ্য মাৰ্কেট, আৰু মই মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা তেওঁলোকক সেইখিনিত সহায় কৰাৰ চেষ্টা কৰিছোঁ। ৰিচেণ্ট আমি এটা কৰিছোঁ, যিটো ফুড ইঞ্জিনিয়াৰিং টেকনলজিত ইনকিউবেশ্যন চেণ্টাৰ এটা, হেভিলি ফাণ্ডেড বাই চেণ্ট্ৰেল গভৰ্ণমেণ্ট, তাত আমি যথেষ্টখিনি ফুড টেকনলজিত ইণ্টাৰেষ্টেড এণ্টাৰপ্ৰিনাৰ আনি ট্ৰেইন আপ কৰি আছোঁ। তেওঁলোকক সদায় কৈ আছোঁ যে আমাৰ কিবা ব্ৰেণ্ড ক্ৰিয়েট হ'ব পাৰে। আৰু কিছুমান বস্তু আছে আমি অফিচিয়েল মেৰপাকৰ মাজতে ৰাখি থৈ দিওঁ, ধৰক আমাৰ পাব্লিকেশ্যন বহুত আছে, এই পাব্লিকেশ্যনবিলাক তেওঁলোকে পাব্লিছ কৰি 500 কপিজ বনালে, বনাই থাকি গ'ল, তাৰপিছত সেইটো অনলাইন চেল নহয়। ৰেভিনিউ জেনেৰেশ্যন কেতিয়াও বেয়া কাম হ'বই নোৱাৰে, মই যিটো কৈছোঁ ৰেভিনিউ আমাক লাগিবই। দ্বিতীয়তে যিটো আমি নলেজ ক্ৰিয়েশ্যন কৰিলোঁ সেইটো আমি আবদ্ধ কৰি থোৱাটোৱেই ফুল হ'ব নোৱাৰোঁ, এতিয়া যিমানখিনি হৈছে সেইখিনি বাহিৰলৈ নাই, গতিকে মই চেষ্টা কৰি আছোঁ আমাৰ কি ধৰণৰ এডমিনিষ্ট্ৰেটিভ ষ্টেপছ লাগে যাৰ থ্ৰুৰে এই বস্তুখিনি আমি বাহিৰলৈ এৰি দিব পাৰোঁ, আৰু তেতিয়া মানুহে একচুৱেলি গম পাব আমাৰ কণ্ট্ৰিবিউচন কি। এই বস্তুটোৰ ওপৰত আমি কৰিবলগীয়া বহুত আছে, আমি কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ, কিন্তু ধৰক আজি এটা লিথাৰ্জি বুলি যিটো কওঁ বা পথটো নজনাৰ কাৰণে বহুত বস্তু আমাৰ মাজত আছে। মোৰ এইটোৱেই প্ৰচেষ্টা যে আমাৰ তেজপুর ইউনিভার্সিটি এনেকুয়া এখন ইউনিভার্সিটি হোক যেখানে সমাজক অবদান দিছে আর ইনকাম জেনারেশনের একটা পথ দেখাইছে। মানে সেইখানে কেতিয়াবা মই কওঁ আই শুড বি নট এ ভাইস চ্যান্সেলর বাট আই এম এ চিফ এক্সিকিউটিভ অফ ভাইস চ্যান্সেলর সামথিং লাইক দ্যাট ইউ টক অ্যাবাউট অনলি একাডেমিক্স বাট ইট ইজ নো মোর একাডেমিক্স ইট হ্যাজ টু জেনারেট এই বস্তুটো আশা করছো সেইটো হব।
1: হয় এটা খুব সুন্দর কথা আসলে স্যারে কৈছে।

0: এইখিনিতে মই শ্ৰোতাসকলক এটি কথা অৱগত কৰিবলৈ বিচাৰিছোঁ। অসমৰ অলিয়ে গলিয়ে আপোনালোকে নিশ্চয় দেখিছে এখন ৰিক্সা, যাক আমি জানো দ্বীপ বাহন বুলি। এই দ্বীপ বাহনখন উদ্ভাৱন কৰা হৈছে আমাৰ অসমতে গুৱাহাটীৰ IIT-ত। আৰু এই উদ্ভাৱনৰ আঁৰত যিগৰাকী ব্যক্তি আছে, সেই ব্যক্তিগৰাকী আজি আমাৰ সৈতে আছে, অৰ্থাৎ ছাৰে উদ্ভাৱন কৰিছিল দ্বীপ বাহনৰ, আৰু বৰ্তমান দ্বীপ বাহন সকলোতে আছে, অসমৰ অলিয়ে গলিয়ে আমি দেখা পাওঁ। ছাৰ, দ্বীপ বাহন উদ্ভাৱন আপোনাৰ মনত কেনেধৰণে আহিল যে আমি এনে এখন ৰিক্সা বনাব লাগে যাৰ জৰিয়তে ৰিক্সা চালকজনো ধুনীয়াকৈ ৰিক্সাখন চলাবলৈ আৰাম পাওক আৰু বহি যোৱা যাত্ৰীও সুবিধা হওক?
1: প্ৰথমটো হৈছে মানুহে নিজৰ জীৱনত যি অভিজ্ঞতা হয় সেই অভিজ্ঞতাটো কি ধৰণে ট্ৰেন্সফৰ্ম কৰে। মই সদায় কওঁ, মানুহে কয় কিবা এটা হ'লে এইটো প্ৰব্লেম, মই কৈছোঁ এইটো প্ৰব্লেম নহয়, ইফ ইউ হেভ এ চলিউশ্যন দিছ ইজ এন অপৰচুনিটি। মোৰ নিজৰ যেতিয়া মই গুৱাহাটীত ডাঙৰ দীঘল হওঁ, বাছ কম আছিলে, আমাৰ নিজৰ গাড়ী থাকিলেও সেই গাড়ীখন আমি আজিকালি ল'ৰা ছোৱালীৰ দৰে যে ঘৰৰ পৰা দিব সেইটো নাই, ফেমিলি আউটিং হ'লে হয় নহ'লে নহয়, গতিকে আমি বাছ, চিটি বাছ আৰু ৰিক্সা আদি ব্যৱহাৰ কৰিছিলোঁ। আৰু এই ৰিক্সা যেতিয়া আমি ব্যৱহাৰ কৰিছিলোঁ তেতিয়া এটা বস্তু লাগিছিলে যে ৰিক্সাখন খুবেই ভাল, কিন্তু অভাৰ এ পিৰিয়ড তাত কমফৰ্টটো নোহোৱা হৈ গৈছিলে। আৰু দ্বিতীয়তে এইটো হৈছিলে যে মানুহে এই ৰিক্সাবিলাক বেন কৰিব আৰম্ভ কৰিছিলে, এডমিনিষ্ট্ৰেশ্যন যে এইটো ট্ৰেফিক জাম কৰে, এইটো কৰে, তেনেকুৱা ধৰণৰ হৈছিলে। মই প্ৰথম অৱস্থাত ৰিক্সা কেতিয়াও ভাল পোৱা নাছিলোঁ, ছিটুৱেশ্যন এটা হৈছিলে। তাৰপিছত মই যেতিয়া IIT বম্বেলৈ ডিজাইনৰ, মোৰ অলৰেডি যেতিয়া MBA ডিগ্ৰী এটা আছিলে আফটাৰ বিটেক, তাত যেতিয়া গৈছিলোঁ তেওঁলোকে দুটা প্ৰপজেল বিচাৰিছিলে যে ইফ ইউ ৱান্ট টু চেঞ্জ এ ডিজাইন ইউজফুল ফৰ দ্য চ'চাইটি, হোৱাট ইউল ডু। তেতিয়া মই ভাবিছিলোঁ যে আমাৰ যিটো নৱৰস আছে, বিভৎস ৰস আছে, শৃংগাৰ ৰস আছে, কিন্তু শৃংগাৰতকৈ মানুহে বিভৎস ৰসটোহে বেছি ভাল পায়, বহুত ক্ষেত্ৰত এট্ৰেক্ট কৰে। গতিকে মোৰ তেতিয়া লাগিছিল যে মই কি বেয়া পাওঁ যিটো মই ভাল কৰিব বিচাৰিছোঁ। তেতিয়া মোৰ দুটা আছিলে, এখন হৈছে হেণ্ডলুমছ, দ্বিতীয়তে ৰিক্সা। ৰিক্সাত এইটো কাৰণে মই সৰু থাকোঁতে ৰিক্সা মোক ক'তো লৈ নাযায়, ভাবে পইচা দিবনে নাই। ডাঙৰ হ'লে যেতিয়া বিচাৰিলোঁ তেওঁলোকক, বৰষুণৰ দিনত, ৰ'দৰ দিনত যেতিয়া মই যাব বিচাৰোঁ, তেওঁলোকৰ নিজৰ আনকমফৰ্টেবল নাযায়, মোৰ খং উঠে। তাই মোৰ যেতিয়া ছোৱালীজনী জন্ম হ'ল আৰু তাই ছেণ্ট মেৰিজ গুৱাহাটীত পঢ়িলে, গোটেই মানুহবিলাকে গাড়ীবিলাকে বাচ্ছাবিলাকক লৈ আহে, মই যদি গাড়ীখন ইউজ কৰিব নিবিচাৰোঁ, কাৰণ মই এটা সময়ত এনেকুৱা চিন্তা এটা হ'ল যে আমি ছাষ্টেইনেবল হ'বই লাগে, পৰিৱেশটো বচাবই লাগে। আৰু পৰিৱেশটো দেখিলোঁ এই গাড়ীবিলাকে ৰাস্তাটো বন্ধ কৰি দিয়ে। মই ছোৱালীজনী যেতিয়া গাড়ীত লৈ যাওঁ, মই গাড়ীত নামি পাৰ কৰাব নোৱাৰোঁ, আৰু মই গাড়ীখন নিব নিবিচাৰিলে খোজকাঢ়ি গ'লে অকণমান দূৰ, ইমান গাড়ী হৈ যায়, তাৰ গোটেই পলিউশ্যনটো বহুত হৈ যায়। আৰু সৰু ছোৱালী, গোটেই পলিউশ্যনটো তাইৰ মুখলৈ আহে, গতিকে তাক কোলাত লৈ গ'লে তাইৰ ক্লাছমেটবিলাকে দেখিলে ভিতৰত জোকায়, বেবী বেবী, উইল হেভ টু ষ্টপ। তাৰপিছত আৰু এটা আছিলে যে এই ৰিক্সাবিলাক যেতিয়া গুৱাহাটী ক্লাবৰ পৰা চান্দমাৰীলৈ চলিব নিদিয়া হ'ল, মই বহুত গৃহিণীক দেখোঁ গেছৰ চিলিণ্ডাৰটো লৈ ৰিক্সাখনত লৈ যাব বিচাৰে, পুলিচে নমাই দিয়ে। তেতিয়া না ওলা আছিল, না উবাৰ আছিল, মই ভাবোঁ এই মানুহখিনিক কিয় কষ্ট দিয়া হৈছে। সেই এটা যিটো অনুভূতি, মই ভাবিলোঁ এই ৰিক্সাখন ধুনীয়া কৰিব লাগিব, সুবিধাজনক হ'ব লাগে, ৰিক্সালৈ কিয় নাযায়। গতিকে মই নিজেই কৰিলোঁ, ৰিক্সাখন ব্যৱহাৰ কোনে কৰে? তুমিও সেইটো ক'বা, ৰিক্সাখন ব্যৱহাৰ কৰে পেছেঞ্জাৰে, কিন্তু প্ৰকৃততে যদি চোৱা, ৰিক্সাখন ব্যৱহাৰ কৰে ৰিক্সাৱালাজনে জীৱিকাৰ হিচাপে। তেওঁৰ যদি গাত ৰ'দ পৰি থাকে, তেওঁ যদি বৰষুণত ভিজিব লাগে, গতিকে তেওঁ ৰিক্সা নচলাব। তেওঁ যদি গাত চাহ পায় তেনেকৈ ধৰণে, ৰিক্সাখন যদি ছেফ হয়, মানুহে যদি ৰিক্সাখনক কম দামী বস্তু ভিলে নে, এই গোটেইবিলাক ষ্টাডি কৰাৰ পিছত মই এই ৰিক্সাত কাম আৰম্ভ কৰিলোঁ। তোমাক কৈ মই আজি প্ৰাউড অনুভৱ কৰোঁ, মোৰ ডক্টৰেল থিচিছটো একচুৱেলি ৰিক্সাৰ ওপৰতে আছিলে, মানে হাউ টু ট্ৰেন্সফাৰ ডিজাইন, যাতে ডিজাইনটো কেনেকুৱা হয়। কাৰণ আমি দেখিছিলোঁ, মই IIT বম্বেটো গ'লোঁ, এইটো গৈ দেখিলোঁ তেওঁলোকে ৰিক্সাৰ ওপৰত কাম কৰি, এই বস্তুটো ছাকচেছফুল হোৱা নাছিলে। তেতিয়া মই ভাবিছিলোঁ কিয় হোৱা নাছিল, আৰু সেই হিচাপে যেতিয়া গোটেইখিনি ষ্টাডি কৰিলোঁ, তেতিয়া তাৰ কি কি কাৰণে হোৱা নাই, সেই গোটেইখিনি কৰাৰ পিছত মই কৈছোঁ যে আমাৰ টেকন'লজি ট্ৰেন্সফাৰটো ইম্পৰ্টেণ্ট নহয়, ডিজাইন ট্ৰেন্সফাৰ টু গেইন ছাষ্টেইনেবল ডেভেলপমেণ্ট গোটেইখিনিৰ কাৰণে, যিটো এতিয়া BJP-য়ে কৈছে সবকা বিকাশ দেশ কা বিকাশ। মই ভাবিছিলোঁ এই মানুহখিনিয়ে যিখিনি গাড়ী এফৰ্ড কৰিব নোৱাৰে, আৰু গাড়ী এফৰ্ড কৰিব পৰা মানুহে এই ৰিক্সাখনত যাব পাৰে,
0: কমফৰ্ট ফিল কৰিব।
1: আৰু সেই ধৰণে আমি কৰাৰ পিছত বহুত ছাকচেছফুল হৈছিলে। এতিয়া আমি এটা সমীক্ষা ওলাইছিল ইয়াৰ ওপৰত, আসাম ইনষ্টিটিউট অফ মেনেজমেণ্টে এটা ষ্টাডি কৰিছিলে কণ্ট্ৰিবিউচন, IIM-এও কৰিছিলে গোটেইখিনি, আৰু তাৰপিছত কিছুমান তাৰ ওপৰত কোৰ্চ মেটেৰিয়েলো কৰা হৈছিলে। এতিয়া মানুহে কয় যে তাত অলৰেডি মোৰ দেন 5 লাখ ৰিক্সা মানে আছে গোটেই অসমতে। মৰিগাঁও টাউনত গ'লে তুমি এতিয়া দেখিবা ইলেক্ট্ৰিক ভেহিকেল, কিন্তু আমাৰ, আৰু সেই ৰিক্সাখন আমি তেতিয়া কৰোঁতে 2000

0: ফাইভত কৰোঁতে আমি এইখন ইলেক্ট্ৰিক হ'ব পৰা নাই তাক কৰিছিলোঁ, কৰি চাইছিলোঁ আৰু এতিয়া গুৱাহাটীত বহুত ইলেক্ট্ৰিফাইড
1: মটৰ লগাই পেলাই তেওঁলোকে ব্যৱহাৰ কৰি আছে।
0: অকণমান প্ৰব্লেম হৈছে কি, আমাৰ কথাটো ডিজাইন বস্তুটো মানুহে সকলে কৰিব পাৰে বুলি ভাবে আৰু আমি যিহেতু আই আই টিৰ কাৰণে আনুষ্ঠানিকভাৱে কৰোঁ, আমাক এটা তেওঁলোকে একনলেজমেণ্ট কৰিব লাগে, ভেৰি মিনিমাম ৰয়েলটি দি সেই ৰয়েলটিখিনি তেওঁলোকে দিব নিবিচাৰে। কিন্তু এতিয়া আমি আকৌ নতুন আৰু এটা ধুনীয়া আকৌ ৰিক্সাৰ মডেল আনিছোঁ, সেইটো আহিব এতিয়া। আমি বিচাৰিছোঁ এনেকুৱা ধৰণৰ হ'ব লাগে যে ফিডাৰ লাইন নাইবা গোটেইখিনিয়ে সেইটোৱে। আৰু তোমাৰ কাৰণে মানে চেলেঞ্জিং বস্তুটো কি হ'ব, যেতিয়া আমি ৰিক্সাখন ৰিলিজ কৰিছিলোঁ আমাৰ বহুত পদক্ষেপ লৈছিলোঁ, এডমিনিষ্ট্ৰেটৰক কনভিন্স কৰিছিলোঁ, কিন্তু কমন মানুহে আমাক সুধিছিলে ছাৰ এই ৰিক্সাখন বাৰিষাত অসমৰ মানে গুৱাহাটী ফ্লাছ ফ্লাডত কামত দিবনে? এতিয়া যে তুমি ফ্লাছ ফ্লাড দেখা, সেই টিভিটো দেখিবা সেই ৰিক্সাখনে
1: সকলোকে আচলতে লৈ গৈ আছে আৰু বহুতে সেই ৰিক্সাখনেৰে পাৰ পায় বানপানীত, কৃত্ৰিম বানপানী যি গুৱাহাটী মহানগৰীত আমি দেখিয়ে থাকোঁ সেয়া। আচলতে ছাৰ খুব সুন্দৰ কথা আপুনি ভাবিলে, খুব সুন্দৰ চিন্তা আপোনাৰ, যে আপুনি কোৱাৰ দৰে আপুনি পেছেঞ্জাৰৰ কথাতকৈ ছাৰে সেই ৰিক্সালাজনৰ কথা চিন্তা কৰিলে, তেওঁৰ কষ্টৰ কথা চিন্তা কৰিলে আৰু সেয়াই হৈছে উদ্ভাৱন শক্তি, সেয়া আপোনাৰ মাজৰ শক্তি আৰু সেয়া এতিয়া দিব্যাহন ৰূপে গোটেই অসমত আছে। আৰু আপুনি যি এক নতুন কথা কৈছে যে নতুন এখন ৰিক্সা আপোনালোকে এতিয়া উদ্ভাৱন কৰি আছে, শীঘ্ৰে আমাৰ বজাৰত মুকলি হ'ব?
0: আমাৰ ডিজাইন গোটেইখিনি কৰি আমি প্ৰটোটাইপ কৰি আমি ভাবিছিলোঁ যে এপ্ৰিলত ৰিলিজ কৰিম, ইচ্ছা আছিলে মাঘ বিহুত কিন্তু নহ'ল। কিন্তু তুমি যেনেকৈ জানা যে 31 ডিচেম্বৰত চৰকাৰে মোক এই দায়বদ্ধতা দিলে, গতিকে মই তেতিয়াৰ পৰা মেক্সিমাম সময় ইয়াতে আছোঁ, গতিকে অকণমান পিছুৱাই গৈছে। মই দেখিছোঁ যে এতিয়া হয়তো তোমালোকে গম পাইছা, এতিয়া লাহে লাহে ইউনিভাৰ্চিটিখন নৰ্মেলচিলৈ ঘূৰি আহিছে, গতিকে সেইখিনি হোৱা মানে আমি আকৌ নতুন চিন্তাধাৰা কৰিব পৰা হওঁ। ভাবিছোঁ মই এতিয়া ইয়াতে ক্লাছো ল'ব আৰম্ভ কৰিছোঁ ডিজাইন ডিপাৰ্টমেণ্ট, মই ভাবিছোঁ এই নতুন ৰিক্সাখন মই তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা ওলাব পাৰোঁ নেকি, কাৰণ গুৱাহাটী সেইটো আছে, সেইটোৰ কাৰণে আমি লাগি আছোঁ। কিন্তু যিহেতু এইটো বেনিফিচিয়েল, সেইটো আমি এটা টাৰ্গেট লৈ ওলাব লাগিব, ভাবিছোঁ এইটো বছৰতে আমি কৰিব পাৰিম।
1: খুব সুন্দৰ কথা আৰু আমিও বিচাৰিম আপুনি যিদৰে পৰিকল্পনা কৰিছে সেয়া পৰিকল্পনা যাতে আপোনাৰ সাৰ্থক হওক। এতিয়া আমি আকৌ ঘূৰি আহিছোঁ তেজপুৰ বিশ্ববিদ্যালয়লৈ। তেজপুৰ বিশ্ববিদ্যালয়ত বহু শিক্ষাৰ্থী আহে নিজৰ ভৱিষ্যত গঢ়িবলৈ, বহু গাঁও অঞ্চলৰ ল'ৰা ছোৱালীৰো সপোন আছে যে মই এইখন বিশ্ববিদ্যালয়ৰ পৰা উত্তীৰ্ণ হওঁ, তেওঁলোকৰ কাৰণে বিশ্ববিদ্যালয়ত কিবা বিশেষ সুবিধা আছে নেকি?
0: চোৱা, আমাৰ ধৰক কেন্দ্ৰীয় বিদ্যালয় হিচাপে গোটেই ফাণ্ডিংখিনি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰাই আহে, কেন্দ্ৰীয় বিদ্যালয় হিচাপে আমাৰ ফিজ ইমান বেছি নহয় আৰু যিবিলাক আমাৰ ৰিজাৰ্ভেশ্যন ইলিউ আছে বা এইটো আছে সেই গোটেইখিনিতো আছে, SC ST গোটেইখিনি আমাৰ সেই মানে ৰিজাৰ্ভেশ্যন যিখিনি আছে সেইখিনি আমি কৰাই হয়। আৰু এটা বস্তু তেওঁলোকে যেতিয়া আহে সেইখিনি তুমি দেখিবা বহুতখিনি মানুহ গুৱাহাটীৰ পৰাও আছে, কোনো কথা নাই, কিন্তু গোটেই অসমৰ পৰা আছে, কাৰণ আমাৰ মানসিকতা এনেকুৱা হৈছে গুৱাহাটীত থকা ষ্টুডেণ্টখিনিৰ এক্সপ'জাৰটো বেছি, তেওঁলোকৰ মাক দেউতাকৰ আৰ্থিক অৱস্থা ভাল, তেওঁলোকে ভাবে যে ইয়াতে পঢ়াৰ পিছত চাকৰি ক'ত পাব, গোটেই বাহিৰতে পঠাই দিওঁ, গতিকে সেইফালৰ পৰা বহুতখিনি ব্ৰিলিয়াণ্ট ষ্টুডেণ্টেও বাহিৰলৈ যায়। সেইফালৰ পৰা চাব গ'লে আমাৰ যিখিনি ল'ৰা ছোৱালী আছে বহুতখিনি ল'ৰা ছোৱালীয়ে গ্ৰাম্য অৱস্থাৰ পৰা আহে আৰু ফাইনেন্সিয়েল যিটো আছে স্কলাৰশ্বিপ কিছুমান আছে সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰাই হয়, মেৰিট স্কলাৰশ্বিপ আজি সেইবিলাকতো আছে। কিন্তু যদি ৰিচাৰ্চৰ ফালৰ পৰা কোৱা যায় আমাৰ ইউনিভাৰ্চিটিৰ কাৰণে PhD আদিৰ কাৰণে যিখিনি আছে সেইখিনি কিন্তু আমাৰ ইউনিভাৰ্চিটিৰ পৰাও যথেষ্টখিনি কৰা যায়, গোটেইখিনি তেওঁলোকক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কলাৰশ্বিপ নাথাকিলেও আমাৰ ফালৰ পৰাও ইউনিভাৰ্চিটিৰ দিয়া যায়। আৰু সেইটো ধৰা তুমি অকল অসমৰ বুলিয়ে নহয়, যিবিলাকে মানুহে এডমিশ্যন লয় তেওঁলোকে পায়, আমাৰ যথেষ্টখিনি ষ্টুডেণ্ট ইয়াত আহিবৰ কাৰণে কেনেকৈ সুবিধা দিয়া যায় যে আমাৰ 60% ছিটছ চেণ্ট্ৰেল এক্সামছবিলাকৰ পৰা আৰু মানে 40% আৰু 60% আমাৰ যিটো তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেন্স এক্সামিনেশ্যন সেইটোৰ পৰা আহে, যদিও সেইটো অল অভাৰ ইণ্ডিয়া কণ্ডাক্ট কৰা হয় আৰু তাৰে থ্ৰুৰে দিওঁ, আৰু সেইটো এক্সামিনেশ্যনত এতিয়া আমাৰ ষ্টুডেণ্ট বেছি, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিমানখিনি আছে তেওঁলোকৰখিনিতো অপশ্যনচ এটা থাকে, কিন্তু এই যিখিনি আমি 60% আমি ললোঁ সেইখিনি কিন্তু আমাৰ গোটেই অসমৰ বা নৰ্থইষ্টৰ সেইখিনি, গতিকে সেইটো এটা স্পেচিয়েল প্ৰভিজন আছে
1: কৰিছে। হয়, আৰু এটা কথা এইখিনিতে আপোনাক সুধিব বিচাৰিছোঁ, দিল্লী বিশ্ববিদ্যালয়ৰ কথা কওঁ বা বাৰাণসী বিশ্ববিদ্যালয়ৰ কথা কওঁ, তাত UPSC যি এক্সাম এই ক্ষেত্ৰত তেওঁলোকক প্ৰস্তুত কৰা হয় বা এই এক্সামসমূহ তেওঁলোকৰ পতা হয় মানে তেওঁলোকক মক টেষ্ট বা এনেকুৱা ধৰণৰ শৈক্ষিক দিশক আগবঢ়াই নিয়াৰ কাৰণে, তেজপুৰ বিশ্ববিদ্যালয় এনে কোনো পৰিকল্পনা কৰিছেনে UPSC কাৰণে?
0: তেজপুৰ ইউনিভাৰ্চিটিৰ এই প্ৰচেষ্টাটো আগৰ

0: চলি আছে, কিন্তু জেনেরেল স্টুডেন্টৰ কাৰণে নহয়। চেন্ট্ৰেল গভৰ্ণমেণ্টে এছ চি এছ টি কেটেগৰী যিখিনি ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে কৰিছে। আৰু মই যেতিয়া ইয়াতে চাৰ্জ লৈছিলোঁ তেতিয়া এটা কুৱেশ্যন মোক কৈছিলে বা কৈছিলে যে প্লেচমেণ্টৰ কথা, ইঞ্জিনিয়াৰিংখিনিৰ হৈয়ে যায় কিন্তু যিখিনি নন ইঞ্জিনিয়াৰিং আছে সেইখিনি খুব কম। গতিকে আমি দুটা কথা ভাবিছিলোঁ, যে এটা হৈছে তেওঁলোকে যদি ফৰেইন লেংগুৱেজ যদি শিকে তেতিয়া বহুতখিনি প্লেচমেণ্টৰ হিউমেনিটি ষ্টুডেণ্ট চেণ্টাৰ হয়। দ্বিতীয়টো, মই নিজেও যেতিয়া কটন কলেজত আছিলোঁ, যদি আন্দোলন নহ'লহেঁতেন তেতিয়া হয়তো মোৰ বৰ বেছি পৰিৱৰ্তন নহ'লহেঁতেন, কাৰণ মই সৰুৰে পৰা ইঞ্জিনিয়াৰেই হ'ম এইটোৱে কৰিম তেনেকুৱা এটা আছিলে। কিন্তু সেই সময়ৰ যিখিনি আছুৰ লিডাৰ আছিলে তেওঁলোকে বহুত মানে ইনস্পিৰেশ্যন কৰিছিল। তেওঁলোকে বুজাইছিল যে আমি যদি এডমিনিষ্ট্ৰেশ্যনটো কেপচাৰ কৰিব নোৱাৰোঁ আমি একো কৰিব নোৱাৰোঁ। তাৰ ফলস্বৰূপে ময়ো সেই সময়ত বিচাৰিছিলোঁ যে আই এছ কৰিম বা এইটো কৰিম, কিন্তু মোৰ দেউতা নিজেই এস্পলিনৰ কথা যদি তুমি জানা, এস্পলিনটো মোৰ দেউতাই বনোৱা আছাম কেমিকেলছ, তেওঁ এষ্টাব্লিছ, তেওঁ মোক কৈছিলে বাবা তুমি সৰুৰে পৰা এই ইঞ্জিনিয়াৰিঙৰ আইটেমবিলাক বস্তু কৰি ভাল পোৱা, তুমি ইঞ্জিনিয়াৰ হৈও আই এছ হ'ব পাৰিবা, কিন্তু যদি তুমি আজি এইটো নকৰি যদি কিবা কাৰণে সেইটো নহ'ল লাইফত তুমি অকণমান হয়তো চাফাৰ কৰিবা।
1: বুজিলো।
0: আৰু বাকী কিছুমান আমাৰ বেটছত বহুতখিনি আই এছ আছিলে, আই আৰ এছ আছিলে, মোৰ নিজৰ হোষ্টেলমেট ক্লাছমেট পৱন বৰঠাকুৰ আছিলে। এতিয়া এইটো হৈছে এস্পিৰেশ্যন। মই যিটো কৈছো যে আমাৰ মানুহখিনিৰ এতিয়াও এটা প্ৰৱণতা আছে, কি প্ৰৱণতা, জব ছেফটি। তুমি দেখিবা বেছিভাগ আই এছ ছাকচেছফুল কেণ্ডিডেটেই প্ৰথম বছৰতে পোৱা নাই, কিছুমানে প্ৰথম বছৰত এবাৰ ফেইল হৈছে, দ্বিতীয়বাৰ ফেইল হৈছে, তৃতীয়বাৰ ছাকচেছ হৈছে। গতিকে সেইখিনিত কি লাগে, ৰিস্ক টেকিং, সেইটো হয়তো পেৰেণ্টছে ক'ব লাগিব। কিন্তু সকলোতকৈ ডাঙৰ কথা, আমাৰ ছ'চাইটিখন এতিয়া, সমাজখন এনেকুৱা হৈ আছে, যদি তুমি ঘৰত বহি আই এছ কৰি আছা বা বেলেগে আকৌ সুধে কি কৰি আছে, যদি তুমি পালা পোৱাৰ পিছত তোমাক প্ৰশংসা কৰিবা, নহ'লে চাকৰি চাকৰি পোৱা নাই কৰি আছা নেকি, আৰু ধৰা তুমি ইয়াতে ট্ৰেইনিং এতিয়া আৰম্ভ হৈ আছে, সেইখিনিও এক্সপেঞ্চিভ। গতিকে এই ৰিস্ক টেকিংটো জাতিটোৱে যেতিয়া নল'ব তেতিয়ালৈ প্ৰব্লেম। কিন্তু আমাৰ বহুত বেটছ, মোৰ লগৰ যিখিনি আছে, আই এছ আছে, তেওঁলোকে হয়তো দিল্লী আদিত আছে, তেওঁলোকে প্ৰস্তাৱ এটা দিছে যে তেওঁলোকে ফ্ৰীলিও আহিও সেই কোচিংখিনি কৰিব, আমিও কৰিম, আৰু মই অহাৰ পিছত কিছু প্ৰতিষ্ঠানো তেনেকৈ আহিছে। কিন্তু সেইটো হয়তো এইকেইদিন আমি যিমানখিনি কৰি আছোঁ, আমি ক্ৰাইচিছ মেনেজমেণ্টহে কৰি আছোঁ, যিবিলাক বস্তু ভাবি আছোঁ কৰিব পৰা নাই, কিন্তু আমি সেইটো মেইনলি কৰিম। কি কাৰণে, আমাক সেই মানুহখিনি ক্ৰিয়েট কৰাটো বহুত প্ৰয়োজন। গতিকে এটাটো যিটো গভৰ্নমেণ্টৰ কাৰণে কৰি থকা হৈছে, কৰা হৈছে, কিন্তু আমি বাকী মানুহখিনিকো কৰাৰ কাৰণে আমি কৰিম। এতিয়াও আমাৰ সঁচাকৈ ক'ব গ'লে ট্ৰাষ্ট বিল্ডিংটো হয়তো ষ্টুডেণ্টৰ ফালৰ পৰা হোৱা বহুতখিনি থৈছে, কিন্তু তেওঁলোকে ভাবিছে ছাৰে বস্তুটো ডিষ্ট্ৰাক্ট কৰে নেকি, তেনেকুৱা ধৰণৰ হৈছে বা ছিষ্টেম। গতিকে মই এনেকুৱা এটা বস্তুত কৰিব বিচৰা নাই যে প্ৰথম ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰব্লেমখিনি চল্ভ কৰিলেও তেওঁলোকে কমফৰ্টেবল ফিল কৰক, তেওঁলোকে এপ্ৰচিবিলিটিটো আহক, আমি তাৰপিছত কৰিব পাৰোঁ। গতিকে ডেফিনেটলি আমি নেক্সট একাডেমিক ইয়াৰৰ পৰা আমি সেই বস্তুটো জেনেৰেল ষ্টুডেণ্টৰ কাৰণেও কৰিম।
1: খুব সুন্দৰ কথা হ'ব, তেতিয়া আমাৰ যিখিনি জেনেৰেল ষ্টুডেণ্ট আছে তেওঁলোকে এই সুবিধাটো ল'ব পাৰিব, তেওঁলোকেও ইউ পি এছ চিৰ কাৰণে নিজকে প্ৰস্তুত কৰিব পাৰিব, নহয় জানো? আৰু সেয়া নিশ্চয়কৈ আমাৰ অসমৰ বাবে এক গৌৰৱৰ কথা হ'ব। ছাৰ, যিহেতু আমাৰ এতিয়া সময় হৈ আহিছে, শেষত মই আপোনাৰ পৰা সুধিব বিচাৰিছোঁ বা আপোনাৰ এটা মন্তব্য জানিব বিচাৰিছোঁ, আমাৰ যিসকল ল'ৰা ছোৱালীয়ে উচ্চ শিক্ষাৰ বাবে বাহিৰলৈ যায়, আমাৰ অসমত বহু এনেধৰণৰ ভাল ভাল শিক্ষা অনুষ্ঠান আছে, তেজপুৰ বিশ্ববিদ্যালয়ো তাৰ ভিতৰত অন্যতম, ইয়াতে তেওঁলোকে শিক্ষা গ্ৰহণ কৰি নিজকে আগবঢ়াই লৈ যাব পাৰে, সেয়া আপুনি কেনেধৰণে ভাবে? আৰু লগতে আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান আপোনাক শুনি আছে, তেওঁলোকক আপুনি কি উপদেশ দিব বিচাৰিব?
0: এই একেটা বিষয়ৰ ওপৰত মই চাগে 2-3 বছৰ আগতে এটা প্ৰাইভেট টিভি চেনেলটো কৈছিলোঁ, আমাৰ কেপাবিলিটি আছে, এই কেপাবিলিটিখিনি থকাৰ পিছত আমি বাহিৰত কিয় পঠাওঁ? দুটা কাৰণে হয়, যে কিছু সংখ্যক বাহিৰত যোৱা ল'ৰা ছোৱালীয়ে যিটো চেণ্ট্ৰেল এক্সামিনেশ্যন পৰ্টেল আছে তাত তেওঁলোকে কোৱালিফাই হৈ আহিব নোৱাৰে, গতিকে তেওঁলোকে বাহিৰলৈ গুচি যায়। বাকী যিখিনি আছে তেওঁলোকে এটা বস্তু ভাবে যে বাহিৰত থাকিলে ল'ৰাজনৰ স্মাৰ্টনেছটো বাঢ়িব বা চাকৰিটো পাব, এই এটা হৈছে, সেইটো কিন্তু ভুল ভাৱ। এইকাৰণে কৈছোঁ, ইউ হেভ টু দ্য বেষ্ট, আৰু হুৱেন ইউ আৰ দ্য বেষ্ট ইউ কেন বি বেষ্ট অভাৰ হিয়াৰ। আৰু আমাৰ যিমানখিনি আছে ফেচিলিটিজ আজি আছে সেইখিনি খুবেই ভাল। আমাৰ কেতিয়াবা এইটো প্ৰব্লেম হৈ যায়, আমি যে যিখিনি ষ্টুডেণ্টক লৈছোঁ, যিহেতু সদায় ভাল ষ্টুডেণ্টখিনি আহি পোৱা নাই, গতিকে আমাৰ হয়তো মানদণ্ডটো কেতিয়া কম হৈ যাব বাধ্য হয়, কাৰণ ষ্টুডেণ্টৰ মাজতো ইনস্পিৰেশ্যন লাগে। কিন্তু মই ভাবোঁ আমাৰ মানুহখিনিয়ে বাহিৰত এই যিটো এক্সটাৰ্নেল ফ্ল' ফাণ্ডিং হৈছে,

0: সেইটো কৰাৰ প্ৰয়োজন
1: নাই।
0: ভাল ষ্টুডেণ্ট আহিলে ষ্টেণ্ডাৰ্ড অট'মেটিক ভাল হৈ যায়। আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ অকল হোষ্টেলৰ বাহিৰে বাকীখিনিৰ আমাৰ প্ৰয়োজন, যিখিনি প্ৰয়োজন হয় সেইখিনি আছে। আৰু এস্পিৰেশ্যনছটোৱে বহুতখিনি ডিটাৰমাইন কৰে। গতিকে মইতো ক'ম যে যদি তোমালোকে ভাল কৰিব বিচাৰিছা, ইণ্টাৰ ডিচিপ্লিনাৰী কোৰ্চেছ আছে, ফেচিলিটিজ ভাল আছে, ইয়াৰে পৰা পঢ়িও কিছু ফেকাল্টি আই আই টি গুৱাহাটীতো গৈ জইন কৰিছে, আই আই টি গুৱাহাটীত কৰা মানে পি এইচ ডি আদি কৰা বহুতখিনি ফেকাল্টি ইয়াতে আছে, গতিকে হিউমেন ৰিচোৰ্চৰ ফালৰ পৰা কোনো প্ৰব্লেম নাই। ফেচিলিটিজ যিমানখিনি আছে সেইখিনি বাহিৰ প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজ বা তেনেকুৱা ধৰণৰ তাত গ'লেও তেওঁলোকতকৈ আমাৰ ফেচিলিটিজ বহু ক্ষেত্ৰত বহু ভাল হৈ আছে। মই তেওঁলোকক ক'ম যে ইয়াতে থাকি কৰিলে প্লেচমেণ্টৰ যেতিয়া কথাটো আহে কোম্পানী ইয়াতেও আহি আছে। আৰু মই সদায় এটা কথা কওঁ, প্ৰাইভেট ইঞ্জিনিয়াৰিং কলেজ আজি তেওঁলোকৰ মটিভটো প্ৰফিট মেকিং, আমাৰ দৰে ইনষ্টিটিউট এখনৰ সেইটো মেইন লক্ষ্য নহয়। গতিকে সেইফালৰ পৰা মানে কম টকা খৰচ কৰিও ভাল মানদণ্ডৰ শিক্ষা ইয়াতে ল'ব পৰা যায়। আৰু এখন চেণ্ট্ৰেল ইউনিভাৰ্চিটি, ষ্টেট ইউনিভাৰ্চিটি যিখন গভৰ্ণমেণ্ট অৰিয়েণ্টেড, এতিয়াও মানুহৰ বা ইণ্ডাষ্ট্ৰীৰ ক্ষেত্ৰতো তাৰ পাৰ্চেপশ্যনটো তেওঁলোকৰ এটা হাই পাৰ্চেপশ্যন আছে। সেইটোৰ সুবিধাটো সদায় আমাৰ ল'ৰা ছোৱালীখিনি ল'ব লাগে।
1: ধন্যবাদ ছাৰ, আপুনি খুব সুন্দৰভাৱে কেৱল যে তেজপুৰ বিশ্ববিদ্যালয়ৰ কথা কৈছে তেনে নহয়, আমাৰ ল'ৰা ছোৱালীসমূহ, আমাৰ ছাত্ৰ ছাত্ৰীসমূহ কেনেধৰণে আগবাঢ়ি যাব পাৰে শৈক্ষিক দিশত, অসমতে সেই ব্যৱস্থা আছে, সেয়া তেওঁলোকে গ্ৰহণ কৰিব পাৰে, সেই বিষয়েও আমাৰ আজি ক'লে, তাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছো ছাৰ। ব্যস্ততাপূৰ্ণ আপোনাৰ সময়, তাৰ মাজতে আপুনি আমাক সময় দিছে, সেয়া আমাৰ কাৰণেও এক খুব ডাঙৰ কথা। আৰু শ্ৰোতাই নিশ্চয় ছাৰৰ কথাসমূহ শুনি, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকল নিশ্চয় উপকৃত হ'ব, সেয়া আমি আশা কৰিলো। ধন্যবাদ জনাইছো পুনৰ ছাৰ আপোনাক।
0: ধন্যবাদ, নমস্কাৰ।
1: শ্ৰোতা, ইমান পৰে কথা পাতো আহক অনুষ্ঠানটি শুনিলে। আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ সহ উপাচাৰ্য শ্ৰী অমৰেন্দ্ৰ কুমাৰ দাসে। অনুষ্ঠানটি আগধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
2: শ্ৰোতাই ইমান পৰে কথা পাতো আহক অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। আগবঢ়াইছো হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। আৰম্ভণিতেই শুনাবলৈ লৈছো মহম্মদ ৰফি আৰু আশা ভোছলেৰ কণ্ঠত য়াদো কি বাৰাত বোলছবিৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মহম্মদ ৰফি আৰু লতা মংগেশকৰৰ কণ্ঠত শাগিৰ্দ বুলছবিৰ এই গীতটি।

অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ মহম্মদ ৰফি আৰু লতা মংগেশকাৰৰ কণ্ঠত ইজ্জত বুলছবিৰ এই গীতটি।

অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছোঁ হম কিছি সে কম নেহি বোলছবিৰ এই গীতটি, শিল্পী মহম্মদ ৰফি আৰু সুষমা শ্ৰেষ্ঠা।

শ্ৰোতাই ইমান পৰে হিন্দী বোলছবিৰ গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 যোৱাৰ লগে লগে আজিৰ অধিৱেশনৰ ইমানতে অন্ত পৰিল। আমাৰ আজিৰ অধিৱেশনৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছিল মঞ্জু বড়ো, বৈকুণ্ঠ বিকাশ বুঢ়াগোহাঁই, ট্ৰেন্সমিটাৰত ৰাজীৱ গগৈ, পৰিবহণত নয়ন দৈমাৰী, ডিউটি ৰুমত কৰবী গগৈ। কাইলৈ